নমস্কার, সুপ্রভাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 22 তাৰিখ, 1948 শকাব্দৰ 16 আহাৰ আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 7 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 45 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছো মই গীতালী ভট্টাচাৰ্য। এতিয়া শুনক ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত ৰুমিৰাণী দাস বসুমতাৰীৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, ৰামেশ্বৰ পাঠকৰ কণ্ঠত লোকগীত, গজেন ডেকা আৰু সংগীবৃন্দই গোৱা চিয়া গীত, গিৰিশ মহন্ত আৰু লগৰীয়াসকলে গোৱা দেহ বিচাৰ গীত আৰু শেষত এটি ভজন শুনিলে লাভলী ৰয়ৰ কণ্ঠত।

0: arrived in Bahrain from Qatar on the second leg of his four-nation visit to the Gulf. In football, Spain stormed into quarterfinals of FIFA World Cup, beating Portugal 1-0 in the round of 16 clash at the Dallas Stadium last night. And that is the end of this news bulletin.
1: অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। মুকুতামালা
2: ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে তেখেতৰ আত্মজীৱনী জীৱন জীৱন বৰ অনুপমত লিখিছে, মানুহৰ দুখ গুচোৱা কথাটো মুখৰ কথা নহয়, শুকান বালি তিওৱা বৰ টান। ধনী আত্মীয় বহুত থাকিলেও বেছিভাগেই প্ৰকৃত অৰ্থত সহায় নকৰে, হয় মুখেৰে উপদেশ দিব খোজে, নহয় গা এৰা দিয়ে। এই বুভুক্ষু লোকসকলৰ কাৰণে মোৰ প্ৰাণে হাহাকাৰ কৰে। দেশখনৰ পৰা দুখীয়া মানুহৰ দুখবোৰ আঁতৰাই পেলোৱাৰ কৌশল মই তেনেকৈ একো নাজানিছিলোঁ। মাৰ্ক্সবাদীসকলে অৰ্থনৈতিক সমতাৰ বাবে আংশিকভাৱে হলেও যুঁজিছিল, মই সকলো এৰি তেনে ৰাজনীতিত যোগ দিব পাৰিলোহেঁতেন। পাছে ধান পকে মানে তুনিৰ মৰণ, মিশ্ৰ অৰ্থনীতিৰ ভাৰতলৈ ক্ষমতা আহে মানে মোৰ আত্মীয়সকলৰ হাৰত বন গজিবগৈ। মানুহ হৈ মই কেনেকৈ চাই থাকিম? মোৰ এতিয়া ভাবিলে হাঁহি উঠে যে মোক খোজকাঢ়ি অহা যোৱা কৰা দেখি বহুত মানুহে হাঁহি ঠাট্টাৰ চলতে কৈছিল, বাইদেউ ইমান টকা কালৈ সাঁচিছে, আপুনি নিশ্চয় বৰ কৃপণ দেই। কথাষাৰ শুনি মই কেৱল মিচিকিয়াই হাঁহিছিলোঁ। তেওঁলোকেতো নাজানে মই কাৰ কাৰণে কিহৰ কাৰণে ইমান কষ্ট কৰোঁ। মোৰ দায়িত্ব বহুত, এই দায়িত্ববোৰ পালন কৰি মই এক পাৰমাৰ্থিক আনন্দও পাইছিলোঁ। সঁচাকৈ ত্যাগত যিমান আনন্দ, ভোগত সিমান আনন্দ নাই। ভগৱানে যেন আটাইৰে দুখ মোচন কৰিবলৈ মোকেই নিৰ্বাচন কৰিছে এনে অনুভৱ হৈছিল। দিয়া থোৱাত এই যে ইমান হাত বলি আছিলোঁ, ইয়াৰ মূলতে চাগৈ আছিল মোৰ মাৰ বিস্ময়কৰ চৰিত্ৰ। পিন্ধিবলৈ মাত্ৰ এসাজ কাপোৰ থকালৈকে মায়ে বাকচৰ সকলো কাপোৰ যিয়ে খোজে তাকে দি দিয়ে। মই প্ৰতিবাৰে ঘৰলৈ গৈ দেখোঁ মাৰ কাপোৰৰ ট্ৰাংক উদং। সুধিলে কয়, নহয় অ' অমুক আহি ওলালহি, তাইৰ হেনো পিন্ধিবলৈকে কাপোৰ নাই, তমুক আহি ওলালহি, গাত ল'বলৈ চাদৰ নাই, মইনো ক'ত কিমান ফুৰিবলৈ যাওঁ, সেইকাৰণে মোৰ কাপোৰ সাজ বা চাদৰখনকে দি দিলোঁ। গৰম কাপোৰনো মোক দুখন তিনিখন কেলেই, অমুকৰ মাকে জাৰতে কঁপি আছে, সেইকাৰণে দি দিলোঁ। মায়ে কাৰোবাক সহায় কৰি অতি আন্তৰিক তৃপ্তি পাইছিল, মাৰ সেই স্বভাৱটো চাগৈ মোৰ গালৈ আহিল। এইবোৰ আনন্দই অপাৰ্থিব আনন্দ নহয়নো কি? নিজৰ সুখ আৰু ভোগলৈ মায়ে চাব নাজানিছিল, সকলোৰে মৰমত পমি যাব পাৰিছিল। এনেবোৰ চৰিত্ৰ আজিকালি বৰ বিৰল। এই সময়ছোৱাত মোৰ মানসিক চাপ ভয়ংকৰ হৈ পৰিছিল, ইকুলো এৰিব নোৱাৰা, সিকুলো এৰিব নোৱাৰা অৱস্থা। এনে সংকততে অলপমতীয়া দূৰদৰ্শিতা নোহোৱা ছোৱালীবোৰে চাগৈ বেয়া পথ ল'বলৈ বাধ্য হয়। সিহঁতে হয়তো সাময়িক সংকটৰ পৰা উদ্ধাৰ হোৱাৰ কথাই ভাবে। নৈতিকতা ৰক্ষা কৰিবলৈ শাৰীৰিক আৰু মানসিকভাৱে নিশ্চিন্ত হোৱাৰো প্ৰয়োজন থাকে। এইখিনি সময়ৰ পৰাই মই চাগৈ অদৃষ্টবাদীও হৈ পৰিছিলোঁ। দেউতা যিহেতু অদৃষ্টবাদী নাছিল, কেৱল কৰ্মই চিনি পাইছিল, সেইকাৰণে আমাৰ ঘৰত অদৃষ্ট বিশ্বাস কৰিবলৈ খুৰুঙা নাছিল। বৰসবাহ, সত্যনাৰায়ণ পূজা, লক্ষ্মী পূজা এইবোৰ হয়, কিন্তু গ্ৰহ আদিৰ কাৰণে একো কৰা মনত নপৰে। শ্ৰী শ্ৰী নৱগ্ৰহধামৰ প্ৰখ্যাত জ্যোতিষী স্বৰ্গীয় প্ৰিয়নাথ শৰ্মা দলৈক মোৰ সম্বন্ধীয় মামা বিষ্ণুপ্ৰাণ চাংকাকুটিৰ ঘৰত লগ পাইছিলোঁ। তেখেতে লাহে লাহে মোৰ মনত বোধ কৰোঁ গ্ৰহ সম্বন্ধে বিশ্বাস জন্মাইছিল। গোপীনাথ বৰদলৈ ককা আৰু নলিনীবালা দেৱী আইতাৰ এই দুয়োখন ঘৰতে দেখিছিলোঁ শুভ গ্ৰহ অশুভ গ্ৰহৰ আলোচনা, কুষ্ঠি পৰীক্ষা, গ্ৰহ শান্তি আদি। আন এজন বিখ্যাত জ্যোতিষী পণ্ডিত শ্ৰী গৌৰীশংকৰ উপাধ্যায়, নেপালী পণ্ডিত নামে গুৱাহাটীৰ শিলপুখুৰী অঞ্চলত বৰ জনাজাত আছিল। তেওঁ মোক বহিনজী বুলি মাতিছিল। তেখেতে জ্যোতিষশাস্ত্ৰ নেপালতে অধ্যয়ন কৰিছিল যদিও কৰ্মক্ষেত্ৰ গুৱাহাটীকে বাছি লৈ ইয়াতে ৰৈ গৈছিল। তেওঁ এদিন সন্ধিয়া আমাৰ ঘৰলৈ আহি সকলোৰে কুষ্ঠি চালে। মই যে প্ৰেছটো মাজে মাজে বেচা

0: তার চিন্তা কৰিছিল এই কথা তেখেতে ধৰিব পাৰিলে। তেখেতে কলে যে আপুনি প্ৰেছ বেচাৰ কথা কেতিয়াও চিন্তা নকৰিব, বেয়া সময়খিনি পাৰ হলেই প্ৰেছৰ উন্নতি হ'ব আৰু আপোনালোকৰ কোনোবা এজনৰ উপাৰ্জনৰ পথো হ'ব। তেখেতৰ কথাত মই বৰ মনোবল পালোঁ। তেখেতৰ চোৱাচিতা আৰু সিদ্ধান্তবোৰ ইমান সঠিক আছিল যে ভাবিলে আচৰিত হোৱা যায়। তেখেতে তেতিয়াই আৰু কৈছিল, আপুনি এনেকুৱা এখন কিতাপ লিখিব যাৰ কাৰণে আপোনাৰ নাম অমৰ হৈ থাকিব। অমৰ শব্দটো বৰ ডাঙৰ শব্দ। দেৱী কিতাপখন লিখাৰ পাছত মোৰ প্ৰচুৰ নাম হৈছিল আৰু এই কিতাপ লিখাৰ বাবে নলবাৰীৰ অসম সংস্কৃত সমাজে মোক যেতিয়া সৰস্বতী সন্মানেৰে বিভূষিত কৰিলে, মই ভাবিছিলোঁ গৌৰীশংকৰ উপাধ্যায়ে কোৱা এইখনেই নেকি সেই কিতাপ।
1: আজিৰ মুকুতামালা নিৰ্মল প্ৰভা বৰদলৈৰ লিখনিৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ বীৰিণা পাঠকে গোৱা কেইটিমান লোকগীত।

ইমান পৰে বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত কেটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি দিনৰ 1:50 এই আকাশবাণী গুৱাহাটীৰ মহাবাহু ভজনৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো জগজিৎ সিঙৰ কণ্ঠৰ কেইটিমান ভজন।

আজি পুৱা 10 বজাত জীৱন সুৰক্ষী অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল বৰ্মনৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা সীমান্ত বৰ্মাৰ। দিনৰ 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানত দৰং জিলাৰ বালিপোটাৰ নয়নমণি নামতি দলৰ শিল্পীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান। সন্ধিয়া 5:20 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত গোলকীয় উষ্ণতা বৃদ্ধি জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি এই বিষয়ে সুশীল কুমাৰ চুৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ, লগতে ৰিজু নায়কৰ চুটি গল্প আৰু সাধন টিগা আৰু সহশিল্পীসকলে পৰিৱেশন কৰা ঝুমৰ। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026 এই বিষয়ে আলোচনা কৰিব জিতেন শৰ্মা, নয়ন প্ৰসাদ আৰু সৌৰভ কুমাৰ বৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় ভাগ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। দিনৰ 11:30 বজাত আমাৰ যুৱবনীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য লেখ্য, কৃষকৰ তেজে ধোৱা ইতিহাস 18 ঘাট, আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আজি পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা শুনিবলৈ পাব পুৱা 7:15 বজাত, আগবঢ়াব সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত ৰূপালী লহৰ, অনুষ্ঠানটিৰ পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 বজাৰ গীতিমালিকাৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী, দিলীপ দাস, গীতাঞ্জলি গায়ন, জয়প্ৰকাশ মেধি আৰু মালবিকা বৰা। ৯:20 বজাত লাইভ ফোন ইন কল্পতৰু। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ। দিনৰ 11:05 বজাত পাৰাগমালা লাইভ। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত ৰঞ্জুমণি শইকীয়া কণ্ঠৰ আধুনিক গীত। 1:20 বজাত প্ৰাসংগীত। 1:30 বজাত অমৰ সংগম দাসৰ মেণ্ডলিনত লঘু সংগীতৰ সুৰ। দিনৰ 1:50 বজাত বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত। 8:00 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 বজাত আধুনিক গীতৰ অনুষ্ঠান। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। সন্ধিয়া 5:55 বজাত আৰু 7:05 বজাত বৃন্দগান। 6:10 বজাত কৃষি জগত অনুষ্ঠানত ডক্টৰ শ্বাহজাহান আলীৰ সৈতে গ্ৰীষ্মকালত হাঁহ কুকুৰাৰ যতন, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। ৬:40 বজাত নমনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন। 7:20 বজাত আকৌ শুনোৱা হওক। 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত চলিন চন্দ্ৰ ৰাভাৰ কণ্ঠৰ ৰাভা গীত। নিশা 8:20 বজাত সুৰৰ সৰাই অনুষ্ঠানৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী। সংগীত ব্যৱস্থাপনা কিশোৰ দাসৰ।

নিশা চাৰে আঠ বজাত অসমীয়া গীত, ন বজাত বোলছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত, আৰু নিশা দহ বজাত ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু। অনুষ্ঠান পৰিচিতি ইমানেই।

0: एक जमाने से कहानी है सुना रही आकाशवाणी, फिर आया एंटरटेनमेंट का रेवोल्यूशन, जब कोने कोने पहुंचा दूरदर्शन। कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
5: ট্ৰান্সজেনিক উদ্ভিদ। 20 শতিকাৰ আৰম্ভণিৰ পৰাই বিজ্ঞানীসকলে জানিছিল যে এগ্ৰ' বেক্টেৰিয়াম টিউমিফেচিয়েন্স নামৰ এবিধ বেক্টেৰিয়া প্ৰজাতিয়ে বিভিন্ন দ্বিবীজপত্ৰী উদ্ভিদৰ দেহত আঘাত

0: প্ৰাপ্ত অংশটি সংক্ৰমণ কৰি টেমিনাৰ দৰে এটা গঠনৰ সৃষ্টি কৰে। এইবিধ বেক্টেৰিয়া সচৰাচৰ মাটিত থাকে, কিন্তু সুযোগ পালেই উদ্ভিদ দেহৰ কটা অংশৰ সংস্পৰ্শলৈ আহিলে ই সংক্ৰমণ কৰে। বহু বিজ্ঞানীৰ দশকজোৰা গৱেষণাৰ পৰা জনা গ'ল যে এগ্ৰ' বেক্টেৰিয়ামৰ কোষ প্ৰৰহত একোটা প্লাজমিড থাকে আৰু টেমুনা উদ্ৰেককাৰী জিন এই প্লাজমিডতে থাকে, যাৰ বাবে ইয়াক টেমুনা উদ্ৰেককাৰী প্লাজমিড বা চমুকৈ টি প্লাজমিড বোলা হয়। অধিক গৱেষণাৰ পৰা জনা গ'ল যে এই চক্ৰাকাৰ প্লাজমিডত টি ডি এন এ নামৰ এডোখৰ বিশেষ ডি এন এ খণ্ড থাকে। 1977 চনত ডঃ চিল্টন আৰু তেওঁৰ সহযোগীসকলে আৱিষ্কাৰ কৰে যে সংক্ৰমণৰ ফলত এগ্ৰ' বেক্টেৰিয়ামে দেহকোষত প্ৰৱেশ কৰি প্লাজমিডৰ টি ডি এন এ নামৰ অংশটো উদ্ভিদৰ দেহকোষৰ ক্ৰমোচোমৰ সৈতে সংলগ্ন কৰি দিয়ে। অৰ্থাৎ উক্ত বেক্টেৰিয়াৰ জিন প্ৰাকৃতিকভাৱে উদ্ভিদৰ দেহকোষত তথা দেহলৈ স্থানান্তৰিত হয়। ইয়াৰে ভিত্তিত এটা ধাৰণাৰ জন্ম হ'ল, যদি টি প্লাজমিডৰ টি ডি এন এ খণ্ড নিয়ন্ত্ৰিতভাৱে কাটি আঁতৰাই তাৰ ঠাইত বাঞ্ছিত বহিৰাগত জিন সংলগ্ন কৰি দিয়া হয়, তেন্তে প্ৰাকৃতিক সংক্ৰমণৰ জৰিয়তে আৰু টি প্লাজমিডৰ সহায়ত বহিৰাগত জিন উদ্ভিদৰ দেহকোষৰ ক্ৰমোজমৰ সৈতে সংলগ্ন কৰিব পৰা যাব। এনে দেহকোষ চিনাক্ত কৰি উপযুক্তভাৱে কৰ্ষণ কৰিলে কলা কৰ্ষণৰ জৰিয়তে এনে কোষৰ পৰা পূৰ্ণাংগ উদ্ভিদ পোৱা যাব, য'ত এক বহিৰাগত জিন থাকিব। এই হ'ল ট্ৰেন্সজেনিক উদ্ভিদ। বহু প্ৰচেষ্টাৰ অন্তত 1983 চনত সেই প্ৰক্ৰিয়াৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ডনাল্ড হেলিনস্কি আৰু তেওঁৰ সহযোগীসকলে বেক্টেৰিয়াৰ লুচিফেৰিন জিন ধপাত গছত সংস্থাপন কৰি বিশ্বক চমকৃত কৰি তুলিলে আৰু এই কথা প্ৰমাণিত কৰিলে যে জিন প্ৰযুক্তিবিদসকল অসাধাৰণ শক্তিৰ অধিকাৰী হৈ পৰিছে। ধপাত গছৰ পৰা ৰাতিৰ আন্ধাৰত জোনাকী পৰুৱাৰ দৰে পোহৰ নিৰ্গত হোৱা পৰিঘটনাই মানুহক কৌতূহলী কৰিব পাৰে, আমোদ দিব পাৰে, কিন্তু বাণিজ্যিক লাভ নহয়। বাণিজ্যিক লাভৰ সম্ভাৱনা থকা প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ ধপাত গছ উদ্ভাৱন কৰে 1987 চনত বেলজিয়ামৰ মাৰ্ক ভিক আৰু তেওঁৰ সহযোগীসকলে। বেচিলাছ থুৰিনজিয়েনছিছ নামৰ এবিধ বেক্টেৰিয়াৰ পৰা আহৰণ কৰা BT2 নামৰ জিন ধপাত গছত সংস্থাপন কৰি তেওঁলোকে দেখুৱালে যে এই ট্ৰেন্সজেনিক ধপাত গছ পতংগ প্ৰতিৰোধী হৈ পৰে, কিয়নো BT2 জিনে সংশ্লেষণ কৰা প্ৰটিনবিধ পোক পতংগৰ বাবে বিষাক্ত কিন্তু মানুহৰ বাবে নহয়। কিন্তু এগ্ৰ' বেক্টেৰিয়াম বেক্টেৰিয়াই কেৱল দ্বিবীজপত্ৰী উদ্ভিদকহে সংক্ৰমণ কৰে। তেন্তে একবীজপত্ৰী উদ্ভিদ যেনে ধান, গোমধান, ঘেঁহু, কুঁহিয়াৰ আদিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰাৰ উপায় ক'ত? ইয়াৰ বাবে বিজ্ঞানীসকলে উদ্ভাৱন কৰে জিন বন্দুক বা বায়লিষ্টিক ডিভাইচ, বৈদ্যুতিক ছিদ্ৰকৰণ পদ্ধতি ইত্যাদি। জিন বন্দুক বা জিন গানত বন্দুকত গুলি ভৰাই লক্ষ্যত আঘাত কৰাৰ দৰে সংশ্লিষ্ট জিনবাহী প্লাজমিড সোণ বা টাংষ্টেন ধাতুৰ আণুবীক্ষণিক কণিকাৰ সৈতে সংযুক্ত কৰি উচ্চ চাপযুক্ত হিলিয়াম গেছৰ জৰিয়তে সেয়া কৰ্ষিত কলালৈ নিক্ষেপ কৰা হয়। পাছত যিবোৰ কোষত বহিৰাগত জিন সংস্থাপিত হয় সেইবোৰ চিনাক্ত কৰি কলাকৰ্ষণৰ জৰিয়তে ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰা হয়। এই পদ্ধতিয়ে দৰাচলতে কিদৰে কাম কৰে সেইটো খুব ভালদৰে জনা নাযায় যদিও ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ বাবে এয়া এক ফলপ্ৰসূ ব্যৱস্থা বুলি প্ৰমাণিত হৈছে। 1992 চনত আমেৰিকাৰ ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ভাৰতীয় বিজ্ঞানী অধ্যাপক ইন্দ্ৰ ভাছিলে জিন বন্দুকেৰে বিশ্বৰ প্ৰথম ট্ৰেন্সজেনিক ঘেঁহুৰ সঁচ সৃষ্টি কৰে। 1983 চনত প্ৰথম ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টিৰ 10 বছৰৰ ভিতৰতে প্ৰায় সকলো গুৰুত্বপূৰ্ণ শস্য প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰিবলৈ বিজ্ঞানীসকল সক্ষম হয়। 1994 চনলৈকে বিশ্বত প্ৰায় 60ৰো অধিক প্ৰজাতিৰ ট্ৰেন্সজেনিক সঁচ সৃষ্টি কৰা হৈছে। প্ৰযুক্তিৰ ইমানেই উত্তৰণ হৈছে যে 2000 চনত ট্ৰেন্সজেনিক উদ্ভিদ সৃষ্টি কৰাটো এক গতানুগতিক ব্যৱস্থাত পৰিণত হয়। এতিয়া এনে প্ৰজাতিৰ সংখ্যা গুৰুত্বপূৰ্ণ নহয়, কিয়নো জিন প্ৰযুক্তিবিদসকলে প্ৰয়োজন অনুসৰি যিকোনো প্ৰজাতিৰ ট্ৰেন্সজেনিক সৃষ্টি কৰি ল'বলৈ সক্ষম হৈছে।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে

0: গোপাল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashbani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি 4.5

$1.5 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোয়েলে প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে এখন ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হয়। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংঘ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশাৰ এখন খেলত স্পেইনে পৰ্তুগালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। দিনটোৰ আৰম্ভণিতেই পুৱা 10:30 বজাত নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব। প্ৰধানমন্ত্ৰী মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ণ্টোৱে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত অংশ লোৱাৰ পূৰ্বে দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিব আৰু মূল খণ্ডসমূহৰ মাজত সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব। পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে দেশ দুখনে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সন্মানত ৰাষ্ট্ৰপতি প্ৰবৌ ছুবিয়ণ্টোৱে আয়োজন কৰা ৰাজ্যিক ভোজৰ জৰিয়তে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। এই ভ্ৰমণে ভাৰত ইণ্ডোনেছিয়াৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰি তুলিব আৰু দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বক অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি $4.5 বিলিয়ন সামগ্ৰী ৰপ্তানি কৰে। এই উদ্যোগ খণ্ডৰ জৰিয়তে ব্ৰিটেইন, ওমান আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ সৈতে কৰা মুক্ত বাণিজ্য চুক্তিৰ সম্প্ৰসাৰিত নেটৱৰ্কৰ দ্বাৰা ভাৰত লাভৱান হ'ব। নতুন দিল্লীত কালি অনুষ্ঠিত কাউন্সিল ফৰ লেডাৰ এক্সপৰ্টছ এক্সিলেন্স এৱাৰ্ড প্ৰদান অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে এই কথা প্ৰকাশ কৰে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে চামৰা আৰু জোতা খণ্ডই ভাৰতীয় অৰ্থনীতিত মূল অৰিহণা যোগাই আহিছে আৰু এই উদ্যোগটোত বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষেত্ৰসমূহত শক্তিশালী কৰাৰ উদ্দেশ্যে ইয়াৰ গুণগত মান, বহন ক্ষমতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। তেওঁ অংশীদাৰীসকলক অনাগত সময়ত আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ আৰু বিদেশত ইয়াৰ গুদাম তথা বিপণন নেটৱৰ্ক স্থাপন কৰি বিশ্বজোৰা ব্ৰেণ্ড গঢ়ি তুলিবলৈ আহান জনায়। উন্নত উৎপাদন আৰ্হিৰ বাবে নেশ্যনেল ইনষ্টিটিউট অব ডিজাইনাৰৰ সৈতে সহযোগিতা কৰাত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাই পৰম্পৰাগত ভাৰতীয় আৰ্হিসমূহ পুনৰুজ্জীৱিত কৰাত সহায় কৰাৰ লগতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব পৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। শিক্ষাবিদ তথা জাতীয়তাবাদী ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 বছৰীয়া জয়ন্তী উপলক্ষে কালিৰ দিনটোক বিশেষ বুলিও কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীগোৱেলে অভিহিত কৰে। তেওঁ কয় যে ডঃ মুখাৰ্জীক তেওঁৰ নৈতিকতা আৰু আদৰ্শৰ বাবে পৰিচিত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে এই ৰোগৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মানৱ স্বাস্থ্য, পশু স্বাস্থ্য, বন্যপ্ৰাণী, পৰিৱেশ, শৈক্ষিক আৰু উন্নয়নমূলক খণ্ডৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণেৰে প্ৰাণীৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা দেশক ৰক্ষা কৰাৰ উদ্দেশ্যে এক স্বাস্থ্য প্ৰয়াসৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডঃ কেশ গুপ্তাই কয় যে প্ৰাণীৰোগে বিশ্বৰ লগতে ভাৰততো জনস্বাস্থ্য, জীৱ জন্তুৰ স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে চৰকাৰে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন খণ্ডৰ সমন্বয় শক্তিশালী কৰাৰ লগতে গৱেষণাগাৰ, কৰ্মশক্তিৰে সামৰ্থ বৃদ্ধি আৰু ডিজিটেল উদ্ভাৱনৰ চেষ্টা চলাই আহিছে। তেওঁ লগতে কয় যে প্ৰস্তাৱিত ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনাই এই ক্ষেত্ৰত বিশেষকৈ প্ৰশাসন, প্ৰস্তুতি আৰু সঁহাৰি, গৱেষণা আৰু বহনক্ষম অৰ্থনীতি ব্যৱস্থাৰ পৰিকাঠামো গঢ়ি তুলি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে সহায় কৰি অহা হৈছে। অনুষ্ঠানৰ আৰম্ভণি সত্ৰত প্ৰতিনিধিসকলে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জৰিয়তে প্ৰাণীৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে এটা শিকন সমল পেকেজো মুকলি কৰে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে ৰাষ্ট্ৰীয় স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ জনস্বাস্থ্যৰ বাবে প্ৰস্তুতিৰ উন্নয়ন আৰু প্ৰাণীৰ ৰোগজনিত সংক্ৰামক ৰোগসমূহ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াব। কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰী অমিত শ্বাহে কয় যে বিগত 5 বছৰত সমবায় খণ্ডৰ সৈতে জড়িত প্ৰায় 30 কোটি লোকৰ জীৱনত সহযোগিতা মন্ত্ৰালয়ে নতুন শক্তিৰ সঞ্চাৰ কৰিছে। নতুন দিল্লীত সহযোগিতা মন্ত্ৰালয়ৰ 5ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত ভাষণ দি শ্ৰীশ্বাহে কয় যে 2021 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থাপন কৰা এই মন্ত্ৰালয়ে সমবায় ব্যৱস্থাক আধুনিক, স্বচ্ছ আৰু প্ৰযুক্তিচালিত প্ৰতিযোগিতামূলক তন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মন্ত্ৰালয়ে সমবায় খণ্ডৰ সন্মুখত থকা মূল প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰিছে আৰু এইসমূহৰ সমাধানৰ বাবে এক বিস্তৃত ৰোডমেপ প্ৰস্তুত

প্ৰস্তুত কৰিছে। তেওঁ লগতে কয় যে 2047 চনত যেতিয়া দেশে স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব তেতিয়া সমবায় আন্দোলনে এখন সমৃদ্ধিশালী ভাৰতৰ শক্তিশালী ভেটি হিচাপে কাম কৰিব। 2021 চনৰ 6 জুলাইত মন্ত্ৰালয় গঠনৰ কথা সোঁৱৰাই শ্ৰী অমিত শ্বাহে কয় যে এই সিদ্ধান্তই সমবায় খণ্ডৰ সৈতে জড়িত লাখ লাখ লোকৰ বাবে 75 বছৰীয়া অপেক্ষাৰ অন্ত পেলাইছে। তেওঁ লগতে কয় যে মন্ত্ৰালয়ে সমবায় খণ্ডই দশক দশক ধৰি সন্মুখীন হোৱা অৱহেলাৰ অন্ত পেলাইছে। মন্ত্ৰালয়ৰ কৃতিত্বসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে কয় যে 30টা খণ্ডৰ 8,58,000ৰো অধিক সমবায় সমিতি আৰু 32 কোটি সদস্য সামৰি এক সংহত ডিজিটেল ডাটাবেছ সৃষ্টি কৰা হৈছে। প্ৰতিটো খণ্ডৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী সমবায় সমিতিসমূহক স্বীকৃতি আৰু উৎসাহিত কৰা হ'ব বুলিও ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সোতৰ সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা বিতৰণ কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাৰ শেহতীয়া সংস্কৰণত দেশৰ 51খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে অংশগ্ৰহণ কৰিছে। জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা ওড়িশাৰ ভুৱনেশ্বৰত জনজাতি গৱেষণা প্ৰতিষ্ঠানসমূহ শক্তিশালীকৰণৰ লক্ষ্যৰে দুদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জোৱেল ওৰামে কৰ্মশালাৰ উদ্বোধন কৰিব। এই কৰ্মশালাত প্ৰায় 200গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ ল'ব। এই উপলক্ষে জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় বাৰাণসীয়ে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব। জনজাতীয় কলা সংস্কৃতি ভাষা পৰম্পৰাগত জ্ঞান আৰু দক্ষতা বিকাশৰ বাবে প্ৰথমটো ডিজিটেল লাৰ্ণিং প্লেটফৰ্ম ট্ৰাইব এক্স মুকলি কৰা হ'ব। সমগ্ৰ দেশৰ জনজাতীয় গৱেষণা প্ৰতিষ্ঠানসমূহৰ কাম কাজ পৰ্যালোচনা কৰা আৰু ইয়াক উন্নত জ্ঞান প্ৰতিষ্ঠান সাংস্কৃতিক কেন্দ্ৰ আৰু জনজাতীয় উন্নয়নৰ বাবে নীতি প্ৰস্তুতকাৰী কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাটোৱেই দুদিনীয়া কৰ্মশালাখনৰ মূল উদ্দেশ্য। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক পাৰ্ক ৰোপৱে ইণ্টাৰমডেল ষ্টেচন আৰু ৱে ছাইড এমিউনিটিৰ প্ৰকল্প পৰ্যায়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতৰ বাবে সংহত পৰিবহণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পিছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এষ্টেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অফ 16ৰ আন এখন মেটছত নৰৱেৰ বিৰুদ্ধে 2-1 পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ইণ্ডোনেছিয়াত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিব। ভাৰতৰ চামৰা আৰু জোতা চেণ্ডেল খণ্ডই বছৰি 4.5 বিলিয়ন ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত কালি নতুন দিল্লীত বিশ্ব প্ৰাণীৰোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় বহু অংশীদাৰিত্ব পৰামৰ্শ অনুষ্ঠানৰ আয়োজন। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কালি নিশা এখন খেলত স্পেইনে পৰ্তুগালক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আমি চৰাইৰ দৰে উৰিবলৈ শিকিছো, মাছৰ দৰে সাঁতুৰিবলৈ শিকিছো, কিন্তু পৃথিৱীত ভাতৃৰ দৰে বাস কৰিবলৈ শিকা নাই, কথাষাৰ কৈছিল মাৰ্টিন লুথাৰে। লোকসংগীতৰ সাধক প্ৰভাত শৰ্মা, যিগৰাকী ব্যক্তিৰ সাধনাই অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনক দিলে এক অনন্য মাত্ৰা।

প্ৰায় আঠটা দশক অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়ালে প্ৰভাত শৰ্মাই। সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰভাত শৰ্মাৰ পিতৃ আছিল গিৰীশ চন্দ্ৰ দেৱশৰ্মা আৰু মাতৃ দময়ন্তী দেৱী। পিতৃ আছিল বৰপেটা সংস্কৃত টোলৰ অধ্যাপক তথা পণ্ডিত। প্ৰভাত শৰ্মাৰ বৰগীত আৰু সত্ৰ সংস্কৃতিৰ গুৰু আছিল নৰহৰি বুঢ়া ভকত। আব্দুল ৰহমানক গুৰু হিচাপে লৈ বাঁহী শিকিছিল প্ৰভাত শৰ্মাই। প্ৰভাত শৰ্মাই প্ৰথমে সুন্দৰীদিয়া সত্ৰৰ গংগাধৰ দেৱমিশ্ৰ আৰু সত্যকৃষ্ণ দেৱমিশ্ৰৰ পৰা সত্ৰীয়া সংগীত আৰু বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। জয়কৃষ্ণ সংগীত বিদ্যাপীঠৰ মতিলাল দাস আৰু গিৰীশচন্দ্ৰ দাসৰ পৰা লোকসংগীতৰ প্ৰাথমিক জ্ঞান লৈছিল প্ৰভাত শৰ্মাই। বিদেশতো বাঁহীৰ অনুষ্ঠানেৰে শ্ৰোতাৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল প্ৰভাত শৰ্মাই। 1973 চনত তেখেতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগদান কৰি 1998 চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। ব্লেক মানি, সন্তান, সন্ধ্যাৰাগ, সাৰথী, আপোনজন, মোহ মুক্তি, অনল, কদম তলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ আদি অসমীয়া ছবিত প্ৰভাত শৰ্মাই সংগীত পৰিচালক হিচাপে কাম কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ যোগে প্ৰচাৰিত ধাৰাবাহিকত সংগীত পৰিচালনা কৰিছিল এইগৰাকী শিল্পীয়ে। 2001 চনত তেখেতক অসম চৰকাৰে প্ৰদান কৰিছিল শিল্পী দিৱস বঁটা। অসমৰ লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে 2004 চনত প্ৰভাত শৰ্মাই লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। অসমৰ লোকসংগীতক এক অনন্য মাত্ৰালৈ লৈ যোৱা প্ৰবাদ পুৰুষ প্ৰভাত শৰ্মাৰ জন্ম হৈছিল 1935 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী 2004 চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত আত্মপ্ৰকাশ ঘটিছিল মহেন্দ্ৰ সিং ধোনীৰ। ইয়াৰ এবছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটে। 2007 চনত ভাৰতীয় এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল মহেন্দ্ৰ সিং ধোনীয়ে। ধোনীৰ নেতৃত্বতেই 2007 চনৰ টি20 বিশ্বকাপত ভাৰতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও 2010 চনৰ এছিয়া কাপ, 2011 চনৰ এদিনীয়া বিশ্বকাপ আৰু 2013 চনৰ ICC চেম্পিয়নছ ট্ৰফিত ভাৰতে বিজয় সাব্যস্ত কৰে। 2011 চনৰ বিশ্বকাপৰ ফাইনেলত মহেন্দ্ৰ সিং ধোনীয়ে 79টা বলত অপৰাজিত 91 ৰান সংগ্ৰহ কৰিছিল। 2013 চনৰ জুন মাহত চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰাৰ লগে লগে ICCৰ 3টা ট্ৰফি, এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফি আৰু টি20 বিশ্বকাপ বিজয় কৰা প্ৰথমগৰাকী অধিনায়ক হিচাপে পৰিগণিত হয় মহেন্দ্ৰ সিং ধোনী। 2008 চনত মহেন্দ্ৰ সিং ধোনীয়ে টেষ্ট দলৰ অধিনায়কত্ব লাভ কৰে আৰু তেওঁৰ নেতৃত্বতেই ভাৰতে নিউজিলেণ্ডত আৰু ৱেষ্ট ইণ্ডিজত হোৱা ছিৰিজত জয়লাভ কৰে। ইয়াৰ পাছত 2008, 2010 আৰু 2013 চনত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত জয়লাভ কৰে ভাৰতে। 2009 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ICC টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই। 2013 চনত ধোনীৰ নেতৃত্বত ভাৰতীয় দলৰ হাতত টেষ্ট ছিৰিজত অষ্ট্ৰেলিয়া, হোৱাইট ৱাছৰ সন্মুখীন হয়। ইয়াৰ উপৰিও মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতেই IPLত চেন্নাই ছুপাৰ কিংছে অভূতপূৰ্ব সফলতা লাভ কৰে। 2014 চনৰ ডিচেম্বৰ মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে মহেন্দ্ৰ সিং ধোনীয়ে। 2008 আৰু 2009 চনত ICCৰ বৰ্ষশ্ৰেষ্ঠ এদিনীয়া খেলুৱৈ বঁটা, 2007 চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু 2009 চনত ভাৰতৰ চতুৰ্থ

0: হোৱা দিলীপ কুমাৰৰ মৃত্যু হয় 2021 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, কেদাৰনাথ সিঙৰ জন্ম হৈছিল 1934 চনৰ আজিৰ দিনটোতেই। 1958 চনৰ আজিৰ দিনটোতেই জন্ম হয় ভাৰতীয় সমাজকৰ্মী বিন্নী ইয়ংগাৰ। কৈলাশ খেৰৰ জন্ম হয় 1973 চনৰ আজিৰ দিনটোতেই। ইংৰাজ ৰহস্য ঔপন্যাসিক ছাৰ আৰ্থাৰ কনান ডয়ালৰ মৃত্যু হয় 1930 চনৰ আজিৰ দিনটোতেই। শ্বিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বাবে 1948 চনৰ 8 আৰু 9 জুলাইত প্ৰগ্ৰেম এছিষ্টেণ্ট পদৰ বাবে সাক্ষাৎকাৰ পতা হৈছিল শ্বিলঙত। সাক্ষাৎকাৰ দিয়া কেইদিনমানৰ পাছতেই নিৰ্বাচিত হৈ চাকৰিত যোগদান কৰিছিল চৈয়দ আব্দুল মালিকে। আকাশবাণীত যোগদান কৰাৰ পিছত নাটক আৰু সাহিত্যৰ দায়িত্ব দিছিল তেখেতক। এবাৰ আকাশবাণীৰ এটা সাক্ষাৎকাৰত অভিজ্ঞতাৰ কথা সোঁৱৰি চৈয়দ আব্দুল মালিকে কৈছিল,
1: এইখিনি প্ৰায় 2.5 বছৰ আগৰ কথা। মই তেতিয়া মালিক ছাৰ নাছিলো, চৈয়দ আব্দুল মালিক আছিলো আৰু এজন নিবনুৱা ডেকা। বিভিন্ন ক্ষেত্ৰত কিবা কিবি বহুত চাকৰি বাকৰি কৰি সেই সময়ত মই নিবনুৱা হৈ আছিলো। আৰু তেনে সময়তে এই শ্বিলং গুৱাহাটীৰ ৰেডিঅ' ষ্টেচন স্থাপন কৰিবলৈ ল'লে আৰু তাৰ কাৰণে এই বিভিন্ন বিভাগৰ কাৰণে প্ৰাৰ্থী বিচাৰিলে। ইণ্টাৰভিউ হ'ল শ্বিলঙত আৰু অন্যান্যসকলৰ লগতে ময়ো শ্বিলঙলৈকে গ'লো। আমাৰ মোৰ সৌভাগ্যই আছিল বোধ কৰোঁ যে মোক যিসকলে আমাৰ যে ইণ্টাৰভিউ লৈছিল তাৰ ভিতৰত মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু মানিকান্ত কাকতি ছাৰ আছিলে আৰু তেখেতে 2-4টা প্ৰশ্ন সুধিলে। অৱশ্যে ৰেডিঅ'ৰ সম্পৰ্কে মোৰ বিশেষ বৰ বেছি জ্ঞান তেতিয়া একো নাছিলে। ক'ৰবাত কেতিয়াবা ৰেডিঅ' শুনো, তাকো ঘৰত নহয়, আলিবাটত ক'ৰবাত থিয় হৈ ক'ৰবাত দোকানত বাজিলে মানে শুনো। তথাপিতো আমাৰ কৌতূহল আৰু আগ্ৰহ হৈছিলে আৰু সেইকাৰণে ডাক্টৰ মানিকান্ত কাকতি ছাৰে যেতিয়া ইণ্টাৰভিউত 2-1টা কথা সুধিছিল আৰু সেইকেইটাৰ বোধ কৰোঁ মই যথাযথ উত্তৰ দিব পাৰিছিলোঁ। তাৰপিছত কেইদিনমানৰ মূৰত দেখিলোঁ যে মই হেৰিত আকাশবাণী বা কেতিয়া শ্বিলং গুৱাহাটী ৰেডিঅ' ষ্টেচনত তাত প্ৰগ্ৰাম এছিষ্টেণ্ট হিচাপে মই নিযুক্তি পোৱাৰ মই যোগ্য। তেনেকৈয়ে মই জইন কৰিলোঁ আৰু এই গুৱাহাটীতে তেতিয়া ঘৰ এইটো ষ্টুডিঅ' নাছিলে, ব্ৰহ্মপুত্ৰ পাৰত যিটো সিটো ঘৰ আছিলে সেই তাতেই আমি যোগ দিলোঁ। আৰু সেই সময়ত এটা কথা, এই নিৰ্বাচক মণ্ডলীয়ে বা যিসকলে প্ৰাৰ্থী বিচাৰিছিল সেইসকলে সেই সময়ত ৰেডিঅ'ৰ কাৰ্য পৰিচালনা কৰিবৰ কাৰণে পাবলগীয়া যেনেধৰণৰ মানুহ বিচাৰিছিল প্ৰায় তেনেধৰণৰ ব্যক্তিকেই পাইছিল। ক্লাছিকেল মিউজিকৰ কাৰণে বীৰেণ ফুকন, আধুনিক সংগীতৰ কাৰণে ভূপেন হাজৰিকা আৰু আমাৰ ষ্টাফ আৰ্টিষ্ট আছিলে পুৰুষোত্তম দাস, তাৰ বাহিৰে আমাৰ সনী তালুকদাৰ, সত্যপ্ৰসাদ বৰুৱা, এনেকৈ মৃগেন ৰায় চৌধুৰী, এইসকল আটাইখিনি আহি পেলাই আমি একে ঠাইতে গোট খালোঁ। সেইটোৱেই আমাৰ কাৰণে ডাঙৰ সুবিধা হ'ল।
0: অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে 1972 চনত সাহিত্য একাডেমী বঁটা, 1992 চনত পদ্মভূষণ আৰু অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী সাহিত্যিকে। 1984 চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল চৈয়দ আব্দুল মালিকে। 1999 চনত লাভ কৰিছিল শংকৰদেৱ বঁটা। 1997 চনত অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মান সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰিছিল চৈয়দ আব্দুল মালিকক। 1969 চনত তেখেত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। 1976 চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় আৰু তাৰ এবছৰ পাছত অৰ্থাৎ 1977 চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতি নিৰ্বাচিত হৈছিল চৈয়দ আব্দুল মালিক। অসমীয়া সাহিত্যক চহকী কৰা চৈয়দ আব্দুল মালিক হৈছে আকাশবাণীৰ গৌৰৱ।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। এপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত এপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনৰ বিশ্বস্ত লগৰী।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ বাহিৰে ভিতৰে উত্তাল পৰিৱেশ, অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ হ্ৰাসকে ধৰি কেইবাটাও বিষয়ত বিৰোধীৰ প্ৰতিবাদ, বহিৰাজ্যত সংস্থাপন বিচাৰি গৈ 9 মাহত 354 অসমীয়া যুৱকৰ মৃত্যু, এই তথ্য প্ৰকাশ অসম বিধানসভাত। অসম চুক্তিৰ আধাৰত অসমত বৰ্তমানলৈ 172,673 বিদেশী চিনাক্তকৰণ, 2026 জুন মাহ পৰ্যন্ত 31,789 বিদেশীক বহিষ্কাৰ, অসম বিধানসভাৰ বাজেট অধিৱেশনত গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে এই তথ্য। অসম বিধানসভাৰ উপাধ্যক্ষ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত ডঃ হাবি তেৰণ। ডঃ তেৰণ কাৰ্বি আংলং জিলাৰ আমৰি সমষ্টিৰ বিধায়ক। দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অনুপ কেশৰীয়ে বৈঠক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ, কৌশলগত গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য। তিনিদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়াত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিমানবন্দৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰভুভু শ্ৰীবিয়ন্তই আদৰণি জনালে প্ৰধানমন্ত্ৰীগৰাকীক। ধুমুহা, বৰষুণ, বান, ভূমিস্খলনত মহাৰাষ্ট্ৰত হাহাকাৰ, মায়ানগৰী মুম্বাইৰ স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত, আজি নাছিকত ডাৱৰ বিস্ফোৰণৰ সম্ভাৱনা। ভেনিজুৱেলাত হোৱা দুটা শক্তিশালী ভূমিকম্পত এই পৰ্যন্ত 3,342 লোকৰ মৃত্যু বুলি বাতৰি প্ৰকাশ, 50,000+ সন্ধানহীন হৈ থকাৰ আশংকা ৰাষ্ট্ৰসংঘৰ। খেলৰ পৃষ্ঠাত আধৰুৱা হৈ ৰল ব্ৰাজিলৰ মিছন হেক্সা, নায়ক হালান ইতিহাস গঢ়ি কোৱাৰ্টাৰ ফাইনেলত নৰৱে। ইয়াতেই আৰম্ভ হৈছিল, ইয়াতেই শেষ ফুটবল বিশ্বকাপ 2026ৰ পৰা ব্ৰাজিলৰ বিদায়ৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ফুটবলক চিৰবিদায় জনালে নেইমাৰ জুনিয়ৰে। সপ্তমবাৰলৈ টি-20 মহিলা বিশ্বকাপৰ বিজয়ী অষ্ট্ৰেলিয়া ফাইনেলত 7 উইকেটত পৰাস্ত ইংলেণ্ড। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।

কালী ভাগবতী। অসমৰ সংগীত জগতৰ এটি স্বনামধন্য নাম কুলবৰুৱা। একেধাৰে গায়ক সুৰকাৰ কুলবৰুৱাই চিনেমাৰ সংগীত পৰিচালনা কৰাৰ লগতে নেপথ্য কণ্ঠশিল্পী আৰু আন বহু জনপ্ৰিয় গীতৰ সুৰ কৰিছে। জুমি জুমি চোৱা তুমি, ৰম্ভা মেনকা কিম্বা জুঠিকা, কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন, মই যেন এটি বাটৰুৱা, দুহাততে দিছা মোক ফুল আদি বহু জনপ্ৰিয় গীত সংগীতপ্ৰেমীক উপহাৰ দি গৈছে কুলবৰুৱাই।

এসময়ত কুলবৰুৱাই খুব সুন্দৰকৈ হাৱাইন গীটাৰ বজাইছিল। মেলোডিকা শীৰ্ষক যন্ত্ৰসংগীতৰ এটা অনুষ্ঠানৰ সৈতেও তেওঁ জড়িত আছিল, য'ত ৰমেন চৌধুৰী, প্ৰভাত শৰ্মা, জে পি দাস, অতুল মেধি আদি ব্যক্তিসকল আছিল। উল্লেখযোগ্য যে ফণি তালুকদাৰে পৰিচালনা কৰা বিভ্ৰাট চিনেমাৰ সংগীত পৰিচালনা এই মেলোডিকাই কৰিছিল। এটা দলে বা এটা অনুষ্ঠানে এখন চিনেমাৰ সংগীত পৰিচালনা কৰাৰ ঘটনা সেয়াই আছিল প্ৰথম। ইয়াৰোপৰি মেলোডিকাই ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীততো বাদ্য সংগত কৰিছিল। আগবঢ়াইছো বিভ্ৰাট ছবিৰ এটি গীত।

কুলবৰুৱাৰ এটা বিশেষত্ব আছিল যে তেখেতে গীতৰ সুৰ সুহুৰিৰে কৰিছিল, পাছতহে হাৰমনিয়ামত সুৰটো তুলিছিল। বৃষ্টি চিনেমাৰ কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে আৰু ৰম্ভা মেনকা কিম্বা জুঠিকা নামবোৰ নাজানো হাই, এই দুটা গীতত কুলবৰুৱাই কণ্ঠদান কৰিছিল। ৰম্ভা মেনকা গীতটিত তেওঁৰ সৈতে কণ্ঠদান কৰিছিল জয়ন্ত হাজৰিকাই। অসমৰ সংগীত জগতৰ এসময়ৰ প্ৰখ্যাত জুটি কুল অতুল। পুল গগৈৰ শ্ৰীমতী মহিমাময়ী আৰু সাদৰী চিনেমাৰ সংগীত পৰিচালনা কৰিছিল এই কুল অতুল জুটিয়ে। সাংবাদিক সাংস্কৃতিক লেখক প্ৰয়াত পবিত্ৰ কুমাৰ ডেকাই তেওঁৰ এটা লেখাত কুলবৰুৱা আৰু অতুল মেধিৰ উপাধিকেইটা আঁতৰাই কুল অতুল কৰিলে। তেতিয়াৰে পৰাই কুল অতুল বুলি দুয়োগৰাকী শিল্পী জনপ্ৰিয় হৈ পৰিল।

0: শ্ৰীমতী মহিমাময়ী চিনেমাৰ আটাইকেইটা গীত নিৰ্মলপ্ৰভা বৰদলৈ লিখিছিল। গুৰুত্বপূৰ্ণ যে গীতকেইটাৰ প্ৰথম সুৰহে হৈছিল, কথাবিলাক সুৰৰ ওপৰত বহুৱাই দিয়া হৈছিল। কুলবৰুৱা কিশোৰ কুমাৰৰ গীতৰ দ্বাৰা প্ৰভাৱিত হৈছিল। কিশোৰ কুমাৰৰ গীত শুনি শুনিয়েই কুলবৰুৱাই ইউৰলেয়িং কৰিবলৈ শিকিছিল। কৈশোৰত গোৱা প্ৰায়বোৰ গীততেই তেওঁ এই শৈলী ব্যৱহাৰ কৰিছিল।
1: নীলা আকাশৰে ৰূপোৱালী পৰি জীয়াৰে দুখনি পাখি আলফুলে উৰি আহে লগতে

0: দুখনী পাখি আল ফুলে উড়ি আহে লগতে তোরারে জাকি লগতে তোরারে জাকি লগতে তোরারে জাকি।
1: ফুল নুফুলিলেই বা কি হল তাতে এই গীতটি জন্মৰ এক আমোদজনক ইতিহাস আছে। এদিন কুলবৰুৱা আৰু জয়ন্ত হাজৰিকা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহি আছিল। জখলা বন্ধামান পাওঁতে কুলবৰুৱাই এটা সুৰ গুণগুণালে। জয়ন্ত হাজৰিকাই গীটাৰখন বজাই আছিল। গুৱাহাটী পাই বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্য অৰ্থাৎ হীৰুদাক সুৰটো শুনাই ক'লে যে এই সুৰত এটা গানৰ কথা লিখি দিব লাগে। পাছদিনা হীৰুদাই কাগজ এখনত এটা গীত লিখি তেওঁলোকক দি থৈ আহিল। গীতটি আছিল ফুল নুফুলিলেই বা কি হ'ল তাতে, কুলিৰ কোমল মাতে কপালে আকাশ, ফাগুন নাহিল বুলি তুমি ভুল নুবুজা যাতে। আনহাতে তোমাৰ গানবোৰ যেন এজাক চৰাই শীৰ্ষক গীতটি এখন ৰেষ্টুৰেণ্টত সৃষ্টি হৈছিল। কুলবৰুৱাই সুৰটো গুণগুণাই আছিল আৰু হীৰুদাই গীতটি লিখি গৈছিল। এইদৰেই বহু চিৰসেউজ গীতেৰে অসমৰ সংগীত জগতখন সমৃদ্ধ কৰি গ'ল শিল্পী কুলবৰুৱাই।

আদৰৰ শ্ৰোতা, আজিৰ ৰূপালী লহৰ ইমানেই। আজিৰ ৰূপালী লহৰৰ কথাংশৰ ৰচনা আছিল পূবালী ভাগৱতী আৰু হেমন্ত নাথৰ। অহা খণ্ডত পুনৰ নতুন কিছু গীত আৰু কথাৰে লগালগি হ'ম। তেতিয়ালৈকে নমস্কাৰ।

0: ৰূপালী লহৰ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: হেৰো, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰো কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অগ্নিযুগৰ গান।
7: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
8: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
7: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
6: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
8: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: ওয়ার্ক ফ্রম হোম, অধিক বেতন, মাত্র একটা ক্লিকতে। আরে বাহ,
1: ফসিলে
2: অসিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়
3: জানি রক, সতর্ক হৈ রক।
4: প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰি সৈতে আমাৰ ৱেবছাইট আকাশবাণী ডট জিঅ'ভি ডট ইনত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
5: লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়,
5: সঠিক চিকিৎসাই
6: সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, আন পাজাত সমাচাৰ প্ৰভাত আৰু আন পাজি 15 মিনিটত মৰ্নিং নিউজ শুনিবলৈ পাব।
8: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। পুৱা 9:30 বজাৰ পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হ'ব। সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব। ড্ৰাগছমুক্ত অসম সন্দৰ্ভতো আজি সদনত আলোচনা হ'ব। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে। কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতেই সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। AIUDFও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰিও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে

সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে। সদনত নবগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাসমূহৰ মুৰববীসকলৰ বৈঠক অনুষ্ঠিত হৈছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত আয়োজিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে উমৈহতীয়া ঘোষণাপত্ৰ গ্ৰহণেৰে এই বৈঠকৰ আজি সামৰণি পৰিব। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজভূমি সংৰক্ষণ সন্দৰ্ভত প্ৰকাশ কৰে। উদ্যানখনৰ অপতীৰ্ণ আঁতৰ কৰাৰ নামত সেউজভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত অহা 8 আৰু 9 জুলাইত দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, বিধায়ক দীপলু ৰঞ্জন শৰ্মা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অৰূপজ্যোতি চৌধুৰী আদিকে ধৰি ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকিব। কৰ্ণাটকীয় সংগীতৰ বিশিষ্ট শিল্পী ডঃ দীপ্তি ঔমচিয়াৰী ভালাই মোহিনীয়ে এই অনুষ্ঠানত অট্টম নৃত্য পৰিৱেশন কৰিব। দ্বিতীয় দিনা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ৰুবি বৰা বৰদলৈক সংগীত ভাস্কৰ বঁটা প্ৰদান কৰা হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি 9 বজাত শুনিবলৈ পাব।

0: দুৰ্গাময়ী বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল শচীন্দ্ৰ কুমাৰ অধিকাৰী, গীতৰ সুৰ আছিল প্ৰভাত শৰ্মাৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী দিলীপ দাস, গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

0: দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু প্ৰযোজনা আছিল তৰুণ শৰ্মাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে

0: বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ গীতাঞ্জলি গায়নৰ কণ্ঠৰীতি গীত, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা কিশোৰ দাসৰ।

0: গীতাঞ্জলি গায়নৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মনোৰমা বৰগোহাঁই, প্ৰযোজনা আছিল কিশোৰ দাসৰ। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰৰ শিল্পী জয়প্ৰকাশ মেধি, গীতিকাৰ মুকুট সিংহ ফুকন, প্ৰযোজনা কিশোৰ দাসৰ।

জয়প্ৰকাশ মেধিৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল মুকুট সিংহ ফুকন, প্ৰযোজনা আছিল কিশোৰ দাসৰ। আজিৰ গীতিমালিকা অনুষ্ঠানত শেষত শুনো আহক অজিত কুমাৰ বৰদলৈৰ গীতৰ কথাৰে মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল অজিত কুমাৰ বৰদলৈ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

আজি পুৱা 9:20 লাইভ ফোন ইন কল্পটোৰো শুনিবলৈ পাব। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কৃষকৰ তেজে ধোৱা ইতিহাস পথুৰুঘাট আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 যোৰহাট জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা অসম চুক্তিৰ আধাৰত ৰাজ্যত 172,673 বিদেশী চিনাক্ত 31,789 বিদেশীক বহিষ্কাৰ জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি আৰু বিশ্বকাপ ফুটবলত পৰ্তুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ 4-1 গলৰ ব্যৱধানত আমেৰিকাৰ বিৰুদ্ধে বেলজিয়ামৰ জয়লাভ ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন পুৱা 9:30 পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হ'ব সদনৰ শূন্যকালীন ঘণ্টাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব ড্ৰাগছমুক্ত অসম সন্দৰ্ভতো আজি সদনত আলোচনা হ'ব সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ কৰে কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়া বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে AIUDFO বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব

0: বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ কৰে। সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবিব এৰাণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ এৰাণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়।
1: মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰথমখন ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থী শ্ৰী হাবিব এৰাণ, প্ৰস্তাৱক শ্ৰী পীয়ুষ হাজৰিকা, সমৰ্থক শ্ৰী সুশান্ত বুঢ়াগোহাঁই। দ্বিতীয়খন অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থী হাবিব এৰাণ, প্ৰস্তাৱক ডঃ তপন দাস, সমৰ্থক ধৰ্মেশ্বৰ ৰয়। তৃতীয়খন বি পি এফ দলৰ পৰা প্ৰাৰ্থী হাবিব এৰাণ, প্ৰস্তাৱক চৰণ বড়ো, সমৰ্থক মনেশ্বৰ বৰ্মাই দাখিল কৰিছে আৰু তিনিখনে বৈধ হয়। আন কোনো প্ৰাৰ্থীয়ে উপাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল নকৰাত শ্ৰী হাবিব এৰাণক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিলো।
0: সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 172,673 বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,799 বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মতিয়াৰ ট্ৰেঞ্জিট কেম্পত মুঠ 174 জন চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। 2011 চনৰ পৰা চলিত বৰ্ষৰ 30 জুনলৈ মুঠ 2,366 জন বিদেশী বহিষ্কাৰ কৰা হৈছে। 2011 চনত 152 জন, 2012 চনত 66 জন, 2013 চনত 33 জন, 2014 চনত 24 জন, 2015 চনত 1 জন, 2016 চনত 13 জন, 2017 চনত 26 জন, 2018 চনত 35 জন, 2019 চনত 87 জন, 2020 চনত 69 জন, 2021 চনত 33 জন, 2022 চনত 63 জন, 2023 চনত 52 জন, 2024 চনত 8 জন, 2025 চনত 1,411 জন আৰু 2026 চনত 263 জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 70 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অ'ন কেইচিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োগৰাকী নেতাই ছেমি কণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাৰ কালত ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহমেলেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হৈ পৰিছে। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিব। ডিমৰীয়া সমষ্টিতো আজি এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে সোণাপুৰৰ টোপাতলিত আজি বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বন বিভাগে চোৱাচিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব। বিধানসভাত বিধায়ক মৃণাল শইকীয়াৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত সেউজ ভূমি সংৰক্ষণ সন্দৰ্ভতো বক্তব্য প্ৰকাশ কৰে। উদ্যানখনৰ অপতৃণ আঁতৰ কৰাৰ নামত সেউজ ভূমি হ্ৰাস পাইছে নেকি বুলি বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত বন মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিছে।

0: নিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ কালি অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আৰু অহা 8 আগষ্টত ছাত্ৰ সংগঠনটোৰ সংবিধান গৃহীত হোৱা দিনটোৰ 60 বছৰ পূৰ্তি উপলক্ষে হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগতে শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকীত সন্থাৰ তৰফৰ পৰা কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এইদৰে কয়।
1: হিয়াৰামতো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ 2 মাহ বাকী আছে। এই 2 মাহত সদৌ অসম ছাত্ৰ সন্থাই বিস্তৃত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। কিছুমান কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই নিজাববীয়াকৈ গ্ৰহণ কৰিছোঁ আৰু কিছুমান কাৰ্যসূচী ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ লগত যৌথভাৱে ৰূপায়ণ কৰা হ'ব। জুলাই আগষ্ট ছেপ্টেম্বৰ 8 তাৰিখলৈকে বিস্তৃত কাৰ্যসূচী সমগ্ৰ অসমত ৰূপায়ণৰ প্ৰস্তুতি চলোৱা হৈছে। সুধাকণ্ঠগৰাকীৰ জন্ম শতবৰ্ষ সমগ্ৰ অসমত প্ৰতিটো অঞ্চলত ৰূপায়ণ কৰিবৰ কাৰণে যুঁজা কৰা হৈছে আৰু ভূপেন হাজৰিকাৰ লগত সান্নিধ্য লাভ কৰা 100 গৰাকী ব্যক্তিৰ লিখনিৰে এখন স্মাৰক গ্ৰন্থও প্ৰকাশ কৰিবলৈ যুঁজা কৰি থকা হৈছে।
0: বৰগীতৰ বিশিষ্ট শিল্পী খনা দাস আৰু বিশিষ্ট তবলাবাদক লিখন শৰ্মালৈ 2026 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয় বঁটা আগবঢ়োৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই বঁটা প্ৰদান অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দ্বিতীয় দিনা হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী ৰুবি বৰা বৰদলৈক সংগীত ভাস্বৰ বঁটা প্ৰদান কৰা হ'ব। আজি যশস্বী বাঁহীবাদক লোকসংগীতৰ সাধক প্ৰভাত শৰ্মাৰ উপজা দিন। বৰপেটাত জন্ম লাভ কৰা শিল্পীগৰাকীয়ে প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰৰ তথ্য আৰু গণসংযোগ বিভাগত ষ্টাফ আৰ্টিষ্ট হিচাপে সেৱা আগবঢ়োৱাৰ লগতে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে। বাঁহীবাদক হিচাপে এগৰাকী নিপুণ শিল্পীৰ পৰিচয় দিয়া প্ৰভাত শৰ্মাই অসমৰ থলুৱা বাদ্যযন্ত্ৰসমূহক লৈ পাঞ্চজন্য সংশধ্বনি নামেৰে এটা সুৰ সমলয় গঠন কৰিছিল। পাছলৈ এই দলটিয়ে দেৱগান্ধাৰ নামে পৰিচিত হয়। তেওঁ সন্তান, সন্ধ্যাৰাগ, সাৰথি, আপোনজন, মোহমুক্তি, কদমতলে কৃষ্ণ নাচে, শ্ৰীমন্ত শংকৰদেৱ ইত্যাদি অসমীয়া চিনেমাত সংগীত পৰিচালক হিচাপে কাম কৰাৰ লগতে গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰচাৰিত পথৰুঘাটে ৰিঙিয়াই আৰু বিকুদৰ বৰুৱাৰ বিয়া আদি ধাৰাবাহিকৰ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত নাটক একাডেমী বঁটাকে ধৰি ভালেসংখ্যক বঁটা আৰু সন্মান লাভ কৰিছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী লোকসংগীতৰ শিল্পীৰ বাঁহীৰ সুৰে আজিও বহু শ্ৰোতাক বিমল আনন্দ দি আহিছে।

0: কর্মী কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম ঔদ্যোগিক অন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ আৰু বিশিষ্ট লেখক তথা সমাজকৰ্মী শান্তনু পূজাৰীয়ে সভাত উপস্থিত থাকি যোৰহাটৰ ঐতিহাসিক আৰু গৰিমাৰ বিষয়ে বহলাই কয়। জিলা দিৱসৰ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা যোৰহাট জিলাৰ সমূহ নাগৰিকৰ সুবিধাৰ্থে জাগৃত যোৰহাট নামেৰে এটা অনলাইন পৰ্টেল মুকলি কৰা হয়। এই পৰ্টেলটোৰ জৰিয়তে জিলাখনৰ সকলো নাগৰিকে জিলা আয়ুক্ত কাৰ্যালয়লৈ নহাকৈ জিলা আয়ুক্তজনলৈ নিজৰ মতামত পৰামৰ্শৰ লগতে বিভিন্ন আবেদন আৰু অভিযোগ দাখিল কৰিব পাৰিব। তদুপৰি কৃষি, হস্ততাঁত, অসামৰিক প্ৰতিৰক্ষা, উদ্যোগ, শিক্ষা, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। জিলা দিৱসৰ লগত সংগতিত ৰাখি জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্য সংস্কৃতি সন্ধিয়া আয়োজন কৰা হয়। যোৰহাটৰ ডক্টৰ ভূপেন হাজৰিকা ইণ্টাৰনেশ্যনেল ফাউণ্ডেশ্যনৰ শিল্পীসকলে সুদাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ কলাজয়ী গীতেৰে আৰম্ভ কৰা সংস্কৃতি অনুষ্ঠানত অন্যতম আকৰ্ষণীয় প্ৰদৰ্শন আছিল বিদ্যুৎ বিকাশ শইকীয়াৰ ৰচনা আৰু পৰিচালনাত যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে প্ৰদৰ্শন কৰা এখন মনোৰম ব্যংগ নাটক।
1: যোৰহাট জিলা প্ৰশাসনৰ ফ্লেগশ্বিপ পদক্ষেপ প্ৰগতিৰ সামৰণি অনুষ্ঠান তথা কেৰিয়াৰ কাউন্সিলিং কাৰ্যসূচী যোৱা 30 জুনত অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত টাইম ত্ৰিজুছ ফাউণ্ডেশ্যনৰ সহযোগত আৰু ONGC আৰু বেদান্তৰ পৃষ্ঠপোষকতাত জিলাখনৰ 8টা কেন্দ্ৰত সপ্তাহজুৰি চলা এই কাৰ্যসূচীত মুঠ 2147গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে নিৰ্বাচিত 600গৰাকী শিক্ষাৰ্থীৰ বাবে অতিৰিক্ত 6 সপ্তাহ আৰু 50গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে এবছৰ বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰগতিৰ এই ব্যতিক্ৰমী পদক্ষেপে গ্ৰাম্য আৰু সুবিধাবঞ্চিত অঞ্চলৰ মেধাৱী শিক্ষাৰ্থীসকলৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে বুলি মন্তব্য কৰে। যোৱা 25 জুনত তিতাবৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই বিভাগৰ বিষয়বৰ্গৰ সৈতে বৃহত্তৰ তিতাবৰৰ জলসুধানগৰ পৰিদৰ্শন কৰি চলি থকা শ্লাজ সম্পৰ্কীয় সমস্যাসমূহ আৰু শোধানাগাৰটোৰ সামগ্ৰিক পৰিচালনা তথা ৰক্ষণাবেক্ষণ ব্যৱস্থাৰ পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ সময়ত শ্লাজ ব্যৱস্থাপনা পদ্ধতিৰ মূল্যায়ন কৰা হয় আৰু শোধানাগাৰটোৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে পৰিচালনাগত মানদণ্ড অনুসৰণ নিশ্চিত কৰিবলৈ শ্লাজৰ সঠিক পৰিচালনা আৰু নিষ্কাশনৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়। লগতে জলশোধনাগাৰটোৰ নিয়মীয়া পৰিচালনা আৰু ৰক্ষণাবেক্ষণমূলক কাৰ্যকলাপসমূহো পৰ্যালোচনা কৰা হয় আৰু জনসাধাৰণলৈ দক্ষতাপূৰ্ণ আৰু নিৰৱচ্ছিন্ন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সকলো প্ৰয়োজনীয় কাম সময়মতে সম্পূৰ্ণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা হয়। জিলাৰ এৰূপ অনুষ্ঠানত আজি শুনিলে যোৰহাট জিলাৰ এৰূপ। কাইলৈ এই একেই সময়তে আন এখন জিলাৰ এৰূপ লৈ অহাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি যোৰহাট জিলাৰ ৰেহৰূপ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছোঁ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠান। আমি আপোনালোকৰ বাবে ফোন নম্বৰটো কৈ দিছোঁ। আমি জানো আপোনালোকে আমাৰ নাম ফোন নম্বৰটো জানে, তথাপিও পুনৰ কৈছোঁ নম্বৰকেইটি। নম্বৰটো হৈছে 03612661876 আৰু 9435405222। আপোনালোকে আমালৈ এই দুটি নম্বৰত ফোন কৰক। আমি পাৰ্যমানে চেষ্টা কৰিম আপোনালোকে অনুৰোধ কৰা গীতসমূহ আপোনালোকক বজাই শুনাবলৈ। অনুষ্ঠান আৰম্ভ কৰি প্ৰথমেই শুনোৱা হওক ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: আমি আমাৰ অনুষ্ঠানৰ আজি প্ৰথম ফোনটো ধৰিবলৈ লৈছোঁ। হেল্ল'
1: হেল্ল' বাইদেউ, সুপ্ৰভাত। নমস্কাৰ।
0: নমস্কাৰ, সুপ্ৰভাত। আপোনাৰ পৰিচয়টো দিব আপোনাৰ।
1: বংকিম চন্দ্ৰ দাস, ৰঙীয়া তিনিআলি, লাচিত নগৰৰ পৰা কৈছোঁ।
0: হয়, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: মই আপোনাৰ জে বি দাসৰ পৰিচয়বিহীন ৰাজৰাবৰ লগৰী, এই গানটো শুনিব বিচাৰোঁ।
0: অতি সুন্দৰ গীত।
1: মই গানটো আগতে ছিলেকশ্যন কৰিছিলোঁ, কিন্তু পচন্দ নকৰিলে, সেইটোৱে মোৰ বেয়া লাগিছে।
0: কি কৈছে আপুনি?
1: মই আগতে এই গানটো সুৰত ধ্বনি হোৱাটছএপত লিখিছিলোঁ, প্ৰচাৰ কৰা নাছিলে বহুত দিন, কিন্তু সেইকাৰণে আজি কৰিলোঁ আৰু অনলাইনত।
0: হয় হয়, আমি আপোনাক বিচাৰিছোঁ গানটো, নিশ্চয় বজাব পাৰিম, আমি আপোনাক শুনাব পাৰিম গীতটি। আপুনি অকলে অনুষ্ঠান শুনি আছে নে আপোনাৰ সৈতে কোনোবা আছে?
1: মই অকলে মানে মোৰ পৰিয়ালে শুনে, ছোৱালী দুজনী আছে আৰু মোৰ সহধৰ্মনি।
0: একেলগে বহি অনুষ্ঠান শুনি আছে আপোনালোকে?
1: মোৰ পদুমী দাস, অস্মিতা দাস আৰু জয়ী দাস,
0: আটাই শুনি আছে আপোনালোকে। আমাৰ অনুষ্ঠানসমূহ আপোনালোকে শুনিব পাৰেতো, নহয় জানো? ৰেডিঅ' ছেটত শুনে নে এপত শুনে?
1: ন মই ৰেডিঅ', মোৰ মানে দেউতাৰ দিনৰ পৰা ৰেডিঅ'ৰ মানে শুনাৰ অভ্যাস এটা হৈ গৈছে। মই অৱশ্যে জনা হিচাপে মই 80ৰ পৰা ৰেডিঅ' শুনিছোঁ, আৰু তাৰমানে বাকী এইবিলাক গাঁৱৰ সেনেকুৱা ৰেডিঅ' নাই, ৰেডিঅ'ৰ মাধ্যমটো নুশুনি আৰু বেলেগ মাধ্যমত শুনে। মই কিন্তু ৰেডিঅ'টোৰ প্ৰতি এটা মানে মৰম,
0: বেলেগ এটা মৰম আছে। হয়,
1: আগতে আপোনাৰ লগত আপোনাৰ গীত বা মনে বিচৰা গীতত এইবিলাক চিঠি পত্ৰ দিছিলোঁ, কিন্তু আজিকালি মোবাইল যুগটো, মোবাইলৰ দ্বাৰা হয়,
0: প্ৰত্যেকে মোবাইলতে আজিকালি সংযোগ স্থাপন কৰে। আমি আপুনি শুনিব খোজা গীতটি বিচাৰি পাইছোঁ, শুনাই দিওঁ নহয় জানো?
1: নাম ল'ব খুজোঁ বাইদেউ।
0: হয়, লওকচোন।
1: ৰেডিঅ'ৰ জৰিয়তে বন্ধু বান্ধৱ খুব পাৰিছে। মোৰ হিতেশ্বৰ লগৰদা, মাধৱীনাথ, মাইনা দাস, মাধৱীনাথ এইবিলাক আছে।
0: ৰেডিঅ'ৰ যোগেদি আপোনাৰ বন্ধু বান্ধৱী বাঢ়িছে নহয় জানো?
1: হয়, লগতে মোৰ ঘৰলৈ আহি গৈছে আৰু।
0: হয় হয়, তেন্তে বজাই দিওঁ আপুনি শুনিব বিচৰা গীতটি।
1: হয় বাৰু,
0: শুনকচোন।

0: উপস্থাপন কৰিছোঁ। হেল্ল',
1: হয়,
0: আপোনাৰ পৰিচয়টো দিব প্ৰথমে।
1: মই ভেবাঘাট বনিয়াপাৰাৰ পৰা কৈছোঁ। আজি বহুত দিনৰ পৰা চেষ্টা কৰি আছোঁ, পোৱা নাই।
0: হয়, আজি পাইছে, বহুত দিনৰ মূৰত
1: পাইছোঁ আৰু। এতিয়া ভাগ্যৰ ফলে দিয়ে পালোঁ নেকি?
0: আমাৰো ভাল লাগিছে আপুনি পাইছে।
1: হয় হয় হয় হয়।
0: আপুনি কোনটো গীত শুনিব বিচাৰিছে প্ৰথমে কৈ লওক সেইটো কথা।
1: জুবিনৰ সপোন সপোন লগা গানটো।
0: সপোন সপোন লগা গান,
1: হয়। আৰু হেৰি, মোৰ লগত আছে হীৰকজ্যোতি ডেকা, পদুমি ডেকা, পুৰবী ডেকা, ভৱেশ ডেকা, টিপু ডেকা,
0: হয়,
1: আৰু টুকটুক ডেকা।
0: হয়, তেতিয়াহ'লে আপুনি শুনিব খোজা গানটি গীতটি শুনাম, কিন্তু সেইটো আপুনি যিটো শুনিব বিচাৰিছে সেই গীতটি আমাৰ ইয়াত আমি এতিয়া শুনাব পৰা অৱস্থাত নাই। আপুনি বেলেগ এটি গীত
1: হেৰি দিয়ক, এই হাতী মেৰা ছাতি নকৰত কি দুনিয়াকে, সেইটো গান দিয়ক।
0: হাতী মেৰা ছাতি,
1: হয়,
0: নফৰত কি দুনিয়া, নহয়? আমি গানটো বিচাৰি আছোঁ, আমি গীতটি। আপুনি ভেবাৰঘাটৰ পৰা কৰিছে নহয়?
1: আজি
0: প্ৰথম পাইছে নে? আজি আমাৰ অনুষ্ঠান প্ৰথম পাইছে। আমি আপুনি কৈছে আমাৰ অনুষ্ঠানসমূহ আপোনালোকে ৰেডিঅ' ছেটত শুনে নে?
1: ৰেডিঅ'তে শুনো, খুব ভাল পাওঁ, ৰেডিঅ' মোৰ একদম বহুত প্ৰিয়।
0: অঁ, ৰেডিঅ' শুনি ভাল পায়?
1: হয়, বহুত ভাল পাওঁ, চব শুনো আপোনালোকৰ।
0: অঁ, ভাল লাগিছে আপুনি ৰেডিঅ' শুনি ভাল পায়, আপোনাৰ অনুষ্ঠানত আপুনি যে আমাৰ ৰেডিঅ' শুনি ভাল পায়, আমাৰ সেইকাৰণে ভাল লাগিছে। আপুনি আজি আমাৰ প্ৰথম আমাৰ ফোন কৰি পেলাই আপুনি পাইছে। গতিকে আমি আপুনি শুনিব খোজা গীতটি শুনাই দিওঁ, মহম্মদ ৰফিৰ কণ্ঠত হাথী মেৰে সাথী ছবিৰ গীতটি।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: আমি আমার পাঁচর গৰাকী শ্রোতাৰ সৈতে কথা পাতিব বিচাৰিছো। হেল্ল'
4: হেল্ল' হেল্ল' সুপ্রভাত, নমস্কাৰ।
3: নমস্কাৰ, আপুনি কোৰ পৰা কৰিছিলে?
4: মই ফালকুটি পৰা শ্রীশেষ প্রভা কলিতা কলো।
3: আপনি প্রথমে কক, আপনি কোনটো গীত শুনিব বিচাৰিছে?
4: জুবিন গাৰ্গৰ মনৰ নিজানত গীতটো শুনাই দিলে ভাল পাম।
3: জুবিন গাৰ্গৰ মনৰ নিজানত, নহয়?
4: আমি বাইদেউ আপোনালোকৰ ভালনে?
3: ভালে আছো আমি, আপোনাৰ ভাল?
4: হয় হয় ভাল। আপোনালোকক মেৰেং উপন্যাসখন পঢ়াৰ কাৰণে বহুত বহুত ধন্যবাদ বাইদেউ।
3: আমিও ভাল লাগিছে, আপুনি ভাল পাইছে।
4: বহুত ট্ৰাই কৰো, আপোনালোকৰ সকলো অনুষ্ঠানে শুনো,
3: হয়,
4: কিন্তু কোনো নেপাওঁ। জন্মদিনত মই বহুত ট্ৰাই কৰিলো শুভেচ্ছা দিবৰ কাৰণে, কিন্তু নাপালো। এতিয়া দেৰিকে হলেও শুভেচ্ছা জনালো।
3: আমি আপোনাৰ শুভেচ্ছা গ্ৰহণ কৰিছো।
4: হয় হয়,
3: আপুনি আমাৰ অনুষ্ঠান সমূহ শুনি থাকে ভাল পায় বুলি যিহেতু কৈছে, আপুনি
4: সকলোবোৰ অনুষ্ঠানে
3: হয়
4: উপন্যাসৰ পৰা মানে সকলোবোৰে শুনো আৰু।
3: আপুনি গৃহিণী নে কিবা কৰে নে কি?
4: আপুনি নিজকে
3: গৃহিণী? আপুনি এই সময়ত আমাৰ সুন্দৰ সময় হৈছে নহয় অনুষ্ঠান শুনিবৰ বাবে।
4: মই মানে শালত কাম কৰি থাকো আৰু আপোনালোকৰ অনুষ্ঠানবোৰ আটাই শুনি থাকো, আটাইবোৰ অনুষ্ঠানে শুনি থাকো, দুটা মানে হেৰিলে।
3: হয় হয়, আমাৰ মহাবাহু আছে, প্ৰাগজ্যোতিষপুৰ আছে, বিবিধ ভাৰতী আছে, গোটেইকেইটা অনুষ্ঠান শুনে আপুনি নহয়?
4: গোটেইকেইটা অনুষ্ঠানে শুনি থাকো। আৰু আজি যোৱা ৰাতি এখন নাটক দিছিলে, নাটকখন শুনি ইমান ভাল লাগিছে নহয় চেতনা বাইদেউ?
3: হয় হয়, আমাৰ এনে প্ৰত্যেকখন নাটকেই সুন্দৰ, আমাৰ প্ৰত্যেকটো অনুষ্ঠানে আমি সুন্দৰভাৱে উপস্থাপন কৰোঁ।
4: হয়,
3: তেন্তে আপোনাক আপুনি যিটো গীত শুনিব বিচাৰিছে গীতটি শুনাই দিওঁ নহয় জানো?
4: আপোনালোকলৈ আৰু সকলো অসমবাসী ৰাইজলৈ গীত কৰিলোঁ।
3: হ'ব, ধন্যবাদ। শুনক তেন্তে গীতটি জুবিন গাৰ্গৰ কণ্ঠৰ।
4: হয় হয়।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল।

0: কথা, কারণ সকলোরে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
2: আমি আন এগৰাকী শ্রোতাৰ সৈতে কথা পাতো। হেল্ল'
3: হেল্ল' নমস্কাৰ বাইদেউ।
2: নমস্কাৰ, আপুনি কোৰ পৰা কৰিছিলে, কোনে কৰিছিলে?
3: মনমশ্ৰী বনগাছি মণ্ডল, মই চাইগাঁও পানীগুটি পৰা কৈছোঁ।
2: আপুনি এতিয়া কওক, আপুনি কোনটো গীত শুনিব?
3: আপোনাৰ দিৱানা বলছবিখনৰ মেৰা দিল কিতনা পাগল, এই গীতটো বজাই দিব বাইদেউ।
2: দিৱানা ছবিৰ সেই গীতটি?
3: নহয় বাইদেউ, ভুল হৈছে, আপোনাৰ সাজন।
2: অঁ, সাজন ছবিৰ গীত শুনিব আপুনি?
3: সাজন,
2: হয়। তেন্তে আমি চাইছোঁ আপোনাৰ গীতটি, সাজন ছবিৰ গীত শুনিব, নহয়? অতি সুন্দৰ গীত এটি। আমি গীতটি বজাই দিম, আপুনি অকলে শুনিছে অনুষ্ঠান?
3: মই বৰ্তমান অকলে আছোঁ, কিন্তু কেইজনমান মই শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
2: লওকচোন।
3: হয় হয়, হেঙালবাৰীৰ সন্মানীয় লক্ষ্য চহৰীয়া।
2: হয়।
3: আমাৰ আলেকজাৰী গীতিকা চালৈ আৰু গৰিমা চালৈ, চানমাৰী ৰূপালী কলিতা, মাইনা দাস, শ্ৰুতিকা আহমেদ, মঞ্জু দাস আৰু মংগলদৈৰ বিনী বাইদেউ, সন্মানী বাই হুছেইন মিণ্টু ডাৱৰীয়া, লক্ষ্য চহৰীয়া, সন্মানী হৰিকান্ত চহৰীয়া, দিলীপ ডেকা আৰু হাজৰা বেগম।
2: তেন্তে আপুনি তেওঁলোকৰ নাম লৈছে, আমি তেন্তে আপুনি শুনিব বিচৰা সাজন ছবিৰ গীতটি শুনাই দিছোঁ, নহয় জানো? কুমাৰ চানু আৰু অলকা য়াগনিকৰ দ্বৈতকণ্ঠত শুনক গীতটি।
3: হয়, ধন্যবাদ।

0: শ্রোতাই ফোন ইন লাইভ গল্পটোৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ আজিৰ এই অনুষ্ঠানত বিভিন্ন দায়িত্বত আছিল ডিউটি ৰুমত বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, আনোৱাৰ আলী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত আছোঁ মই গীতালী ভট্টাচাৰ্য। লগতে প্ৰত্যেকটো গীত বজোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে বিনীতা ডেকাই। আমাৰ এতিয়াৰ শেষৰ গৰাকীৰ শ্ৰোতাৰ সৈতে কথা পাতোঁ।
1: আজি ৰাতি বৰষুণ দিছিলে, তাৰ কাৰণে বেছি গৰম অনুভৱ হোৱা নাই, মানে ৰ'দ দেখা নাই আমাৰ ফালে। কিছু কেইদিনমান আগতে বহুত গৰম হৈ আছিলো, মানে ইয়াতে থাকিব নোৱাৰা নিচিনা গৰম অনুভৱ কৰিছিলো
0: চাৰিওফালে গৰম। আপোনাৰ মই মাজতে আপোনাক কথা এটা সোধো, আপুনি কোনটো গীত শুনিব বিচাৰিছে?
1: মই উদিত নাৰায়ণৰ কণ্ঠত অসমীয়া এটা গীত শুনিব বিচাৰিছিলো, তুমি মোৰ কল্পনা, এই গীতটো শুনাই দিলে খুব ভাল পাম। মই আগৰ দিনৰ পৰা এইটো গীতটো শুনিম বুলি ভাবি আছিলো কিন্তু ফোনটো লগাব নাছিলো।
0: হয় হয়, অতি সুন্দৰ গীত, আমি বিচাৰিছো আপুনি শুনিব খোজা গীতটি। এতিয়া তাত গৰম কমিছে
1: নহয়, মঙ্গলবাৰৰ কাৰণে খেতি পথাৰতো যোৱা নাই।
0: হয়,
1: আমাৰ মঙ্গলবাৰ দিনত মানে ছুটি হয়, গাঁৱৰ মানে মন্দিৰত যাব লগা হয়।
0: ও, মঙ্গলবাৰে আপোনালোকে খেতি পথাৰত নাযায়?
1: হয়, আমাৰ বড়োসকলৰ আৰস হয় মঙ্গলবাৰ দিনা।
0: হয় হয়, ও মন্দিৰত হয়,
1: সেইকাৰণে মানে খেতি পথাৰত মানে ৰাতিপুৱা সময়ত মানে এনেকুৱা কৰা নহয় আৰু হাল বোৱা নহয় মানে আমাৰ মঙ্গলবাৰ দিনাখন।
0: ও, তেতিয়া আপোনালোকে সেইদিনাখন
1: মন্দিৰত যায়? মই কেইজনমান শ্ৰোতাৰ নাম ল'ব পাৰিম বাইদেউ, গতিকে মই শেষৰ গৰাকী শ্ৰোতা।
0: হয়,
1: প্ৰথমতে ল'ম মই বন্ধু কিতাপ আলী, বনবাসী মণ্ডল আৰু কাঞ্চন হাজং, সোণমণি কলিতা আৰু মাধৱী নাথ, বেনী বাইদেউ, চন্দ্ৰমা দেৱী আৰু মইনা কলিতা, পুনৰম কলিতা আৰু কমিয়া দৈমাৰী আৰু আপোনালৈও, আৰু আমাৰ এইফালে উজনি অসমৰ পৰা শুনি আছে বিমল বসুমতাৰী শুনি আছে, ভাইকন মুণ্ডা শুনি আছে, ৰমেশ পাত্ৰ শুনি আছে গোলাঘাটৰ পৰা, আৰু কাৰ্বি আলং চাৰিআলিৰ পৰা যোগেন্দ্ৰ ৰংপিও শুনি আছে অনুষ্ঠানটো। সকলোৰ লগতে ফোনতো সংযোগ হৈ থাকো আমাৰ।
0: তেন্তে শুনাই দিওঁ গীতটি নহয় জানো?
1: ঠিক আছে বাইদেউ।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, আজি জীৱন সুৰভিৰ অতিথি প্ৰফুল্ল বৰ্মন, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যদিও চাকৰিয়াল হিচাপে তেখেতে আৰক্ষীৰ চাকৰি কৰিছিলে, কিন্তু বৰ্তমান তেখেত অন্য ধৰণেহে বেছিকৈ সমাজত কাম কৰি আছে। সাহিত্য, সংস্কৃতি, নাটকৰ ক্ষেত্ৰত তেখেতে ব্যাপকভাৱে কাম কৰি আছে। আমি পৰ্যায়ক্ৰমে আদৰৰ শ্ৰোতা তেখেতৰ এই বৰ্ণিল জীৱনৰ কথা পাতি যাম। প্ৰথমতে আমি আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই জীৱন সুৰভি অনুষ্ঠানলৈ।
1: নমস্কাৰ, মই আকাশবাণী গুৱাহাটীত আজি ইয়াত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ, কাৰণ আকাশবাণী মোৰ জীৱনৰ এটা অনন্য এটা দিশ। আকাশবাণী ৰেডিঅ'ত শুনিলে মোৰ জীৱনৰ যি এটা যি আনন্দ, সেই আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ নিজকে মই সৌভাগ্য বুলি ভাবিছোঁ।
0: আৰু প্ৰফুল্ল বৰ্মন আদৰৰ শ্ৰোতা বৰ্তমান কামৰূপ মহানগৰ জিলাৰ সাহিত্য সভাৰ সভাপতি।
1: হয়, মই প্ৰায় 30 বছৰে অসম সাহিত্য সভালৈ জড়িত হৈ আছোঁ, আৰু বিগত বৰ্ষত মই অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ সম্পাদক হিচাপে কাম কৰি আছিলোঁ, আৰু ইয়াৰ আগত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উপসভাপতি পদতো আছিলোঁ।
0: খুব সুন্দৰ, আপোনাক পাই আমি নথৈ আনন্দিত হৈছোঁ আজি ষ্টুডিঅ'ত। মই মানে মোৰ উৎসুকতা বাঢ়িছে এইকাৰণে, আপুনি ছাত্ৰ আছিলে সংস্কৃতৰ তলত পঢ়া, আপুনি অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, আৰু বৰ্তমান আপুনি আধ্যাত্মিক চিন্তা চৰ্চা, ভাগৱত পাঠ আদিত ব্যস্ত আমি জানো, কিন্তু আপুনি চাকৰি কৰিলে আৰক্ষী বিভাগত। সাধাৰণতে দুইটাৰ বুজাত অলপ মিল নথকা যেন লাগে ওপৰিভাৱে চালে, যেন আৰক্ষীৰ কামটো অকণমান কঠিন কাম, প্ৰেমতকৈ মানুহক অকণমান ধৰা মেলা বা সেই চাইডটো বেছি থাকে দিয়কচোন, যিটো যিসকল দুষ্কৃতিকাৰী তাৰ পিছে পিছে দৌৰি ফুৰা এনেকুৱা কথা।

0: কেনেদৰে আপুনি প্ৰথম সেই কথাটো কেনেদৰে চাকৰিত আপুনি সোমালে?
1: মোৰ জীৱন পৰিক্ৰমাটো অকণমান বেলেগ ধৰণৰ, অন্য বহুততকৈ অকণমান বেলেগ ধৰণৰ। মোৰ জন্ম আমাৰ বৰপেটা জিলাৰ পাঠশালাৰ ওচৰৰে এখন গাঁও ভোগপুৰ গাঁৱত, আৰু ভোগপুৰ গাঁওখন আমাৰ এখন সংস্কৃতি বান গাঁও, তাতে এখন সংস্কৃত টোল আছে, আৰু তাত আমাৰ কোচ কলিতা ব্ৰাহ্মীণসকলে আমাৰ যৌথভাৱে আমি তাতে বসবাস কৰোঁ। তাতে মোৰ জন্ম 1961 চনৰ 1 এপ্ৰিল তাৰিখে। আৰু মই সৰুৰ পৰা যেতিয়াৰ পৰা জনা বুজা হৈছিলোঁ ৰেডিঅ' চেণ্টাৰ, ৰেডিঅ'ৰ কথা মই শুনিছিলোঁ। আমি সৰুৰ পৰা ৰেডিঅ' শুনি থাকিলে মই প্ৰথমতে কৈছিলোঁ, মোৰ পিতাক কৈছিলোঁ, আমি পিতা কওঁ, পিতাক কৈছিলোঁ মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম। প্ৰথমতে কৈছিলোঁ ইচ্ছা আছিল ৰেডিঅ' চেণ্টাৰত, কেনে কোনো মানুহ কেনেকৈ সুন্দৰ সুন্দৰ কথা কয় ৰেডিঅ'ৰ ভিতৰৰ পৰা, কোনে কোনে কৈ থাকে, কেনেকৈ ক'ৰ পৰা কয়, ইমান সুন্দৰ সুন্দৰ কথা, ইমান সুন্দৰ গীত গালে মই ৰেডিঅ' চেণ্টাৰত কাম কৰিম। মোৰ জীৱনত ৰেডিঅ' চেণ্টাৰত কাম কৰা হয়তো নহ'ল মোৰ জীৱনত। আৰু মোৰ দুৰ্ভাগ্য হ'ল কি এটা, যে মই ক্লাছ 8 থাকোঁতে মোৰ পিতা ঢুকালে, মই যক্ষ্মাৰ আগত, তেতিয়া যক্ষ্মাৰ আগত চিকিৎসা বৰ কঠিন আছিলে, আৰু মোৰ দেউতা ক্লাছ 8 ঢুকালে। ঢুকাৰ পিছত মই মানে দিঘাৰা হৈ গ'ল, আমাৰ ঘৰৰ পৰিয়ালটো সিমান আৰ্থিকভাৱে স্বচ্ছল নাছিলে, আই আছিলে, আমাৰ পৰিয়ালটো 7 জনীয়া পৰিয়াল, গতিকে আমাৰ অসুবিধা হ'ল। মই বি এ অনাৰ্চ লৈ বহু কষ্টৰ মাধ্যমেৰে মই মানুহৰ পৰা ধাৰ ধুপাৰ কৰি এনেকৈ আইয়ে মানে কৰিছিলে, তেনেকৈ গৈ গৈ মই বি এড কৰিলোঁ, আৰু বি এড অনাৰ্চ লৈ মই পঢ়িলোঁ, সংস্কৃতত অনাৰ্চ আছিল। আৰু সমান্তৰালভাৱে মই মেট্ৰিক পাছ কৰাৰ পিছত আমাৰ গাঁৱত মহাবিষ্ণু সংস্কৃত দল আছে, তাতে মই সংস্কৃতত মধ্যমা পৰ্যন্ত পঢ়িলোঁ। তাত দুগৰাকী বিশেষ মানে আমাৰ অধ্যাপক আছিলে, সেই দুগৰাকী বিশ্বেশ্বৰ শাস্ত্ৰী আৰু হৰগোবিন্দ শাস্ত্ৰী, তেওঁলোক গ'ল্ড মেডেলিষ্ট আছিল, তেওঁলোকৰ পৰা মানে শুনিছিলোঁ, তেতিয়াই শুনি পঢ়িছিলোঁ অকাৰাদিশী অকাৰণ বৰ্ণমালা অনুবৰ্ততে বুলি, এনেকৈ ৰত্নমালা পুৰুষোত্তম বিদ্যাবাগীশৰ ৰত্নমালা ব্যাকৰণ পঢ়িছিলোঁ, তেতিয়াৰ পৰা মোৰ সংস্কৃতৰ পৰা ঢাউতি পাইছিল। কিন্তু কালক্ৰমত এনেকুৱা হ'ল যে ঘৰখন আমাৰ নচলা হ'ল, মই চাকৰি কৰিব লগা হ'ল, অৰ্থাৎ তেতিয়া অসম আন্দোলন হ'ল, ছাত্ৰ আন্দোলন, ছাত্ৰ আন্দোলন হোৱাৰ পিছত আমাৰ কলেজবিলাক বন্ধ হ'ব ধৰিলে, বহুদিন ক্লাছ নহ'ল, তেতিয়া মই উপায় নাপায় ঘৰৰ আৰ্থিক দৈন্যতাৰ কাৰণে মই এটা পদ বাছি ল'লোঁ, এটা চাকৰি মোৰ এজন বন্ধুৰ জৰিয়তে মই ডিফেন্সৰ ক্লাৰিকেল জবত সোমালোঁ, তেতিয়া BSF বৰ্ডাৰ চিকিউৰিটি ফৰ্চত তাতে সোমালোঁ। সোমাই পেলাই মোৰ মানে আৰ্থিক স্বচ্ছলতাৰ কাৰণে ঘৰখন নোহোৱা হ'ল, দাদাহঁতে চাকৰি একো নাপালে, দাদাহঁতে বেছি পঢ়া শুনা কৰা নাই ঘৰৰ পৰাই, সেইকাৰণে তাৰ পৰা মই ভাবিলোঁ যে নাই মই জীৱনটো বেলেগভাৱে গতি কৰিলে। তাৰপিছত তাতে থাকি যিখিনি কৰি থাকোঁতে থাকোঁতে মই তাতে এটা ইণ্টাৰভিউ দিছিলোঁ এছিষ্টেণ্ট কামাণ্ডেণ্ট কাৰণে, কিন্তু এছিষ্টেণ্ট কামাণ্ডেণ্টৰ পষ্টৰ কাৰণে মই তাত ডিগ্ৰী BA পাছ লাগে, BA পাছ নহ'লে মিনিমাম BA পাছ থাকে লাগে, তে মই তাতে থাকি BA পঢ়িব লগা, বিএড মানে মোৰ ফাইনেল নহ'ল আচলতে বজালী কলেজত, মই অনাৰ্চ লৈছিলোঁ যদিও ফাইনেলটো দিয়া নহ'ল, নোহোৱাৰ পিছত মই তাতে গৈ ফাইনেল প্ৰাইভেটে মই ফাইনেলটো দিব লগা হ'ল এই BSF থাকোঁতে। তাৰপিছত মই ইণ্টাৰভিউ দিলোঁ এছিষ্টেণ্ট কামাণ্ডেণ্ট, তাত মই দিল্লীত মোক মাতিলে, মই গোটেই পাছ কৰিলোঁ, কিন্তু তাত মোক অলপ সেই বস্তু নিদিলে, আৰু মোৰ খুব দুখ লাগিল যে মই আৰু ইয়াতে ধাৰণ নকৰোঁ, কাৰণ মই স্কুলত কোৱালিফাই হৈছিলোঁ, কিন্তু কিবা কাৰণত মোক নিদিলে সেই বস্তু, কিন্তু তাত নিদিয়াৰ কাৰণে মই তাৰপৰা ভাবিলোঁ যে মই BSF আৰু নেথাকোঁ। তাৰপিছত লাহেকৈ মই ওলাই আহি অসম পুলিচত, তেতিয়া চাব ইন্সপেক্টৰত, তেতিয়া AGP গভৰ্ণমেণ্ট আছিলে, অসম পুলিচ চাব ইন্সপেক্টৰ ইণ্টাৰভিউৰ কাৰণে মই তাৰ পৰা ফিল আপ কৰিলোঁ, ফৰ্ম ফিল আপ কৰাৰ পিছত মোক মাতিলে আৰু মই ছিলেক্ট হৈ গ'লোঁ অসম পুলিচত চাব ইন্সপেক্টৰ হিচাপে। আৰু তেতিয়া এনেকৈ অসম পুলিচৰ চাকৰি কৰি থাকিলোঁ, চাকৰি কৰাৰ মাজতে মই ভাবিলোঁ নহয় অকলতো মোৰ পঢ়াটো সম্পূৰ্ণ নহ'ল, মই MAটোনো কিয় পাছ নকৰোঁ, আকৌ চিন্তা কৰোঁ যে MA পাছ কৰিব লাগিব। মই প্ৰাইভেটে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মানে এটা হেৰি কৰিলোঁ, অন্তৰ্ভুক্ত হ'লোঁ, কিন্তু প্ৰাইভেটে মই MA পৰীক্ষা পাছ কৰি অসমীয়া বিভাগত অসমীয়াও পাছ কৰিলোঁ। জীৱন পৰিক্ৰমা আগবাঢ়ি গৈ আছে, তাৰপিছত যদিও পুলিচত চাকৰি কৰিলোঁ, মনটো পুলিচৰ মানুহে যদিও ভাবে যে পুলিচ মানুহ পুলিচবিলাক মানে ৰুক্ষ, পুলিচবিলাকে মদ পানী খায়, পুলিচবিলাকে অশ্ৰাব্য গালি গালাজ পাৰে, মই অকণমান বেলেগ ধৰণৰ আছিলোঁ। মই জীৱনত আজিলৈ 36 বছৰ পুলিচত চাকৰি কৰিলোঁ, এদিনেও এটুপিও মদ খোৱা নাই, মই এটুপিও মদ খোৱা নাই, আৰু বিড়ি চিগাৰেট এইবিলাক কোনোদিন মই খাই পোৱা নাই। মোৰ অকণমান আধ্যাত্মিক দিশৰ ফালে মোৰ জীৱনটো পৰিক্ৰমা দিব বিচাৰিলোঁ, সেইকাৰণে সৰুতে মই কোনোবাই কৈছে যে গীতা পঢ়িলে পাগল হয়, মই ক্লাছ 9 থাকোঁতে গীতাখন পঢ়িছিলোঁ, গোবিন্দ মিশ্ৰৰ অসমীয়া সংস্কৰণ গীতাখন পঢ়িছিলোঁ, মইতো পাগল হোৱা নাই। এতিয়া দেখিলোঁ গীতাখন যদি সৰ্বশ্ৰেষ্ঠ গীতা বা ভাগৱত এইখিনি সৰ্বশ্ৰেষ্ঠ, মই অকণমান ধাউতি কৰি হ'ল যে অকণমান ভাগৱতৰ ফালে গীতা ফালে, সেইকাৰণে মই ভাগৱত গীতা পঢ়িব আৰম্ভ কৰিলোঁ, আৰু ঈশ্বৰৰ আশীৰ্বাদ হয়তো মই ভাগৱতখন 3 বাৰ ব্যাখ্যা কৰি মানে ব্যাখ্যা সকলে পঢ়িলোঁ ভাগৱতখন 3 বাৰ সম্পূৰ্ণ, আৰু তাৰপিছত গীতাখন পঢ়িলোঁ, উপনিষদ পঢ়িলোঁ, কীৰ্তন নামঘোষা এই সকলো পঢ়ি এটা আধ্যাত্মিক দিশৰ গতিকৰণ অনুভৱ কৰিছোঁ। যিহেতু এই পৃথিৱীত প্ৰাপ্তিৰ শেষ নাই, আৰু সন্তুষ্টি থাকিলে প্রাপ্তি শেষ হয়, মোর সন্তুষ্টি আছে তাতে প্রাপ্তি শেষ হয়। আর যদি মানুষ ভাবে যে মোক লাগে, গতি লাগার শেষ নাই, লাগিয়ে থাকবে, লাগিয়ে থাকবে, জীবনত কোনোদিন নুঘুরায়।

0: সেইকাৰণে আধ্যাত্মিক দিশৰ ফালে আগবাঢ়ি গৈ এতিয়া স্বচ্ছল জীৱন এটা সুন্দৰভাৱে জীৱন এটা নিতবল দেখিছোঁ। ঈশ্বৰৰ কৃপাত আমি সুন্দৰভাৱে আমি কম খাব বেছি খাব বুলি কয়, বেছি খাব কম খাব, মানে কমকে কমকে খাই
1: আপুনি বহুত দিনলৈ ভালকে খাই,
0: বহুত দিন ভালকে খাব লাগে। সেইকাৰণে চিন্তা ভাৱনা কৰে আমি নিৰামিষ আহাৰ গ্ৰহণ কৰিলো। আজি মোৰ 29 বছৰে মোৰ পৰিয়ালৰ শ্ৰীমতী আৰু মই আমি দিও নিৰামিষ আহাৰ। মোৰ সন্তান দুটি, সিহঁতে অৱশ্যে বাহিৰত চাকৰি টাকৰি কৰি আছে, গতিকে সিহঁতে মাছ মাংস ধৰণৰ খায়, কিন্তু আমি শ্ৰীমতী আৰু মই নাখাওঁ।
1: তেখেতৰ নামটো যিহেতু আহিছে, শ্ৰীমতীৰ নামটো কৈ দিলে,
0: শ্ৰীমতীৰ নাম হল ৰূপৰেখা বৰ্মন। তেওঁৰ ঘৰ হল ধুবুৰী জিলাৰ বিলাচীপাৰাৰ পাটগিৰি পৰিয়ালৰ, তেওঁৰ ৰূপৰেখা পাটগিৰি, এতিয়া বৰ্মন হল।
1: খুব সুন্দৰ সংসাৰ আপোনাৰ, সুখৰ সংসাৰ। এতিয়া ধৰক আপোনাৰ পুলিচৰ আৰু বা আৰক্ষীৰ যিটো জীৱন, সেই বিষয়ে আমি অকণমান জানিলো, অলপ অৱগত হলো। এতিয়া আপোনাৰ এটা সাহিত্যিক দিশ আছে, আপুনি কেইবাখনো পুথিৰ স্ৰষ্টা, আপুনি নাটক লিখে, শিশু সাহিত্য ৰচনা কৰিছে, আপুনি শিশু নাটক লিখিছে, আৰু আপুনি বিভিন্ন ধৰণৰ প্ৰবন্ধ আপুনি প্ৰায় নিয়মীয়াভাৱে লিখি থাকে। এই লেখকৰ যিটো আপোনাৰ যাত্ৰা, লেখকৰ যিটো জীৱন, সেই বিষয়ে অকণমান জনাওকচোন।
0: লেখক মানে সৰু পৰা ধাউতি আছিলে, যে সুন্দৰ সুন্দৰ কবিতা পঢ়িছিলোঁ আমি তেতিয়া, নলিনী বালাদেৱীয়া, মেলিলো প্ৰথম চকু তোমাৰ কলাতে হৈ জীৱনৰ আদিম পাঠ, মধুমা কৌ চকু তোমাৰ কলাতে হৈ জীৱনৰ শেষ।

0: হেৰি লিখিছিল এটা সময়ত, তেওঁৰ লগত মোৰ খুব ভাল সম্পৰ্ক থাকিলে। ছাৰে মোক কৈছিলে যে মোৰ পিছত কোনোবা এজনে আৰক্ষী ডায়েৰী লিখিব লাগিব, তুমি লিখিবা। তেনেকে তেওঁ মোক শিকাইছিলে কি ধৰণে লিখিব। এনে লিখোঁতে লিখোঁতে মোৰ মোৰ দেন 500 মই সৰু সৰু চুটি চুটি গল্প আৰক্ষী বিভাগকলৈ লিখিলোঁ, আৰু সেইবিলাকে লৈ তাৰপিছত প্ৰবন্ধ কিতাপ লিখিলোঁ। আৰু তাৰপিছতে এই লিখোঁতে লিখোঁতে মোৰ 21খন, এতিয়ালৈ 21খন আছে, আৰু 4-5খনমান কিতাপ মোৰ এটা সন্মুখত মোৰ হাতত এতিয়া জমা আছে, ছপা হোৱা নাই।
1: পাণ্ডুলিপি
0: মোৰ হাতত আছে, এতিয়ালৈ ছপা হোৱা নাই। আৰু নাটকৰ দিশত গ'লোঁ, নাটকত যিহেতু মই পাঠশালাত ঘৰ, সৰুতে নটৰাজ থিয়েটাৰ, আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, এইবিলাকৰ লগত আমি সৰুৰ পৰা ৰিহাৰ্চেল চাইছিলোঁ। আমি বহুত ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ, প্ৰফুল্ল বৰা, অৱতাৰ সিং, এই ধৰণৰ মানুহ যিবিলাক মহেশ কলিতা, এইবিলাক মানুহক আমি তাক দেখিছিলোঁ। আমি ৰিহাৰ্চেলত বহি আছিলোঁ, আৰু আমাৰ নাটকৰ মানে নাট্যনগৰী বুলি কয় বাচ্চালাসকলে জানে আৰু, নাটকৰ আমাৰ ঘৰে ঘৰে নাট্যকাৰ আছে, প্ৰায় নাট্যকাৰ আছে, শিল্পী আছে, অভিনেতা অভিনেত্ৰী আছে। মই নাটকৰ প্ৰতি আৰু নাটক লিখোঁতে লিখোঁতে এনেকুৱা হল মোৰ এতিয়ালৈ 12খন নাটক লিখা হল।
1: আৰু আপুনি প্ৰবন্ধ আপুনি বহুত লিখা বুলি কৈছে, পুলিচৰ কোনো আপোন নাই, তেনেকুৱা ধৰণৰ, গতিকে এই বিষয়ে অকণমান কওকচোন আপোনাৰ।
0: খাকি পোচাক আৰু ভাৰতীয় জীৱন মানে এই ধৰণৰ এখন কিতাপ ওলাইছিল, সেইখন কিতাপ বৰ ভাল ওলায়। খাকি পোচাক মানুহে সদায় মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে, এই পুলিচবিলাক মানুহ, প্ৰথমতে কথা পুলিচ এটা পেচা, মই যেনেকে পেচা, মোৰ জীৱনত পুলিচ হোৱাৰ কোনোতে ইচ্ছা নাছিল, কিন্তু জীৱন পৰিক্ৰমাত চাক নয়াত আহি পুলিচ হ'লোঁ। এইবুলি সকলো পুলিচ যে মানুহ বেয়া হ'ব এনেকুৱা কথা নাই, কাৰণ প্ৰথমতে মানুহ এজন পৰিয়ালৰ পৰাই, সকলো পুলিচ কোনোবা কাৰোবাৰ দেউতা, কোনোবা ককা, কোনোবা
1: সুৰক্ষাৰ
0: কাৰণে, এইটো এটা এটা পেচাহে আচলতে। কিন্তু আৰক্ষীক সদায় নিগেটিভ চিন্তাৰে মানুহে আজিও সমাজত নিগেটিভ চিন্তাৰে চায়, মানে মানে আৰক্ষী যেন এটা শত্ৰু। আৰক্ষী এই বিষয়ে বহুত মানে অকণমান ধেমেলীয়া কথাও লিখিছিলোঁ, যে এখন সৰু ঘটনা এটা আপোনাক মই কৈছোঁ ইয়াৰ মাজতে, যে আৰক্ষী কেনেকৈ মানুহে বেয়া চকুৰে চায়, যে আৰক্ষী কেনেকৈ এটা এক জেগাত এখন এটা বাছ এক্সিডেণ্ট হ'ল, বাছ মই লিখিছোঁ এই কথাটো, বাছ এক্সিডেণ্ট হ'ল, তাত মানে ট্ৰেফিক জাম হৈছে, ট্ৰেফিক জাম হোৱাৰ পিছত বহুত সময় মানুহবিলাক যাব পৰা নাই, এজন গাড়ী চালকে এজন মানুহক এইবাৰৰ পৰা আহি থকা দেখালে বিপৰীত ফালৰ পৰা, তেওঁ সুধিলে কি হৈছে ভাইটি, যে কিয় ইমান ট্ৰেফিক যাইছে, বোলে ৰাস্তাতে এখন বাছ বাগৰি পৰিছে, ৰাস্তাটো বন্ধ হৈছে। এই মানুহজনে ক'লে তেতিয়াহ'লেতো মানুহ বহুত মানুহ তাত মৰিছে, বোলে নহয় খুৰা, বৰ ভাগ্য ভাল বাছখনত এজনো মানুহ নাছিল, বোলে কি মানুহ খালী বাছ, বোলে নহয় সকলো পুলিচ আছিল তাতে, এই যে সকলো পুলিচ মানুহ
1: নহয়,
0: গতিকে মানুহক এনেকুৱা ধৰণে চাইছিল। আৰু এঘৰত গৈছিল, এটা সৰু কাহিনী আছিল, যে এঘৰত কলিং বেল বাজিল, দেউতাকে ছোৱালীজনী ক'লে মা চোৱাচোন বাহিৰত কোন আহিছে চোৱাচোন, ছোৱালীজনী বাহিৰলৈ গৈ বাৰাণ্ডালৈ গৈ আকৌ ঘূৰি গ'লগৈ, দেউতা দুজন ভদ্ৰলোক আৰু এজন পুলিচ, দুজন ভদ্ৰলোক এজন পুলিচ নহ'ল, এই ধৰণৰ নিগেটিভ যিটো চিন্তাধাৰা, নিগেটিভ যিটো পুলিচৰ প্ৰতি এটা ধাৰা, মই পুলিচৰ প্ৰেক্ষাপটত যে পুলিচ আচলতে কি, পুলিচে কিমান কষ্টদায়ক কাম কৰি থাকে সুৰক্ষাৰ কাৰণে, ৰাতি দিনে নেখায়, ৰাতি মানে টোপনি নাই, 24 ঘণ্টা কৰিবলৈ, তাৰ পজিটিভ কেনেকৈ এটা জনসাধাৰণৰ লগত কেনেকৈ এটা সাঁকো তৈয়াৰ কৰিব পাৰোঁ, ভুল বুজাবুজিটো নাইকিয়া কৰিব পাৰোঁ, কাৰণ চাকৰিটো পুলিচে বিচাৰে, নাপালে আঙুন আঙুন নাপালে নাপালে শিয়ালে টেঙা বুলি কয়, চাকৰি বহুতে বিচাৰে, আমাৰ ওচৰত আহে বহুত মানুহ আহে, যে দাদা মোক চাকৰি, পুলিচৰ চাকৰি এটা, যেতিয়া পুলিচৰ চাকৰিটো নাপাব তেতিয়া পুলিচ বেয়া, পালে কিন্তু ভাল, কাৰণ পুলিচ এতিয়া 65,000 পুলিচ আছে আমাৰ অসম পুলিচ, 65,000 পুলিচৰ কিমান পৰিয়াল, পুলিচৰ হাজাৰ হাজাৰ মানুহ পুলিচৰ চাকৰি দি আছে, সকলো কিন্তু বেয়া নহয়।
1: আৰু আপুনি যেনে খবিৰ আভেদ ডাঙৰীয়াৰ কথা ক'লে, বা আমি সকলোৱে জানো অসম আৰক্ষী DGP আমাৰ যে কুল
0: শইকীয়া ছাৰ, এজন ভাল নাট্য সাহিত্য একাডেমী পাইছে,
1: অসম আৰক্ষী DGP কুল শইকীয়া ছাৰ, হৰে হৰে ছাৰ, এইবিলাক বিখ্যাত সাহিত্যিক,
0: বিখ্যাত সাহিত্যিক বহুত আছে,
1: আৰু অকল সাহিত্যিক নহয় মানুহ হিচাপেও তেখেতসকলক পাইছো,
0: ভাস্কৰ জ্যোতি মহন্ত ছাৰ আছে, খুব এনেকুৱা মানুহৰ বহুত আমাৰ ভাল সাহিত্য সংস্কৃতিৰ লগত জড়িত বহুত মানুহ আছে। মই এখন কিতাপ লিখিছিলো, সেইখন কিতাপখন ইয়াতে আছে হয়তো,
1: মই পাইছো সাহিত্য সংস্কৃতিৰ পথাৰত অসম
0: অসম আৰক্ষীয়ে, সেইখন বিভিন্নজন আমাৰ প্ৰায় তেতিয়া 35 35 গৰাকী অসম আৰক্ষীৰ কাম কৰা মানুহে তেখেতে কি সাহিত্য সংস্কৃতি কৰি আছে, সেইকেইজনৰ বিষয়ে মই লিখি পেলাই এখন ডাঙৰ কিতাপ কৰিছিলোঁ। আকৌ এখন কিতাপ আছে আপুনি লিখিব, সেই কিতাপখন মই লিখিছিলোঁ প্ৰতিমা বৰুৱা পাণ্ডে, তেওঁৰ ওপৰত মই এখন কিতাপ লিখিছিলোঁ, যে প্ৰতিমা বৰুৱা পাণ্ডেক বহুতে গোৱালপৰীয়া ভাষাটো এই বেংগলী ভাষা নিচিনা ভাবে মানুহে, পশ্চিমখন ভাষাটো কিবা বেলেগ ধৰণৰ বাংলা ভাষা কয়, ইভেন মই যেতিয়া
1: গোৱালপৰীয়া
0: ভাষা দেশী ভাষা কয়, তেওঁলোকে যিটো গান গায় ভাৱৈয়া গীত কয়, ভাৱৈয়া গীত বা দেশীয়া গীত, দেশী গীত, দেশী ভাষাৰ গীত, যে মোৰ শহুৰৰ ঘৰ বিলাচীপাৰা, মই যেতিয়া বিয়া কৰিব মানে কৰিলোঁ, মোৰ এটা সূত্রের যোগেদে মামার ঘর মোট পাঠশালাতে সেই গোটে মোট

0: শ্ৰীমতীক মই বিয়া যেতিয়া কৰিলোঁ, তেওঁলোকৰ ভাষাটো দেখি আমাৰ গাঁৱৰ মানুহে কৈছিলে, প্ৰফুল্ল এই বঙালী ছোৱালী বিয়া কৰাব নেকি। এই বঙালী ধৰণৰ যিটো এটা চিন্তা ধাৰণা, আচলতে বঙালী ভাষা নহয়, তোমাৰ দেশী ভাষা, এইটো
1: গোৱালপৰীয়া ভাষা।
0: গোৱালপৰীয়া ভাষাতে প্ৰতিমা বৰুৱা পাণ্ডে অনন্য ভূপেন হাজৰিকাই তেওঁক লৈ আহিলে, কেইবাখন চিনেমাত গান গোৱালে, গোৱালপৰীয়া গীতৰ সংকল্প, তেতিয়াৰ পৰা প্ৰতিমা বৰুৱা পাণ্ডে সেইকাৰণে গোৱালপৰীয়া গীতৰ সম্ৰাজ্ঞী বুলি ক'লে। আৰু প্ৰতিমা বৰুৱা পাণ্ডে লগত মোৰ এটা অতপ্ৰত সম্পৰ্ক হ'ল ভূপেন হাজৰিকাৰ লগত। প্ৰতিমা বৰুৱা পাণ্ডেটো মোৰ ভূপেন হাজৰিকাৰ দাদাৰ লগত মোক চিনাকি কৰি দিলে প্ৰতিমা বৰুৱা পাণ্ডে, বিশেষ এটা তেখেতৰ ঘৰত যাব লগা হোৱাৰ কাৰণে। আৰু সেইদিনা ভূপেন হাজৰিকাৰ লগত মোৰ এটা বহুদিনীয়া ভূপেন্দ্ৰৰ লগত, ভূপেন্দ্ৰ ইভেন মোৰ ঘৰত যোৱা কথাও আছিলে, ভূপেন্দ্ৰৰ লগত মই কেইবাদিন মানে ভূপেন্দ্ৰৰ লগত বহিছিলোঁ, বহুত কথা আলোচনা কৰিছিলোঁ।
1: খুব আপুনি খুব সৌভাগ্যবান যে ভূপেন হাজৰিকা তেনেদৰে আপুনি ইমান ওচৰৰ পৰা পাইছে। আৰু এতিয়া যদি যিহেতু ভূপেন হাজৰিকাৰ এতিয়া জন্ম শতবাৰ্ষিকী অনুষ্ঠান চলি আছে, আৰু আপোনাক দেখিছে আমি খুব অনুৰাগী ভূপেন হাজৰিকাৰ গীত নিশ্চয় সকলোৱে ভাল পাওঁ, আমি আপোনাৰ পচন্দৰ গীত যদি এইখিনি সময়ত আমি এতিয়া যদি শুনাই দিব খুজিছোঁ।
0: ভূপেন হাজৰিকাৰ হাজাৰ হাজাৰ গানৰ ভিতৰত এনেকুৱা এটা গীত নাই যিটো গান বেয়া, সকলো গান শুনিলে তাৰ এটা গুৰাৰ্থ, তাৰ মৰ্মাৰ্থ, ভূপেন হাজৰিকাৰ যিটো শব্দৰ অলংকাৰ, যিটো ভাষাৰ, ভূপেন হাজৰিকাৰ প্ৰতিটো গীতে একোটা ধৰক আপোনাৰ সেইটো কবিতা, একোটা গীতি সাহিত্য, আৰু তাত এটা একোটা এনেকুৱা
1: ধৰণৰ
0: হৃদয়ৰ পৰা যদি ৰমন্থন কৰা যায়, ভূপেন হাজৰিকাৰ গীতত একোটা একোটা কাহিনী লুকাই থাকে। যে ভূপেন হাজৰিকাৰ মই শতিকাৰ শ্ৰেষ্ঠ গীত মানুহে মানুহৰ বাবে, মোৰ জীৱনৰ আটাইতকৈ ভাল লগা গীতটো হ'ল মানুহে মানুহৰ বাবে। কাৰণ আমাৰ কবিসকলে কৈ থৈ গৈছে, মই বহুত জেগাত মই ভাষণত মই ভাষণ দিব যাওঁ, গীতা পাঠ, গীত ভাগৱত পাঠ কৰিব, তাতেও কওঁ যে প্ৰথমতে মানুহে ভাল পাব লাগিব। মানুহক যদি ভাল পায় তীৰ্থ ভ্ৰমণ কৰি মক্কা মদিনালৈ গৈ পৃথিৱীৰ বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি একো লাভ নাই। আৰু পিতৃ মাতৃ, পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহী পৰমন্তব, পিতৰী পিতৃমনে প্ৰিয়ন্তে সৰ্বদেৱতা, পিতৃ মাতৃক যদি শ্ৰদ্ধা কৰে তেতিয়াহ'লে পৃথিৱীত কোনো আৰু তীৰ্থস্থানত নগ'লে হয়। আৰু মানুহক ভাল পাব লাগে। আমাৰ বাংলা কবি জৰু চন্দিদাসে কৈছিল, সবাইৰ ওপৰে মনুষ্যত্ব তাহাৰ ওপৰে কিয় নাই, ইমান সুন্দৰ ভাষা কৈছিল। কবিগুৰু ৰবীন্দ্ৰ ঠাকুৰে কৈছিল, অ গো মৰিতে চাহি নাম এই সুন্দৰ ভুৱনে, মানুহৰ মাজে বাচিতে চাই, ইমান সুন্দৰ সুন্দৰ কথা আমাৰ কবিয়ে কৈছে। মানুহে দেৱ, মানুহে হে মানুহবিনে নাইকে, কৰা কৰা পূজা পাদ্য অৰ্ঘলে, জয় জয় মানৱ দেৱ। যে মানুহক ভাল পাব লাগে, মানুহক ভাল পোৱাৰ কাৰণে ভূপেন হাজৰিকাই যি এই সুন্দৰ গীতটো লিখি থলে, যে এই গীতত সকলো কথা আছে, মানুহকে আমি প্ৰথমতে দেৱতা পূজা কৰিব লাগে। এই কথাৰ ওপৰত মই ভূপেন হাজৰিকাৰ সেই গীতটো মই যথেষ্ট প্ৰচণ্ড মোৰ সদায় গাই থাকোঁ, গুণগুণাই
1: থাকোঁ। আৰু সেই গীতটো শতিকাৰ এটা শ্ৰেষ্ঠ গীত বুলি বিবেচিত হৈছে, আপুনিও সেইটো কথা কৈছে। গতিকে আদৰ্শৰে এইখিনিতে আমি সোধাকণ্ঠ ভূপেন হাজৰিকাৰ সেই গীতটি শুনাই লৈছোঁ আপোনালোকক। আমাৰ যি প্ৰফুল্ল বৰ্মনৰ যি পচন্দ, আমাৰ আটাইৰে পচন্দ সেই গীত শুনাইছোঁ। তাৰ পাছত আমি আকৌ আমাৰ এই কথা বাৰ্তা আমি অব্যাহত ৰাখিম।

0: এতিয়া হওক আপোনাৰ নাটকৰ কথা লৈ আমি যদি চিন্তা কৰোঁ, আপোনাৰ নাটক ভ্ৰাম্যমানৰ মঞ্চতো হৈছে, এই বিষয়ে অকণমান কওক, আপুনি ভ্ৰাম্যমানৰ কাৰণে নাট লিখিছে।
1: আচলতে মই নাটক প্ৰথমতে ভ্ৰাম্যমান থিয়েটাৰ নাটক লিখিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাটককেইখনে মোৰ যিকেইখন নাটক লিখিছিলোঁ ভ্ৰাম্যমানৰ কাৰণে, মানে আজিৰ প্ৰেক্ষাপটত সেই নাটককেইখনে সুবিধাজনক স্থান লাভ নকৰিলে। কাৰণ আজিকালি কমাৰ্চিয়েল মেথডত আজিকালি মানুহবিলাকে নাটক যদি চাবলৈ যায়, সেই যিটো প্ৰফুল্ল বৰাৰ নাটক যে সেই সময়ৰ নাটক বা ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক, সেই নাটকে আজিকালি লাহে লাহে তাৰ আদৰ কমি আহিছে। এতিয়া নাটক অকণমান কমাৰ্চিয়েল চিত্ৰধৰ্মী নাটকৰ মানে ধৰণৰ নাটক অকণমান ওলাইছে, অকণমান চিনেমেটিক ধৰণৰ যিবিলাক নাটক, এইবিলাকে মানুহক বেছি আনন্দময় খন্তেকীয়া আনন্দ দিয়ে। সেইকাৰণে মই মোৰ কাহিনীৰ ওপৰত আধাৰতে এখন পখিলা বুলি নাটক, সেইখন নাটকখন লিখিছিলোঁ। আচলতে মোৰ কাহিনীয়ে সেই নাটকখন লিখিছিলোঁ, অভিজিৎ ভট্টাচাৰ্য তেওঁ লিখিছিলে, আনটি
0: কাহিনীটো
1: মোৰ আছিল। আৰু আমাৰ হেমন্ত দত্ত ছাৰে মোৰ এখন আত্মসন্মান বুলি মোৰ এটা গল্পৰ ওপৰত তেখেতে লিখিছিলে। আচলতে ভাম্য মানে প্ৰত্যক্ষভাৱে মই নাটক দিয়া নাই, কিন্তু মোৰ কাহিনী পঢ়িছে। কিন্তু মই নিজাববীয়াকৈ নাটক মই এমেচাৰদামলৈ গুচি আহিলোঁ। এমেচাৰদামত কি হয়, এটা নিজৰ মৌলিকতা থাকে, আৰু সেই নাটক মঞ্চস্থ কৰিলোঁ। মই এতিয়ালৈ 12খন নাটক লিখিলোঁ এমেচাৰদামা, আৰু সেই ড্ৰামাৰ ভিতৰত মোৰ শ্ৰেষ্ঠ এতিয়ালৈ দিব লগা নাটক হ'ল, আমাৰ মঞ্চস্থ কৰা নাটক হ'ল আমাৰ লক্ষ্মীনাথ। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত আজিলৈ অসমত কোনো ধৰণৰ নাটক ৰেখা হোৱা নাই। জ্যোতিপ্ৰসাদৰ হাতৰ জীৱনত অকণমান জীৱনক লৈ লিখিছে অকণমান সৰু নাটক, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনৰ আধাৰত নাটক এতিয়ালৈ কোনো ধৰণে হোৱা নাই। মই সেইখন 8খন কিতাপ পঢ়ি লক্ষ্মীনাথৰ জীৱনৰ গোটেই জন্মৰ পৰা মৃত্যুলৈ সেই নাটকখন লিখিলোঁ, আৰু সেই নাটকখন 242 পৃষ্ঠাৰ নাটকখন মৰিছিলে। আৰু সেই নাটকখন ইংৰাজীলৈ অনুবাদ হৈছে, বাংলা ভাষালৈ অনুবাদ হৈছে, আৰু এতিয়া আমি উৰিয়া ভাষালৈ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। সেইখন নাটক মোৰ 4 নিশা মঞ্চস্থ হৈছিল, 2 দিন আমাৰ ৰবীন্দ্ৰ ভৱনত আৰু 2 দিন শংকৰদেৱ কলাক্ষেত্ৰত, আৰু সেইখন মোৰ জীৱনৰ এখন শ্ৰেষ্ঠ নাটক। আৰু বহুত নাটক, কেইবাখনো নাটক লিখিছোঁ য'ত মহান শিল্পী নিপুণ গোস্বামী তৃষ্ণা নামৰ নাটকখন মোৰ তেওঁ কৰিছিলে, দহন নাটক কৰিছে, আপুনি সেইখন আমাৰ এইটো পাব। গতিকে নাটকৰ বিষয়ে মই তেনেকৈ আগবাঢ়িলে, এতিয়াও নাটক লিখি আছোঁ।
0: আপোনাৰ হিচাপ কৰিলে আপোনাৰ কেইবাখনো নাটক, 10খন সৰ্বমুঠ 10খন নাটক আপুনি এতিয়ালৈকে লিখি উলিয়াইছে। তাৰ উপৰিও আপুনি ধাৰাবাহিক দূৰদৰ্শন বা অন্যান্য যিবিলাক প্ৰাইভেট মিডিয়া আছে তাতো

0: আমি তৃষ্ণা নামৰ নাটকখন মোৰ তেওঁ কৰিছিলে, দহন নাটক কৰিছে, আপুনি এখন আমাৰ এইটো পাব। গতিকে নাটকৰ বিষয়ে মই তেনেকৈ আগবাঢ়িলে, এতিয়াও নাটক লিখি আছো।
1: আপোনাৰ হিচাপ কৰিলে আপোনাৰ কেইবাখনো নাটক, দহখন, সৰ্বমুঠ দহখন নাটক আপুনি এতিয়ালৈকে লিখি উলিয়াইছে। তাৰ উপৰিও আপুনি ধাৰাবাহিক দূৰদৰ্শন বা অন্যান্য যিবিলাক প্ৰাইভেট মিডিয়া আছে তাতো আপোনাৰ ধাৰাবাহিক, আপোনাৰ কাহিনীৰ ভিত্তিত ধাৰাবাহিক প্ৰচাৰ, ভিচিডিও আপুনি কৰিছে, এই বিষয়ে কওকচোন।
0: মই আমাৰ ঘৰতে আমাৰ মোৰ ল'ৰা দুটাৰ নামত এটা ঘৰত মাতাৰ নাম ৰূপণ আৰু মিমন। ৰূপণ মিমন কালচাৰেল ছচাইটি বুলি এটা মোৰ ছচাইটি এটা আমি তাত ৰেজিষ্ট্ৰেশ্যন কৰা আছে, আৰু এই ছচাইটি আমাৰ এখন কালচাৰেল বিভাগৰ। এই ছচাইটিৰ দ্বাৰাই আমি কেইবা এই নাটকবিলাক সেই ছচাইটিৰ দ্বাৰাই কৰোঁ, কালচাৰেল ছচাইটিৰ দ্বাৰা। আৰু আমি ভি চি ডি কৰিলোঁ, তিনিখনমান ভি চি ডি কৰিলোঁ মোৰ, পুলিচ আৰু প্ৰেম নকল দাৰোগা এনেকুৱা ধৰণৰ ভি চি ডি কৰা হ'ল। আৰু মোৰ কাহিনীৰ আধাৰত ইতিমধ্যে ৰং চেনেলত নিবিড় মায়াৰে বুলি প্ৰায় এশটা এপিছ'ড ওলাইছিলে নিবিড় মায়াৰে। সেই আৰু আমিও মানুহ, অৰ্থাৎ পুলিচবিলাকো যে মানুহ, এই তাৰ ওপৰত এখন মই আমাৰ চিৰিয়েল কৰিছিলোঁ। এইটো আগত দূৰদৰ্শনত বাজিছিলে, তাৰপিছত আমাৰ ৰং চেনেলত বাজিছিলে, আৰু নিবিড় মায়াৰ এখনো ৰং চেনেলত বহুতটা এপিছ'ড বাজি আছে। আৰু সৰু সৰু নাটক কেইবাখনো লিখিছোঁ মই, শিশু শিশু নাটক, শিয়ালৰ প্ৰাণ, এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু নাটকো লিখিছোঁ। এতিয়া নাটকৰ যিটো আমেজ, নাটকৰ যিটো মঞ্চত মানুহে যেতিয়া হাত চাপৰি বজায়, সন্মুখৰ পৰা দৰ্শকে যেতিয়া আহি আহি কয় যে আপোনাৰ নাটকখন চাই খুব ভাল পাইছোঁ, ভাল লাগিছে, সেই আমেজটো বেলেগ। সেই এটা গৰ্বিত হয় মঞ্চৰ যেতিয়া আহিবলৈ নাটকখন উপহাৰ দিব পৰা হয়।
1: এই যে আপুনি ইমান লিখাৰ কাৰণে ব্যস্ত থাকে, ধৰক দেখিছোঁ যে দৈনিক আপুনি লিখা মেলা কৰে।
0: হয়, তাৰমানে সময় বুলি মানুহৰ আচলতে আমি আমাৰ বেছিভাগ মানুহৰ জীৱনৰ সময়বিলাক বহুতে ব্যয় কৰে অদৰকাৰী অদৰকাৰী কামত ব্যয় কৰে, সময় ব্যতীত কৰে অদৰকাৰী কামত। যেনে মানুহৰ ৰাতিপুৱা উঠি পেপাৰ পঢ়িব, কি পঢ়িব, পেপাৰখন কিছুমান নিগেটিভ বাৰ্তা লয়। মই বহুতো ভাগ্যৱত ব্যাখ্যাটো যাওঁ কওঁ যে প্ৰথমতে ৰাতিপুৱাই উঠিয়ে এই যিকোনো নিগেটিভ বাৰ্তা থকা, ক'ত মাৰ্ডাৰ হ'ল, অমুকত ৰেপ হ'ল, অমুকত অমুক হ'ল, তমুক হ'ল, তমুক হ'ল, ৰাজনীতিৰ কথাবিলাকে, মেৰ পাছৰ কথাবিলাক পঢ়ি পঢ়ি মানুহ ৰাতিপুৱাইতে নিগেটিভ বাৰ্তা এটা লৈ লয়, মগজুটো নিগেটিভ বাৰ্তাৰে ভৰি লয়। মই কৈছোঁ ৰাতিপুৱাই আপুনি গৈ পেলাই অকণমান ঈশ্বৰৰ, যাৰ যেনেকৈ ইষ্টদেৱতাক অকণমান স্মৰণ কৰক, ওম নম ভগৱতী বাসুদেৱায়ৰ কওক এবাৰ, নাইবা কৃষ্ণ নাম লওক, বা যে যেনেকৈ নিজৰ কৰে তেনেকৈ কৰক, মনটো পজিটিভভাৱে লৈ লওক, তেতিয়া দেখিব গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ভগৱানৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰোঁ, উঠিয়ে ভগৱানৰ ওচৰত মই তিনিবাৰ ঈশ্বৰৰ নাম লৈ মই কওঁ যে আজিৰ দিনটোত যাতে মই প্ৰভু, মই কাৰো পৰা কটু কথা শুনিব লগা নহয়, মই কাৰো পৰা, মই যাতে মোৰ মুখৰ পৰা যে এটাও কটু কথা যাতে নলয়। পুলিচক মানুহে সাধাৰণতে বেয়া কথা ভাবি কয়, যে পুলিচৰ মানুহে সদায় বেয়া কথা কয়, কিন্তু মোৰ মুখৰ পৰা এটাও কেনেকুৱা, আজি হোমগাৰ্ড এজন, কনিষ্টেবল এজন মই কোনোদিন বেয়া কথাৰে কোৱা নাই, মই সন্মান কৰোঁ। তেওঁ চাকৰিটো সৰু খাপৰ, মই চাব ইঞ্চপেক্টৰ ভৰ্তি হৈছোঁ, ডি এছ পি হিচাপে ৰিটায়াৰ কৰিছোঁ, কিন্তু সেইটো বেলেগ কথা। মোতকৈ আই এছ ডাঙৰ অফিচাৰ, আই এছ অফিচাৰ, আই পি এছ অফিচাৰ আছে, নিজৰ নিজৰ পজিশ্যনো নিজে নিজে ডাঙৰ, কিন্তু সৰুজনক আমি তেওঁ মানুহ হিচাপে গণ্য কৰিব লাগে, মই সেই চিন্তা ভাৱনাৰে কৰোঁ। গতিকে আমি যদি পজিটিভ থিংকিং এটা লৈ ৰাতিপুৱা যদি কাম কৰি যাওঁ, তেতিয়া দেখোঁ গোটেই দিনটো আপোনাৰ পজিটিভ। আৰু ৰাতি আপুনি যেতিয়া শুবলৈ যাব, তেতিয়া ভগৱানক আপুনি আৰাধনা কৰক, আমি কওঁ, মই যেনেকৈ কওঁ যে প্ৰভু, দিনটো মই যদি কিবা ভুলতে কিবা মই ভুল কৰিলোঁ, তাৰ কাৰণে ক্ষমা কৰিব, আৰু ৰাতিটো মই আজি শুবলৈ গৈছোঁ, গতিকে মোৰ যাতে ৰাতিটো এটা সুন্দৰ, যাতে মই ৰাতিটো কটাব পাৰোঁ তোমাৰ চৰণত, কালি ৰাতিপুৱা যদি আকৌ তোমাৰ চৰণত সেৱা কৰিব লাগিব, এই ধৰণৰ বাৰ্তা এটালৈ কাম কৰিব আৰম্ভ কৰিছোঁ।
1: সুন্দৰ চিন্তা। আপোনাৰ পৰা গম পালোঁ যে আপুনি ভাগৱত পাঠ কৰে বিভিন্ন ঠাইলৈ গৈও, যি অনুষ্ঠানৰ সময় সেয়া প্ৰায় শেষ হ'বৰ হৈছে। আপুনি কৈছিলে যে কিবা নহয় কিবা কাম কৰি থৈ যাবলগীয়া, সেয়া পৰিকল্পনা আপোনাৰো আছে আমি জানিছোঁ, যে নিৰ্দিষ্ট কিবা তেনেকুৱা পৰিকল্পনা যে এইটো কৰিব পাৰিলে মই নিজকে ভাবিম যে ধন্য, তেনেকুৱা কিবা ভাৱ আছে নেকি আপোনাৰ?
0: মই ভাবিছিলোঁ যে মোৰ সাহিত্য ৰথি লক্ষ্মীনাথ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱনক আজিলৈ বহুত মানুহে বাহিৰত জানিব পৰা নাই, লক্ষ্মীনাথ বেজবৰুৱা এখন যদি কোনো মই ব্যয়বহুল এখন যদি ধাৰাবাহিক কৰিব পাৰিলোঁহেঁতেন, সেই কিতাপখন কৰিব মানে ধাৰাবাহিকখন কৰাৰ মোৰ মানস আছিলে। এতিয়া মই সাহিত্য সাধনাৰ বিষয়বস্তুটো মই আধ্যাত্মিকতাৰ ফালে বেছিকৈ লিখি আছোঁ। মই প্ৰায় প্ৰতিদিনে একোটাকৈ প্ৰবন্ধ লিখোঁ, আৰু প্ৰবন্ধ হ'ল আধ্যাত্মিক দিশৰ, আৰু মই সত্য অন্বেষণ বুলি এটা ধাৰা লিখি আছোঁ। মোৰ ভাম্যভাষৰ জৰিয়তে, হোৱাটছএপৰ জৰিয়তে মই গোটেই অসমে চাই আছে, বিভিন্ন তাৰ আমাৰ ইয়াত চোৱা মানুহ আছে, তেখেতসকলে মোক তাত কয় যে সত্য অন্বেষণ, জীৱনৰ সত্য কি, এই সত্যটো যদি আমি নিজকে উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সুখী জীৱন যাপন কৰিম।
1: আৰু জীৱনৰ সত্যটো কি বুলি ভাবে?
0: জীৱনৰ সত্যটো হ'ল
1: যিটো অন্বেষণ কৰি আছে আপুনি,
0: জীৱনৰ সত্যটো হ'ল আমাৰ যিটো মহাত্মা

0: দি কৈছিল যে বুঢ়া মদ দেখো বুঢ়া মদ কো বুঢ়া মদ শুনো, এই তিনিটাৰ মুখ্য। আপুনি কাকো বেয়াকে নকব, কাৰো বেয়াক নুশুনিব, কাকো নকব, কাৰো পৰা নুশুনিব। আৰু সকলোকে মানুহেই দেৱ, মানুহে মই কৈ আছো আগতে যে মানুহক প্ৰথমতে আপুনি মানুহক শ্ৰদ্ধা কৰিবলৈ শিকক, পিতৃ মাতৃক শ্ৰদ্ধা কৰিবলৈ, ডাঙৰক শ্ৰদ্ধা কৰিবলৈ শিকক। এই কথাটোৱে মই চিন্তা কৰোঁ যে আমি এটা শুদ্ধ শান্তিৰে জীৱন যাপন কৰিব লাগে আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে ল'ব লাগে।
1: হয়, খুব সুন্দৰ, খুব সুন্দৰ দৰ্শন আপোনাৰ, আৰু খুব জীৱনৰ যি আপুনি আহৰণ কৰিছে, শ্ৰোতাৰে বিলাই দিছে, সেই জ্ঞান দিছে আপুনি। প্ৰফুল্ল বৰ্মন ডাঙৰীয়া, এই বাক্যশাৰীৰে আমি আমাৰ আজি অনুষ্ঠান সামৰিব লৈছোঁ। অহা খণ্ডত আন এগৰাকী অতিথিৰ সৈতে আপোনালোকৰ মাজত আমি উপস্থিত হ'মহি। নমস্কাৰ,
0: ধন্যবাদ, নমস্কাৰ।

জীৱন সুৰভি অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত এটি শৈক্ষিক অনুষ্ঠান উমংগ।

ষোড়শ সংবিধান সভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয়টো দিন। পুৱা 9:30 বজাৰ পৰা সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আজি সদনত আলোচনা হ'ব। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 1,72,673 জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 জন বিদেশী বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ডঃ শৰ্মাই কয় যে 29,663 জন বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। গোৱালপাৰা জিলাৰ মাটিয়াৰ ট্ৰেঞ্জিট কেম্পত মুঠ 174 জন চিনাক্ত বিদেশীক ৰখা হৈছে বুলি তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। 2011 চনৰ পৰা চলিত বৰ্ষৰ 30 জুনলৈ মুঠ 2,366 জন বিদেশী বহিষ্কাৰ কৰা হৈছে। 2011 চনত 152 জন, 2012-ত 66, 2013-ত 33, 2014-ত 24, 2015-ত 1, 2016-ত 13, 2017-ত 26, 2018-ত 35, 2019-ত 87, 2020-ত 69, 2021-ত 33, 2022-ত 63, 2023-ত 52, 2024-ত 8 আৰু 2025-ত 1,411 তথা 2026-ত 2,063 জন বিদেশীক বহিষ্কাৰ কৰা হৈছে। আনহাতে নাগৰিকত্ব সংশোধনী আইনৰ অধীনত এতিয়ালৈকে 70 জন লোকে নাগৰিকত্বৰ বাবে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত উল্লেখ কৰিছে। এইসকল আবেদনকাৰীৰ ভিতৰত 6 জন ব্যক্তিৰ আবেদন নিষ্পত্তি কৰি নাগৰিকত্ব প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি আৰু এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। ডিব্ৰুগড়ৰ চাবুৱা লাহোৱাল সমষ্টিত শিপিনীসকলৰ বাবে এটা মাহজোৰা প্ৰশিক্ষণ শিবিৰৰ কালি আৰম্ভ কৰা হয়। অসম মহিলা পৰিষদ চাবুৱা লাহোৱাল সমষ্টিৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ ডিব্ৰুগড় কাৰ্যালয়ৰ সহকাৰী সঞ্চালক চন্দন শইকীয়াৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে। অনুষ্ঠানটোত প্ৰাক্তন বিধায়ক পোনাপন বৰুৱাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শিপিনীসকলক শুভেচ্ছা জ্ঞাপন কৰে। মণিপুৰত যোৱা নিশা আছাম ৰাইফলছৰ ওপৰত হোৱা উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুগৰাকী জোৱানৰ মৃত্যু হয়। আৰক্ষী সূত্ৰৰ মতে উখৰুল জিলাৰ লিটান আৰক্ষী চকীৰ অন্তৰ্গত লুংচাং খং অঞ্চলত যোৱা নিশা প্ৰায় 2 বজাত উগ্ৰপন্থীয়ে আছাম ৰাইফলছৰ কনভয়ত গুলীচালনা কৰে। এই ঘটনাৰ খবৰ পোৱাৰ পাছতে অতিৰিক্ত নিৰাপত্তা বাহিনীয়ে অঞ্চলত উপস্থিত হৈ আক্ৰমণকাৰীৰ সন্ধান উলিয়াবলৈ অভিযান চলায়। 17 সংখ্যক ৰাষ্ট্ৰীয় যুৱ সংসদ 2024-25ৰ বঁটা বিতৰণী অনুষ্ঠান আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাত কাশ্মীৰ বিশ্ববিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘাৱালে বিজয়ী বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ মাজত গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু সংসদীয় পদ্ধতিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিগত 29 বছৰ ধৰি বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মাজত সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: परागमाला। परागमाला।
1: परागमाला लाइव অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি আগবঢ়ালে অংশু ঝাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱ

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য।
1: দৰং জিলাৰ মঙলদৈ চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ পশ্চিমে অৱস্থিত এটি অঞ্চল পথৰুঘাট। প্ৰচলিত অনুসৰি পথৰু নামৰ এজন খাটুৱৈৰ নামেৰেই অঞ্চলটোৰ নাম পথৰুঘাট হয়। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সৈতে এই পথৰুঘাটৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। হয়তো সেয়া আছিল ব্ৰিটিছ বিৰোধী ভাৰতীয় জনতাৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম ৰোদকাচলী। আজি আমি উপস্থিত আছোঁ ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাট অঞ্চলত।
2: চন 1894 ইংৰাজৰ বৰ্ধিত নিৰীখৰ খাজানাৰ বিৰুদ্ধে পথৰুঘাটৰ লগতে দাহী, দেওমৰ্ণৈ, পাতিদৰং, দুনি, দীপিলা, চিপাঝাৰুকে আদি কৰি বহু অঞ্চলৰ শ শ কৃষক আৰু সাধাৰণ প্ৰজাই জানুৱাৰীৰ মাজভাগৰ পৰাই ৰাইজমেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয় খাজানা সংগ্ৰহতো বাধা প্ৰদান কৰি আহিছিল। কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পাছত পথৰুঘাটত জানুৱাৰী মাহৰ 26 তাৰিখৰ পৰা 28 তাৰিখলৈ 3দিনীয়াকৈ এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰে। ৰাইজৰ কোনো উজৰাপত্তি শুনিবলৈ প্ৰস্তুত নথকা সেই সময়ৰ দৰং জিলাৰ জিলাধিপতি মিষ্টাৰ এণ্ডাৰছন আৰু মহকুমাধিপতি মিষ্টাৰ ৰেমছনে কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক জে আৰ বেবিংটনৰ সৈতে 26 তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি 27 তাৰিখে আহি তাত উপস্থিত হয়। আৰু 1894 চনৰ 28 জানুৱাৰী আছিল সেই পবিত্ৰ দিন যিদিনা পথৰুঘাটৰ ৰাইজে বুকুৰ তেজেৰে জন্মভূমিৰ চৰণ ধুৱাই সমন্বয়ৰ লগতে অসীম সাহসৰ পৰিচয় দি গ'ল।
1: ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটৰ কৃষক বিদ্ৰোহ, যাক পথৰুঘাটৰ ৰণ বুলি আমি সকলোৱে জানো, এয়া কিন্তু মাত্ৰ এদিনৰ পৰিণতি নহয়, ইয়াৰ আছে এক দীঘলীয়া ইতিহাস। পথৰুঘাটৰ ৰণৰ ইতিহাস সম্পৰ্কে জানিবলৈ আমি উপস্থিত হৈছোঁ পথৰুঘাটৰ ৰণৰ শ্বহীদ ভদীয়াকেওটৰ পৰিণাতি কুলেন্দ্ৰনাথ ডেকাৰ ওচৰত। নমস্কাৰ। পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিয়নো সংঘটিত হ'ব লগা হ'ল বা ইয়াৰ ইতিহাস কি, এই বিষয়ে অলপ জনাব নেকি?
3: নমস্কাৰ। পথৰুঘাট বুলি ক'লে এটা বৃহৎ অঞ্চলক বুজায়। পশ্চিমে দুনি দীপিলা, ইফালে দেওমৰ্ণৈ পাতিদৰং, ইফালে ব্যাসপাৰা, মুছলিমঘোপা, চিপাজাৰ, ডিগিৰপাৰ, এনেকে সমগ্ৰ অঞ্চলটোকে পথৰুঘাট বুজোৱা যায় এটা সময়ত। পথৰুঘাট বুলি ক'লে ইয়াতে কিছু কথা সংঘাই পৰিছে। আমি মূলগতভাৱে কথাখিনি কম 1894 চনৰ পথৰুঘাট ৰণৰ সম্পৰ্কত। পথৰুঘাট ৰণৰ কাহিনীয়ে অকল পথৰুঘাটতে ই সীমাবদ্ধ হৈ থকা নাই, সমগ্ৰ দৰং জিলা আৰু দৰং জিলাৰ বাহিৰতো ই প্ৰচাৰ হৈছে। পথৰুঘাটৰ ৰণ একেদিনে হোৱা নাই আচলতে। পথৰুঘাটৰ ৰণ কিয় হৈছিল বুলি ক'লে মূলগতভাৱে ক'ব লাগিব মাটিৰ খাজানা বৃদ্ধিৰ হকে হোৱা এক বিদ্ৰোহ, তাক কৃষক বিদ্ৰোহ বুলি কোৱা হয়। মাটিৰ খাজানা বৃদ্ধি কৰিছিল বা মাটিৰ খাজানা লগাইছিল, প্ৰথমতে আছিল নাৰায়ণ সেনাপতি পাচিকি, তাৰপাছত বৃদ্ধি হ'লগৈ আৰু মাটি 3 ভাগত বিভক্ত কৰিলে, ফিৰংগতি, ৰূপিত আৰু বস্তি মাটি, আৰু ইয়াৰ প্ৰতিগৰে খাজানাও বেলেগ বেলেগ আছিল। 1833-34 চনত মাটিৰ খাজানা বৃদ্ধি কৰিছিল, 1842-43 চনত খাজানা বৃদ্ধি কৰিলে, 33-34 চনত যিমান খাজানা আছিল তাৰ দুগুণ খাজানা হ'ল, তেতিয়া প্ৰজাই বিদ্ৰোহ কৰিছিল, মনে মনে প্ৰজা সন্তুষ্ট হৈছিল। তাৰপিছত আকৌ এনেকৈ থাকোঁতে এইখিনি কিন্তু মনে মনে গুজৰি গুমৰিছিল প্ৰজাই, তাৰ প্ৰতিবাদ জনাই আছিল। তাৰ আকৌ 10 বছৰ পিছত 1868-1869 চনত আকৌ খাজানা বৃদ্ধি কৰাত তেতিয়া প্ৰজাই মুখৰিত হ'ল আৰু প্ৰজাই সমবেত হ'ল, খাজানা চৰকাৰক খাজানা নিদিবৰ কাৰণে উদ্যত হ'ল।

আৰু তেতিয়া পথৰুঘাটৰ আজি যিটো ডাক বঙলা, সেই ডাক বঙলাটো আছিলে খেৰেৰে নিৰ্মিত জোঙা ডাক বঙলা এটা। এই ডাক বঙলাৰ সন্মুখত সমবেত হৈ খাজানা বৃদ্ধিৰ প্ৰতিবাদ জনাইছিল ইংৰাজ চৰকাৰৰ বিৰুদ্ধে। ইংৰাজ চৰকাৰে খাজানা কম কৰিব নোৱাৰে আৰু পথৰুঘাটৰ প্ৰজাই খাজানা বৃদ্ধি কৰি বৰ্ধিত হাৰত খাজানা দিবলৈ অপাৰক, এই কথাখিনি জনাইছিল। তেতিয়া প্ৰজাৰ মনত উমি উমি জ্বলি থকা জুইকুৰা বিস্ফোৰিত হৈছিল আৰু কি কৰিছিলে যে তাত থকা ডাক বঙলাটো জুই জ্বলাই দিবৰ কাৰণে তেওঁলোক উদ্যত হৈছিল। কিন্তু কথা কি, তাত গণ্যমান্য ব্যক্তি জনা বুজা মানুহ ভাবিলে এই কথাটো ডাঙৰ কথা হ'ব, গতিকে বুজাই পৰাই সেইটো ৰখিলে। 68 চনত যেনেকৈ খাজানা বৃদ্ধি হৈছিল, 1894 চনতো খাজানা বৃদ্ধি কৰিছিল ইংৰাজ চৰকাৰ আৰু তেতিয়া প্ৰজাই বিধু কৰিছিল আৰু ইংৰাজ চৰকাৰে পথৰুঘাটত এই কৃষকখিনিক সমবেত হ'বৰ কাৰণে তহচিলদাৰ ভৱানী চৰণ ভট্টাচাৰ্য পথৰুঘাটত সমবেত হ'বৰ কাৰণে আহ্বান জনাইছিল। সেইমতে বিভিন্ন ঠাইত প্ৰজাবিলাকে সমবেত হৈ ইয়াত আহিছিল, যাক নাম কৰা হৈছিল ৰাইজমেল। ৰাইজমেলৰ জৰিয়তে প্ৰজাই খাজানা কম দিব, ৰজাক জনাব, এইটোক লৈ পথৰুঘাটত সমবেত হৈছিল কৃষক প্ৰজা, সমগ্ৰ দৰং জিলাৰ কৃষক প্ৰজা। আৰু এইখিনি উমান পাওঁ দলিপুৰণৰ, তেতিয়া তাত পথৰুঘাটৰ প্ৰজা সমবেত হৈছিল আৰু ইংৰাজবিলাক, ইংৰাজ চাহাব সুদূৰ তেজপুৰৰ পৰা ডেপুটি কমিশ্যনাৰ এণ্ডাৰচন, মহকুমা অধিপতি ৰেমচন, পুলিচ অফিচাৰ বেৰিংটন, সেইবিলাক আহি সেইবিলাকৰ লগত আৰু সুসজ্জিত পুলিচ বাহিনী তেওঁলোকে আহিছিল, বন্দুকধাৰী পুলিচ বাহিনী আহিছিল আৰু দুয়োঘৰ বহিছিল এই পথৰুঘাটৰ যিটো ডাক বঙলা আছিল ডাক বঙলাৰ সন্মুখত। সেই সময়ত পথৰুঘাট প্ৰশাসনৰ উপকেন্দ্ৰ আছিল, তাত তহচিলদাৰ অফিচ আছিল পথৰুঘাটত। তেতিয়া তাত মানুহবিলাকে তেওঁলোকে কৈছে খাজানা দিব নোৱাৰো, বৰ্ধিত হাৰত খাজানা দিবৰ কাৰণে আমি অপাৰক বুলি ইংৰাজ চাহাবক ডেপুটি কমিশ্যনাৰ, মহকুমা অধিপতি আৰু এণ্ডাৰচন পুলিচ অফিচাৰক কথাখিনি বুজাই দিছিল যে আমি দিব নোৱাৰো। তেওঁলোকে ক'লে যে আমি খাজানা ৰেহাই দিব পৰা আমাৰ হাতত ক্ষমতা নাই, এইটো মহাৰণীয় কৰিব পাৰে। এনেকে কথাখিনি কোৱাত কথাবিলাক উত্তেজিত হ'ল প্ৰজাবিলাক আৰু লাহে লাহে কথাটো গৈ উত্তেজিত হৈ এটা চৰম সময় পালে, য'ত প্ৰজাই বিদ্ৰোহ বুলি কৈছো, প্ৰজাই ইংৰাজ চাহাবৰ লগত গণ্ডগোল কৰিলে আৰু ইংৰাজ চাহাব ইতিমধ্যে সহস্ৰ হৈ আহিছে আৰু দুঘৰৰ মাজত প্ৰথমতে কথা পাতি হৈছে, হতাহতি হৈছে। তাৰপিছত ইংৰাজ চাহাবে গুলী কৰিবৰ কাৰণে হুকুম দিছিল আৰু তেওঁলোকে গুলী চালনা কৰিলে আৰু পথৰুঘাটৰ প্ৰজাই যোনে যি পালে, দলিচৰ পৰা কুঁহিয়াৰ ফালে খৰি বা অন্যান্য যি পালে সেইবিলাক হাতলৈ উদ্যত হৈছিল তেওঁলোকৰ লগত আক্ৰমণ কৰিবৰ কাৰণে। আৰু এনে ক্ষেত্ৰত 140 হাতকুৰি হিন্দু মুছলমান কৃষকে প্ৰাণ দিছিল আৰু সেইসকলক একেটা গাঁতাতে সমাধিষ্ঠ কৰা হৈছিল। কিন্তু যিসকল ভৰিত গুলী লাগিল, গাত গুলী লাগিল, সেইসকল চচৰি বাগৰি গৈ ওচৰৰ জাৰনি পানীৰ ওচৰত তেওঁলোক পৰি থাকিল, কাৰণ তেওঁলোকে পৰিয়ালো বিচাৰি নিব নোৱাৰা হ'ল, জেল জৰিমনা হ'ল, ফাঁচি দিব পৰা এনেকুৱা কথা হ'ল। গতিকে সেইসকলে তেনেকে পৰি থাকি পানী জুৱলিত জংঘলৰ মাজত পৰি থাকি শিয়াল কুকুৰৰ খাদ্য হৈছিল আৰু যিসকলক জেল জৰিমনা কৰিছিল 75 পৰ্যন্ত জেল জৰিমনা আৰু 3 পৰ্যন্ত কাৰাদণ্ড ব্যৱস্থা কৰা হৈছিল পথৰুঘাটত। আমি পথৰুঘাটৰ শ্বহীদৰ সংখ্যা 70 যদিও আমি এতিয়ালৈকে 64 নাম মানে বুটলিবলৈ সক্ষম হৈছোঁ। তাৰে 27 পৰিয়ালকহে লগ পাইছোঁ এতিয়ালৈকে, 27 পৰিয়ালক, আৰু বাকীখিনিক আমি লগ পোৱাৰ আমাৰ সুবিধা হোৱা নাই। কিন্তু এটা কথা আচৰিত, এই অঞ্চলতে এখন গাঁৱত 27 মুক্তিযোদ্ধা আছে, সেই হ'ল পথৰুঘাটৰ ওচৰৰে নিকটৱৰ্তী গাঁও ব্যাকপাৰাত 27 মুক্তিযোদ্ধাৰো আৰু 2 কৃষক শ্বহীদ, পথৰুঘাটৰ কৃষক শ্বহীদ আছে। এনেকে আৰু এটাতকৈ ডাঙৰ কথা, কৃষক শ্বহীদ আমি প্ৰথমতে হৰিধ্বনি দিছিল, হৰিবল হৰিবল বুলি কৈছিল সেইটো ডুমুহু শৰ্মা, আৰু হোৱালা আকবৰ দিছিল বৰলিখিৰা শেখ। হিন্দু মুছলমান একেলগে হৰিধ্বনি আৰু আল্লাহু আকবৰ দি আগবাঢ়ি গৈছিল। এই সমন্বয়টো আজিও পথৰুঘাটৰ মানুহৰ শিৰাই শিৰাই প্ৰবাহিত হৈ আছে আৰু পথৰুঘাটৰ মানুহৰ সেই সময়ত একেলগে লগাই কাম কৰিছিল পথৰুঘাটৰ ৰাইজে। অকল পথৰুঘাটৰ নহয়, মই আগতে কৈ অহা এই দুনি দীপিলা দেৱনৈ পাতিদৰং ডিগিৰপাৰ মুছলিম গোপা তুৰাই চিপাজা আজাৰ আদি ঠাই মানুহ ইয়াত লগ লাগিছিল। আৰু পথৰুঘাটৰ এই 25 পিছত পথৰুঘাটৰ ৰণ হৈ পাছত কৃষক বিদ্ৰোহ হৈ 1894 চনৰ 28 আৰু জালিয়ানৱাগৰ হত্যাকাণ্ড হয় 1919 চনৰ 13 এপ্ৰিলত। যেতিয়া পথৰুঘাটৰ ৰণৰ বা কৃষক বিদ্ৰোহৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিব, সেই সময়ত জালিয়ানৱাগৰ হত্যাকাণ্ড হৈছিল। জালিয়ানৱাগৰ হত্যাকাণ্ডই অকল
পাঞ্জাবতে সীমাবদ্ধ হয়।

0: নাথাকিল, গোটেই ভাৰতবৰ্ষ তথা গোটেই বিশ্বতে বিয়পি পৰিল। কিন্তু পথৰুঘাট এই অসমৰ এই ইমান ডাঙৰ এটা ঘটনা, এই ঘটনাটো অসমতে ভালকৈ বিয়পি পৰা নাই, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো আজিলৈকে ভালকৈ বিয়পি পৰা নাই। পথৰুঘাটৰ পৰা সমগ্ৰ দেশতে দেখুৱাই থৈ গ'ল সমন্বয় স্বাক্ষৰ বহন কৰি থকা এটা উদাহৰণ দি থৈ গুচি গ'ল। পথৰঘাটৰ বজাৰ সহ্য বীৰ্য সাহস ত্যাগ এইখিনি দি থৈ দেখুৱাই থৈ গ'ল। তেওঁলোকৰ এই কষ্ট এই ত্যাগ আজিও তাৰ নাতিভতীসকলে পাহৰা নাই।
1: ব্ৰিটিছে অসমীয়া ৰাইজক শোষণ কৰি এফালৰ পৰা পংগু কৰাটো সহ্য কৰি থাকিব পৰা নাছিল সেই সময়ৰ স্বাধীন চেতিয়া মনৰ কৃষকসকলে। সেয়ে হাত সাৱটি বহি নাথাকি হিন্দু মুছলমান নিৰ্বিশেষে পথৰুঘাটৰ কৃষক ৰাইজ একগোট হৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া কথাটোৱে আছিল তাৰ প্ৰমাণ। পথৰুঘাটৰ ৰণ আছিল ইয়াৰে পৰিণতি, য'ত হাতকুৰি কৃষক শ্বহীদৰ তেজেৰে ৰাঙলী হৈছিল পথৰুঘাটৰ ভূমি।
2: অন্যান্য ভাৰতীয় বাতৰি কাকতৰ লগতে লণ্ডনৰ পৰা প্ৰকাশিত দ্য টাইমছ কাকততো 3 ফেব্ৰুৱাৰী তাৰিখে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ খবৰ প্ৰকাশ পাইছিল। দুদিন পাছত প্ৰকাশ পোৱা কলিকতাৰ সাংবাদিকে পঠিওৱা আন এক বাতৰিটো এই ঘটনাই গুৰুত্ব পালে।
1: অৱশ্যে দুয়োটা বাতৰিতে নিহত লোকৰ সংখ্যাৰ সামঞ্জস্য নাছিল। মাছেৰেক পাছত দ্য টাইমছ এ হাউচ অৱ কমনছত সাংসদ এইছ ফাউলাৰে এই সংক্ৰান্তত দিয়া বক্তব্যও প্ৰকাশ কৰিলে।
2: যদিও পথৰুঘাটৰ ৰণত বহুসংখ্যক শ্বহীদ হ'ল, আনপক্ষে ব্ৰিটিছ শাসকসকলক স্তম্ভিত কৰি দেখুৱাই দিয়া হ'ল যে তেওঁলোকেই মানুহ নহয়, অসম তথা পথৰুঘাটতো মানুহ আছে, সেয়া সময়ে কৈছে, বুৰঞ্জীয়ে কৈছে। আজিও প্ৰতিজন শ্বহীদৰ পৰিয়ালে নিজকে শ্বহীদৰ পৰিয়াল বুলি গৌৰৱবোধ কৰে। সেয়া প্ৰতিফলিত হৈছে শ্বহীদ তালিকাৰ প্ৰথমগৰাকী শ্বহীদ দুমহু শৰ্মা আৰু শ্বহীদ ফজিল শেখৰ পৰিণাতিৰ ভাষ্যত।
3: নমস্কাৰ, মোৰ নাম শ্ৰী চম্পক শৰ্মা, মই দুমহু শৰ্মাৰ পৰিণাতি। আমাৰ ঘৰ হৈছে ব্যাসকৰা। 1894 চনৰ 28 জানুৱাৰী তাৰিখে যিখন মানে আমাৰ পথৰঘাটৰ ৰণ হৈছিল, সেই ৰণত আমাৰ আজোককা দমু শৰ্মা ব্ৰিটিছৰ গুলি খাইছিল, খাই তেখেতে মানে ইয়াতে সমাধিস্থ কৰিছিল। তেখেতক যে আমাৰ ঘৰৰ মানুহে আমি কোনো বিচাৰি পোৱা নাছিল, সেই সময়ত মানে শুনা পোৱা কথা আমাৰ ঘৰৰ মানুহে কৈছিল, তেখেতৰ ইয়াতে এটা ঘাটতে গোটেই চবকে সমাধিস্থ কৰিছিল। আৰু মানে সেই সময়ৰ গুলি খোৱাৰ বৰলিকি শেখ, দুমু শৰ্মা আৰু বিভিন্ন পথৰু শেখ এইবিলাক আছে, তেওঁলোকক মানে ইয়াতে একেলগে হেৰি সমাধিস্থ কৰিছিল আৰু।
4: নমস্কাৰ, মোৰ নাম মোহাম্মদ হাৰুণ আৰ ৰচিদ। 1894 চনৰ পথৰুঘাট ৰণৰ কৃষক শ্বহীদ ফজিল শেখৰ আজোনাতি হয়। মোৰ আজোককা আছিলে এজন খুব সাহসী আৰু দেশপ্ৰেমত মগ্ন এজন ব্যক্তি। মই মোৰ আইতা বা মোৰ ককা দেউতাই তেওঁৰ বিষয়ে দুই এষাৰ কথা কৈছিলে আৰু সেইখিনিৰ ভিতৰতে মোৰ মানে সেইখিনিৰ ওপৰতে মোৰ এটা আভাস তেওঁৰ প্ৰতি মনত হেৰি লৈছোঁ। এতিয়া কথা হ'ল, তেখেত এজন এনেকুৱা সাহসী ব্যক্তি আছিলে বোলে সমাজত যিকোনো এটা গণ্ডগোল হ'লে বা কাৰোবাৰ ক'ৰবাত কাজিয়া হ'লে, কাৰোবাৰ ঘৰত জুই লাগিলে বা বিপদ আপদ হ'লে আমাৰ আজোককে হেনো দৌৰ মাৰি গৈ মানুহক সহায় কৰিছিলে। তাৰ মাজতে 1832 চনৰ পৰা ব্ৰিটিছ চৰকাৰে যিটো শোষণ আৰু নিষ্পীড়নৰ কাৰণে খাজানা বৃদ্ধিৰ যিটো আমাৰ অসমীয়াৰ ওপৰত কৰ বহাইছিলে আৰু সেই সময়টোত তেখেতৰ আমাৰ বাকী যিখিনি আমাৰ এই বৃহত্তৰ পথৰুঘাট অঞ্চলৰ গণ্যমান্য ব্যক্তি আছিলে, সেই সময়ৰ হিন্দু মুছলিম সকলো লগ হৈ তেওঁ অকণমান আগভাগ মোৰ আজোককাই আগভাগ লৈ সকলোকে একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিলে আৰু ঠায়ে ঠায়ে গৈ সভা সমিতি কৰি ইংৰাজৰ বিৰুদ্ধে কিছু মানুহক বুজনি দিছিলে। পথৰুঘাটীয়া ৰাইজে একত্ৰিত হৈ 1894 চনৰ সেই 28 জানুৱাৰী তাৰিখটোত আমাৰ পথৰুঘাটৰ যি তহচিলদাৰৰ অফিচ আছিলে, সেই অফিচত ব্ৰিটিছ চাহাবক তহচিলদাৰৰ জৰিয়তে মতাই আনি এটা প্ৰতিবাদ মুখৰ কৰি শেষত গৈ ওচৰতে পৰি থকা বাঁহৰ মানে কি ফালাখৰি বুলি কয় আমাৰ আচলতে, কুঁহিয়াৰ পেৰিবলৈ তাতে থৈ দিছিলে। আমাৰ সেইখিনি ঠাইত মানে তেতিয়া মানুহে কুঁহিয়াৰ পেৰিছিলে হেনো, আৰু সেই কুঁহিয়াৰ পেৰাৰ কাৰণে কিছুমান খৰি ফালি, বাঁহৰ খৰি ফালি তাতে থৈ দিছিলে। কিছুমানে তাৰে খৰি লৈ গৈ ব্ৰিটিছ চাহাবৰ গালৈ দলিয়াইছিলে, কিছুমানৰ হাতত দলি চপৰা, তেতিয়া সেই পথাৰৰ হেৰি সংখ্যাটো বেছি আছিলে কাৰণে দলি চপৰাবিলাক য'তে ত'তে পোৱা গৈছিলে।

0: শিলগুটিটো তেতিয়া দেখিবলৈ পোৱা নাছিলে মানুহে, আৰু সেই দলি চপৰাবোৰ চাহাবৰ গালৈ মাৰিছিলে। সেই মুহূৰ্তত কোনোবা এজনৰ দলি চপৰাগৈ যেতিয়া চাহাবৰ মূৰত পৰিল, তেতিয়া চাহাবে লগে লগে ফায়াৰিঙৰ হুকুম দিছিলে। আৰু সেই মুহূৰ্তত মোৰ আজোককাৰ আঁঠুত আৰু তলপেটৰ ঠিক ওপৰত কামিহাৰৰ ওচৰত এটা গুলি, দুটা গুলি লাগিছিল হেনো। তেওঁ মোৰ ওচৰতে ঘৰটো আছিল কাৰণে কেকো কথাকে আহি ঠিক নঙলামুখত পৰি গৈছিলে। তাৰপিছত ঘৰলৈ নিব নাপালে ঘৰৰ মানুহ ভয়ত ওলাই অহা নাছিল, কাৰণ সেই গুলিৰ শব্দ শুনি মানুহবিলাক খাটৰ তলত বা চাঙৰ তলত হেনো সোমাইছিল। আৰু ওচৰৰ যিমানবিলাক মানুহ আছিলে চবে কিছুমানে আঘাতপ্ৰাপ্ত হৈ দৌৰি দৌৰি মানে কেঁকাই মেকাই হ'লেও ক'ৰবাত জংঘলে মংগলে মানে লুকাই আছিলে। আৰু সেই সময়টোত কিছুমানৰ ঠাইতে প্ৰাণ গৈছিলে আৰু কিছুমানক ভয়ে ভয়ে হ'লেও পৰিয়ালৰ লোকে নি তেতিয়াৰ দিনৰ চাং আছিলে খোৱা, সেই চাঙৰ তলত বস্তা জাপি থৈছিলে। ব্ৰিটিছ পুলিচে বিভিন্ন ধৰণে ই গোটেই অঞ্চলটোত পিয়া পিডি ফুৰিছিলে যাতে আৰু কোনোবা তেনেকুৱা শ্বহীদ বা তেনেকুৱা গুলি খোৱা ব্যক্তি আছে নেকি। কিন্তু ভয়তে কিছুমান মানুহে এই নাই বুলি প্ৰকাশ কৰাত তাতেই চাঙৰ তলতে হওক বা চিকিৎসাৰ অভাৱত তেওঁলোক ঢুকাই গৈছিলে। গতিকে এনেকৈ এতিয়া 140 যি কৃষক শ্বহীদৰ প্ৰকাশ্য এটা হৈছে, কিন্তু তাতোকৈও অধিক যদি আমি বিচাৰি চাওঁ যে যিবিলাক ঘৰত গৈ ঢুকাইছিলে চিকিৎসাৰ অভাৱত, তেওঁলোককো বিচাৰিছিলে প্ৰায় 250 বা 300 ওপৰত হৈ যাব। গতিকে এনে ক্ষেত্ৰত সেই পথৰুঘাটৰ সেই হত্যাকাণ্ডটো হৈছিলে একমাত্ৰ আমাৰ এই পথৰুঘাট অঞ্চল বুলি নহয় অসমৰ ৰাইজৰ এটা সাহসিকতাৰ প্ৰমাণ আছিলে আৰু ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে এটা ৰণদংগী মানে ৰণচালী সেই আৰম্ভণি বুলি আমি ক'ব বিচাৰোঁ। গতিকে আমি আজিও আমি উনুকিয়াওঁ যে পথৰুঘাট হিন্দু মুছলিমৰ এক মিলনভূমি। এই পথৰুঘাটে বিশ্বৰ মানে সকলো ঠাইতে আমাৰ মিলনভূমিৰ যিটো উজ্জ্বল চাকি পোহৰাই তোলক, সকলোকে সম্প্ৰীতি বজাই ৰখাৰ চেষ্টা কৰক বুলি মই ক'ব বিচাৰোঁ। এই অসমৰ গৌৰৱ, ই অনুপ্ৰেৰণাৰ স্থলী বুলি সকলোৱে ইয়াক উজ্বলাই দেশপ্ৰেমৰ যিটো চানেকি সকলোৰে মনত বাহাল হওক, সকলোৱে আহি আগবাঢ়ি আহি এই পথৰুঘাটক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে এক স্বৰে মাত দিয়ক।
1: 1842 দৰঙী প্ৰজাৰ মাজত ব্ৰিটিছ চৰকাৰৰ খাজানা নীতিৰ বিৰুদ্ধে হোৱা তীব্ৰ অসন্তুষ্টিৰ কথা বাদ দিলেও 1894 জানুৱাৰী মাহত সংঘটিত পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কৰুণ কাহিনী শুনিলে আজিও এই অঞ্চলৰ মানুহৰ শিৰাই শিৰাই তপত তেজ পবলৈ ধৰে। স্বাধীনতাকামী প্ৰতিজনৰ বাবে এয়া কেৱল বিদ্ৰোহৰ কাহিনী নহয়, এই কাহিনী প্ৰেৰণা আৰু সাহসৰ কাহিনী। এই বিদ্ৰোহক কৃষক বিদ্ৰোহী বোলা হওক অথবা পথৰুঘাটৰ ৰণী বোলা হওক, এয়া আছিল অসমৰ জনসাধাৰণৰ স্বাধীন চেতিয়া মন, ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ পূৰ্ণ প্ৰকাশ। পথৰুঘাটৰ ৰণ আছিল শোষকৰ বিৰুদ্ধে শোষিতৰ ৰণ, অন্যায়ৰ বিৰুদ্ধে ন্যায়প্ৰাপ্তিৰ ৰণ।
2: পথৰুঘাট অঞ্চলৰ আশে পাশে তথা দৰং জিলাৰ বিভিন্ন অংশত সিঁচৰিত হৈ আছে শ্বহীদৰ বহুকেইটা পৰিয়াল। অধিকাংশ পৰিয়ালেই কৃষিকেই জীৱিকা হিচাপে লৈ আগবাঢ়িছে যদিও প্ৰায়েই প্ৰাকৃতিক কাৰকে তাৰ ওপৰত প্ৰভাৱ পেলাই আহিছে।
1: ইতিহাস প্ৰসিদ্ধ এই পথৰুঘাটৰ ৰণক ভিত্তি হিচাপে লৈ কবি নৰোত্তম দাসে ৰচনা কৰিলে দলিপুৰাণ। অনাসৰি কবি নৰোত্তম দাসে প্ৰথমে সমস্ত ঘটনাৱলী পদ্যৰ ৰূপত মৌখিকভাৱে ৰচনা কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াক দলিপুৰাণ নামেৰে গ্ৰন্থাকাৰে ছপা কৰি উলিওৱা হয়।
2: ইতিহাস প্ৰসিদ্ধ পথৰুঘাটে শতিকা গৰকিলে। বিদ্ৰোহৰ স্থলীত ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা 2001 নিৰ্মাণ কৰা হ'ল এটি কৃষক শ্বহীদ বেদী আৰু তাৰ পাছত নিৰ্মাণ কৰা হ'ল শ্বহীদ ভৱন। ইয়াৰ পৰিচালনাৰ বাবে 2019 গঠন কৰা হ'ল পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘ আৰু প্ৰতিবছৰে 28 তাৰিখটো পালন কৰি অহা হ'ল কৃষক শ্বহীদ দিৱস হিচাপে। বৰ্তমান সময়ত পথৰুঘাটৰ কৃষক বিদ্ৰোহ স্থলী বিদ্ৰোহৰ স্মাৰক হিচাপে এক পৰ্যটন ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰাৰ প্ৰচেষ্টা কৰা হৈ আছে যদিও ই চালুকীয়া অৱস্থাত আছে। এই ক্ষেত্ৰত আমি মতামত লৈছিলোঁ পথৰুঘাট কৃষক শ্বহীদ মিলন সংঘৰ বৰ্তমানৰ সম্পাদক হাৰুণাৰ ৰচিদৰ।
0: মই পথৰুঘাট কৃষক শ্বহীদ পৰিয়াল মিলন সংঘৰ সম্পাদক মহম্মদ হাৰুণাৰ ৰচিদ। আচলতে 1982 পৰা আমাৰ বৰ্তমানৰ সভাপতি আমাৰ শ্বহীদ পৰিয়ালৰে কুলেন্দ্ৰনাথ ডেকা, তেখেতৰ লগতে মোৰ দেউতা আৰু কেইজনমান গণ্য মান্য ব্যক্তি

0: আজি তেওঁলোক এই হেৰিত নাই, জীৱিত নাই, তেওঁলোক এতিয়া ঈশ্বৰ ইহলীলা শ্ৰৱণ কৰিছে। গতিকে এওঁলোকৰ চেষ্টাত, পথৰুঘাটৰ যি কৃষক শ্বহীদ, এওঁলোকৰ চেষ্টাত আজি আজিৰ পৰ্যায়টো পাইছেগৈ। কাৰণ 1982 চনৰ পৰা তেওঁলোকে লাগি লাগি দলিপুৰাণ নামৰ পুথিৰ পৰা পথৰুঘাটত কেনেধৰণৰ ঘটনা হৈছিলে তাহানিৰ দিনত এইটো উজ্বলাই লৈ বিভিন্ন ধৰণে শ্বহীদ দিৱস আৰম্ভ কৰিছিলে, আৰু শ্বহীদ দিৱস ৰাইজে পাতিলে, তাৰপিছত ছাত্ৰ সন্থাই পাতিলে, তাৰপিছত আমাৰ চৰকাৰে এইটো ল'লে, মানে অসম চৰকাৰে শ্বহীদ দিৱস পালন কৰিবলৈ ল'লে 1985 চনৰ পৰা। প্ৰথম অগপ চৰকাৰ যেতিয়া গঠন হৈছিলে, গোটেই মন্ত্ৰীসভা আহি পথৰুঘাটৰ কৃষক শ্বহীদক স্মৰণ কৰিছিলে আৰু এখন শ্বহীদ দিৱস পালন কৰিছিলে। আৰু আছুৰ ক্ষেত্ৰত মই বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত তেতিয়া আছুৰ উপদেষ্টা আছিলে, তেখেতে আহি প্ৰথম শ্বহীদ বেদী উন্মোচন কৰিছিলে পথৰুঘাটত। গতিকে এনেধৰণে পুংখানুপুংখ মানে পৰ্যায়ক্ৰমে গৈ গৈ ভাৰতীয় সেনাবাহিনী ৰেড হৰ্ণ ডিভিজনৰ যিটো গ্ৰুপ আছিলে, তাত এজন আমাৰ অসমীয়া বিষয়া আছিলে, আৰু তেখেতৰ এই পথৰুঘাটৰ প্ৰতি তেখেতৰ যিটো স্নেহ, সেইটো পথৰুঘাটত তেওঁ উজ্বলালে। কাৰণ শ্বহীদ বেদী বনাবলৈ তেতিয়ালৈকে মানে একো নাছিলে, মাটি দুবিঘা কিনিছিলে যদিও তাত খালি অকণমান অ'ত ত'ত মাটি ঠিকাদাৰে মাটি পেলাই থৈ দিছিলে। এই শ্বহীদ বেদী বুলিবলৈ একো নাছিলে, সাধাৰণ ছাত্ৰ সন্থাই কৰা সৰু শ্বহীদ বেদী এটা আছিলে তেতিয়া। তাৰপিছত ভাৰতীয় সেনাবাহিনীয়ে দেখিলে যে এই পৰিত্যক্ত অৱস্থাখিনি আমি অলপ আগুৱাই লৈ যাওঁ, এইবুলি তেওঁ, মই আছিলোঁ, খনিন্দ্ৰ নাথ দাস বুলি এজন আছিলে, আৰু এজন, আমি তিনিজনে ছুপাৰভাইজ কৰিছিলোঁ। আৰু তেতিয়া আৰ্মীয়ে ইটাৰ ভাটাৰ পৰা ইটাৰ টুকুৰা আনি এই শ্বহীদৰ প্ৰকাণ্ড এবিঘা মাটি পুতি তাত শ্বহীদ বেদীটো নিৰ্মাণ কৰিছিলে। আৰু আৰ্মীয়ে তেতিয়াৰ পৰা, ৰাইজে যদি 28 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস পালন কৰে, আৰ্মীয়ে তেওঁলোকে 29 তাৰিখে পালন কৰিছে। আৰু তেওঁলোকৰ যিটো শ্বহীদক কৰা যিটো শ্ৰদ্ধাঞ্জলি, তাত মই আচলতে আপ্লুত। কাৰণ তেওঁলোকে ভাৰতৰ এই মানে শ্বহীদক তেওঁলোকে যে স্মৰণ কৰে, আমাক শ্বহীদ পৰিয়ালখিনিক তেওঁলোকে সম্বৰ্ধনা দিছে, যিখিনি ওলাই আহিছোঁ আমি, যিখিনি চিনাক্ত হৈছোঁ, গতিকে সেই তেতিয়াৰ পৰা আজিলৈকে, আজি বহু বছৰ হ'ল, যিটো ডিভিজনৰ আৰ্মীয়ে নহওক কিয় তেওঁলোকে আহি শ্বহীদ দিৱসটো পালন কৰে, আৰু সেইটো কৰে 29 জানুৱাৰী তাৰিখে। কেতিয়াবা সময়ৰ বা কিবা হেৰিত তেওঁলোকে 30 তাৰিখেও কৰি দিয়া হৈছে কিবা অসুবিধাৰ কাৰণে। গতিকে এনেধৰণে শ্বহীদ দিৱসটো ৰাইজ আৰু আমাৰ সেনাবাহিনীয়েও পালন কৰি আহিছে। আমাৰ ভাৰতীয় সেনাক আচলতে ধন্যবাদ জনাইছোঁ, তেওঁলোকে আমাৰ পথৰুঘাটক আজিও পাহৰা নাই, য'ৰ পৰাই হ'লেও, ৰঙিয়াৰ পৰা হ'লেও, ক'ৰ পৰা হ'লেও, সময়ত তেওঁলোকে আহি শ্বহীদস্থলীত উপস্থিত হৈ শ্বহীদক সন্মান যাচে। গতিকে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক বছৰে শ্বহীদ দিৱস পালন কৰে, মাননীয় মুখ্যমন্ত্ৰী যিমান হিতেশ্বৰ শইকীয়া দিনৰ পৰা আজিলৈকে মুখ্যমন্ত্ৰী কেইবাজনো আমাৰ পথৰুঘাটত পদাৰ্পণ কৰিলে, শেহতীয়াভাৱে আমি 2017 চনৰ পৰা অলপমান উজ্বলি উঠা যেন অনুভৱ হৈছে। এতিয়াও আমি পথৰুঘাটত যি শ্বহীদ প্ৰকল্প বনাইছে, সেই শ্বহীদ প্ৰকল্প আধৰুৱা অৱস্থাতে আছে, তাত কোনো এক্টিভ বা তাক কাৰ্যক্ষম কৰি তোলা আমাৰ পৰিলক্ষিত হোৱা নাই। যি 27 জন পৰিয়াল আমি ওলাই আহিছোঁ, আমি আটাইখিনি আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, গতিকে শ্বহীদ পৰিয়ালখিনিয়ে কি ধৰণে জীৱন নিৰ্বাহ কৰি আছোঁ, আজিও আশা কৰি আছোঁ নিশ্চয় আমাক সহায়ৰ হাত আগবঢ়াব। আমাৰ যি প্ৰাপ্য, মানে ভাৰতৰ যিটো মুক্তিযুঁজাৰুসকলক যেনেধৰণে, মুক্তিযুঁজাৰ পৰিয়াললৈ যেনেধৰণে সহায় সাৰথি আগবঢ়াইছে চৰকাৰে, ঠিক তেনেধৰণে আমাৰ এই পথৰুঘাটৰ কৃষক শ্বহীদ, যি ভাৰতৰ স্বাধীনতা আন্দোলনৰ সূত্ৰপাত এই পথৰুঘাট, এই পথৰুঘাটৰ যিখিনি কৃষক শ্বহীদ পৰিয়ালৰ বৰ্তমান ওলাই অহা 27 জন পৰিয়ালক যদি তেওঁলোকে মুক্তিযুঁজাৰ সমপৰ্যায়ৰ সুবিধা অকণমান আগবঢ়াই আমি নথৈ আনন্দিত হ'লোহেঁতেন। আমাৰ জীৱন নিৰ্বাহ হাজিৰা ঠিকাৰ মাজত গৈছে, কেতিয়াবা বানপানীয়ে এই পথৰুঘাট অঞ্চল বানপানীৰ পীড়িত, লগতে খৰাঙো পীড়িত, মানে যেতিয়া খৰাং হ'ব তেতিয়া খৰাঙে হয়, আৰু যেতিয়া বানপানী হ'ব, বানপানীতে আমাৰ খেতিপথাৰ নষ্ট হয়, আমি বহুত দুখ কষ্টত মানে জীৱন নিৰ্বাহ কৰি আছোঁ। আৰু এই বৃহত্তৰ পথৰুঘাটৰ যথেষ্ট সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা ক্ৰমান্বয়ে অৱশ্যে নোহোৱা হ'বলৈ ধৰিছে।
1: পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদী চৰকাৰে অতি কঠোৰ হাতেৰে দমন কৰিছিল। এই বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ অপৰাধত

0: চৰকাৰী ভাষ্যমতে মুঠতে 37 জন কৃষকক গ্ৰেপ্তাৰ কৰি বিচাৰ কৰা হৈছিল। মঙলদৈৰ মহকুমাধিপতি ৰেনচম চাহাবে বিচাৰ কাৰ্য সমাধা কৰিছিল। এই বিদ্ৰোহত গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত আকুল শ্বেখ আৰু অন্যান্য 6জনক শাস্তি প্ৰদান কৰা হয়, বাকী সকলোকে মুকলি কৰি দিয়া হৈছিল।
1: যদিও অসমত ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনে 19 শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহসমূহ দমন কৰিবলৈ সক্ষম হৈছিল, কিন্তু 1861 চনৰ পৰা চলি অহা এইলানি কৃষক বিদ্ৰোহে পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামত অনুপ্ৰেৰণা যোগাইছিল।
0: আমাক লাগে এখনি মুক্ত আকাশ, আমাক লাগে এখন শোষণমুক্ত দেশ। হাড় ভঙা পৰিশ্ৰম কৰিও এডোখৰি বস্ত্ৰ, এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰি দিন যাপন কৰা পথৰুঘাটৰ কৃষকৰ এয়া আছিল দাবী। পথৰুঘাটৰ একোটা গাঁততে শুই থকা শ্বহীদসকলে আজিও কয়, ভয় নাই ভাই হিন্দু মুছলমান, জাগ্ৰত হৈ সকলোৱে হোৱা আগুৱান, কৰিবই লাগিব বিদেশী মুক্ত, ৰাখিবই লাগিব আই অসমীৰ নাম। স্বাধীনতা সংগ্ৰামৰ অভিলেখকাৰী সংগ্ৰামী পথৰুঘাট, মঙলদৈ তথা দৰং ৰাজ্যৰ বুকুৰ আগমনো, পথৰুঘাটৰ ৰণৰ মুক্তিকামী সংগ্ৰামী বীৰ শ্বহীদসকলৰ আত্মাই ত্যাগ আৰু অসীম সাহসৰ কথাকে সোঁৱৰাই ধৰ্মনিৰপেক্ষভাৱে একেটা গাঁততে শুই শুই ৰিঙিয়াই আজিও কয় পথৰুঘাটৰ জ্বলন্ত ইতিহাসৰ কথাকে।
1: 1894 চনৰ 28 জানুৱাৰীৰ সেই দিনটো ভাৰতৰ স্বাধীনতাৰ ইতিহাসত এক কৰুণ দিন হিচাপে লিখা থাকিল, কিন্তু পথৰুঘাট তথা দৰঙৰ ৰাইজৰ বাবে এই যেন এক পবিত্ৰ দিন, কিয়নো এই দিনটোতেই দৰঙৰ ৰাইজে নিজৰ স্বাধীনতাৰ হকে ওলাই অহাৰ সুযোগ পালে, সুযোগ পালে ব্ৰিটিছৰ বিৰুদ্ধে নিজৰ প্ৰাপ্য বিচাৰি দেশৰ হকে প্ৰাণ দিয়াৰ। সেই সময়ত এই বিদ্ৰোহ ইংৰাজে দমন কৰিলেও পথৰুঘাটৰ ৰণ অথলে নগ'ল। পৰৱৰ্তী সময়ত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ই হৈ পৰিলে এক অভিন্ন অংশ।
2: ইমানপুৰে শ্ৰোতাসকলে কৃষকৰ তেজে ধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। যুগুতাই আগবঢ়ালে মেঘনা দেৱী আৰু দিব্যজ্যোতি কলিতাই। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাঞ্জিত প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-3166-944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166-944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166-944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই প্ৰিয়ংকা অৰোৰা।

দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা, গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি, স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত কামৰূপ জিলাত HPV টীকা প্ৰদান আৰু বিশ্বকাপ ফুটবলত পৰ্তুগালক হৰুৱাই স্পেইনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিন পুৱা 9:30 বজাত সদনৰ দ্বিতীয় দিনৰ কাম কাজ আৰম্ভ হৈছে। ড্ৰাগছমুক্ত অসমকে ধৰি কেইবাটাও বিষয় সন্দৰ্ভত আজি সদনত আলোচনা অনুষ্ঠিত হয়। সদন পৰিচালনা নিয়মাৱলীৰ 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হ'ব। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিভিন্ন বিষয়ক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত কালি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। কালি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয় সন্দৰ্ভত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ইউ ডি এফ বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবেত এৰণক কালি উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে তিনিখন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। সদনত কালি কেইবাখনো প্ৰতিবেদন দাখিল কৰা হয়। ইয়াৰ লগতে অসম বিধানসভাৰ সদস্যৰ প্ৰয়োজনীয় অৰ্হতাহীনতা দূৰীকৰণ সংশোধনী অধ্যাদেশ সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই বিবৃতি প্ৰদান কৰে। ইয়াৰ পাছতে এই বিষয়টো সন্দৰ্ভত এখন বিধেয়ক তথা অসম সামগ্ৰী আৰু সেৱাকৰ সংশোধনী বিধেয়ক সদনত উত্থাপন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্যৰ সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি নতুন দিল্লীত জাপানৰ ৰাষ্ট্ৰদূত অনু কেইচিৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত তেওঁলোকে ছেমিকণ্ডাক্টৰ, স্বচ্ছ শক্তি আৰু জাপানী ভাষাৰ প্ৰশিক্ষণ সন্দৰ্ভত আলোচনা কৰে। অসমে জাপানী ভাষাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাপানৰ প্ৰতিনিধিগৰাকীৰ আগত ব্যক্ত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে আলোচনাত দুয়োপক্ষৰ মাজত সহযোগিতাৰ নতুন ক্ষেত্ৰসমূহে স্থান লাভ কৰে। এই আলোচনাকালত ৰাষ্ট্ৰদূতগৰাকীয়ে মুখ্যমন্ত্ৰীক জাপানৰ পৰম্পৰাগত চাহেৰে আপ্যায়ন কৰে। উল্লেখযোগ্য যে উদ্যোগ, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু আন্তঃগাঁথনিৰ দৰে বিভিন্ন ক্ষেত্ৰত অসম আৰু জাপানৰ মাজত

0: শেহতীয়াকৈ সহযোগিতা বৃদ্ধি পাইছে। জাপানে ভাৰতৰ বিভিন্ন প্ৰান্তত বিনিয়োগ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেনে সময়তে মুখ্যমন্ত্ৰী আৰু জাপানৰ ৰাষ্ট্ৰদূতগৰাকীৰ এই বৈঠক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত ৰাজ্যৰ আন বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাতো এইচ পি ভি টীকা প্ৰদান কৰা হৈছে। জিলাখনৰ 14-15 বছৰ বয়সৰ সকলো কিশোৰীক এইচ পি ভি প্ৰতিষেধক যোৱা জানুৱাৰী মাহৰ পৰা দি থকা হৈছে। জিলাখনৰ সকলো চিকিৎসালয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, উপস্বাস্থ্যকেন্দ্ৰ, ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰ আৰু সামূহিক স্বাস্থ্যকেন্দ্ৰত পৰ্যায়ক্ৰমে এই প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইতিমধ্যে জিলাখনৰ 10,500 গৰাকী কিশোৰীক এইচ পি ভি প্ৰতিষেধক দিয়া হৈছে। অহা 15 জুলাইৰ ভিতৰত কামৰূপ জিলাৰ নিৰ্ধাৰিত 15,175 গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি জিলা টীকাকৰণ বিষয়া ডাঃ ৰাজীৱ বৰবৰাই সাংবাদিকক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে মহিলাৰ জৰায়ুৰ কৰ্কট ৰোগ নিৰাময়ৰ বাবে এই এইচ পি ভি অৰ্থাৎ হিউমেন পেপিলোমা ভাইৰাছ প্ৰতিষেধক প্ৰদান কৰিছে। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈ 1,72,673 জন বিদেশী চিনাক্ত কৰা হৈছে। চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 জন বিদেশীক বহিষ্কাৰ কৰিছে। বিধানসভাত কালি গৃহ আৰু ৰাজনৈতিক বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। অগপ বিধায়িকা দীপ্তিমণি চৌধুৰীয়ে বিদেশী চিনাক্তকৰণ সন্দৰ্ভত উত্থাপন কৰা এটা লিখিত প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয় যে 29,663 জন বিদেশীক ইতিমধ্যে পুছবেক পদ্ধতিৰে বহিষ্কাৰ কৰা হৈছে। অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইত লেকু নৈৰ খহনীয়াই প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য পবাৰ লগতে ইয়াৰ কাষৰীয়া কেইবাখনো গাঁৱলৈ ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত পবাৰ বহু মূল্যৱান গছ গছনি, নাৰ্চাৰী, নৈ জাহ যোৱাৰ লগতে কাষৰীয়া জনবসতিপূৰ্ণ অঞ্চলসমূহলৈ বিপদে দেখা দিছে। উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি লেকু নৈৰ খহনীয়াই অঞ্চলটোৰ যথেষ্ট ক্ষতি কৰি আহিছে। খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে। প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্য, ইয়াৰ জৈৱ বৈচিত্ৰ আৰু বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহক সুৰক্ষা প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ ৰাইজে চৰকাৰক দাবী জনাইছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কালি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত অনুষ্ঠিত 4-বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি এইবাৰ কলা শাখাত সৰ্বমুঠ 17,995 গৰাকী অৱতীৰ্ণ হৈছিল। কলা শাখাত উত্তীৰ্ণ হাৰ 90.42%, কলা শাখাত উত্তীৰ্ণ হাৰ 90.42%, বাণিজ্য শাখাত এই হাৰ 93.51% উত্তীৰ্ণ হৈছে। 92.30% ছাত্ৰ আৰু 94.31% ছাত্ৰী এই পৰীক্ষাত সফলতা লাভ কৰিছে। খেলৰ বাতৰি। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অৱ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 গ'লৰ ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ মুখামুখি হ'ব। ইফালে কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 গ'লত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 চনত দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ দখল কৰাৰ পাছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 গ'লত জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ৰাউণ্ড অৱ 16ৰ আন এখন মেচত নৰৱেৰ বিৰুদ্ধে 2-1 গ'লত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত কালি ব্ৰাজিলৰ প্ৰবীণ খেলুৱৈ নেইমাৰ জুনিয়ৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি আৰু স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ সহযোগত কামৰূপ জিলাত এইচ পি ভি টীকা প্ৰদান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: মোৰ সংগীত যাত্ৰা।

0: তাৰপিছত কওক, আপুনি এই টি ভক্তি ৰসত আপ্লুত হৈ থকাৰ মাজতেই মাজে মাজে আপুনি গীতৰ অন্য ধাৰলৈও গৈছে। যেনে আমি নাও খেলৰ গীতৰ কথা যোৱাবাৰ পাতিছোঁ, নাও খেলৰ গীততো কিছু পৰিমাণে ভক্তিৰ তাত আছে, ৰস আছে, অৰ্থাৎ কৃষ্ণক সাৰথি কৰি লৈ নাওখন আগুৱাই যায় সেইখিনি গাইছে। তাৰপিছত কিন্তু আপোনাৰ অন্য কিছুমান গীতত দেখিছে, বিশেষকৈ যিবিলাক আপুনি বৃন্দ গীত গাইছে, সমবেত কণ্ঠৰ গীত গাইছে, সেইবিলাকত দেশপ্ৰেমমূলক এই ধৰণৰ ধাৰাত আপুনি কিছু গীত গাইছে, কওকচোন সেই দিশটোলৈ আপুনি কেনেকৈ আহিল? সেইটো এটা সম্পূৰ্ণ বেলেগ দিশ।
1: মই এনেতো বৰগীত শিল্পী বৰ বৰপাতালো জানে, কিন্তু মডাৰ্ণ গোৱা বুলি নাজানে। কিন্তু মই এনেই 2000 চনত হেমেন দাস বুলি আপোনালোকৰ ইয়াৰে আছে, লোকগীতৰ বিহাই,
0: হয়,
1: তেওঁ মানে সুৰক আৰু আৰু তেওঁ মানে সংগীত পৰিচালক, হয় ভাল। তেওঁ আমাৰ ৰুদ্ৰবোৰৰ কেছেটখন তেওঁ নিজে পৰিচালনা কৰিছে আৰু তেওঁ নিজে ৰুদ্ৰবোৰৰ গানৰ গানবিলাকক তেওঁ স্বৰলিপি কৰিছে। আৰু সেই আলমতে আমি 2000 চনত আমাৰ বৰপেটাত, সেই সময়ত আমাৰ ডিষ্ট্ৰিক্টৰ DC আছিল যোন স্বপ্নল বৰুৱা, তেওঁ কিবা ক'লে এনেকৰি যে এখন অক্ষম বিশ্বাসক দিলে, তেওঁ ক'লে যে এখন সংগীতালেখ্যা কৰিব লাগে, তেওঁ পুৰুষোত্তম স্বৰূপত, তেওঁ পুৰুষোত্তম সুন্দৰ সুন্দৰ গীত আছে, তেওঁৰ ওপৰত আমি সংগীতালেখ্য কৰিলোঁ। কৰাৰ পিছত সেই তাতে কৰাৰ পিছত জনপ্ৰিয় হয়, আমি গুৱাহাটীতো কলাক্ষেত্ৰত কৰিলোঁ, ৰবীন্দ্ৰভৱনত কৰিলোঁ। তাৰপিছত এওঁ কৈছে যে আমাৰ দেউতাকৰ নামত আমাৰ
0: সংকলন
1: ৰুদ্ৰপুৰাৰ গীত তেওঁ আমি তাতে হেৰি কৰিলোঁ, গালোঁ। বৰপেটাত সংগীত পৰিচালনা কৰিছিল আমাৰ হেমেন দাসে, গতিকে সেই সময়ৰ পৰা মোৰ উৎসুক গাব গাব পাৰিলোঁ হওঁ কিছুমান। সেই সময়ৰ পৰাই মই তাৰমানে আৰম্ভ মোৰ তাৰে পৰা হৈছে, তাতে গালোঁ আৰু ইফালে কেছেটো কৰোঁ লগত। কিন্তু মই আচলতে মডাৰ্ণৰ শিল্পী নহয়, কিন্তু সহযোগী শিল্পী লগত গোৱা হিচাপে মই গাইছোঁ আৰু।
0: আপুনি বিভিন্নজনৰ লগত একেলগে গাইছোঁ?
1: কেইদিনমান আগতে মই আমাৰ অম্বিকী ৰাজচৌধুৰীক গীতৰ সংকলনত অংশগ্ৰহণ কৰিছিলোঁ একেলগে। বহুত বেলেগ বেলেগ শিল্পী আছে, মোকো মাতিছিল, মোৰ ভইচটো অলপ ডাঙৰ বোলে, সেইকাৰণে অলপ সহায় হয়, তেনেকুৱা ধৰণে মোক মাতিলে। সেনেকুৱা চৰ্চা মাজে মাজে আমাৰ কোৰাছ চৰচ হ'লে আমাক মাতে আৰু, এনেকুৱা ধৰণে মই অংশগ্ৰহণ কৰোঁ এনেকুৱা ধৰণে। সেনেকৈ অলপমান মানে এককভাৱে নাগালেও লগ হৈ কিনে গাওঁ আৰু।
0: আধুনিক গীতৰ ধাৰত লৈ আপুনি আহিছে, হয়। এতিয়া কওকচোন আপুনি, আমাৰ নৃত্যৰ দিশটো, আপুনি মঞ্চত পৰিৱেশন কৰিছে, নৃত্যৰ আপুনি বিভিন্ন প্ৰশিক্ষণো দিছে, নৃত্যৰ দিশটোত আপোনাৰ ভূমিকা কি কওকচোন? কি কি নৃত্যত আপুনি সাধাৰণতে
1: সত্ৰীয়া শিল্পী হিচাপে, বেলেগ আধুনিক নৃত্য নহয়, সত্ৰীয়া শিল্পী হিচাপে মই ভোটা নৃত্য নাচিছোঁ। প্ৰথম মই আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সৰুপেটাত এখন জিলা সাহিত্য সভা হৈছিল, তাত মই গ্ৰুপ, মই নিজে তাৰমানে পৰিচালনা কৰি নিজে মই নাচি, বাকী পাঁচজনে আমি একেলগে নাচিছিলোঁ, সেই মোৰ আৰম্ভণি। আগতে এনে নাচিছিলোঁ যে ইমান, কিন্তু কৃষ্ণ নৃত্য মই গুৱাহাটীতো এনে নাচিছোঁ, আমি 6 গ্ৰুপ হৈ নাচিছিলোঁ। বা এনে বাহিৰত আমি আমাৰ সংঘৰ পৰা আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব যায়, আগতে কৈছোঁ আপোনালোকক, তাতে ঝুমুৰা নৃত্য, চালী নৃত্য, ঝুমুৰা নৃত্য মই আগতে কৈছোঁ, মই মাদ্ৰাজত ডাঙৰ ষ্টেজত নাচিছোঁ ঝুমুৰা নৃত্য। গতিকে সেয়া
0: আপুনি দশাৱতাৰ
1: 81ত মই দশাৱতাৰ মই এনে হেৰিত নাচা নাই, মই ওজাপালিত নাচিছোঁ, আমাৰ ওজাপালিতে দশাৱত নৃত্য হয়, এতিয়া সেইটো নাচিছোঁ। আৰু ভোটালটো মই এতিয়া মই নানাচোঁ, মই পৰিচালনা কৰি বিভিন্ন ঠাইলৈ মই লৈ যাওঁ। মই 2005 চনত ডাঙৰ 2005 চনত আমাৰ কাজিৰঙা ফেষ্টি হস্তি মহোৎসৱ হৈছিল, তাত সেই মই প্ৰধানমন্ত্ৰী আছিল কি বুলি কয় মনমোহন সিং, তেওঁ অহা কথা আছিল, এই কোনোবা এটা পাৰ্টিক দিছিল তাৰমানে, মোকো দিছিল যে ভোটাল নৃত্যটো 50 নাচিব লাগে।

0: মই এমাহ ৰিহাৰ্চেল দি তাত মই নচুৱাইছিলোঁ ফৰ্থ টেলেণ্ট, তাত হলিও নচুৱাইছিলোঁ, হলিও গাইছিলোঁ আমি, আৰু নাও খেলোঁ ছখন নাও একেলগে তাত
1: কৰিছিলোঁ।
0: তেনেকুৱা ধৰণে এতিয়াও তেনেকুৱা আছোঁ। এতিয়া সেইদিনা অলপ দিনতে আমাৰ গৃহমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আছিল, তেওঁৰ সময়তে মই ফৰ্থ টেলৰ গ্ৰুপ এটা নচুৱাইছিলোঁ। তাৰপিছত আৰু এনেকুৱা ধৰণে কৰি কৰি আছোঁ ধৰক।
1: হয়, আপুনি এতিয়াও নাচত নিজে অংশগ্ৰহণ কৰেনে?
0: মই নাচত অংশগ্ৰহণ নকৰোঁ, মই পৰিচালনা
1: কৰিছে এনেই গীত আৰু
0: ডেকা ল'ৰা ওলাইছে আজিকালি।
1: হয় হয় হয় হয়, মানে
0: নাচোঁ, নাচোঁ এতিয়া ওজাপালি নাচোঁ, ওজাপালি নাচোঁ, বিভিন্ন অনুষ্ঠানত যদি মাতে নাচোঁ আৰু।
1: হয়, কিন্তু এই গীত আৰু নৃত্যৰ ভিতৰত আপোনাক বেছি আকৰ্ষণ কৰা

0: মানত মই 17 নাচিছোঁ। প্ৰথম 9 চনত আমাৰ গুৱাহাটীত হৈছিল কলাক্ষেত্ৰত, তাতে মই 17 নাচিছিলোঁ। 17 নাচিছোঁ, 17 পাঠটো কৈছোঁ আৰু একেলগে নাচিছোঁ আৰু গীতৰ গোটেইখিনি অংশ মই গাইছোঁ।
1: এতিয়া এতিয়াও যেতিয়া আপুনি অংকীয়া নাটসমূহত অংশগ্ৰহণ কৰে শিল্পী হিচাপে, মানে আপুনি, মই ঠিক ভাও লোৱা হিচাপত নহয়, আপুনি গীতৰ পৰিৱেশন এতিয়াও কৰি আছে?
0: কৰি আছোঁ,
1: কিন্তু লাইভ গায় আপোনালোকে?
0: আমি লাইভ গাওঁ, আমাৰ তেনেকুৱা গীত কিছুমানে কৰে নৃত্যত, আজিকালি কৰে নৃত্যবিলাকত, মানে চিডি বজাই দিয়ে, কিন্তু আমাৰ অংকীয়া ভাওনাবিলাক নাই, আমি লাইভ গাব লাগিব।
1: হয়,
0: ৰেডিঅ'তো আপোনালোকে, ৰেডিঅ'তো কৰিছোঁ মই, আমি কালিজামন নাটক ৰামবিজাম প্ৰথম ইয়াতে হেৰি কৰিছোঁ, মিউজিক ডিৰেকশ্যন কৰিছোঁ, কালিজামন নাট কৰিছোঁ, তাৰপিছত পত্নী প্ৰসাদখন কৰিছিলোঁ, পত্নী প্ৰসাদকৈ প্ৰচাৰ নহ'ল, কিবা কি হ'ল নাজানো আৰু,
1: গীত পৰিৱেশন কৰিছে। আৰু আপুনি এই যে গীত নৃত্য এই দুটাৰ চৰ্চাৰ মাজেৰে আপুনি অসমৰ বাহিৰৰ মঞ্চলৈও গৈছে, আপুনি ক'ত ক'ত গৈছে?
0: প্ৰথম আপোনাক ক'লোৱে যে মই 81ত মাদ্ৰাজত গৈছিলোঁ, সেইবাৰ আজিকালি চেন্নাই জাগত মাদ্ৰাজ আছিল, তাত সেই আমি 11 শিল্পীয়ে আমাৰ এখন চামন্তৰণ নৃত্য নাটিকা কৰিছোঁ, থিয় নাম কৰিছোঁ, হোলী কৰিছোঁ, ভোটাল কৰিছোঁ, দশাৱতী নৃত্য আৰু চালি জুমুৰা, এনেকুৱা আমি গোটেইকেইজনে 11 কৰিছোঁ, অলপ ভাগ ভাগ কৰি, গতিকে তাত কৰিছোঁ। তাৰপিছত আৰু চাব লগা সময় হ'লে চেন্নাইত আৰু এবাৰ গৈছোঁ, বাংগালোৰত গৈছোঁ, কলিকতাত গৈছোঁ, কলিকতা সংগীত নাটক একাডেমীৰ থ্ৰুৱেদি মই বৰগীতৰ প্ৰগ্ৰেম কৰিছোঁ আৰু এই লোকসংগীতৰ প্ৰগ্ৰেম, লোকগীতো তাতে গাইছোঁ, তাতে এনেকৰি আমাৰ যোগেশ ভৰালী আদি কৰি কিছুমান গীত তেওঁ তাতে মই গাইছোঁ। আৰু ইফালে নৰ্থ ইষ্টৰ আপোনালোকৰ চেইন ছিষ্টেম এটা প্ৰগ্ৰেম এটা আছিল, চেইন প্ৰগ্ৰেমৰ দ্বাৰা মই ইফালে মণিপুৰ ইম্ফলত, আগৰতলত, নগাঁৱত, গুৱাহাটীত এনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ, হোলী আৰু ভোটাল, এনেকৈ বিভিন্ন ঠাই হেৰিত কৰিছোঁ, মধ্যপ্ৰদেশত কৰিছোঁ, কেৰেলাত কৰিছোঁ, গতিকে বিভিন্ন আৰু বিভিন্ন ঠাই, মুঠতে আৰু মই ইমান মনত নাই, দিল্লীতো বহুতবাৰ কৰিছোঁ, দিল্লীত অংকীয়া ভাওনাও কৰিছোঁ, দিল্লীত এনেকৈ এনেকুৱা ধৰণে কৰি আছোঁ, এতিয়াও কৰি আছোঁ আৰু, বল শক্তি অলপ আছে, নোহোৱা নহয়,
1: নিশ্চয় নিশ্চয় কৰি থাকিম আৰু, আছে, আপুনি কৰি যাব পাৰিব। এতিয়া এই যে আপোনালোকে ধৰকচোন বিভিন্ন নৃত্য বৰগীতো কৰিছে, তাৰপিছত অংকীয়া ভাওনাও কৰিছে, তাৰ লগত বিভিন্ন ধৰণৰ নৃত্য প্ৰদৰ্শন কৰিছে, বাহিৰত এনে কিবা আপোনাৰ কেনেকুৱা মনোভাৱটো যে কোনটো ধাৰাক তেওঁলোকে বেছি, মানে দৰ্শকৰ পৰা সঁহাৰি বেছি পায়?
0: তেওঁলোকে অংকীয়া ভাওনা ভাল পায়, মই চাইছোঁ, বৰগীতো শুনি ভাল পায়, নহ'লেতো অলপ ঠিক কৰে, মানে প্ৰগ্ৰেম এইবাৰ ভাল হ'লে নেক্সট বাৰ দিয়ে, মই এইবাৰ প্ৰথম আমাৰ সংগীত নাটক একাডেমীৰ আমাৰ শাখাটো সত্ৰীয়াকনাটো 8 আহিছিল গুৱাহাটীত, এষ্টাব্লিছ হৈছিল, তাৰপৰা মই প্ৰথম সেই 9 বৰগীত প্ৰথম মই ওজাবলি গালোঁ, মই ইয়াতে মই নিজে নাচিছোঁ, মোক ভাল পায় তেওঁলোকে, আৰু বৰগীতৰ প্ৰগ্ৰেম এটা দিলে, 3 হৈছিল, 3 শেষৰ দিনৰ শেষৰ বৰগীতটো মই গাইছোঁ, তাতে আপলোড ধৰি তাৰপিছত আমাক নাটক দিলে, সেইখন নাটকখন কৰিলোঁ, কৰি তেওঁলোকে ভাল পালে আৰু, কালি দামখিনি কৰিছিলোঁ, খুব ভাল পাইছিল, মানে সেইমত কৃষ্ণমূৰ্তি হাজৰিকা আছিল, আমাৰ দুলাৰ দাস ছাৰ আছিল ডিৰেক্টৰ, এইবিলাক খুব ভাল পাইছিল মোক, মানে মিউজিক সেই অনুষ্ঠানত তেওঁ হেৰি আছিল, আমাৰ ৰাজু দাস তেওঁ এতিয়া ডিৰেক্টৰ সংগীত একাডেমীৰ আমাৰ নৰ্থ ইষ্টৰ, আপ্লুত হৈছিল তেওঁ, ইমান ভাল পাইছিল আৰু, গতিকে সেই যাত্ৰা আৰু, আগতে অংকীয়া নাট কৰিছোঁ আমি, 200 এটা অংকীয়া নাট কৰিছোঁ আমাৰ, এনেকুৱা আমাৰ সত্ৰত নামঘৰত অনুষ্ঠানত কৰিব লাগে কৰিছোঁ এইবিলাকত, কিন্তু চৰকাৰীভাৱে 2009 পৰা আৰম্ভ হৈছোঁ।
2: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আই ডব বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই মামণি তালুকদাৰে আজিৰ বুলনী মুকলি কৰিবলৈ লৈছো। আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান, পৰিৱেশন কৰিছে দৰং কালিপুটা মঙলদৈৰ নয়নমণি নামতি দলৰ আইদেউসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে কীৰ্তন।

শ্ৰোতাসকলে ইমান পৰে দৰং কালিপুটা মঙলদৈ নয়নমণিৰ নামতি দলৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে। কীৰ্তন, বিয়া গীত আৰু দিহানামৰ আঁত ধৰিলে নিৰলা মেধিয়ে। অংশগ্ৰহণ কৰা আইদেউসকল আছিল ক্ৰমান্বয়ে নিৰলা মেধি, পঞ্চমী চহৰীয়া, প্ৰেমদা চহৰীয়া, মীনু নাথ, কাঞ্চন নাথ, নীলিমাই চহৰীয়া, সুমিত্ৰা নাথ, মণিবালা নাথ, বিউটি নাথ আৰু বিজু হাজৰিকা নাথে। ইয়াৰ লগে লগে আমাৰ আজিৰ বুলনি সামৰিবৰো সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছো। নমস্কাৰ।

এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰ দুটি আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া ইদ্ৰিছ আলী ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীত শুনিছে ৰঞ্জুমণি শইকীয়াৰ কণ্ঠ।

ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰদতি আধুনিক গীত শুনিলে শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাসংগিক।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ওদালগুৰি জিলাৰ কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাইৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে ওদালগুৰিৰ পৰা আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই।
1: স্বাগতম মহোদয়,
2: ধন্যবাদ।
1: আমি আপোনাৰ পৰা জানিব বিচাৰিছো ওদালগুৰি জিলাৰ যি কৃষকসকল আছে, এই কৃষকসকল আৰু ওদালগুৰি জিলাখন যিহেতু কৃষি প্ৰধান জিলা, গতিকে এই জিলাখনৰ কৃষকসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলা কৃষি বিভাগে কেনেধৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে অকণমান আলোকপাত কৰক আপুনি।
2: হয়, মই থুৰতে কবলৈ চেষ্টা কৰিম। আমাৰ এতিয়া বৰ্তমান কেইবাটাও ফ্লেগশ্বিপ

0: প্ৰগ্ৰেম চলি আছে ওদালগুৰি জিলাত। 1 নম্বৰ তাৰ ভিতৰত আছে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন, কৃষকৰ পঞ্জীয়ন। কৃষকৰ পঞ্জীয়নটো হৈছে এনেকুৱা এটা বস্তু যিটো নহলে আমাৰ বিভাগৰ ফালৰ পৰা বিভিন্ন সা সুবিধা দিয়া হয়, যাতে ধৰক ফচল বীমা যোজনা, ইঞ্চুৰেঞ্চ বীমা কোম্পানী বা PM কিষাণ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা দিয়া হয়, আৰু অন্যান্য সা সুবিধা, এইবিলাক যদি সুবিধা পাবলৈ হয় তেনেহলে মানুহজনৰ কৃষক হিচাপে পঞ্জীয়ন থাকিব লাগিব। কিন্তু বিভিন্ন কাৰণত যোৱা বহুত দিন ধৰি আমাৰ ইয়াত ওদালগুৰি জিলাত ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যনটো বন্ধ হৈ আছিলে এপছৰ আপডেটৰ কাৰণে। বৰ্তমান এপছটো খুলিছে আৰু বৰ্তমানলৈকে আমি প্ৰায় 10%, শতকৰা 10 ভাগ আমি আগবাঢ়িব সক্ষম হৈছো, আৰু অনাগত দিনত জুলাই মাহটোৰ ভিতৰত আমি যিমান পাৰো সিমান আগবাঢ়িম বুলি আশা ৰাখিছো। এতিয়া দুটামান আৰু সৰু সৰু আঁচনিৰ বিষয়ে সংক্ষেপে কম। আমাৰ এটা PMFBY ফচল, প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা বুলি আছে, তাতে আমাৰ শস্য যদি ক্ষতি হয় তেতিয়া শস্য ক্ষতিপূৰণ হিচাপে কৃষকক পইচা দিয়া হয়, ধৰক 1 বিঘা 1 হেক্টৰ এনেকে হিচাপত। সেইটো আমাৰ কৃষকসকলে কৰি আছে। যোৱাবাৰ আমাৰ টাৰ্গেট আছিলে 14,000, কিন্তু আমি প্ৰায় 28,000 মান সক্ষম হৈছিলো বীমা কৰিবলৈ। এটা আছে PM কিষাণ, এইটো সকলোৱে জানে যে 2,000 টকাকে মান্থলি দিয়া হয়, মানে বছৰত 6,000 টকা দিয়া হয় এজন কৃষকক। সেইটো আমি প্ৰায় 72,000 কৃষকক দিবলৈ সক্ষম হৈছো। তাৰপিছত অন্য এটা আছে PMKSY, প্ৰাইম মিনিষ্টাৰ কৃষি সিঁচাই যোজনা। এই আঁচনিত আমাৰ কৃষকসকলক মানে পানীৰ সুবিধা দিয়া হয়, ধৰক ড্ৰিপ ইৰিগেশ্যন বা স্প্ৰিংকলাৰ ইৰিগেশ্যন, সেইবিলাক আমি ছাবচিডিত দিওঁ। শতকৰা ধৰক 25 ভাগ ফাৰ্মাৰ্ছে দিয়ে আৰু 75-80 ভাগ আমাৰ চৰকাৰৰ ফালৰ পৰা ৰেহাই দিয়া হয়। আৰু এটা আঁচনি আছে আত্মা এগ্ৰিকালচাৰ টেকনলজি মেনেজমেণ্ট এজেঞ্চি, এইটো এটা ইম্পৰ্টেণ্ট এটা আঁচনি, এইটো বৰ্তমান আৰম্ভ কৰি থকা হৈছে। এই আঁচনিৰ অন্তৰ্গতো আমি কৃষকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিওঁ। বৰ্তমানো ওদালগুৰি জিলাত প্ৰশিক্ষণ চলি আছে, তাৰপিছত আমি প্ৰদৰ্শনমূলক খেতি কৰিম। এইটো কৃষি এগ্ৰিকালচাৰৰ লগতে এলাইডৰো দিয়া হয় প্ৰদৰ্শনমূলক খেতি, লগতে ফাৰ্মাৰ্ছসকলক এই আঁচনিৰ জৰিয়তে এক্সপ'জাৰ ভিজিট, অসমৰ বাহিৰৰ এক্সপ'জাৰ ভিজিটৰ কাৰণে নিয়াৰ ব্যৱস্থা আছে, সেইবোৰ সকলো কৰা হ'ব। আৰু দুটামান কওঁ হৰ্টিকালচাৰ ক্ৰপৰ বিষয়ে। আমাৰ ওদালগুৰিটো বিখ্যাত হ'ল আমাৰ ড্ৰেগন ফ্ৰুইটৰ কাৰণে। আমাৰ ইয়াত ড্ৰেগন ফ্ৰুইটটো খুব টেষ্টি হয়। আমাৰ 5টা ডিষ্ট্ৰিক্ট আছে, চিৰাং, ধৰক কোকৰাঝাৰ, তামোলপুৰ, বাক্সা আৰু ওদালগুৰি। এইখিনিৰ ভিতৰত আমাৰ ৰাইজে কয় যে ওদালগুৰিৰ ড্ৰেগন ফ্ৰুইটটো অলপ টেষ্টি হয়, আৰু ইয়াৰ ৰাইজে এইটো খেতি কৰেও, আৰু বৰ্তমান আপুনি ৰাস্তাত গ'লে দেখা পাব ড্ৰেগন ফ্ৰুইট বিক্ৰী হৈ আছে। তেখেতসকলে অলপমান মাৰ্কেট প্ৰাইচটো কম পাইছে, তথাপি তেখেতসকলৰ মানে যিটো প্ৰডাক্ট হয় সেইটো ঘৰতে বিক্ৰী হৈ আছে ধুনীয়াকে, বাহিৰৰ মাৰ্কেটত যাব লগা হোৱা নাই। এইখিনি মানে, আৰু লগতে ইয়াতে ওদালগুৰিত আৰু এটা বস্তু দেখা পাব আপুনি যদি ঘূৰিলে মন কৰিব, ইয়াতে বী কিপিং, মৌ বাহ পালন যথেষ্ট আগ্ৰহী খেতিয়কসকল, আৰু লগতে মাছৰুম যিটো কাঠফুলা খেতি কৰে, কাঠফুলা খেতিও ইয়াত ৰাইজে যথেষ্ট পৰিমাণে কৰা দেখা যায়। এতিয়া আমি আৰু এটা আঁচনি লম বুলি ভাবিছো ভৱিষ্যতে, আপোনালোকে গম পাব, মাখনা বুলি এটা খেতি আছে যিটো বিহাৰ উত্তৰ প্ৰদেশত কৰা হয়, তাৰ মূল্য বহুত বেছি। এতিয়া আমি উদ্যান শস্য বিভাগক আমি আবেদন জনাইছো যে আমাৰ ওদালগুৰি জিলাত মাখনা খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে, আমাক চৰকাৰৰ ফালৰ পৰা কিছু সুবিধা দিলে ৰাইজে এইটো উপকৃত। এইখিনি থুলমূলকৈ কলো।
1: জিলাখনৰ পৰা দেখা পাইছো যে বহিৰাজ্যলৈ বা বহিৰাষ্ট্ৰলৈ কিছু উদ্যান শস্যই হওক বা ৰঙালাও হওক ৰপ্তানি কৰা দেখা পাইছো। সেই বিষয়বস্তু কেনেকুৱা ধৰণৰ ইয়াত আপোনালোকৰ কৃষি বিভাগৰ জৰিয়তে
0: কৃষি বিভাগৰ জৰিয়তে দিয়া হৈছে, কাৰণ খেতিয়কসকল ইমান জ্ঞাত নহয়, প্ৰচেছটো নাজানে। আমি তেখেতসকলক লাইনটো দেখুৱাই দিছো, আৰু সেই হিচাপে আমাৰ ইয়াতে লোকেলি ধৰক তৰমুজ, ৰঙালাওৰ উপৰিও আমাৰ বহিৰাজ্যতো এইবোৰ ৰপ্তানি ব্যৱস্থা কৰা হৈছে। আৰু ইয়াতে আমাৰ ডিষ্ট্ৰিক্ট 1 ক্ৰপ আমাৰ পটেটো ধৰা হৈছে, ইয়াতে আলু খেতিও যথেষ্ট কৰা হয়, কিন্তু আমাৰ আলু এতিয়া আমাৰ ইয়াতে যিটো জিলাত দৰকাৰ হয় সেইখিনিয়ে কৰি আছে, মানে এক্সেছ হোৱা নাই এতিয়ালৈকে। আলু খেতি যথেষ্ট খৰচী খেতিও, বাকী ধৰক নেমু, ৰঙালাও, আনাৰস এইবিলাক আমাৰ ইতিমধ্যে ৰপ্তানি আৰম্ভ হৈছে।
1: কিন্তু আমি কৃষকসকলৰ পৰা হাততে শুনিবলৈ পাওঁ এটা অভিযোগ যে শীতলীকৰণ গৃহৰ যি পৰ্যাপ্ত ইয়াত নথকাৰ, তাৰ কাৰণে যিবোৰ তেওঁলোকৰ উদ্যান শস্যই হওক বা অন্য শাক পাচলিবোৰ।

0: আছে বলে ধরে
1: হয়
0: তেওঁলোকৰ উচিত মূল্য পোৱাৰ আগতেই
1: হয়
0: নষ্ট হৈ যায়, এই ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কিবা পৰিকল্পনা আছে নেকি?
1: তেনেকুৱা মানে আপোনাৰ শীতলীকৰণ যিটো ভঁৰাল বুলি কৈছে, আমি লালপুলত এটা শীতলীকৰণ ভঁৰাল ইতিমধ্যে বনোৱা হৈছে। আমাক যিটো কৃষি যান্ত্ৰিকীকৰণ বিভাগ, তেখেতসকলে আমাক এইটো হেণ্ড অভাৰ কৰিব। তেতিয়া লালপুল দলগাঁওকে আদি কৰি ৰৌতা, ওদালগুৰি, মাজবাট এইখিনি যথেষ্ট সংখ্যক খেতিয়ক উপকৃত হ'ব। তাৰোপৰি বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অহা 18 জুলাইত এটা শিবিৰ পাতিছে, য'ত আমাৰ AIF এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা আছে, তাত আমাৰ খেতিয়কসকলক গ্ৰুপ হিচাপে হওক বা ইণ্ডিভিজুৱেল হওক ব্যক্তিগতভাৱে দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমি বৰ্তমান যিটো বেনিফিচিয়াৰী আমি চিলেকশ্যন কৰি আছো, বাছি আছো, আৰু 18 তাৰিখৰ ভিতৰত আশা ৰাখিছো তেনেকুৱা কিছু খেতিয়ক যিসকলে কোল্ড ষ্টোৰেজ শীতল ভঁৰাল মানে সৰু পৰ্যায়ত কম হেৰিত কম খৰচী এনেকে যাতে আমি দিব পাৰো, সেইটোৰ কাৰণে আমি চেষ্টা কৰিম।

0: আমি সিলেকশন কৰি আছো, বাছি আছো, আৰু 18 তাৰিখৰ ভিতৰত আশা ৰাখিছো তেনেকুৱা কিছু খেতিয়ক যিসকলে কোল্ড ষ্টোরেজ শীতল ভঁৰাল মানে সৰু পৰ্যায়ত
1: হয়
0: কম হেৰিত কম খৰচী এনেকে যাতে আমি দিব পাৰো সেইটো কাৰণে আমি চেষ্টা কৰিম।
1: কোনো ইচ্ছুক কৃষকে আগবাঢ়ি আহিলে
0: হয় তাৰ দিয়াৰ ব্যৱস্থাখিনি বহুত ইচ্ছক ইচ্ছুক থাকে, তেখেতসকলে মানে প্ৰচেছটো নাজানে, সেইসকলৰ কাৰণে আমি ঘৰত গৈ দিয়াৰ ব্যৱস্থা মানে গোটেইখিনি ইনফৰমেশ্যন দিম বুলি আমি ঠিক কৰিছো।
1: খুব ভাল কথা। লগতে আৰু এটা কথা কব বিচাৰিছো যে সাধাৰণতে এতিয়া ৰাইজৰ মাজত এটা চৰ্চা চলিছে যে শাক পাচলি খেতিত কৃত্ৰিম সাৰ ব্যৱহাৰ কৰে, কি আমাৰ কীটনাশকবোৰ ৰাসায়নিক, সেই ক্ষেত্ৰত মানে যিটো আমাৰ কোৱা হয় যে অৰ্গেনিক শব্দটো আহিছে যে অৰ্গেনিক প্ৰডাক্ট লাগে, এই ক্ষেত্ৰত কৃষকসকলক সজাগ কৰাৰ কাৰণে বিভাগে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে?
0: আমি ইতিমধ্যে ফাৰ্টিলাইজাৰ এৱাৰনেছ কেম্পেইন আমাৰ গোটেই থ্ৰু আউট দা মান গোটেই মাহটো চলি থাকে, আৰু সৌভাগ্যক্ৰমে আমাৰ ওদালগুৰিৰ কৃষক ৰাইজে ৰাসায়নিক সাৰ খুব কম পৰিমাণেহে ব্যৱহাৰ কৰে, মানে ইয়াৰে বেছিভাগ খেতি আপুনি হয় অৰ্গেনিক ফাৰ্মিং জৈৱিক নাইবা প্ৰাকৃতিক উপায়ে কৰা, প্ৰাকৃতিক হ'ল আমাৰ যিটো পূৰ্বপুৰুষে কৰি আহিছিলে ঠিক তেনেকুৱা ধৰণে কৰি অহা খেতি, সেইকাৰণে আমাৰ ইয়াত কোল্ড ষ্টৰেজ যিটো শীতলীকৰণ কৰিছে আপুনি বহুত বেছি মানে অভাৱ নহয়, কিয় প্ৰাকৃতিক উপায় বা অৰ্গেনিক জৈৱিক উপায়ে খেতি কৰিলে তাৰ লংজিভিটি যিটো পটেঞ্চিয়েলিটি আপুনি ৰাসায়নিকভাৱে কৰা খেতিটো যিমান দিন ৰাখিব নোৱাৰে এইটো সিমান দিন তাতকে অলপ 2-3 দিন বেছিকে ৰাখিব পৰা যায়, আৰু ৰাইজৰো এইটো ধৰক গ্ৰহণ কৰিলে কোনো ধৰণৰ বেমাৰ আজাৰ কম হোৱা দেখা যায়, গতিকে আমি আশা ৰাখিছো ওদালগুৰি ৰাইজে মানে সীমিত যিটো বেলেঞ্চ ইউজৰ ফাৰ্টিলাইজাৰ কৰিব, আৰু সেইকাৰণে আমি গোটেই থ্ৰু আউট দা মান্থ আমি আমাৰ ইয়াতে ষ্টাফ যদিও কম গাঁও লেভেলত পৰ্যায়ত, তথাপি আমি যিসকল আছে তেখেতসকলৰ থ্ৰুদি আমি দৈনিক মানে এইটো বাৰ্তা দি আছো যে যিখিনি বেলেঞ্চ ইউজ সেইখিনিয়ে ফাৰ্টিলাইজাৰ কৰিব লাগে তাৰ ওপৰত আমি বাদ দিম।
1: হয় ধন্যবাদ। আজি আমি ইমান সময়ে ওদালগুৰি জিলাৰ কৃষি বিষয়াৰ সৈতে আমি কথা পাতিলো, ওদালগুৰি জিলাৰ কৃষকসকলৰ কি আঁচনিসমূহৰ বিষয়ে আমাক অৱগত কৰিলে, আজি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ মহাশয়।
0: ধন্যবাদ।
2: প্ৰাসংগিক শুনিলে আজিৰ অনুষ্ঠানত ওদালগুৰি জিলাৰ কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে ওদালগুৰিৰ পৰা আমাৰ সংবাদদাতা নাৰায়ণ ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক অমৰ সংগম দাসৰ মেণ্ডলিন বাদন।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক আয়োজন কৰিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা আয়োজক দেশ আমেৰিকাই বিদায় লৈছে। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। এই আলোচনাকালত তেওঁ বৈদেশিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বক গতি প্ৰদান কৰাৰ বিষয়তো আলোকপাত কৰে। দুয়ো দেশৰ নেতা দুগৰাকী পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে বুজাবুজিৰ চুক্তিৰ আদান প্ৰদানৰো সাক্ষী হৈ ৰয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে 2018 চনত স্থাপন হোৱা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই অগ্ৰগতিৰ এটা নতুন পৰ্যায়ত উপনীত হৈছে। জাকাৰ্টাত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়ান্তোৰ সৈতে দিয়া যুটীয়া প্ৰেছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পাৰস্পৰিক বিশ্বাসে প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্ৰিক খণ্ডৰ সহযোগিতা শক্তিশালী কৰি তুলিছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ প্ৰতিৰক্ষা কৌশলৰ আদান প্ৰদান, দুৰ্যোগ ব্যৱস্থাপনা সহযোগিতা আৰু ঔদ্যোগিক সহযোগিতা শক্তিশালী হৈ পৰিছে। শ্ৰীমোদীয়ে লগতে কয় যে এই অংশীদাৰিত্বই উন্নয়ন, নিৰাপত্তা, প্ৰযুক্তি, সংস্কৃতি আৰু শিক্ষা খণ্ডকো সামৰি লৈছে। ভৱিষ্যতৰ দ্বিপাক্ষিক সম্পৰ্ক সন্দৰ্ভত আস্থা ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে ভাৰত ইণ্ডোনেছিয়া অংশীদাৰিত্বৰ সোণালী অধ্যায় আজিৰ পৰা নতুনকৈ আৰম্ভ হ'ব। ইণ্ডোনেছিয়ালৈ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ঐতিহাসিক ভ্ৰমণৰ শতবৰ্ষ পূৰ্তি অনুষ্ঠান দুয়োখন দেশে জাকজমকতাৰে আয়োজন কৰিব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে। ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী শিক্ষামন্ত্ৰী কি হাজাৰ দেৱান্তাৰাৰ অৱদান সন্দৰ্ভত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে তেওঁৰ শৈক্ষিক দৰ্শন গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আদৰ্শৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল। বৰ্তমানৰ গোলকীয় অনিশ্চয়তাৰ এই পৰ্যায়ত আলোচনা আৰু কূটনীতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি ভাৰতে বিশ্বাস কৰে। পেলেষ্টাইনৰ প্ৰসংগ উত্থাপন কৰি শ্ৰীমোদীয়ে দুয়োখন দেশৰ সমস্যা সমাধান আৰু দীৰ্ঘম্যাদী শান্তি প্ৰক্ৰিয়াত ভাৰতৰ সমৰ্থনৰ কথা ব্যক্ত কৰে। ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান বিণ্টাং আদিপূৰ্ণা অৱ দ্য ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া লাভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ এই সন্মান ভাৰতীয় জনসাধাৰণলৈ উচৰ্গা কৰাৰ লগতে এয়া ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ ঐতিহাসিক সম্পৰ্কক ই প্ৰতিফলিত কৰিছে বুলি অভিহিত কৰে। এই সন্মানৰ বাবে তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছুবিয়ান্তো আৰু ইণ্ডোনেছিয়াৰ চৰকাৰ তথা ইয়াৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীমোদীয়ে দেশখনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বনন মন্দিৰ কাইলৈ দৰ্শন কৰিব। নৱম শতিকাৰ হিন্দু স্থাপত্য শৈলীৰে নিৰ্মিত এই মন্দিৰ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক সমলৰ অন্যতম হিচাপে গণ্য কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিণ্টাং আদিপূৰ্ণা অৱ দ্য ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া সন্মানেৰে সন্মানিত হোৱাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীসিঙে কয় যে এই সন্মান প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব, ৰূপান্তৰকামী মানসিকতা আৰু ভাৰতক বিকাশৰ দিশে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৃঢ় সংকল্পৰ লগতে গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি ব্যতিক্ৰমী স্বীকৃতি। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইণ্ডোনেছিয়াৰ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান লাভ কৰাৰ বাবে শ্ৰীমোদীক অভিনন্দন জ্ঞাপন কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়াই প্ৰাচীন কালৰে পৰা সামুদ্ৰিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত সুসম্পৰ্ক বৰ্তাই ৰাখি আহিছে বুলি উল্লেখ কৰি এই সন্মান লাভ কৰাটো দেশবাসীৰ বাবে আনন্দৰ বিষয় বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিণ্টাং আদিপূৰ্ণা অৱ দ্য ৰিপাব্লিক অৱ ইণ্ডোনেছিয়া সন্মান প্ৰদান ভাৰতীয়সকলৰ বাবে অতিশয় গৌৰৱৰ বিষয় বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে ডঃ জয়শংকৰে কয় যে এই সন্মান ভাৰতৰ সৰ্বাত্মক কৌশলগত অংশীদাৰিত্ব আৰু ভাৰত আছিয়ান ৰাষ্ট্ৰসমূহৰ বান্ধোন শক্তিশালী কৰাৰ দিশত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাৰ অনন্য স্বীকৃতি। 1959 চনৰ পৰা প্ৰদান কৰি অহা ইণ্ডোনেছিয়াৰ এই সন্মান দেশখনৰ একতা, ধাৰাবাহিকতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱা ব্যক্তিলৈ প্ৰদান কৰি অহা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষত ডুৰাণ্ড কাপ, প্ৰেচিডেণ্টছ কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহ্বান জনায়। এইদিলে গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈ সুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে।
1: ফুটবল বিশ্ব কে সবসে লোকপ্রিয় খেল মে সে এক এ খেল উৎকৃষ্টতা একতা অর খেল ভাবনা কা এক অনুপম উদাহরণ হে ফুটবল লোগোঁ কো এক দূসরে সে জোড়তা খেল ভাবনা কা মহত্ব কেবল খেলো তক সীমিত নেহি এ এক মহত্বপূর্ণ জীবন মূল্য হে জো হামে সমানতা সহযোগ অর বিপরীত পরিস্থিতিও মে ভি দৃঢ় বনে রহনে কি শিখ দেতা হে।
0: ফুটবলৰ ক্ষেত্ৰখনত উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰাপথৰ বাবে সাজু হ'বলৈ তেওঁ সকলোকে আহ্বান জনায়। একে সময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। আজিৰ উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনীৰ মুৰববী এন এছ ৰাজা সুব্ৰমণি, স্থলসেনাৰ

0: মুৰববী ধীৰাজ শেঠ আৰু নৌসেনাৰ মুৰববী এডমিৰেল কৃষ্ণ চইনাতেও অংশগ্ৰহণ কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। কেৰালাৰ কোচিত আয়োজিত এই বৈঠকৰ বিষয়ে প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে ব্ৰিক্ছ গোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ মন্ত্ৰীসকলে পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বাধীন উন্নয়নৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰাব। ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হ'ব। মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকখনে মহিলাৰ নেতৃত্ব ত্বৰান্বিত কৰা, অৰ্থনৈতিক সুযোগ সুবিধাৰ সম্প্ৰসাৰণ তথা ডিজিটেল আৰু বিত্তীয় অন্তৰ্ভুক্তি শক্তিশালী কৰি তোলাৰ বাবে উচ্চ পৰ্যায়ৰ আলোচনাৰ এখন মঞ্চ হিচাপে ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে মন্ত্ৰী পৰ্যায়ৰ এই বৈঠকৰ পৰৱৰ্তী সময়ত ব্ৰিক্ছ গোষ্ঠীৰ মহিলা কৰ্মবাহিনীৰ এখন বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত মহিলাসকলক সামৰি লোৱা ব্ৰিক্ছৰ অগ্ৰাধিকাৰৰ বিষয়সমূহক লৈ আলোচনা কৰা হ'ব বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত ৰাউণ্ড অৱ 16ৰ এখন খেলত বিশ্বকাপৰ পৰা আয়োজক দেশ আমেৰিকা বাহিৰ হ'বলগীয়া হয়। 4-1 ব্যৱধানত বেলজিয়ামৰ ওচৰত আমেৰিকা পৰাস্ত হয়। এই জয়ৰ পাছত বেলজিয়াম কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে কালি নিশা ডালাছ ষ্টেডিয়ামত অনুষ্ঠিত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইনে পৰ্তুগালক 1-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলখনৰ দ্বিতীয়াৰ্ধৰ ষ্টপেজ টাইমৰ প্ৰথম মিনিটত মাইকেল মেৰিনোৱে গ'ল দি স্পেইনৰ জয় নিশ্চিত কৰে। 2010 দক্ষিণ আফ্ৰিকাত একমাত্ৰ বিশ্বকাপ খিতাপ জয় কৰাৰ পাছত স্পেইনে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে শুকুৰবাৰে লছ এঞ্জেলছ ষ্টেডিয়ামত আমেৰিকা বা বেলজিয়ামৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে কালি মেক্সিকো চহৰৰ এজটেকা ষ্টেডিয়ামত মেক্সিকোৰ বিৰুদ্ধে 3-2 জয়লাভ কৰি ইংলেণ্ডেও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবোৱো ছুবিয়াণ্টোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰতে কাইলৈৰ পৰা দুদিনীয়াকৈ ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মহিলাৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ আয়োজন কৰিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ পৰা আয়োজক দেশ আমেৰিকাই বিদায় লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বীৰিণা পাঠকৰ কণ্ঠৰ লোকগীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: লোকগীত শুনিছে বীৰিণা পাঠকৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতীয় চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষত ডুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষত ডুৰান কাপ, প্ৰেচিডেন্স কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত খিতাপ জয়ৰ বাবে নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত

0: সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়া সুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। জনসাধাৰণক পৰস্পৰক কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈসুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। ফুটবলৰ ক্ষেত্ৰখনত উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰাপথৰ বাবে সাজু হবলৈ তেওঁ সকলোকে আহ্বান জনায়। একে সময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। আজি উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনীৰ মুৰববী এন এছ ৰাজা সুব্ৰমণী, স্থলসেনাৰ মুৰববী ধীৰাজ শেঠ আৰু নৌসেনাৰ মুৰববী এডমিৰেল কৃষ্ণ স্বামীনাথনেও অংশগ্ৰহণ কৰে। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যত ৰাধাচুত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলা আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 জন লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 জাই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক চন্দন দাসৰ কণ্ঠৰুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে চন্দন দাসৰ কণ্ঠত।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। অসম চুক্তিৰ আধাৰত ৰাজ্যত বৰ্তমানলৈকে 172,673 বিদেশী চিনাক্ত কৰা হৈছে আৰু চলিত বৰ্ষৰ 30 জুন পৰ্যন্ত ৰাজ্য চৰকাৰে 31,789 বিদেশী বহিষ্কাৰ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত ৰাষ্ট্ৰপতি প্ৰাবৱো ছুবিয়ান্তোৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিব। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুত কালি হোৱা গুলীয়াগুলী ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰৰ এখন খেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ বিৰুদ্ধে মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দন মাৰি আদন্থু চাংপি মৰাং ডেং আলং ৰোজ লিন টক বিপি পেন চিহুচিপুত লামজি ৰাজু আৰ্জুই লংপো চিহুচিপুত লামজি ৰাঠেপিকে নেটিং লাপেণ্টে এম্ব্ৰইডাৰী আপুথা তাতে আৰ্জুক চেনাং ৰোজলিন টক বিপি পেন চিহুচিপুত

0: ইমান পৰে বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ। জলজীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱা পানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন্দু পালৰ সদনত মন্তব্য। মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতীয় চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
2: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকৈ কৰিব পাৰোঁ? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, দুই চাৰিজনে তেওঁলোকে নিজে ড্ৰাগছ দি আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল এন জি অ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব। আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকে সহায় কৰিব পাৰে। কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকো বা বাতৰি কাকততো ওলায়। সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিক্টিমসকলক ৰিহেবিলিটেট কৰাৰ কাৰণেও চেষ্টা কৰিম।
1: ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
3: 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2,254টা, 2022 চনত কেছ হ'লগৈ 878টা আৰু 2023 চনত হ'লগৈ 3,035টা, 2024 চনত হ'লগৈ 3,323টা, 2025 চনত হ'ল 3,333টা। পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4,175টা, 2025 চনত হ'ল 4,901টা। মই কৈছিলো যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰইন সিজ হৈছিলে। 2021 চনত হেৰইন জব্দ হ'ল 67 কেজি। যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয়, গৃহ বিভাগে যদি ছিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয়, যদি আছামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয়, ইমান কেছ ৰেজিষ্টাৰো নহ'ল হয়, ইমান মানুহ এৰেষ্টো নহ'ল হয়।
1: ইপিনে ষোড়শ অসম বিধানসভা বাজেট অধিৱেশনৰ আজি

দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন ৰূপালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষত দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বৰ্ষত দুৰান কাপ, প্ৰেচিডেন্স কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অংশগ্ৰহণ কৰিব। চলিত বৰ্ষৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়া সুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহান জনায়। এইবেলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈ সুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। ফুটবলৰ ক্ষেত্ৰখনৰ উল্লেখনীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে দেশে এতিয়াও বহুদূৰ বাট আগবাঢ়িবলৈ বাকী আছে বুলি মত প্ৰকাশ কৰি এই যাত্ৰা পথৰ বাবে সাজু হবলৈ তেওঁ সকলোকে আহ্বান জনায়। একে সময়তে এই প্ৰতিযোগিতাই ফুটবল ক্ষেত্ৰৰ প্ৰতিভাসমূহক মূৰ দাঙি উঠাৰ সুযোগ প্ৰদান কৰিব বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। আজি উন্মোচনী অনুষ্ঠানত প্ৰতিৰক্ষা বাহিনী মুৰববী এন এছ ৰাজা সুব্ৰমণি, স্থলসেনা মুৰববী ধীৰাজ শেঠ আৰু নৌসেনা মুৰববী এডমিৰেল কৃষ্ণ স্বামীনাথনেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অহা 25 জুলাইৰ পৰা 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালি অভয়াৰণ্যত ৰাধাচুত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 জন লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 টা গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়া কৰণ, আৰক্ষী অধীক্ষক অজয় গৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ প্ৰশাসন পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বচা বচা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলী আদিৰ বিচিত্ৰ প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2022 চনত স্থাপন কৰা এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত বাৰ্মা জৈৱ বৈচিত্ৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীৰ্ণ উত্তৰ পূৰ্বাঞ্চলত 7500ৰো অধিক ফুল আৰু 2000ৰো অধিক প্ৰাণীৰ প্ৰজাতি পোৱা যাব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো।
ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ। জল জীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা

0: হৈছে বুলি মন্ত্ৰী কৃষ্ণেন্দ্ৰ পালৰ সদনত মন্তব্য। মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, শ্বেখ আব্দুল্লা আহমেদ আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ষ্টুডিঅ'ত মই অনামিকা বৰদলে বৰুৱা।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান প্ৰচাৰিত হৈছে মহাবাহু শাখাৰ পৰা। আৰম্ভ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহগছৰ মাজে মাজে।

0: সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানৰ প্ৰথমে শ্ৰোতাসকলৰ বাবে আগবঢ়াইছো গোলকীয় উষ্ণতা বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি এই সন্দৰ্ভত শ্ৰী সুশীল কুমাৰ সূৰীয়ে আগবঢ়োৱা কিছু বাৰ্তা।
1: সাম্প্ৰতিক সময়ত মানুহে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত ভূমণ্ডলীয় উষ্ণতা বৃদ্ধি হৈছে আটাইতকৈ ডাঙৰ সমস্যা। বায়ুমণ্ডলত ক্ৰমান্বয়ে বাঢ়ি অহা গ্ৰীণ হাউচ গেছ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড, অজন, মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্লৰফ্লোৰকাৰ্বনৰ ভিৰ বেছি হৈ আহিছে। গ্ৰীণ হাউচ এফেক্ট হৈছে বায়ুমণ্ডলত সংঘটিত হোৱা এক স্বাভাৱিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া নথকা হ'লে পৃথিৱীখনৰ তাপমাত্ৰা জীৱৰ বাসোপযোগীৰ অনুকূল নহ'লহেঁতেন। গ্ৰীণ হাউচ গেছ বুলিলে সাধাৰণতে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্লৰফ্লোৰকাৰ্বনক বুজা যায়। ফৰাচী পদাৰ্থ বিজ্ঞানী জেন বাপ্টিষ্ট জোচেফ ফৌৰিয়াৰে 1827 চনত এই প্ৰাকৃতিক পৰিঘটনাৰ প্ৰথমে বৰ্ণনা কৰিছিল। তেওঁৰ মতে এই গ্ৰীণ হাউচ গেছৰ এটা আৱৰণে পৃথিৱীখনক এখন চাদৰৰ দৰে ডাঠ চামনিৰে ঢাকি ৰাখিছে। এই চামনিটো নথকা হ'লে পৃথিৱীখনৰ তাপমাত্ৰা বৰ্তমানতকৈ 31 ডিগ্ৰী চেলচিয়াছ কম হ'লহেঁতেন। এই গেছৰ পৰিমাণ শতকৰা হিচাপত কাৰ্বন ডাই অক্সাইড 55%, মিথেন 15%, নাইট্ৰাছ অক্সাইড 6% আৰু ক্লৰফ্লোৰকাৰ্বন 24%। কাৰ্বন ডাই অক্সাইডৰ মূল উৎস হৈছে জীৱ জগতৰ শ্বাস প্ৰশ্বাস, কয়লা আৰু পেট্ৰলিয়ামৰ দহন কাৰ্য, ক্ৰান্তীয় বলয়ত বনাঞ্চলৰ দহন আৰু আগ্নেয়গিৰিৰ উত্তপ্ত লাভা। ইয়াৰে উদ্ভিদ জগতে হালু সংশ্লেষণ প্ৰক্ৰিয়াৰ যোগেদি 194 গিগাটন পৰিমাণৰ বায়ু শোধন কৰে। প্ৰাকৃতিকভাৱে উত্তপ্ত হোৱা দূষিত বায়ু সংশোধিত হয়, কিন্তু কয়লা, পেট্ৰলিয়াম পদাৰ্থ, কৃষিকাৰ্যত ব্যৱহৃত সাৰ আৰু জৈৱ পদাৰ্থৰ দহনৰ পৰা নাইট্ৰাছ অক্সাইড, ৰেফ্ৰিজৰেটৰ আৰু ফ'মৰ পৰা অহা ক্লৰফ্লোৰকাৰ্বনে যি মুঠতে 24% বায়ু দূষিত কৰে, সেয়া অসংশোধিত অৱস্থাত থাকি যায়। ফলস্বৰূপে বায়ুমণ্ডলৰ তাপ বাঢ়ে। বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে বৰ্তমানৰ দৰে তাপমাত্ৰা যদি বাঢ়ি থাকে তেতিয়াহ'লে 2100 চনৰ প্ৰায় স্বাভাৱিক অৱস্থাৰ পৰা 1.8-4 ডিগ্ৰী চেলচিয়াছলৈকে তাপমাত্ৰা বাঢ়িব। আনহাতে বিলাসী জীৱনত বিহুৰ মানুহে ৰেফ্ৰিজৰেটৰৰ আৰু এৰছল চালিত চালন চক্ৰাতিৰ ঊৰ্ধমুখী ব্যৱহাৰ কৰাৰ ফলত বায়ুমণ্ডলৰ ওপৰত থকা ষ্ট্ৰেটোস্ফিয়াৰত ক্লৰফ্লোৰকাৰ্বনৰ মাত্ৰা ক্ৰমে বাঢ়িছে, ফলত সৌৰ ৰশ্মি ভাঙি অজন স্তৰৰ ক্ষতি সাধন কৰিছে, সৃষ্টি হৈছে অজন গাঁতৰ। অজন স্তৰ ভাঙি গ'লে সূৰ্যৰ অৱলোহিত ৰশ্মি অজন গাঁতৰ মাজেদি পৃথিৱীৰ ওপৰত পৰে, যাৰ বাবে পৃথিৱীৰ উষ্ণতা দ্ৰুতগতিত বাঢ়িছে। লগতে এই ৰশ্মিয়ে সামুদ্ৰিক উদ্ভিদ উৎপাদনত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে, বহু সামুদ্ৰিক জীৱৰ মৃত্যু ঘটিছে। এক সমীক্ষা মতে প্ৰতি 20 মিনিটৰ ভিতৰত 1টাকৈ জীৱ প্ৰজাতিৰ মৃত্যু ঘটিছে। গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত অনাগত দিনত কৃষিকাৰ্য আৰু

বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰত গুৰুত্ব প্ৰভাৱ পেলাব বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ভাৰতকে আদি কৰি দেশবোৰত ঘেঁহু ধান মাহজাতীয় শস্যৰ উৎপাদন নিম্নগামী কৰিব, ফলত শস্য উৎপাদনত স্বাৱলম্বী দেশবোৰত আকালে দেখা দিব, খাদ্য অভাৱৰ বাবে বিভিন্ন ধৰণৰ আৰ্থ-ৰাজনৈতিক সমস্যাৰ সৃষ্টি হ'ব। আনহাতে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰফবোৰ গলিব, হিমালয়ৰ দৰে বৰফৰ গ্লেচিয়াৰবোৰ গলিলে ভূগৰ্ভৰ মাটিৰ পৰিমাণ কমি যাব। ধাৰণা কৰা হৈছে 2020 চনত কেৱল আফ্ৰিকাতে 75 মিলিয়ন মানুহ স্থানান্তৰিত হ'ব। সাগৰৰ পৃষ্ঠভূমি বাঢ়িলে সাগৰীয় তীৰৱৰ্তী ঠাইত বসবাস কৰা লোকসকল প্ৰভাৱিত হ'ব। এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ বদ্বীপবোৰ ঢাকা, কলিকতা, চাংহাই আদি জনবসতিপূৰ্ণ চহৰবোৰ সামুদ্ৰিক বানপানীত বাধাগ্ৰস্ত হ'ব আৰু আন্তঃগাঁথনিৰ পতন ঘটিব। তাৰোপৰি

0: লোকসকল প্ৰভাৱিত হ'ব। এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ বদ্বীপবোৰ ঢাকা, কলিকতা, ছাংহাই আদি জনবসতিপূৰ্ণ চহৰবোৰ সামুদ্ৰিক বানপানীত বাধাগ্ৰস্ত হ'ব আৰু আন্তঃগাঁথনিৰ পতন ঘটিব। তাৰোপৰি ভাৰত আৰু বাংলাদেশৰ মাজত অৱস্থিত সুন্দৰবন বনাঞ্চল, যি ৰয়েল বেংগল টাইগাৰ্ছৰ বাবে পৃথিৱী বিখ্যাত, সেয়া ডুব যাব আৰু লগে লগে জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ এটা অঞ্চল পৃথিৱীৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব। আনকি ইয়াৰ মুঠ 102 দ্বীপৰ ভিতৰত ইতিমধ্যে 2 ডুব গৈছে। বৰফ গলাৰ ফলত পৃথিৱীৰ সিংহভাগ নদীৰ পানীৰ উৎস নাইকিয়া হৈ তৰাং হৈ পৰিব, ফলত জীৱকুলৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ ঘটিব। গোলকীয় উষ্ণতাৰ ফলত বৰষুণ আৰু জলবায়ুৰ ব্যাপক খেলিমেলিৰ সৃষ্টি কৰিব, ফলত বানপানী, খৰাং, দুৰ্ভিক্ষ, লুৰ বতাহ, বৰষুণ, ধুমুহা, হাৰিকণ, টৰ্নেণ্ডো আদি বিধ্বংসী দুৰ্যোগবোৰ সঘনাই ঘটিব। তাৰোপৰি সমগ্ৰ পৃথিৱীত ভৌতিক আৰু জৈৱ বৈচিত্ৰতাত প্ৰভাৱ পৰিব, উভচৰ প্ৰাণীবোৰৰ দ্ৰুত পতন ঘটিব। বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে যে অহা 2050 চনৰ ভিতৰত 1/4 জীৱ আৰু উদ্ভিদৰ পতন ঘটিব। গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ দেশসমূহৰ মাজত IPCC ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ নামৰ এটা সংস্থাৰ জন্ম হৈছে। এই সংস্থাৰ প্ৰধান ৰাজেন্দ্ৰ কুমাৰ পাচৌৰীক এই বিষয়টিৰ ওপৰত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰি জনসচেতনতা বৃদ্ধিত সহায় কৰাৰ কাৰণে 2007 চনত শান্তিৰ নবেল বঁটা আমেৰিকাৰ উপৰাষ্ট্ৰপতি এল গৰৰ লগত যুটীয়াভাৱে দিয়া হৈছে। এই সংস্থাই স্পষ্টভাৱে কৈছে যে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে মানুহেই প্ৰধানকৈ জগৰীয়া। লাভ সৰ্বোচ্চ অৰ্থনীতিৰ বাবেই পৰিৱেশৰ দ্ৰুত অৱনতি ঘটিছে, নিতৌ মানুহে বনাঞ্চল ধ্বংস কৰিছে, উন্নয়নৰ নামত মানুহে নিজে হাতৰ কোঠাৰ ভৰিত মাৰিছে। সেয়ে পৃথিৱীখন বচাবলৈ মানুহ মাত্ৰেই সমান দায়িত্ব ল'ব লাগিব। চাহ বাগিচাত আৰু গাঁও অঞ্চলত বসবাস কৰা সকলো লোকেই গোলকীয় উষ্ণতাৰ প্ৰতি সচেতন হ'ব লাগিব, প্ৰদূষণ হ'ব পৰা যিকোনো কামৰ পৰা আঁতৰি থাকিব লাগিব, বনাঞ্চলৰ গছ গছনি কটাৰ পৰা বিৰত থাকিব লাগিব, ৰন্ধন প্ৰকৰণত কম খৰি পুৰিব লাগিব, প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগিব, কয়লা আৰু পেট্ৰলিয়াম পদাৰ্থৰ দহনৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে আৰু বাগিচাৰ পতিত মাটিবোৰত প্ৰচুৰ পৰিমাণে গছ গছনি ৰুব লাগে। অযথা বিদ্যুৎ শক্তিৰ ক্ষয়ৰ পৰা আঁতৰি থাকিব লাগে, কাৰণ বিদ্যুৎ উৎপাদনত যথেষ্ট তাপ বিকিৰিত হয়। LED বাল্ব ব্যৱহাৰ কৰিব লাগে, সৌৰচালিত প্ৰকৰণ ব্যৱহাৰ কৰিব লাগে যাতে কাৰ্বন নিৰ্গমন বন্ধ কৰিব পাৰি। মানৱ সভ্যতা ৰক্ষা কৰিবলৈ প্ৰথমে আমি পৃথিৱীখন ৰক্ষা কৰিব লাগিব। সেয়ে আহক আমি সংকল্পবদ্ধ হওঁ আমাৰ অতি মৰমৰ সেউজীয়া পৃথিৱীখন ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰোঁ।
1: ইমান পৰে শ্ৰোতাসকলে গোলকীয় উষ্ণতা বৃদ্ধি, জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি এই সন্দৰ্ভত শ্ৰী সুশীল কুমাৰ সূৰীয়ে আগবঢ়োৱা বাৰ্তা শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সাধন টিগ্গা আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা ঝুমৰ।

0: ইমান পৰে শ্ৰোতাসকলে সাধন টিগ্গা আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা ঝুমৰ শুনিলে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ৰিজু নায়কৰ চুটিগল্প সংগ্ৰাম।
1: চাকৰিৰ সূত্ৰে পোৱা ঠেক কোৱাৰ্টাৰটোত থাকিবলৈ নন্দিনীয়ে বৰ অসুবিধা পাইছিল। চাৰিওফালৰ কোলাহল, হৈচৈ, শান্তি নথকা পৰিৱেশত থাকিবলৈ তাই অকণো ভাল পোৱা নাছিল। সেয়ে তাই নিজৰ মানুহজনক প্ৰায়ে অনুৰোধ কৰিছিল নিজাকৈ এখন ঘৰ বনাবলৈ। সেয়ে দুয়োটাই চাকৰি ঠাইলৈ ওচৰ হ'ব পৰাকৈ মাটি এডোখৰ বিচৰাত লাগিছিল। এদিন মাটি এডোখৰৰ খবৰ পাইছিল। চহৰখনৰ পৰা কিছু নিলগতে থকা ঠাইখনত তেতিয়া কিন্তু জনবসতি একেবাৰে নাইয়েই বুলিব পাৰি। বহু দূৰে দূৰে দুই এঘৰ মানুহ, ৰাস্তা পদূলি তথা অন্য সা সুবিধাবোৰো উন্নত নাছিল, যাৰ বাবে নন্দিনীৰ লগৰবোৰৰ কোনোৱেও মাটিডোখৰ পচন্দ কৰা নাছিল। নন্দিনীৰ কিন্তু পচন্দ হৈছিল, যিহেতু তাই এনে শান্ত আৰু নিৰিবিলি পৰিৱেশৰ মাটিয়েই বিচাৰি আছিল। তাই জানিছিলেই যে আজিৰ জনবিস্ফোৰণৰ দিনত চহৰখনৰ গাতে লাগি থকা ঠাইখন উন্নত হৈ যান্ত্ৰিকতাৰে ভৰি পৰিবলৈ বেছি দিন নালাগিব। তেতিয়ালৈকে অন্ততঃ তাই নিৰৱতাখিনি উপভোগ কৰিব পাৰিব। সেয়ে তাই মাটিডোখৰ কিনি মনৰ পচন্দৰ মতে আহল বহলকৈ নিজৰ সপোনৰ ঘৰখন সজাইছিল। নন্দিনী ঘৰৰ পৰা চিঞৰ এটা মাৰি মাতিব পৰা দূৰত্বত আগৰ পৰাই এঘৰ মানুহ আছিল। সেই ঘৰখন আছিল

আদৰ্শ প্ৰজা নামৰ এজন মানুহৰ, য'ত তেখেতে নিজৰ পৰিবাৰ মিনতী আৰু দুই কন্যা অমৃতা আৰু নয়নাৰ সৈতে বসবাস কৰিছিল। খুবেই ভদ্ৰ অমায়িক আদৰ্শ প্ৰজাৰ পৰিয়ালটিৰ সৈতে নন্দিনীৰ পৰিয়ালটোৰ মাজত বন্ধুত্ব কম সময়তে গঢ় লৈ উঠিছিল। আদৰ্শৰ ডাঙৰ ছোৱালী অমৃতা তেতিয়া দশম শ্ৰেণীত আৰু সৰু ছোৱালী নয়না অষ্টম শ্ৰেণীত পঢ়ি আছিল। অত্যন্ত মেধাৱী ছোৱালী দুজনীৰ স্কুলতো বহুত নাম আছিল। সেই কথা নন্দিনীয়ে সেইদিনাই জানিব পাৰিছিল যিদিনা তাইৰ একমাত্ৰ ল'ৰাটোক অমৃতা আৰু নয়নাই পঢ়ি থকা স্কুলখনত নাম লগাই দিবলৈ গৈছিল। নন্দিনীৰ ল'ৰাটো তেতিয়া পঞ্চম শ্ৰেণী পাইছিলহে। সি খুবেই আলসুৱা আৰু উৎপতীয়া আছিল। নন্দিনীয়ে তাক পঢ়াত মন বহুৱাব পৰা নাছিল, সেয়ে তাক অমৃতাৰ ওচৰতে টিউচন দিয়াইছিল। তাহাঁত দুজনীও তাক নিজৰ ভায়েকৰ দৰেই মৰম কৰিছিল। একো এটা বস্তু তাক এৰি নাখাইছিল। এনেদৰে সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকি দুয়োটা পৰিয়ালৰ মৰম চেনেহৰ মাজেৰে খুব সুন্দৰকৈ দিনবোৰ আগবাঢ়িছিল। চাওঁতে চাওঁতে অমৃতাৰ মেট্ৰিকৰ পৰীক্ষাৰ প্ৰথম দিনটো আহি পাইছিলহি। সেইদিনা অমৃতাই পৰীক্ষা দিবলৈ যোৱাৰ আগতে নন্দিনীৰ ঘৰত সোমাই নন্দিনীক আৰু তাইৰ স্বামীক সেৱা কৰি আশীৰ্বাদ লৈ গৈছিল। সেই কথাটোৱে নন্দিনীক আৱেগিক কৰি পেলাইছিল, কাৰণ আজিকালি প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে কাৰোবাৰ লগত সৌজন্যবশতঃ কথা এষাৰ পাতিবলৈকো কুণ্ঠাবোধ কৰে। তেনে সময়ত অমৃতাৰ ডাঙৰৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱবোৰ দেখিলেই বুজিব পাৰি যে তাই কিমান ভাল সংস্কাৰ এটা লৈ ডাঙৰ হৈছে। সঁচাকৈয়ে এখন আদৰ্শৱান ঘৰৰ পৰিৱেশে ল'ৰা ছোৱালীক বহু উচ্চ স্তৰলৈ লৈ যাব পাৰে। তাত অৱশ্যে এগৰাকী মাতৃৰ ভূমিকা যথেষ্ট পৰিমাণে থাকে। যি গুণ অমৃতাৰ মাকৰ গাত আছে, যাৰ বাবে তেখেতে দুয়োজনী ছোৱালীকে খুবেই সংস্কাৰীৰূপে গঢ় দিবলৈ সক্ষম হৈছে। এদিন দুদিনকৈ অমৃতাৰ মেট্ৰিক পৰীক্ষা শেষ হৈছিল। কিছুদিনৰ অপেক্ষাৰ অন্তত ফলাফলো ওলাইছিল। অমৃতাই সমগ্ৰ অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল। ভাল ফলাফল এটা যে হ'ব সেয়া আগৰ পৰাই সকলোৱে জানিছিল। তথাপিও আনুষ্ঠানিকতাৰ বাবেহে যেন সকলোৱে বাট চাই আছিল। ৰিজাল্ট অহাৰ লগে লগে অমৃতাৰ স্কুল, ঘৰ, চুবুৰীৰ সকলোবোৰ মানুহ আনন্দত আত্মহাৰা হৈ পৰিছিল। অমৃতা আৰু তাইৰ মাক দেউতাকে নীৰৱে আনন্দৰ চকুলো টুকিছিল, কিয়নো বহুত দুখ বেদনা পাৰ কৰাৰ পাছত এই দিনটো তেওঁলোকৰ বাবে এক সোণোৱালী দিন হৈ আহিছিল। লগে লগে অমৃতাৰ কাষত মিডিয়া, দূৰদৰ্শনৰ মানুহেৰে ভৰি পৰিছিল। ছ'চিয়েল মিডিয়াতো অমৃতাৰ সাফল্যৰ কথা ভাইৰেল হৈ পৰিছিল। অমৃতাই দিয়া প্ৰতিটো সাক্ষাৎকাৰতে পিতৃ মাতৃ তথা শিক্ষাগুৰুসকলৰ অৱদানৰ বিষয়ে কৈছিল। সাংবাদিকসকলে অমৃতাৰ ভাষ্য লোৱাৰ উপৰিও অমৃতাৰ ঘৰখনৰ সামগ্ৰিক পৰিৱেশটোও দেখুৱাইছিল, যাৰ দ্বাৰা জনসাধাৰণে অমৃতাৰ ঘৰখনৰ আৰ্থিক অৱস্থাটোৰ বিষয়ে জানিব পাৰিছিল। লগে লগে বহুতো সুহৃদয়বান লোক আগবাঢ়ি আহিছিল পঢ়াৰ ক্ষেত্ৰত অমৃতাক আৰ্থিকভাৱে সহায় কৰিবলৈ। সেই আৰ্থিক সাহায্যই অমৃতাৰ মাক দেউতাকক বৰ সকাহ দিছিল, কাৰণ কেতিয়াবা অৰ্থৰ অভাৱে ছোৱালী দুজনীৰ পঢ়া শুনাত প্ৰভাৱ পেলাব পাৰে বুলি মনৰ মাজত এক দুশ্চিন্তা লৈ তেওঁলোক জীয়াই আছিল, যিটো সমস্যা ইমান সহজতে সমাধান হ'ব বুলি তেওঁলোকে সপোনতো ভবা নাছিল। তাতোতকৈ ভাল খবৰটো আছিল যে অমৃতাই গুৱাহাটীৰ কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। অমৃতা চাহ জনগোষ্ঠীৰ ছোৱালী হোৱাৰ বাবেই কলেজখনত থকা কোটাৰ সুবিধা যোগেদি তাই পঢ়া শুনাৰ সকলো খৰচ বিনামূলীয়া হৈছিল। ইচ্ছা থাকিলে যে নিজেই উপায় ওলাই, এই কথাষাৰ আখৰে আখৰে মিলি গৈছিল অমৃতাৰ হতে। অমৃতা এনেও উৎসাহী ছোৱালী, তাতে আকৌ এনেধৰণৰ সুবিধা আৰু উৎসাহবোৰ পাই তাই আৰু অধিক উৎসাহী ও আত্মবিশ্বাসী হৈ পৰিছিল। তাই সিদ্ধান্ত লৈয়ে পেলাইছিল যে অতি সোনকালেই তাই তাইৰ মাক দেউতাকৰ দুখ কষ্টবোৰ শেষ কৰিবলৈ গৈ আছে। সেয়ে তাই পঢ়া শুনাত এনেদৰে মনোনিৱেশ কৰিছিল যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিল। তাৰ পাছত অমৃতাই গুৱাহাটী মেডিকেল কলেজত নামভৰ্তি কৰিছিল। আনফালে আকৌ অমৃতাৰ ভনীয়েক নয়নাও পাছ পৰি থকা নাছিল। তাইও সুখ্যাতিৰে মেট্ৰিকৰ দেউনা পাৰ হৈ কলা বিভাগত পঢ়িছিল। দিনবোৰ আগুৱাইছিল। অমৃতা বৰ্তমান ডক্টৰ হ'ল আৰু নয়নাই APS কৰি আৰক্ষীৰ সন্মানীয় চাকৰিও পালে। অমৃতা আৰু নয়নাৰ এই সাফল্যক লৈ তাহাঁতৰ মাক দেউতাক এতিয়া বহুত সুখী। অমৃতাৰ দেউতাক আদৰ্শ প্ৰজা এতিয়া সেই অঞ্চলটোৰে এজন ব্যক্তি হৈ থকা নাই। তেখেতে দেখুওৱা দায়িত্ব, কৰ্তব্য, নিষ্ঠা আৰু ত্যাগৰ চৰ্চাৰে তেখেত এতিয়া সমগ্ৰ অসমৰে এজন জনপ্ৰিয় ব্যক্তি হৈ পৰিল। এৰা পৰলীয়া বুলি হহা যিটো অঞ্চলত আজিৰ পৰা 10 বছৰ আগতে মাত্ৰ

0: দুটা পৰিয়ালে বসবাস কৰিছিল, সেই অঞ্চলটোত এতিয়া 100ৰো অধিক পৰিয়ালে বসবাস কৰে। আগৰ সেই পৰিত্যক্ত যেন লগা ঠাইখনত এতিয়া আধুনিকতাৰ পৰিভৰ। ওখ ওখ বিল্ডিং, উন্নত ৰাস্তা, ধুনীয়া ধুনীয়া লাইটেৰে এক সুন্দৰ পৰিৱেশ, চাৰিওফালে যেন এতিয়া সুখৰ সমাহাৰ। বৰ্তমানৰ এই সুখবোৰৰ মাজত থাকি অমৃতাৰ মাক দেউতাক তেওঁলোকৰ অতীতৰ সকলো দুখ পাহৰি পেলাব খোজে। পাহাৰটোৱে ভাল অৱশ্যে, কিয়নো এতিয়া ছোৱালী দুজনীক লৈ কেৱল সুখক আদৰাৰ সময়। কিন্তু পাহৰো বুলিয়ে জানো বিষাদবোৰক পাহৰিব পাৰি? আজিৰ পৰা 26 বছৰ আগৰ কথাবোৰ মিনতিৰ এতিয়াও কালি পৰহি যেনেই লাগে। মিনতিয়ে এদিন নন্দিনীক কৈছিল, কেনেকৈ আদৰ্শই নিজৰ পচন্দৰ মতে অসবৰ্ণ ছোৱালীৰ মিনতিক বিয়া কৰোৱাৰ বাবেই সমাজে তেওঁলোকৰ ঘৰখনক সমাজৰ পৰা এঘৰীয়া কৰিছিল, যাৰ বাবে আদৰ্শ আৰু মিনতিক লৈ ঘৰখনত সদায় অশান্তিৰ সৃষ্টি হৈছিল। প্ৰতিদিনে প্ৰতিপলে হৈ থকা পাৰিবাৰিক অশান্তিৰ ফলত আদৰ্শই মিনতিক লৈ ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল। সেই সুযোগতে আদৰ্শৰ ককাই ভাইহঁতে আদৰ্শৰ পৈতৃক সম্পত্তিবোৰ চলেৰে নিজৰ নামত কৰি লৈছিল। আদৰ্শইও একো বিচৰা নাছিল। য'ত সম্পৰ্কবোৰৰেই মূল্য নাই, তাত সম্পত্তি লৈ সি কি কৰিব? সেই তেতিয়াৰ পৰাই একেবাৰে শূন্যৰ পৰা আদৰ্শ আৰু মিনতিৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল। আদৰ্শই নিজে এজন স্বাভিমানী আৰু সাহসী ব্যক্তি আছিল। তেওঁ জানিছিল যে মানুহৰ জীৱনটোৱেই হ'ল এক অনিশ্চিত যাত্ৰা, য'ত সুখ দুখ, আশা নিৰাশা, সফলতা বিফলতা, এই সকলোবোৰ একেলগেই আগবাঢ়ে। কেতিয়াবা কেতিয়াবা জীৱনৰ বাট আন্ধাৰেও আৱৰি ধৰে, মনটোও ভাগি পৰে। এনে লাগে যেন সকলোবোৰ শেষ হৈ গ'ল, কিন্তু আন্ধাৰৰ পাছতেই যে আকৌ পোহৰ আহে, সেই কথা আদৰ্শই জানিছিল। সেয়ে তেওঁ ধৈৰ্যৰে বাট চাইছিল পোহৰ অহালৈ। সেই কঠিন সময়ছোৱাত তেওঁ নিজকে সবল কৰি ৰাখিছিল। শান্ত ও সুস্থিৰ চিন্তাৰে নিজৰ জীৱনটোক আগবঢ়াই নিবলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা কৰিছিল। প্ৰতিটো পৰিকল্পনাতেই অত্যন্ত যত্নৰে কাম কৰিছিল। কেতিয়াবা সফল হৈছিল, কেতিয়াবা বিফলো হৈছিল, কিন্তু তেওঁ নিৰাশ হোৱা নাছিল, কাৰণ বিফলতায়ো মানুহক কিছুমান ন ন কথা শিকাই থৈ যায়, সেই কথা তেওঁ জানিছিল। এনেদৰে কৰি যোৱা ইটো সিটো ব্যৱসায়ৰ মাজতে আদৰ্শই সৰুকৈ এখন গাহৰিৰ ফাৰ্ম খুলি লৈছিল। তাতো কিছুমান লোকৰ পৰা বাধা আহিল। ঠন ধৰি উঠিব খোজা ফাৰ্মখনক লৈ আদৰ্শ সেই সময়ত কিছু চিন্তাত পৰিছিল। তথাপিও তেওঁ কাকো একো নকৈ মৌনতা অৱলম্বন কৰিছিল। মৌন হৈ থাকিও যে সফলতা লাভ কৰিব পাৰি, সেই কৌশলটোও যেন আদৰ্শই জানিছিল। সেইবাবেই আদৰ্শই জানি বুজিয়ে কোনো মানুহৰ বসতি নথকা আছুতীয়া ঠাই এডোখৰত মাটি কিনি তাত থাকিবলৈ লৈছিল। তাত মনৰ হেঁপাহেৰে ডাঙৰকৈ ফাৰ্মখন খুলি লৈছিল। লাহে লাহে ফাৰ্মখনৰ পৰিসৰ ডাঙৰ হৈ অহাৰ লগে লগে আদৰ্শৰ নিজৰ সংসাৰখনৰ পৰিসৰো ডাঙৰ হৈ আহিছিল। তেওঁ জীৱনলৈ অংকিতা আৰু নয়না আহি তেওঁক পিতৃত্বৰ সুখ দিছিল। আদৰ্শই ছোৱালী দুজনীক তাহাঁতৰ প্ৰয়োজনীয় সকলো সুখ দিব বিচাৰিছিল। শিক্ষাৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ লগে লগে জীৱনৰ অভিজ্ঞতাৰ পৰা পোৱা শিক্ষাৰে জীৱনৰ গভীৰতাক অনুভৱ কৰিবলৈও শিকাইছিল। সেয়ে অংকিতা আৰু নয়নাই জীৱনত সংগ্ৰাম দেখিও ভয় খোৱা নাছিল। তাৰ পৰিৱৰ্তে মাক দেউতাকক সহযোগিতা কৰি তেওঁলোকৰ মনৰ সাহস হৈ থিয় দিছিল, লগতে নিজৰ লক্ষ্যৰ দিশে নিজকে সবলভাৱে আগুৱাই নিছিল। আৰু বৰ্তমান দুয়োজনীয়ে নিজৰ ভৰিত নিজে থিয় দি প্ৰমাণ কৰি দেখুৱাই দিলে যে এলান্ধুকলীয়া চিন্তাধাৰাৰ গইনা লৈ পৈতৃক সম্পত্তি আত্মসাত কৰি পোৱা টকাৰে অট্টালিকা কিনিব পাৰি, কিন্তু শান্তি কিনিব নোৱাৰি। সুকোমল বিছনা কিনিব পাৰি, কিন্তু সুখনিদ্ৰা কিনিব নোৱাৰি। ঘড়ী কিনিব পাৰি, কিন্তু সময় কিনিব নোৱাৰি। টকাৰে মানুহৰ সহানুভূতিও কিনিব পাৰি, কিন্তু সঁচা মৰম ভালপোৱা কেতিয়াও কিনিব নোৱাৰি।
1: ইমান পৰে শ্ৰোতাসকলে ৰিজু নায়কৰ চুটি গল্প সংগ্ৰাম শুনিলে। শ্ৰোতাসকল, আজিলৈ আমাৰ চাহগছৰ মাজে মাজে অনুষ্ঠানটি সামৰিবলৈ সময় হৈ আহিল। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা মই অঞ্জু দাসে বিদায় লৈছো। নমস্কাৰ।
2: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজন AIR মোবাইল এপত। অনুষ্ঠান পৰিস্থিতি।

0: মৃণাল কুমাৰ চৌধুৰীৰ ৰচনাৰে বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত

0: প্ৰকাশ। জল জীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন্দু পালৰ সদনত মন্তব্য। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ঘোষণা। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰা প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ললে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতৰ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
1: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকে কৰিব পাৰোঁ? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল NGOক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব। আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকে সহায় কৰিব পাৰে। কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ আমি সময়ে সময়ে পাই থাকো বা বাতৰি কাকততো ওলায়। সেইবাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হ'ম আৰু ভিক্টিমসকলক ৰিহেবিলিটেট কৰাৰ কাৰণেও চেষ্টা কৰিম।
0: ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হৈছে। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনতো বহুকেইটা বিষয়ত আলোচনা হৈছে। বিধায়ক কৃষ্ণেন্দু পালে আজি জল জীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাই ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্য সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্ক নেট মঞ্চ

0: ৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্য সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ মাজত মাদক দ্ৰব্য সৰবৰাহক লৈ সৃষ্টি হোৱা সমস্যা নিৰ্মূল কৰাৰ বাবে আজি উমৈহতীয়া ঘোষণা পত্ৰ গ্ৰহণ কৰা হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুত কালি হোৱা গুলীয়াগুলি ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়াকৰণ, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
1: অৰুণাচল প্ৰদেশ হোৱাৰ পিছত বিশেষকৈ আমাৰ বিহালী ৰাধাচুক তাৰাচুক আদি কৰি এই জেগাটো দীঘলমুখত এই ডিছপুট সদায় আগৰ পৰা আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2021 দায়িত্ব লোৱাৰ পিছত দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকল বা আমি ৰিজনেল কমিটি আমি বহিছিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট লেভেলত অৰুণাচলত আমি দুবাৰকৈ বৈঠক কৰিছিলোঁ আৰু ইতিমধ্যে পাকে কিচাং যিটো ডিষ্ট্ৰিক্টখনৰ বৰ্ডাৰৰ যিটো সমস্যা সেইটো সমাধান হৈ গ'ল, আমি মিলাই ল'লোঁ। কিন্তু যিটো আমাৰ ৰাধাচুক পাপনপাৰী যিখন জিলা, এই বাপমপাৰা জিলাৰ ইয়াৰ যিটো সীমা সমস্যা, সেই সীমা সমস্যাটো আমি সমাধান কৰিব পৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিছোঁ।
0: উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোৰ ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্ননীল পালে প্ৰকাশ কৰিছে। এখন সংবাদমেলযোগে জিলা আয়ুক্তগৰাকীয়ে কয় যে দুমাহৰ ভিতৰত দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ'ব। অহা 15 ছেপ্টেম্বৰত শৰাইঘাটৰ পুৰণি দলংখনেৰে পুনৰ যাতায়াত আৰম্ভ হ'ব বুলি জিলা আয়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ 20 আত্মসহায়ক গোট আৰু 30 আত্মসহায়ক গোটৰ সদস্য আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰ্থিক অনুদান বিতৰণ উপলক্ষে আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উড়ন সেতু নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণস্থলী পৰিদৰ্শন কালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উড়ন সেতু সম্পূৰ্ণ কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাত সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলক সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদনত প্ৰকাশ। জলজীৱন মিছনৰ জৰিয়তে গ্ৰামাঞ্চলত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে বুলি মন্ত্ৰী কৃষ্ণেন্দু পালৰ সদনত মন্তব্য। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ঘোষণা আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এনটিআৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছোঁ আজিৰ কৃষি জগত। আজিৰ কৃষি জগতত আমি আলোচনা কৰিবলৈ লৈছোঁ হাঁহ কুকুৰাৰ গ্ৰীষ্মকালীন যতন।

0: এই বিষয়ত। আৰু এই বিষয়ত কথা পাতিবলৈ আজি দুগৰাকী সমল ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সহকাৰী সঞ্চালক ডক্টৰ শ্বাহজামান আলী, নমস্কাৰ। আৰু আনহাতে এয়া পশু চিকিৎসা তথ্য বিষয়া ডক্টৰ অনিল শইকীয়া,
1: নমস্কাৰ।
0: দুয়োগৰাকীকে স্বাগতম। এতিয়া আজি আমি হাঁহ কুকুৰাৰ গ্ৰীষ্মকালীন যতনৰ বিষয়ে আমি পাতিবলৈ লৈছোঁ, কাৰণ দেখিবলৈ পোৱা যায়, কাৰণ গাঁৱে ভূঞে বাৰীৰ পিছফালে বা মুকলিভাৱে যিধৰণে হাঁহ কুকুৰা পালন কৰি থাকে, হাঁহ কুকুৰা বুলি কোৱাৰ লগে লগে তাৰ সৈতে আৰু অন্যান্য নতুন নতুন চৰাইও কিছুমানে পুহিবলৈ লৈছে। আৰু এটা হৈছে বিজ্ঞানসন্মত, যাক আমি ফাৰ্ম বুলি কওঁ, বিজ্ঞানসন্মতভাৱে পালন কৰে। গতিকে এই তাৰ মাজতো কিন্তু যিমান সচেতন হ'লেও ক'ৰবাত নহয় ক'ৰবাত হাঁহ কুকুৰা পালকসকল অকণমান এই সময়ছোৱাত, গ্ৰীষ্ম বৰ্ষা এই সময়ছোৱাত অলপ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে তাৰ বাবেনো কেনেধৰণে সাৱধান হ'ব, বা অতিমাত্ৰা তাপ, উষ্ণতা, আৰ্দ্ৰতা এইবিলাকে কেনেধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি কৰিব পাৰে, সেই বিষয়ে আমি পাতিবলৈ আজি আৰম্ভ কৰিছোঁ। পোনপ্ৰথমে মই শ্বাহজামান আলী ডাঙৰীয়াকে সুধিছোঁ যে আপোনালোকে যিসকল হাঁহ কুকুৰা পালক আছে তেওঁলোকৰ ফালৰ পৰা কেনেধৰণৰ সমস্যা এই সময়ত বেছিকৈ হোৱা আপোনালোকে দেখা পায়?
1: আচলতে গ্ৰীষ্মকালীন যেতিয়া কি ছিজনটো আৰম্ভ হৈ যায়, লগে লগে গ্ৰীষ্মকালীন হোৱা মানে কি উত্তাপটো বাঢ়ি যায়। উত্তাপটো যেতিয়া বাঢ়ি যায় তাৰ কেইবাটাও কাৰক আমি দেখিবলৈ পাওঁ হাঁহ কুকুৰা চৰাইবিলাকৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰে। প্ৰথমতে আহিব যে ইণ্টেষ্টাইনেল গাট হেল্থ, যিটো তাৰমানে খাদ্য নলীত প্ৰভাৱ এটা পৰা দেখা যায়। কেনেকুৱা ধৰণৰ প্ৰভাৱ, যে যেতিয়া উত্তাপটো বেছি হয় কুকুৰাবিলাকে নিজকে সেই উত্তাপৰ পৰা বচোৱাৰ কাৰণে সিহঁতক যিটো ৰক্ত চলাচল, ৰক্ত চলাচলটো ডাইভাৰ্ট কৰি দিয়ে স্কিনৰ ফালে, যে বেছিখিনি ৰক্ত চলাচল যাতে স্কিনৰ ফালে যায় নিজকে কুল ডাউন কৰাৰ কাৰণে। তাৰ ফলত ইণ্টেষ্টাইনৰ ফালেদি ৰক্ত চলাচলৰ পৰিমাণ কমি যায়, ফলত ইণ্টেষ্টাইনটোৰ ভিতৰত এটা ইনফ্লামেশ্যন হয়, অৰ্থাৎ ফুলি উঠে। ফুলি উঠাৰ লগে লগে সহজতে যিবিলাক বেক্টেৰিয়া আছে কিছুমান এবাণ্ডেণ্টলি পোৱা যায়, যেনে ইকোলাই, চালমনেলা মাটিতে থাকে, য'ত আমি চৰাইবিলাক ৰাখোঁ সেইবিলাক এৰিয়াতে এইবিলাক উভৈনদী হৈ আছে। এই বেক্টেৰিয়াবিলাক ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে সুবিধা লাভ কৰে, যাৰ ফলত এই বেক্টেৰিয়াবিলাক ইণ্টেষ্টাইনৰ জৰিয়তে ব্লাড ষ্ট্ৰিমত গৈ বেমাৰৰ সৃষ্টি কৰে,
0: সহজে সংক্ৰমণ হৈ যায়,
1: সহজতে সংক্ৰমণ কৰিব পাৰে। দুই নম্বৰ হ'ল পেইণ্টিং হয়, যেতিয়া বেছি গৰম হয়, আমাৰ কৃষক ৰাইজে ভালকৈ জানে যে যেতিয়া গৰম হয়, গৰম হোৱাৰ লগে লগে কুকুৰাবিলাকে মুখ মেলি উশাহ লয়,
0: দেখিবলৈ পাওঁ
1: পেইণ্টিং হোৱা বুলি কওঁ আমি বৈজ্ঞানিকভাৱে। পেইণ্টিং মানে কি, কুকুৰাবিলাকৰ কোনো ঘাম ওলোৱাৰ ব্যৱস্থা নাই। আমাৰ যেনেকুৱা গ্ৰন্থি আছে, যিবিলাক গ্ৰন্থিৰে ছালৰে ঘামটো বাহিৰ হৈ যায়, যাৰ ফলত আমি আমাৰ ভিতৰৰ উষ্ণতাটো কিছু পৰিমাণে কণ্ট্ৰল কৰিব পাৰোঁ, কিন্তু কুকুৰাবিলাকৰ তেনেকুৱা কোনো ধৰণৰ ছিষ্টেম নাই। সেইটোৰ কাৰণে তেওঁলোকে নিজকে ঠাণ্ডা কৰাৰ কাৰণে, কুকুৰাবিলাক ঠাণ্ডা হোৱাৰ কাৰণে বডিটো পেইণ্টিং কৰে, অৰ্থাৎ ভিতৰৰ গৰমটো উলিয়াই দিয়াৰ কাৰণে নিশ্বাসত সিহঁতে ভিতৰৰ পৰা জলীয় বাষ্প কিছু উলিয়াই দিয়ে, ফলত হয় কি ডিহাইড্ৰেশ্যন হ'ব, আৰু লগতে তাৰ যিটো পিএইচ বা বডিত যিটো পিএইচ থাকিব লাগে পিএইচটোৰ গণ্ডগোল এটা হৈ যায়, এলকালচিচ হয়, তাৰমানে এচিডিকৰ পৰা যিটো থাকিব লাগে নৰ্মেল সেইটোৰ পৰা খাৰজাতীয় বস্তুটো বেছি হৈ যায়, ফলত হ'ব কি এলকালচিছ হোৱাৰ লগে লগে সেইটো এটা বডিটোৰ এটা নিগেটিভ ইম্পেক্ট আনিব, আৰু লগতে এক্সেলবিলাক ফৰ্মেশ্যনতো অসুবিধা হ'ব, ফলত গৰম অহাৰ লগে লগে এই পৰিঘটনাবিলাকে উৎপাদনত যথেষ্ট হেম্পাৰ কৰে। কণী উৎপাদনৰ ক্ষেত্ৰতে হওক বা মাংস উৎপাদনৰ ক্ষেত্ৰতে হওক যথেষ্টখিনি নিগেটিভ এটা ইম্পেক্ট আহি যায়। এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সহজতে কিছুমান আমি উপায় ল'ব পাৰোঁ, বা ৰাইজসকলে সেইটো যদি অৱলম্বন কৰে তাৰ পৰা কিছু পৰিমাণে হ'লেও প্ৰতিকাৰ লাভ কৰিব।
0: হয় হয়।
1: প্ৰথম কথাটো হ'ল যে আমি মানুহবোৰে কি কৰোঁ, যেতিয়া গৰমত আহোঁ তেতিয়া এগিলাচ পানী, ঠাণ্ডা পানী যদি কোনোবাই দিয়ে তেতিয়াহ'লে আমি খুব আত্মসন্তুষ্টি লাভ কৰোঁ, পানীগিলাচ খাই শৰীৰটো জোৰ পৰি যায়। ঠিক তেনেকুৱা কুকুৰা হাঁহবিলাকৰো ঠাণ্ডা পানীৰ যথেষ্ট প্ৰয়োজন আছে, গতিকে আমি সিহঁতে যিহেতু আমাৰ ওপৰত ডিপেণ্ডেণ্ট, আমি ৰাতিপুৱা সন্ধিয়া বা দিনত তিনি চাৰিবাৰমান পৰিষ্কাৰ ঠাণ্ডা পানী যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগিব। আগতে মই এষাৰ কথা কৈ গ'লোঁ যে এলকালচিছ হয়, পিএইচটোৰ গণ্ডগোল এটা হৈ যায়, গতিকে যিহেতু পিএইচটো নৰ্মেল কৰাৰ কাৰণে পাৰিলে আমি তাত অলপমান নেমুৰ ৰস দিব লাগিব, যিটো সচৰাচৰ মানুহো কৰোঁ আমি, যেতিয়া অত্যধিক গৰম লাগে তেতিয়া আমি অলপ নেমু পানী খাই লওঁ পিএইচটো কণ্ট্ৰল কৰাৰ কাৰণে। সেই একেই কথাই কুকুৰা হাঁহবিলাকৰ
0: ক্ষাৰকীয় গুণ হৈছে,
1: ক্ষাৰকীয় গুণটো কমাবৰ কাৰণে পাৰিলে আমি অলপ যদি নেমুৰ ৰস দি দিওঁ বা ইলেক্ট্ৰলাইট যদি কিবা কিনি আনি পেলাই তাত সংযোজন কৰি দিওঁ তেতিয়াহ'লে নিশ্চয় কুকুৰাকেইটা মানে বৰ আৰামত থাকিব, তাৰ ফলত আমাৰ উৎপাদনত যিটো
0: ব্যাঘাত
1: নজন্মিব।

0: ঠিক তেনেকুৱা 2 নম্বৰ আহিলে ছেটটো। যিমান পাৰোঁ আমি ছেটটো এনেকুৱা ধৰণে বনাব লাগিব যে গৰম যেতিয়া পৰে ভিতৰত যাতে বতাহ চলাচল খুব ধুনীয়াকৈ হৈ যায়, ভিতৰৰ গৰমটো
1: আবদ্ধ হৈ যাতে নাথাকে,
0: আবদ্ধ হৈ নাথাকে,
1: অকণমান বতাহ ওলাওক।
0: গতিকে অলপমান বিজ্ঞানসন্মতভাৱে ওচৰৰ যিবিলাক আমাৰ পশু চিকিৎসক আছে তেওঁলোকৰ লগতো আলোচনা কৰি কিমান কুকুৰা পুহিম আমি, কিমানখিনি এৰিয়া হ'লে ভাল হ'ব, হিটটো কিমান দিলে ভাল হ'ব, বতাহ চলাচল কেনেকুৱা ধৰণে হ'ব, কোনটো দিশত বনালে ভাল হ'ব, এই কথাবিলাক তেওঁলোকে জানি ল'ব পাৰে। তথাপিও মই যিহেতু আমাৰ এটা আলোচনা হৈ আছে, মই জনাব বিচাৰোঁ যে সদায় আমি উত্তৰ কি পূব পশ্চিমাকৈ ঘৰবিলাক বনাওঁ। ঘৰটো অলপ ৰেজ হ'ব লাগে যাতে পানী জমা সোমাব নোৱাৰে, আৰু খুব ধুনীয়াকৈ বতাহ চলাচল কৰাৰ ব্যৱস্থা থাকিব লাগে। অৰ্থাৎ মুক্ত এটা এৰিয়াত ঘৰটো বনাব পাৰিলে ভাল। চাৰিওফালে বৃহৎ বৃহৎ ঘৰ আছে, ডাঙৰ ডাঙৰ ঘৰবিলাক আছে, তাৰে মাজত যদি আমি কুকুৰাৰ ছেটটো বনাই দিওঁ, ঘৰটো বনাই দিওঁ, কোনো ফালৰ পৰা বতাহ যদি নোসোমায় তেতিয়াহ'লে গৰমৰ দিনত বৰ ক্ষতিকাৰক হ'ব সেইটো।
1: হয় হয়। আৰু এটা কথা, এতিয়া আমি দেখিছোঁ যে আমাৰ পোৱালিবিলাক যেতিয়া আনে ফাৰ্মলৈ, পোৱালিবিলাক আনে তাততো বায়'ছিকিউৰিটিৰ কথাটো থাকিবই, জৈৱ সুৰক্ষাৰ কথাটো থাকিবই। গতিকে এই গ্ৰীষ্মকালছোৱাত জৈৱ সুৰক্ষাৰ ক্ষেত্ৰতো কিবা অতিৰিক্ত সাৱধানতা লোৱা দৰকাৰ নেকি?
0: মই সেই কথাটো কৈছোঁ, যিহেতু ভালনাৰেবল হৈ থাকে, যিহেতু গ্ৰীষ্ম তাৰমানে তাপৰ ফলত সিহঁতৰ ইমিউনিটিটো কমি যায়, ইণ্টেষ্টাইনটো তাৰমানে অৰ্গেনিজিম সোমোৱাৰ কাৰণে ফেভাৰেবল হৈ থাকে। গতিকে এই কথাবিলাক চিন্তা কৰি গতিকে বেমাৰ আজাৰ যাতে নহয় তাৰ কাৰণে আমি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব। 1 নম্বৰ হৈছে পোৱালিখিনি অহাৰ লগে লগে আমি সেই ঠাণ্ডা পানীৰ ব্যৱস্থা কৰিব লাগিব। আজিকালি অৱশ্যে এটা কাম কৰে, পোৱালিবিলাক যেতিয়া আহে তাত তিয়হ এডোখৰকৈ হ'লেও ভিতৰত সোমাই দি দিয়ে। কাৰণ এটাই, তিয়ডোখৰ যিহেতু পানী যথেষ্ট পৰিমাণত থাকে, অলপ অলপকৈ খুটি পেলাই হ'লেও পানী যাতে পায়, বডিটো যাতে ডিহাইড্ৰেশ্যন নহয় সেই কথাটো চিন্তা কৰিব লাগিব। আৰু পোৱালিবিলাক যেতিয়া থাকে অনাৰ কাৰণে আমাৰ যিসকল পালক আছে, পালকবিলাকে যদি খুব ভাল ধৰণে লক্ষ্য কৰে তেতিয়াহ'লে তেওঁলোকে গম পায় যে আচলতে ডিহাইড্ৰেশ্যন হৈছে নে নাই। যেতিয়া পায়খানা কৰে, পায়খানাৰ পিছফালে যদি চাওঁ আমি, ডিহাইড্ৰেশ্যন হ'লে তাত লাগি ধৰে, অলপ ডাঠ হৈ যায়, শুকান শুকান পায়খানা কৰিব,
1: জুলীয়া নহয় আৰু,
0: জুলীয়া নহয় বা নৰ্মেল যিটো হ'ব লাগে সেইটো নহ'ব। সেইটো দেখিলেও গম পোৱা যায় যে আচলতে ডিহাইড্ৰেশ্যন হৈ আছে,
1: পানীৰ পৰিমাণ কমিছে
0: কমিছে। গতিকে পোৱালিৰ ক্ষেত্ৰত সেইটো। আৰু এটা কথা মই ক'ব লাগিব ইয়াতে, যে আমি যিটো ফিড দিওঁ, ফিডটোৰ টাইমিংটো চেঞ্জ কৰিব লাগে। আৰু বহু পালকে তাৰমানে আগতে যেনেধৰণে দিছিলে, 9টা বজাত দিছিলে, 12টাত দিছিলে বা 3টাত দিছিলে, 3বাৰ ফিড খুৱাইছে, ঠিক তেনেকুৱা ধৰণে ফিডটো দিলে তাৰ পৰা মৰ্টেলিটি বাঢ়ি যাব, অৰ্থাৎ মৃত্যুৰ সংখ্যা যিটো মৃত্যুৰ সংখ্যাটো বাঢ়ি যাব কুকুৰাৰ। এইটো কমাবৰ কাৰণটো হৈছে যে যেতিয়া আমি ফিডটো খাওঁ, খোৱা খাদ্য খোৱাৰ লগে লগে আমাৰ ভিতৰত উষ্ণতা বৃদ্ধি হৈ
1: যায়,
0: এনেই বাঢ়ি আছে, সহ্য কৰিব পৰা নাই। কুকুৰাবিলাকে বুজি নাপায় এইবিলাক কথা, যেতিয়া খাদ্যটো দিম, আহাৰ দিম, দিয়াৰ লগে লগে সিহঁতে খাব আৰম্ভ কৰি দিব, ফলত সিহঁতৰ ভিতৰত আৰু উষ্ণতাটো বৃদ্ধি পায়, যাৰ ফলত মৰ্টেলিটি বাঢ়ি যাব। গতিকে আমি যেতিয়া ফিডটো দিওঁ, তাৰ ফিডিং টাইমটো আমি এডজাষ্ট কৰিব লাগিব। একেবাৰে ৰাতিপুৱা দিব লাগিব 4টা-5টা মানতে, দি পেলাই আমি দুপৰীয়াৰ ভাগত অকল পানী দিয়াৰ ব্যৱস্থা কৰিব লাগিব, ঠাণ্ডা পানী যাতে পাই থাকে। তাৰপিছত গৈ আমি সন্ধিয়াৰ ফালে আমি নেক্সট ফিডটো দিলে
1: অকণমান পাতলীয়াকৈ
0: হয়।
1: কিন্তু এনেকুৱা সময়ত বহু হাঁহ কুকুৰা পালকে, এনেকুৱা কুকুৰা পালকে এনেকৈ ভাবিবও পাৰে যে দানাৰ পৰিমাণটো যদি পাতল কৰি দিওঁ, কমাই দিওঁ,
0: দানাৰ পৰিমাণ কমোৱাৰ কথা অহা নাই, ফিডিং টাইমটো চেঞ্জ কৰাৰ কথা
1: আহিছে,
0: যে ফিডিং টাইমটো চেঞ্জ কৰিব লাগিব। আৰু নিউট্ৰিচনিষ্টবিলাকে যেতিয়া দানা বনায়, যিসকলে দানা কিনি খুৱায়, তাত ফৰ্মুলেশ্যন কৰোঁতে এই কথাটো চিন্তা কৰা হয় যে এইটো ছামাৰ ছিজনত কেনেধৰণৰ ফিড বনালে তাৰমানে প্ৰডাকশ্যনো টেম্পাৰ নহ'ব আৰু গৰমৰ পৰা কিছু পৰিমাণে বাচি থাকিব পাৰিব, এই কথাটো তেওঁলোকে চিন্তা কৰিয়ে ফিড ফৰ্মুলেশ্যন কৰে। সেইটো বাৰু বেলেগ চেপ্টাৰ, সেইটো আমাৰ পশুপালকসকল চিন্তা কৰি তাত কোনো লাভ নহ'ব, কিন্তু তেওঁলোকে টাইমিংটো চেঞ্জ কৰিব লাগিব যে আৰ্লি মৰ্ণিং খুৱাব লাগিব আৰু একেবাৰে সন্ধিয়া বেলি ডুবাৰ সময়ত খুৱাব লাগিব,
1: তেতিয়া দুপৰীয়া খুব গৰম গৰমতে যাতে
0: খাদ্য দিয়াটো ভাল কথা নহয়।
1: হয় হয়। আৰু আমি দেখিছোঁ যে আমাৰ যিবিলাক ব্ৰইলাৰ কুকুৰাৰ আমাৰ ফাৰ্ম থাকে, তাতে পোৱালিবিলাকক তাপ দিবৰ কাৰণে, অতিৰিক্তকৈ তাপ দিবৰ কাৰণে ব্যৱস্থা কৰা হয়, অতিৰিক্ত তাপ দিবলৈ। গতিকে এই সময়ছোৱাততো সেইটো অতিৰিক্ত তাপটোৰ কথা কি কওঁ?
0: সেইটো ডিপেণ্ড কৰিব যে ছেডৰ ভিতৰত টেম্পাৰেচাৰ কিমান আছে, তাৰমানে সিহঁতৰ বডি টেম্পাৰেচাৰ তেতিয়ালৈকে 35 ডিগ্ৰী চেণ্টিগ্ৰেড কোৱা হয়, 37 ডিগ্ৰী চেণ্টিগ্ৰেড, কিন্তু 37 ডিগ্ৰী চেণ্টিগ্ৰেড মানে কি, আমাৰ এই কণ্ডিশ্যনত হট হিউমিড এৰিয়াত আমি 37 আচলতে দিলে ডিহাইড্ৰেশ্যনে হোৱা দেখা পাওঁ প্ৰেক্টিকেলি। তাৰমানে এইটো 37 ইউনিভাৰ্চেল, 37 ডিগ্ৰী টেম্পাৰেচাৰটো ভাল পোৱালিৰ কাৰণে, বা 95 ডিগ্ৰী ফাৰেনহাইট, কিন্তু

0: প্ৰশ্নটো হৈছে কি হট হিউমিড হোৱাৰ কাৰণে আমি 3-4 ডিগ্ৰী টেম্পাৰেচাৰ বেছি ফিল কৰোঁ। তাহলে আমাৰ ইয়াত যদি 32
1: ফিলস লাইক বুলি আহে,
0: ইয়াত যদি 32 হয় বেলেগত 36ত যিমান ফিল কৰিব আমি চেম 32 ফিল কৰিম। গতিকে আমি বিচাৰোঁ যে 33-34 মানত যদি ৰাখিব পাৰে প্ৰথম অৱস্থাত সেইটো ভাল। যদি ৱেডাৰ টেম্পাৰেচাৰটোৱে তেনেকুৱা আছে 33-34 তেতিয়াহ'লে এডিচনেল হিট দিয়াৰ কোনো প্ৰশ্ন নাহে আৰু অতিৰিক্তভাৱে আমি তাত তাপ দিয়াৰ কোনো প্ৰশ্ন নাহে। কিন্তু যদি দেখোঁ যে ভিতৰত টেম্পাৰেচাৰটো কম আছে তেতিয়াহ'লে আমি অতিৰিক্ত তাপ দিব লাগিব গৰমৰ দিন হ'লেও। এতিয়া ৰাতিপুৱাৰ ভাগত যদি ঠাণ্ডা হৈ গৈছে তেতিয়াহ'লে আমি অলপ তাপ দিয়াৰ ব্যৱস্থা কৰিব লাগিব।
1: এতিয়া এইখিনি আমি কুকুৰাক লৈ পাতি আছোঁ, ঠিক তেনে যিবিলাকে হাঁহ পালন কৰে, হাঁহৰ বজাৰ আমি দেখিবলৈ পাওঁ, মাংসৰ বজাৰত হাঁহৰ চাহিদা অকণমান শীতকালত বেছি হয়। সাধাৰণতে যেতিয়া পকা ধান ওলায়, নতুন নতুন ধান হাঁহে থুটিয়াই খায়, তেতিয়া তেল বাঢ়ে বুলিও কয়। কিন্তু আমি দেখিবলৈ পাওঁ যে তেনেকুৱা কথা নহয়, আচলতে গোটেই বছৰ জুৰিও হাঁহৰ মাংস থাকেই বজাৰত। হাঁহৰ ক্ষেত্ৰত কি ক'ব, হাঁহৰ কেনেধৰণৰ যতনৰ ব্যৱস্থা আছে বা কেনেধৰণৰ সমস্যা বেছিকৈ দেখিবলৈ পোৱা যায়? সিমান হাঁহৰ বৰ সমস্যা দেখিবলৈ পোৱা নাযায়।
0: হাঁহৰ সমস্যা আছে, একেটাই যে গৰমত হাঁহৰ কি মৰ্টেলিটি নহয় যে তেনেকুৱা নহয়। যিখিনি মই কথা কৈ গ'লোঁ যে টেম্পাৰেচাৰ মেইনটেনেঞ্চৰ কাৰণে ধৰক ঠাণ্ডা পানী, প্ৰয়োজনীয় ঠাণ্ডা পানীখিনি দি থাকিব লাগিব, বেলেঞ্চ ডায়েটটো দিব লাগিব। কিন্তু হাঁহৰ ক্ষেত্ৰত হয় কি, হাঁহ পানী বৰ প্ৰিয় হাঁহৰ কাৰণে। খোৱা পানীৰ কথা কোৱা নাই মই, এনে পানীত গৈ পেলাই হাঁহে খুব ফূৰ্তি পায়।
1: হয় হয়,
0: গতিকে কিন্তু পানীত গৈ ফূৰ্তি পায় বুলি আমি য'তে ত'তে পানীত এৰি দিব নোৱাৰোঁ। আমি এৰি দিওঁতে সাৱধান হ'ব লাগিব যে যিটো পণ্ডত পুখুৰীত যদি আমি এৰি দিওঁ, পুখুৰীটো চাফ চিকুণ হয়নে নাই, তাত যদি চাৰিওফালৰ পৰা লেতেৰা আৱৰ্জনাবিলাক আহি পৰিছে, সেই সময়ত যদি আমি হাঁহবিলাক এৰি দিওঁ, তাত গৈ কেতিয়াও লাভৱান নহয়, বৰঞ্চ তাত পৰা বেমাৰ লৈ আহিব, মৃত্যুমুখত পৰিব। গতিকে আমি সদায় যেতিয়া পুখুৰীত দিওঁ তেতিয়া পুখুৰীটো চাফ চিকুণ হয় নাই চাব লাগিব। নিজৰ পুখুৰী যদি হয় তেতিয়াহ'লে অলপ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিব লাগিব, বীজাণুবিলাক নাশ কৰাৰ কাৰণে ধৰক পটাচিয়াম পাৰমাংগনেটে হওক বা ফিটকিৰি হওক তেনেকুৱা ধৰণৰ বস্তু কিছুমান দিব লাগিব মাজে সময়ে। তাৰ উপৰি অতিৰিক্তভাৱে যদি কোনোবাৰ তাপ তেনেকুৱা পুখুৰী নাই, তাপ কিছুমানো আমি দিব পাৰোঁ। তাপবিলাক অলপ ডাঙৰ তাপ যদি দি দিওঁ, তাত যদি পৰিষ্কাৰ ঠাণ্ডা পানী দি দিওঁ, তাত কি হাঁহবিলাকে অলপমান যদি সাঁতুৰি থাকে বডিটো ঠাণ্ডা হ'ব আৰু লগতে সিহঁতৰ এক্সাৰচাইজ যিটো বিচাৰে হাঁহবিলাকে সেইটো পাই থাকিব। গতিকে আমি কৃত্ৰিমভাৱে কিছুমান তাপ দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। যিসকলে ধৰক 10 হাঁহ পুহিছে বা 5 হাঁহ পুহি ঘৰৰ যিটো নিউট্ৰিশ্যন সেইটো ফুলফিল কৰি আছে, তেখেতসকলে তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে।
1: এইখিনিতে আমাৰ চিতাকৰণৰ কথাটো আহি পৰে, সেই চিতাকৰণ সন্দৰ্ভত কিছু কথা জনাব নেকি অনিল শইকীয়াই?
2: আমাৰ যিটো হাঁহ পোহে বা মুৰ্গী পোহে আমাৰ, তেওঁলোক এইটো ছিজন গৰম ছিজনত বিভিন্ন ধৰণৰ বেমাৰে এইখিনিত এটাক কৰে, গতিকে আমি কিছুমান ভেকচিন দি থ'ব লাগে। ভেকচিনকেইটা দি থ'লে হয়তো গোটেই বছৰটোৰ কাৰণে কুকুৰা বা হাঁহখিনি বাচি থাকিব। বিভিন্ন ধৰণৰ ভেকচিন আছে, যেনে কুকুৰাৰ ক্ষেত্ৰত ৰাণীক্ষেত এটা ডাঙৰ বেমাৰ, যিটো বেমাৰত আৰু মুৰ্গী মানে বাচি নাথাকে, এইটো যেতিয়া এটাক কৰে তেতিয়া মুৰ্গীবিলাক বাচি নাথাকে। ঠিক তেনেকৈ হাঁহৰ ক্ষেত্ৰত ডাক প্লেগ আছে, গতিকে আমি এটা ছিজনত ঠিক গৰম ছিজন পৰাৰ আগে আগে আমি যদি হাঁহ বা কুকুৰাখিনিক আমি ভেকচিন দি থওঁ, তেতিয়াহ'লে এই গোটেই বছৰটোৰ কাৰণে হাঁহ কুকুৰাখিনি বাচি থাকিব।
1: ঠিক মাৰ্চ এপ্ৰিল মাহত হয়তো চিতাটো দি দিয়াটো ভাল নহয়,
0: তেনেকুৱা নহয়। আচলতে বয়সৰ লগে লগে চিতাবিলাক আৰম্ভ হৈ যায়। ধৰক কুকুৰাৰ ক্ষেত্ৰত আমি জন্মৰ দিনাৰ পৰাই কিছুমান চিতা দিয়াৰ ব্যৱস্থা কৰা হয়, যে মেৰেক্স ডিজিজ বুলি এটা বেমাৰ আছে, সেইটো যাতে নহয়, ওৱান টাইম ভেকচিন দিলে হয়, এবাৰ দিলে হয়, সেইটো জন্মৰ দিনাখনেই দিয়া হয়। যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী আছে, হেচাৰি আছে বা ব্ৰিডিং ফাৰ্ম যিসকলে মেইনটেইন কৰি আছে, উন্নত জাতৰ পোৱালি যোগান ধৰে, তেওঁলোকে মেৰেক্স ভেকচিনটো তেওঁলোকৰ ফাৰ্মতে দিয়াৰ ব্যৱস্থা কৰে। তথাপিও মই ক'ম যে তেওঁলোকে দিছে বা নাই যিহেতু আমি দেখা নাই, গতিকে আমি অনাৰ পিছত পাৰিলে মেৰেক্স ডিজিজ ভেকচিনটো দি ল'ব লাগে, ওৱান টাইম দিলে হয়। তাৰমানে ভেকচিন দুই ধৰণৰ আছে, কিল ভেকচিন আছে আৰু লাইভ ভেকচিন আছে। কিল ভেকচিনৰ তাৰমানে ইফেক্টিভনেছটো বেছি, কিল ভেকচিনটো দিলে ভাল হয়। এবাৰ যদি আমি কিল ভেকচিন দি লওঁ, দিয়াৰ পিছত আমি লাইভ ভেকচিন দি থাকিলে হৈ যায় সময়ে সময়ে। এতিয়া ধৰক আমাৰ ডক্টৰ শইকীয়াই যিটো কথা ক'লে যে ভেকচিন ৰাণীক্ষেত বুলি যিটো তেওঁ ক'লে, খুব মাৰাত্মক বেমাৰ এই ৰাণীক্ষেত বেমাৰৰ কাৰণে বিভিন্ন ধৰণৰ ভেকচিন আহিছে আজিকালি, বিভিন্ন ষ্ট্ৰেইনো আছে। গতিকে প্ৰথমতে আমি যদি কিল ভেকচিন এটা দি লওঁ, সাধাৰণতে 5 মানত আমি দি লওঁ, দিয়াৰ পিছত আমি মাহে মাহে

0: যদি লাইভ ভেকচিন সেইটো দিয়াৰ কাৰণে কোনো ধৰণৰ অসুবিধা নহয়, পানীত মিহলি কৰি দিলেই হয়। কোনোবাই যদি ভাবে চকুত এটোপালকে দিম সেইটোও দিব পাৰে, নাকত দিলেও দিব পাৰে। গতিকে অতি সহজতে আমি ভেকচিনটো দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ। গতিকে সেই ভেকচিনটো যদি আমি সময়ে সময়ে দি থাকোঁ তেতিয়াহ'লে হ'ব কি, বডি ইমিউনিটিটো ভাল থাকে, ফলত
1: পটককৈ
0: বেমাৰটো নহ'ব, আৰু দুই নম্বৰ প্ৰডাকশ্যনটো ভাল হয়। আমি ওৱান টাইম কিল ভেকচিন দিয়াৰ পিছত আমি ধৰক তিনিমাহ চাৰিমাহ পিছতো এবাৰ যদি আমি লাইভ ভেকচিনটো দিছোঁ তেতিয়া হয়তো বেমাৰটো নহ'ব, কিন্তু বেমাৰটো এটেক কৰিছে, এক্সিবিট হোৱা নাই ক্লিনিকেলি, আল্টিমেটলি তাত এটা ইনফাইটিং চলি আছে বডিত, ফলত হ'ব কি প্ৰডাকশ্যনটো হেম্পাৰ হ'ব। প্ৰডাকশ্যনটো যাতে কমি নাযায় তাৰ কাৰণে আমি পাৰিলে নিয়মিতভাৱে লাইভ ভেকচিনবিলাক দি থাকিব লাগে। ঠিক তেনেকুৱা IV বুলি বেমাৰ এটা আছে, যদি কোনোবাই ফাৰ্ম আকাৰত কৰিছে তেতিয়াহ'লে মই ক'ম যে IV ভেকচিনটো দিবই লাগিব।
1: IV
0: বুলি ইনফেকচিয়াছ ব্ৰংকাইটিছ বুলি এটা বেমাৰ আছে, তাৰ কাৰণেও ভেকচিনটো সেইটো আমাৰ চকুত দিলেও কি IV ভেকচিনটো অকল ডিপ ব্ৰিকিং কৰিলেও হয়, পানীত দিলেও হয়, তেনেকুৱা
1: খুব সহজে দিব পাৰে,
0: সহজতে
1: দিব পাৰি কৰিব পাৰে।
0: গতিকে তেনেকুৱা ধৰণৰ ভেকচিনবিলাক দিলে কুকুৰাখিনি আমাৰ বিভিন্ন বেমাৰৰ পৰা কি হৈ থাকিব, ছেফ হৈ থাকিব। তাৰোপৰি হাঁহৰ ক্ষেত্ৰত তেওঁ যিটো কথা ক'লে যে হাঁহৰ ক্ষেত্ৰত বৰ বিশেষ ভেকচিন দিবলগীয়া নাথাকে, ৰাণীক্ষেত অৱশ্যে ভেকচিন আজিকালি কিছুমান ঠাইত ব্যৱহাৰ কৰে বুলি শুনিছোঁ, বা দিলে ৰাণীক্ষেত যিহেতু হাঁহৰো হ'ব পাৰে দিব পাৰি, কিন্তু বিশেষকৈ আমাৰ ডাক কলেৰা আৰু ডাক প্লেগ ভেকচিন দুটা অত্যন্ত জৰুৰী দি থাকিব লাগে।
2: এইখিনিতে মই পালকসকলক এটা কথা জনাব বিচাৰিছোঁ, আমাৰ যিবিলাক পশু চিকিৎসালয় আছে অসমৰ বিভিন্ন ঠাইত, তাত কিছুমান ভেকচিন আমাৰ চৰকাৰীভাৱে উপলব্ধ, গতিকে পশুপালকসকলে বা কুকুৰা পালকসকলে তেওঁলোকে ওচৰৰ যিখন স্থানীয় পশু চিকিৎসালয় আছে তাৰ লগত যোগাযোগ কৰি তেওঁলোকে সেই সুবিধাখন ল'ব পাৰে।
0: বিশেষকৈ ডাক ভেকচিনটো বা ৰাণীক্ষেতৰ ভেকচিন বিভাগীয়ভাৱে যোগান ধৰাৰ ব্যৱস্থা আছে, গতিকে তেওঁলোকে সেই সুবিধা
1: ওচৰৰ নিকটৱৰ্তী পশু চিকিৎসালয় তেওঁলোকে যোগাযোগ কৰিলে সেই ভেকচিনখিনি পাব পাৰে। এতিয়া আমি যিখিনি আপুনি বেমাৰৰ কথা ক'লে, সেই বেমাৰৰ প্ৰসংগটো অহাৰ কাৰণে মোৰ মনত প্ৰশ্নটো উদয় হৈছে, এই যিটো ডাক প্লেগ বুলি ক'লে বা ৰাণীক্ষেত বুলি ক'লে, যেতিয়া সেই জাকটোত তেনেকুৱা এটা বা দুটা কুকুৰাৰ বা হাঁহৰ যদি তেনেকুৱা দেখে তেতিয়াহ'লে নিশ্চয় তেওঁলোক সেই দুটা হাঁহ বা কুকুৰাক আঁতৰাই ৰাখিব লাগিব, সংক্ৰমণ হ'ব পাৰিম
0: নাই সংক্ৰামক হয়। কিন্তু কথাটো হ'ল কি, মই হাঁহ কুকুৰা পালকসকলক এটাই কম কথা যে তেওঁলোকে কি বেমাৰ হৈছে সেইটো লৈ ৰখি থকাৰ কথা নাহে। যেতিয়াই দেখিব যে কোনোবা এটাৰ কিবা অলপ বেলেগ
1: অসুস্থতা
0: দেখিছে, তাৎক্ষণিকভাৱে সেইটোক ছেপাৰেট কৰিব লাগে যাতে সেইটোৰ পৰা
1: নাযায়।
0: গতিকে কিছুমান বেমাৰ আছে সাধাৰণতে গোটেই জাকটোৱে একেলগেই আক্ৰান্ত হয়, সেইটো বাৰু বেলেগ কথা, কিন্তু যিমান পাৰি তেওঁ সাৱধানত লোৱাটো ভাল, খুব সোনকালে আঁতৰাই বেলেগকৈ ৰাখিলে বাকীখিনি তাৰ পৰা পৰিত্ৰাণ পাব।
1: এতিয়া আমি যিহেতু গ্ৰীষ্মকালৰ কথা পাতিছোঁ, গতিকে এই সময়ছোৱাতে আমাৰ বানপানীও হয় বহু ঠাইত।
0: হয়, এতিয়া মই দেখি কৈছোঁ তাৰমানে গ্ৰীষ্মকাল আৰু বৰ্ষাকাল আচলতে এই দুটা কালৰ মাজত বিশেষ পাৰ্থক্য দেখিবলৈ পোৱা নাযায়। গ্ৰীষ্মকাল যদি মাৰ্চৰ পৰা মে মাহত শেষে হ'ব লাগে, কিন্তু জুনলৈকে জুন জুলাইত আমাৰ ইয়াত গ্ৰীষ্ম বেছি প্ৰভাৱ বেছি হয়।
1: আমি যদিও গ্ৰীষ্মকালীন কৈছোঁ, আমি আচলতে গ্ৰীষ্ম বৰ্ষা দুয়োটাকে সাঙুৰি
0: কোৱা হৈছে।
1: গতিকে এই বানপানীৰ সময়ছোৱাত যিবিলাক বান আক্ৰান্ত ঠাই থাকে তাত হাঁহ কুকুৰাৰ কিবা বিশেষ যতন ল'বলগীয়া হয় নেকি, বা তাত যিবিলাক ফাৰ্ম থাকে তাততো পানী সোমায়, গতিকে তেনে ক্ষেত্ৰত কেনেধৰণৰ আগতীয়াকৈ সাৱধানতা ল'ব?
0: সেই কথাটো মই প্ৰথমতেও এবাৰ কৈছিলোঁ যে তেওঁলোকৰ য'ত এতিয়া কি বৰ্ষাকাল অহাৰ লগে লগে তেওঁ ঘৰটোৰ পিনে বেছি নজৰ দিব লাগিব, যে এক নম্বৰ হৈছে ভেটিটো ওখ হ'ব লাগিব যাতে বাহিৰৰ পানী কোনোপধ্যে ভিতৰলৈকে সোমাই নাহে, কাৰণ পানীৰ লগে লগে বিভিন্ন বেমাৰৰ বীজাণু সোমাই আহিব ভিতৰত। তাৰোপৰি যদি ডিপ লিটাৰ ছিষ্টেম বুলি যিটো কওঁ, মাটিত বহে সেইটো ছিষ্টেম হ'লে ভিতৰত যদি জেকা হৈ থাকে, ডেম হৈ থাকিলে বিভিন্ন ধৰণৰ বিশেষকৈ প্ৰটজোৱা যিবিলাক তাৰমানে পেৰাচাইট জাতীয় ডিজিজবিলাক বেছিকৈ হয়, কক্সিডিয়া বেছিকৈ হ'ব, এই ধৰণৰ বেমাৰবিলাক যাতে নহয় ভেটিটো যিমান পাৰি শুকান কৰি ৰাখিব লাগিব। ভেটিৰ ওপৰত সাধাৰণতে আমি কাঠৰ গুড়ি বা তুঁহ এনেকুৱা ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰা হয়, এই বস্তুবিলাক যাতে শুকান থাকে সেই কথাটো লক্ষ্য ৰাখিব লাগিব। দৰকাৰ হ'লে সেইটো মাজে মাজে আমি চেঞ্জ কৰিব লাগিব। আমি শুকান দিনত হয়তো এটা বেটচ আউট, যদি কোনোবাই ব্ৰইলাৰ পুহিছে এটা বেটচ শেষ নোহোৱালৈকে হয়তো চেঞ্জ কৰিবলগীয়া কোনো কথা অহা নাই, প্ৰয়োজন বোধ কৰা নাই, কিন্তু বৰ্ষাকালত হয়তো চেঞ্জ কৰিব লাগিব। তেওঁ সদায় চাব লাগিব ছালখনত কিবা ফুটা আছে নেকি, পানী আহিছে নেকি, বেৰেৰে পানী সোমাই আহিছে নেকি, দৰকাৰ হ'লে কাৰ্টেন দিয়াৰ ব্যৱস্থা কৰিব লাগিব, পৰ্দা চৰ্দা দি পেলাই যাতে পানী ভিতৰলৈ নাহে, ছালখন যাতে ছালৰ পৰা যাতে পানী নোসোমায়, এই কথা।

0: বিলাক তেওঁ বিশেষভাৱে মন কৰিব লাগিব, কাৰণ পানী সোমাই যদি ভিতৰত ডেম হয় তেওঁ গোটেই ঘৰটো ভাল, কিন্তু কোনোবা এটা চুকত 2 স্কোৱাৰ ফিট 4 স্কোৱাৰ ফিটত ডেম হৈ গৈছে, তাৰ পৰাই বেমাৰটো আহি যাব পাৰে। গতিকে কোনো পধ্যে যাতে ভিতৰটো কোনো ক্ষেত্ৰতে ডেম নহয় হয় সেই কথাটো তেওঁ যথেষ্ট
1: মন দিব লাগিব, সাজু হ'ব লাগিব সেইমতে। এতিয়া আমি হাঁহ কুকুৰা প্ৰধানকৈ মাংস আৰু কণীৰ কাৰণেই পালন কৰা হয়। এতিয়া কণীৰ কাৰণে, কণী উৎপাদনৰ কাৰণেও যিবিলাকে ফাৰ্ম খুলিছে তেওঁলোকৰ সমস্যাবিলাক অলপ সুকীয়া নেকি?
0: কণী হাঁহ তাৰমানে ব্ৰইলাৰ আৰু কণী উৎপাদনৰ ক্ষেত্ৰত অলপ সুকীয়া সুকীয়া এইকাৰণে, যিবিলাকে মাংসৰ কাৰণে, আমি সাধাৰণতে যদি কমাৰ্চিয়েলি চিন্তা কৰোঁ, মাংসৰ কাৰণে হ'লে ব্ৰইলাৰ পুহিছে, বা আজিকালি যিবিলাক ডুৱেল পাৰ্পাছ আহিছে, সোণালী হওক বা কি বনৰজা হওক, তেনেকুৱা ধৰণৰ কুকুৰাবিলাক পুহি আছে, মাংস আৰু কণীৰ কাৰণে, কিন্তু বিশেষকৈ মাংসৰ কাৰণে পোহা দেখা যায়। আৰু কণীৰ কাৰণে যিসকলে ব্যৱসায়িক ভিত্তিত কৰিছে তেওঁলোকে ধৰক VV300, VV380

0: কি বনৰজা হওক, তেনেকুৱা ধৰণৰ কুকুৰাবিলাক পুহি আছে।
1: সেইটো মাংস
0: এইবিলাক
1: হ'ল আৰু কণীও হ'ল,
0: মাংস আৰু কণীৰ কাৰণে, কিন্তু বিশেষকৈ মাংসৰ কাৰণে পোহা দেখা যায়। আৰু কণীৰ কাৰণে যিসকলে ব্যৱসায়িক ভিত্তিত কৰিছে তেওঁলোকে ধৰক VV300, VV380 স্কাইলাৰ্ক এনেধৰণৰ কিছুমান
1: জাত
0: বভান্স এইবিলাক জাত পুহি আছে। এতিয়া কথাটো হ'ল কি, কণী উৎপাদনৰ কাৰণে কুকুৰাটো পুহিব লাগিব 1.5 বছৰতকৈও বেছি টাইম এটা কুকুৰা। আজিকালি 1.5 বছৰতকৈ বেছি পোহে, এশ সপ্তাহলৈকে পোহে। আৰু ব্ৰইলাৰৰ কাৰণে পুহিব লাগে আমি মাত্ৰ 5 সপ্তাহ।
1: হয়,
0: গতিকে নিশ্চয় তাৰ পাৰ্থক্য যথেষ্ট,
1: প্ৰায় 20 গুণ, 20 গুণ বেছি সময় পুহিব,
0: বেছি সময় পুহিব লাগে। গতিকে যতনৰ তাৰতম্য আহি গৈছে। ইয়াতে হৈছে যে আমি 2-3টামান ভেকচিন দি পেলাই কিছুমান বেমাৰ পিছলৈকে, ধৰক আমি ফাউল পক্স সাধাৰণতে 42 ডেজৰ পিছত দিওঁ, আমাৰ ব্ৰইলাৰবিলাক 42 ডেজ নাথাকেই।
1: হয়,
0: গতিকে তাত ফাউল পক্স দিয়াৰ কথাটো আহে নাই, তেনেকুৱা ধৰণৰ কথাবিলাক জড়িত হৈ আছে। কণীৰ ক্ষেত্ৰত হৈছে কি, ঠাণ্ডা গৰম সকলো ধৰণৰ ছিজন পাব, বেষ্টটোৱে ঠাণ্ডাও পাব গৰমো পাব। গতিকে এই বতৰ চেঞ্জ হোৱাৰ লগে লগে মানুহৰ যেনেধৰণৰ ৰেস্পিৰেটৰী ডিজিজবিলাক বেছি হয়, সাধাৰণতে ঠাণ্ডা গৰম যেতিয়া আহে, কাহ হয়, অলপ অলপ জ্বৰ হয় কেতিয়াবা, কুকুৰাবিলাকৰ তেনেকুৱা হয়। গতিকে ছিজন চেঞ্জ হোৱাৰ লগে লগে তেনেকুৱা ধৰণৰ বেমাৰ যাতে নহয় তাৰ কাৰণে অতিৰিক্ত সাৱধানতা ল'ব লাগিব, কিছুমান আমি ঔষধ পাতি ব্যৱহাৰ কৰিব লাগিব। কিন্তু ব্ৰইলাৰৰ ক্ষেত্ৰত হৈছে কি, ঠাণ্ডাত যদি আহি গৈছে ঠাণ্ডাতে শেষ হৈ গৈছে, গৰমত আহিছে গৰমতে শেষ হৈ গৈছে। সাধাৰণতে ঠাণ্ডা গৰম তেনেকুৱা
1: দুটা ঋতু নাপায়,
0: দুটা ঋতু নাপায়,
1: হেৰি নাপায়।
0: গতিকে সেই তাৰ ওপৰত বেছ কৰি তাহাঁতৰ যতনো বেলেগ বেলেগ হৈ যায়। কুকুৰাৰ কণীৰ কাৰণে যথেষ্ট বেছি আমি সাৱধানতা ল'ব লাগিব, প্ৰতিষেধক যথেষ্ট বেছি ব্যৱহাৰ কৰিব লাগিব, মেডিচিনো দিব লাগিব। কিন্তু এই ক্ষেত্ৰত মই এটাই কম সুবিধা যিহেতু এটা পাইছোঁ আপোনাৰ জৰিয়তে ৰাইজক জনোৱাৰ কাৰণে, যে ব্ৰইলাৰ মাংস কেতিয়াও ক্ষতিকাৰক নহয়। বহু সময়ত দেখা যায় আমাৰ বহুতো বিজ্ঞ মানুহে ইয়াতে কৈ থাকে যে ব্ৰইলাৰৰ মাংসটো ক্ষতিকাৰক, কেতিয়াও ক্ষতিকাৰক নহয়। ব্ৰইলাৰৰ প্ৰতিপালনৰ ক্ষেত্ৰত কেতিয়াও হৰ্মন ব্যৱহাৰ কৰা নহয়। এটা বদনাম সদায় শুনা যায় যে ব্ৰইলাৰবিলাক ডাঙৰ কৰাৰ কাৰণে হৰ্মন ব্যৱহাৰ কৰে, কোনো ধৰণৰ নিদিয়ে। ইয়াত মাত্ৰ জেনেটিক চেঞ্জ কৰা হৈছে যাতে বৃদ্ধিৰ কাৰণে খুব সোনকালে ডাঙৰ হয়, আৰু তাৰমানে উন্নত গুণগত তাৰমানে খাদ্য যোগান ধৰা হৈছে, বেলেঞ্চ ডায়েট, যে যিটো নিউট্ৰিশ্যন দিব লাগে, যে তাক ডাঙৰ কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় খাদ্য সেই খাদ্যখিনি দিয়া হৈছে। তাৰোপৰি এটা সৰু কথা অলপ কনচাৰ্ণ থাকি যায়, যদি এণ্টিবায়'টিক যধে মধে ইউজ কৰিছে তেতিয়াহ'লে হয়তো অলপ কিবা ক্ষতি হ'ব পাৰে, সেইটো মই অস্বীকাৰ নকৰোঁ। কিন্তু মই ভাবোঁ যধে মধে কেতিয়াও এণ্টিবায়'টিক ইউজ নকৰে, আমাৰ ফাৰ্মাৰসকল যথেষ্ট বুদ্ধিয়ক, তেওঁলোকে জানে যে যদি আমি বেছিকৈ অতিৰিক্ত এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে বডি ৱেইট কমি যায়। আমি যেতিয়া এণ্টিবায়'টিক খাওঁ আমাৰ শৰীৰটো দুৰ্বল হয়, কাৰণ এণ্টিবায়'টিকে অকল বেক্টেৰিয়েল চেলবিলাকক নামাৰে, আমাৰ যিবিলাক শৰীৰৰ ভাল চেল আছে এই চেলবিলাক নষ্ট কৰি দিয়ে। ঠিক তেনেকুৱা কথা ব্ৰইলাৰ এটাক যদি অতিৰিক্তভাৱে এণ্টিবায়'টিক খুৱাই থাকে তাৰ পৰা লাভ নহয়। এফালে এণ্টিবায়'টিকৰ খৰচ হ'ব, অন্যফালে এই ব্ৰইলাৰটোৰ ৱেইটটোও কমি যাব,
1: খৰচ বেছি হ'ব, খৰচ বেছি কৰি আকৌ লোকচানৰ সন্মুখীন হোৱাৰো সম্ভাৱনা থাকে।
0: কিন্তু কেতিয়াবা কেতিয়াবা বেমাৰ আজাৰ হ'লে বাধ্যত পৰি হয়তো এণ্টিবায়'টিক ব্যৱহাৰ কৰিছে, গতিকে তেনেকুৱা ক্ষেত্ৰত এণ্টিবায়'টিক উইথড্ৰল পিৰিয়ড এটা থাকে। কিছুমান এণ্টিবায়'টিক 3 দিন ভিতৰত উইথড্ৰ হৈ যায়, কিছুমান হয়তো মাংসত 7 দিনৰ পিছত নাথাকে। তেনেকুৱা সৰু সুৰা অলপ দুই এটা সমস্যা সেইটো চব ক্ষেত্ৰতে আছে, আমাৰ অকল ব্ৰইলাৰৰ মাংসত যে আছে তেনেকুৱা নহয়। আমি নিজৰ দৈনন্দিন জীৱনতো এণ্টিবায়'টিক ব্যৱহাৰ কৰি আছোঁ, তেনেকুৱা সমস্যা সৰু সুৰা আছে। কিন্তু কোনো ধৰণৰ এইটো মই এচুৰেঞ্চ দিলোঁ যে কোনো ধৰণৰ হৰ্মন ব্যৱহাৰ নকৰে, ইয়াৰ পৰা কোনো ধৰণৰ আমাৰ ক্ষতি হোৱাৰ কথা নাহে।
1: এতিয়া যদিও আমি গ্ৰীষ্মকালীন যতনৰ বিষয়ে পাতিছোঁ, কিন্তু বিষয়টো আহিছে, প্ৰসংগটো আহিছে কাৰণে প্ৰশ্নটো সুধিবলৈ মন গৈছে। এতিয়া বহুতে যিসকলে কয় যে নাই মই ব্ৰইলাৰ মই নাখাওঁ, ব্ৰইলাৰত কোনো বিশ্বাস নাই, মই লোকেল মুৰ্গীহে খাওঁ বুলি কয়। গতিকে এই যে লোকেল মুৰ্গী বুলি কোৱা হয়, সাধাৰণতে আমি লোকেল মুৰ্গী বুলি ক'লে কি বুজোঁ, গাঁৱত মানুহে নিজৰ বাৰীতে ঘূৰি ফুৰাকৈ যিটো পুহিছে সেইটো লোকেল। কিন্তু বজাৰত আমি যিটোবিলাক দেখিবলৈ পাওঁ লোকেল, সেয়াওতো ব্যৱসায় ভিত্তিক উৎপাদনে কৰা হয়। গতিকে সেই তফাতটো কেনেকৈ আপুনি নিৰ্ণয় কৰিব?
0: সেই কথাটোৱে কৈছোঁ, আজিকালি লোকেল বুলি বজাৰত উভৈনদী হৈ থকা নাই।
1: হয়,
0: যিসকলে নিজে পুহিছে তেওঁলোকে খাইছে গাঁৱে ভূঁয়ে, তাৰমানে সঁচা অৰ্থত যিটো লোকেল মানুহে বিচাৰে সেই কুকুৰাটো পাব পাৰে। কিন্তু বেছিভাগ টাউনতে বা আৰ্বান এৰিয়াবিলাকত আজিকালি আৰু লোকেল কুকুৰা একেবাৰে কম সংখ্যক হয়তো আহিছে ক'ৰবাত, কিন্তু সহজ নহয় পোৱাটো। আমি যিবিলাক লোকেল বুলি খাই আছোঁ আপুনি কোৱাৰ দৰে, সেইবিলাক বেছিখিনিয়ে সোণালী বা বেলেগ কোনোবা প্ৰজাতিৰ ডুৱেল পাৰ্পাছৰ কুকুৰা।
1: হয়।

0: মাংসটো যেতিয়া খায় প্ৰথমতে হয়তো ধৰিব পৰা নাই, কিন্তু খোৱাসকলে ধৰিব পাৰিছে। লোকেল কুকুৰাৰ মাংসটো সাধাৰণতে অলপ টান হয়, যিহেতু বয়স বেছি হোৱাৰ পিছত, ছমাহ যোৱাৰ পিছত হয়তো 700-800 গ্ৰাম হৈছে। ছমাহলৈকে যেতিয়া 700-800 গ্ৰাম হয়, তেতিয়ালৈকে কুকুৰাটোৱে দৌৰিছে,
1: দৌৰিছে
0: ইফালৰ পৰা সিফালে গৈছে, এক্টিভ কৰিছে, কৰাৰ ফলত মাচুলবিলাক টাইট হৈ গৈছে। আৰু এই যিবিলাক কুকুৰা আমি খাই আছোঁ বজাৰত, এইবিলাক হয়তো 3 মহীয়া পোৱালি, সেই 3 মাহতে 700-800 গ্ৰাম হৈ গৈছে, সোণালী বা তেনেকুৱা ধৰণৰ যিবিলাক আছে। এই 700-800 গ্ৰাম তাহাঁতক আবদ্ধ এটা পৰিৱেশত ৰখা হৈছে, ফলত সিহঁতৰ এক্টিভিটি ভাল হোৱা নাই, বয়সো কম, ফলত সিহঁতৰ মাংসটো যথেষ্ট ঢিলা হৈ থাকে। গতিকে খালেই গম পোৱা যায় যে আচলতে এইটো অৰিজিনেলি লোকেল হয় নে নাই। তাৰোপৰি আমি চালেও ভৰিবিলাক সাধাৰণতে আমাৰ লোকেল কুকুৰাতকৈ দীঘল হয়। যিসকলে আচলতে কৰি থাকে তেওঁলোকে দেখিলে গম পাব, তাৰ বডিটো অলপ আমাৰ লোকেল কুকুৰাতকৈ অলপ বয়স হিচাপে অলপ বেলেগ ধৰণৰ হয়। কিন্তু সাধাৰণ সৰ্বসাধাৰণ ৰাইজে আচলতে খোৱাৰ বাহিৰে টেষ্ট কৰিলেহে গম পাব যে আচলতে কি খালে, আৰু আদাৰৱাইজ ধৰিব ইমান সহজ নহয় বস্তুটো।
1: আমি অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁহি, আমি সামৰিবৰ হ'ল অনুষ্ঠান। সামৰাৰ আগে আগে দুআষাৰকৈ মুখনি মাৰিবলৈ অনুৰোধ জনাইছোঁ।
0: না, মই কুকুৰা পালক বা হাঁহ পালকসকলক এটাই অনুৰোধ জনাম যে আপোনালোকে কুকুৰা বা হাঁহৰ বেমাৰ হোৱালৈকে ৰৈ নাথাকিব।
1: হয়,
0: আপোনালোকে বেমাৰ হোৱাৰ আগতে নিকটৱৰ্তী যি পশু চিকিৎসালয় আছে,
1: হয়,
0: বিষয়াসকল আছে, তেওঁলোকৰ ওচৰত আহক, তেওঁলোকৰ পৰা সু পৰামৰ্শ লওক যে গ্ৰীষ্ম আহিছে, বৰ্ষাকালীন আহিছে, আমি কেনেধৰণে আগবাঢ়িব লাগিব, কি কৰিব লাগিব, এই কথাখিনি জনাৰ কাৰণে চেষ্টা কৰক। আমাৰ ইনফৰ্মেশ্যন অফিচাৰ মোৰ লগতে আছে, আমি মাজে মাজে কিছুমান তথ্য সম্বলিত লিফলেট কিছুমান প্ৰকাশ কৰে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, সেইবিলাকো আমাৰ জিলা বিষয়াসকলৰ লগত থাকে। এনেধৰণৰ পুস্তিকা কিছুমান তেওঁলোকে সংগ্ৰহ কৰক, তাত লিখা আছে যে কি ধৰণে আমি গ্ৰীষ্মকালীন বা ঠাণ্ডাৰ দিনত কি কৰিব লাগিব, বা সাধাৰণভাৱে আমি কুকুৰাবিলাকক কেনেকুৱা ধৰণৰ প্ৰতিষেধক দিলে উপকৃত হ'ম, এই কথাখিনি তেওঁলোকে নিশ্চয় জানিব পাৰিব। শেষত মই এটাই অনুৰোধ যে তেওঁলোকে যাতে বেমাৰ হোৱালৈকে ৰৈ নাথাকে, বেমাৰ হোৱাৰ আগতে যোগাযোগ কৰক, তেতিয়াহে সুফল পাব। কাৰণ বেমাৰ হোৱাৰ পিছত ট্ৰিটমেণ্ট কৰিলে খৰচো যথেষ্ট হয়, আৰু তাৰ পৰা লাভ যিমান পাব আশা কৰা হয় সিমানখিনি লাভো আমি পোৱা দেখিবলৈ নাপাওঁ। হয়তো কেইটামান মৰি যাব, কেইটামান বাচিব, কিছুমান বেমাৰ হ'লে হয়তো আটাইখিনিয়ে মৰি যাব। গতিকে তেনেকুৱা যাতে ঘটনা নঘটে, সমস্যা সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে আমি সকলোৱে একগোট হৈ আমাৰ বিভাগৰ বিভাগীয় কৰ্ম বিষয়াসকলো আৰু লগতে আমাৰ কুকুৰা পালকসকল যদি আগবাঢ়ি আহে, নিশ্চয় আমি সফল হ'ব পাৰিম।
1: হয়, ধন্যবাদ জনাইছোঁ আপোনালোকে। আজি দুয়োগৰাকী আহিলে, শ্বাহজামান আলী আৰু ডক্টৰ অনিল শইকীয়া, দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ শ্ৰোতাসকলে আজি আমাৰ এই আলোচনাটি শুনি উপকৃত হৈছে আৰু তেওঁলোকে নিজৰ হাঁহ কুকুৰাৰ প্ৰতিপালন আৰু ব্যৱসায়ৰ দিশত আগতকৈ আগবাঢ়ি যাওক, ইয়াকে কামনা কৰি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
2: হাঁহ কুকুৰাৰ গ্ৰীষ্মকালীন যতন, আজিৰ কৃষি জগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ললে ডক্টৰ শ্বাহজামান আলী আৰু ডক্টৰ অনিল শইকীয়াই। আলোচনাটিৰ আগ ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
3: কৃষি জগত অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ এটি ভজন।

0: নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন্তি শুনিলে। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ, গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্স ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি, মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা, বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। নমস্কাৰ, বাতৰি পঢ়িছো অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত উল্লেখ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা

0: জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ললে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহান জনায়। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱহাৰৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহান জনায়।
1: ব্যৱসায়ীসকলৰ লগত যিসকল যুৱক ভিক্টিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশ্যন কেনেকে কৰিব পাৰো? আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ, মই সকলোকে নকওঁ, দুই চাৰিজনে তেওঁলোকে নিজে ড্ৰাগছ দিয়া আৰম্ভ কৰি দিয়ে। নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে। গতিকে এই দিশতো আমি ভাল ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশ্যন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক, চৰকাৰে আৰ্থিক সহায় কৰিব।
0: নিচাসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। উল্লেখযোগ্য যে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে 2021 চনৰ পৰা 2025 চনলৈ ৰাজ্যত প্ৰায় 2,929 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ হোৱা বুলি সদনক তথ্য দিছিল। বিষয়টো সন্দৰ্ভত আলোচনাত অংশ লৈ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। একেদৰে জব্দ কৰা নিচাযুক্ত দ্ৰব্যৰ পৰিমাণো বৃদ্ধি পাইছে। 2025 বৰ্ষত মাদক দ্ৰব্য সম্পৰ্কিত গোচৰত 4,901 লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: 2021 চনত কেছ ৰেজিষ্টাৰৰ সংখ্যাটো হ'ল 2,254টা,
3: 2022 চনত কেছ হ'লগৈ 878টা, আৰু 2023 চনত হ'লগৈ 3,035টা, 2024 চনত হ'লগৈ 3,323টা, 2025 চনত হ'ল 3,333টা। পাৰ্চন এৰেষ্টেড হ'ল 2021 চনত 4,175টা, 2025 চনত হ'ল 4,901টা। মই কৈছিলো যে তেতিয়া 1 কেজিৰ এভাৰেজত হেৰইন সিজ হৈছিলে। 2021 চনত হেৰইন জব্দ হ'ল 67 কেজি। যদি এইখন চৰকাৰে গুৰুত্ব সহকাৰে কাম নকৰিলে হয়, গৃহ বিভাগে যদি ছিৰিয়াছলি বা অভিযান তীব্ৰতৰ নকৰিলে হয়, যদি আছামীবিলাকক বা যিবিলাক অভিযুক্ত তেওঁলোকক এৰি দিলে হয়, ইমান কেছ ৰেজিষ্টাৰো নহ'ল হয়, ইমান মানুহ এৰেষ্টো নহ'ল হয়।
0: 16শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা অনুষ্ঠিত হয়। আজি সদন পৰিচালনা নিয়মাৱলী 301 নিয়মৰ অধীনত কেইবাটাও বিষয়ত আলোচনা হয়। বিধায়ক কৃষ্ণেন্দু পালে আজি জলজীৱন মিছন সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া এই অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব দিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত কালিৰে পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশ লয়। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে মাদক দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব।
4: শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। আজি হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলং মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। তদুপৰি উৎসৱকালীন পৰিৱেশৰ সৈতে লক্ষ্য ৰাখি 15 ছেপ্টেম্বৰৰ ভিতৰত মেৰামতিৰ কাম সম্পূৰ্ণ কৰিবলৈ ৰেল বিভাগক কোৱা হৈছে।

0: এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
1: 13 জুলাই 2026ৰ পৰা অলমষ্ট 2 মান্থছৰ কাৰণে মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। অল্ড চৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকে। চ' ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড চৰাইঘাট ব্ৰিজটো বন্ধ থাকিব আমাৰ নিউ চৰাইঘাট ব্ৰিজত দুটা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। চ' আজিৰ দিনত মেট্ৰ'ৰ পৰা কামৰূপ যোৱা যিমান ভেহিকেল আছে এইটো নতুন ব্ৰিজ দি যায় আৰু কামৰূপৰ পৰা মেট্ৰ'লৈকে অহা যিমান ভেহিকেল আছে এইটো পুৰণা ব্ৰিজ দি আহে। চ' অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব বোথ ৱেজ। চ' তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 6-5-6 ডেজ যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্কত।
0: ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক একোখনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। ডিমৰুৱা সমষ্টিত আজি বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰে। জনসাধাৰণক গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ সৈতে আম্মিকভাৱে জড়িত কৰাৰ লক্ষ্যৰে এই উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। উল্লেখযোগ্য যে বন আৰু পৰিৱেশ মন্ত্ৰীগৰাকীয়ে কালি অসম বিধানসভাত এই বিষয়ে প্ৰকাশ কৰিছিল। বন বিভাগে চোৱা চিতা কৰিবলগীয়া এই উদ্যানখনত সমষ্টিৰ যিকোনো ব্যক্তিয়ে নিজৰ জন্মদিন উপলক্ষে একোটা গছপুলি ৰোপণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
2: আগে এটা নতুন চিন্তাৰে যাতে আমি গছ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত সাধাৰণ মানুহৰ আবেগকো জড়িত কৰি ৰাখিব পাৰো সেই কথাটো লক্ষ্য ৰাখিয়ে আমি জন্মদিন শপত উদ্যান নামেৰে প্ৰতিখন বিধানসভা সমষ্টিতে একোখন উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলো। আজি ইয়াৰ কাম শুভাৰম্ভণি কৰিলো। ডিমৰীয়া সমষ্টিত আজি প্ৰথম আমি এখন জন্মদিন শপত উদ্যান কৰিলো। আজি যি দুগৰাকীৰ জন্মদিন, এগৰাকী 2 বছৰীয়া ছোৱালী, এগৰাকী আমাৰ 38 বছৰীয়া যুৱক, গতিকে দুয়োগৰাকীয়ে লগতে আমিও একোকোডাল গছপুলি ৰুলো আৰু এই গছপুলি ৰুই আমি জন্মদিনত এটা শপত লৈছো যাতে আমি সদায় গছ এনেকে লগাই যাওঁ, গছক প্ৰতিপালন কৰো আৰু এখন সুন্দৰ সেউজ ধৰণী, সেউজ পৃথিৱী, সেউজ অসম গঢ়িব পাৰো। আৰু এয়া আমাৰ এটা নতুন ইনিচিয়েটিভ এইকাৰণে আছিল যে আমি বন সংৰক্ষণৰ লগত ৰাইজক আত্মিকভাৱে জড়িত কৰিব বিচাৰো।
0: অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুৰত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কালি অৰুণাচলৰ 30 জন লোকে বনাঞ্চল ধবংস কৰি থকাৰ কাৰ্যক বাধা দিবলৈ যোৱা অসমৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ এটা দলক লক্ষ্য কৰি দুৰ্বৃত্তই কমেও 15 জাই গুলীচালনা কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি আমাৰ সংবাদদাতাই জনাইছে। আজি বিশ্বনাথ জিলাৰ আয়ুক্ত কৰবী শইকীয়াকৰণ, আৰক্ষী অধীক্ষক অজাগৌৰণ বসুমতাৰী, পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী চম্পক ডেকা আৰু সাংসদ ৰঞ্জিত দত্তই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে কেইবা দশক ধৰি অঞ্চলটোত ভূমি দখল আৰু বনাঞ্চল ধবংস কাৰ্য চলি আহিছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদান ভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ মুঠ 20টা আম্মসহায়ক গোট আৰু 30গৰাকী আম্মসহায়ক গোটৰ সদস্যক আৰ্থিক অনুদান বিতৰণ কৰা হয়। আৰ্থিক অনুদান বিতৰণ উপলক্ষে আম্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে প্ৰতিবছৰৰ দৰে এইবাৰো দীপৰ বিলত প্ৰায় 3 কুইণ্টল মাছৰ পোনা এৰি দিয়ে। এই উপলক্ষে দীপৰ বিলৰ দক্ষিণ পাৰত থকা শ্ৰী শ্ৰী ভাঙাৰা গোসাঁই মন্দিৰ চৌহদত এটা চমু অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, দীপৰ বিল পাছপৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে কেইবাজনো ব্যক্তি উপস্থিত থাকে।
3: জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণস্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্ৰশাসন, পৰিকাঠামোৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান বুলি বিবেচনা কৰা হয়। এই সংগ্ৰহালয়টোৱে বিভিন্ন বচা বচা উদ্ভিদৰ প্ৰজাতি নমুনা, সৰীসৃপ, উভচৰ, মাছ, পখিলা, ভেকুলি আদিৰ বিচিত্ৰ প্ৰজাতিৰ নমুনা সংৰক্ষণ কৰিব। উল্লেখযোগ্য যে মিজোৰাম বিশ্ববিদ্যালয়ৰ তত্বাৱধানত 2022 চনত স্থাপন কৰা এই প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ভাৰত বাৰ্মা জৈৱ বৈচিত্ৰৰ মূল কেন্দ্ৰত অৱস্থিত। মিজোৰামৰ লগতে ইয়াৰ বিস্তীৰ্ণ উত্তৰ পূৰ্বাঞ্চলত 7,500ৰো অধিক ফুল আৰু 2,000ৰো অধিক প্ৰাণী প্ৰজাতি পোৱা যায়। চৰকাৰী পেঞ্চনৰ সন্থাৰ বজালী জিলা শাখাৰ উদ্যোগত আজি

পন্থাৰ 40সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। অনুষ্ঠানত পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চক্ৰপাণী কলিতাই বিশিষ্ট অতিথি হিচাপে অংশ লয়। পেঞ্চনাৰ সন্থাৰ সক্ৰিয় সদস্য সতীশ তালুকদাৰে আঁত ধৰা অনুষ্ঠানত বিভিন্নজনে ভাষণ দিয়াৰ লগতে পাচকবনীয়া গীত মাত পৰিৱেশন কৰা হয়। ইয়াৰ পূৰ্বে পুৱা সন্থাৰ সভাপতি মীনেন্দ্ৰ বৰ্মনে পতাকা উত্তোলন কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয়। যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উড়ন সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নিৰ্মাণস্থলী পৰিদৰ্শন কালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উড়ন সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক খৰতকীয়া কৰাৰ লগতে যাত্ৰীসকলৰ সুৰক্ষা আৰু গুণগত মান অক্ষুণ্ণ ৰাখি কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে যোৰহাটৰ নৱনিৰ্মিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়। পৰিদৰ্শন কালত তেওঁ ভৱনটোৰ আন্তঃগাঁথনি আৰু চলি থকা সকলো কামৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বছৰৰ দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চলিত বছৰৰ দুৰাণ কাপ, প্ৰেচিডেন্স কাপ আৰু ছিমলা ট্ৰফী প্ৰতিযোগিতাত নতুন নতুন দলে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। চলিত বছৰৰ প্ৰতিযোগিতাত শ্ৰীলংকাৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰাত সন্তোষ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন নতুন দলৰ অন্তৰ্ভুক্তিয়ে এই ঐতিহাসিক প্ৰতিযোগিতাক পূৰ্বতকৈ অধিক জনপ্ৰিয় কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিটো দল আৰু খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁ ক্ৰীড়াসুলভ মানসিকতাৰ প্ৰকৃত উদ্যম অক্ষুণ্ণ ৰাখি শ্ৰেষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে এই ঐতিহাসিক প্ৰতিযোগিতাক অধিক মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁলোকক আহান জনায়। এইবুলি গুৱাহাটী, ইম্ফল, শ্বিলং আৰু কলকাতাৰ লগতে ৰাঁচীতো এই প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱাত ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে। জনসাধাৰণক পৰস্পৰৰ কাষ চপাই নিয়াত ফুটবলে অনন্য ভূমিকা পালন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে এই খেলুৱৈসুলভ মানসিকতাই খেলপথাৰৰ পৰিসীমা অতিক্ৰম কৰি খেলুৱৈসকলৰ শৃংখলা, সংকল্পবদ্ধতা আৰু দলীয় উদ্যম বৃদ্ধি কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9:30 বজাত অনুষ্ঠিত হ'ব। আনহাতে কানাডাৰ ভেংকুভাৰত আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ অন্তিমখন খেলত কলম্বিয়াই ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন মাজনিশা 1:30 বজাত অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি নটিংহামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 10 বজাৰ পৰা অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হোৱাৰ পাছত দ্বিতীয়খন খেলত ঘৰুৱা দল ইংলেণ্ডে ভাৰতক 4 উইকেটত পৰাস্ত কৰিছে। ৰাজ্যত মাদকদ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিধানসভাত প্ৰকাশ। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰৰ মাদকদ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি। মেৰামতিৰ বাবে শৰাইঘাটৰ পুৰণি দলং 13 জুলাইৰ পৰা বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। বন বিভাগৰ উদ্যোগত ডিমৰিয়াত জন্মদিন সেউজ শপথ উদ্যানৰ শুভাৰম্ভ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আজি আৰ্জেণ্টিনা ইজিপ্তৰ আৰু ছুইজাৰলেণ্ড কলম্বিয়াৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালি হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল' পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল' পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা

0: এচিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘরের বাণী আকাশবাণী, সকলোরে হৃদয়ের বাণী আকাশবাণী। আমি আগবাড়িছো আপোনালোকর সৈতে অন্তরঙ্গ সম্পর্ক গড়িবলৈ। মাত্র এটা ক্লিকতে আমার কেন্দ্রবোৰৰ অনুষ্ঠান লাইভ, মন কি বাত, সংগীত, নাটক, খেল আর প্রতিটো পলৰ নির্ভরযোগ্য বাতৰি সৈতে আমার ওয়েবসাইট আকাশবাণী.gov.in। নতুন ভারত, ন রূপত আকাশবাণী।

পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনাবলৈ লোৱা হৈছে এটি বৃন্দগান, গীতৰ কথা আৰু প্ৰযোজনা জিতেন দেৱৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ইণ্ডোনেছিয়াক শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ আহ্বান জনাইছে। অসমত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। দিল্লী বিশ্ববিদ্যালয়ত নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ছাত্ৰ ছাত্ৰীৰ শপত লোৱা কাৰ্যক উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰশংসা কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিল্লীত এক পেৰ মা কে নামৰ অভিযানৰ অধীনত 70 লাখ গছ পুলি ৰোপণৰ অভিযান মুকলি কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ইণ্ডোনেছিয়াক শক্তিশালী কৌশলগত অংশীদাৰিত্বৰ আহ্বান জনাই কয়

যে ই কেৱল দুয়োখন ৰাষ্ট্ৰৰ সমৃদ্ধিৰ ক্ষেত্ৰতে নহয় আঞ্চলিক আৰু গোলকীয় শান্তিটো অৰিহণা যোগাব। জাকাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্ক শতিকা পুৰণি আৰু ইয়াৰ গণতান্ত্ৰিক মূল্যবোধ, পাৰস্পৰিক বিশ্বাস আৰু ভৱিষ্যতৰ বাবে একেলগে কাম কৰাৰ যথেষ্ট থল আছে। শ্ৰীমোদীয়ে কয় যে ভাৰতে উন্নয়ন, শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিক বিশ্বাস কৰে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণ আৰু আঞ্চলিক নিৰাপত্তা ক্ষতিগ্ৰস্ত কৰা কাৰ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, বাণিজ্য, ডিজিটেল প্ৰযুক্তি, শিক্ষা, কৃত্ৰিম বুদ্ধিমত্তা আৰু খনিজ পদাৰ্থৰ ক্ষেত্ৰতো সহযোগিতাৰ আহ্বান জনায়। তেওঁ UPI, কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, ষ্টাৰ্টআপ আৰু উদ্ভাৱনকে ধৰি ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ কৰি উভয় দেশৰ জনসাধাৰণক উপকৃত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। ৰামায়ণৰ যুগৰ পৰাই দেশ দুখনৰ মাজত সাংস্কৃতিক বন্ধুত্ব চলি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কৌশলগত আস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে গ্ৰেট নিকোবৰৰ পৰা মালাকাৰ প্ৰণালীলৈকে চাইবাৰ সুৰক্ষা, জৰুৰীকালীন প্ৰস্তুতি আৰু সামুদ্ৰিক সহযোগিতাৰ ক্ষেত্ৰত সহযোগিতাৰ পোষকতা কৰে। জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহাকুম্ভমেলাৰ দৰে পদক্ষেপে ভাৰতৰ সাংস্কৃতিক নীতি নিয়মক জনসাধাৰণৰ মাজত তুলি ধৰিছে আৰু দ্বিপাক্ষিক সংযোগ অধিক গভীৰ কৰাৰ সুযোগ প্ৰদান কৰিছে। সম্প্ৰসাৰিত অংশীদাৰিত্বই সমগ্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ শক্তি হিচাপে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আস্থা প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কাইলৈ ইণ্ডোনেছিয়াত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বনান মন্দিৰ দৰ্শন কৰিব। নৱম শতিকাৰ হিন্দু স্থাপত্য শৈলীৰে নিৰ্মিত এই মন্দিৰ ইণ্ডোনেছিয়াৰ সাংস্কৃতিক সমলৰ অন্যতম হিচাপে গণ্য কৰা হয়। অসমত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত এই কথা প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শ্বেখদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধী আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এনে কাৰ্য নিৰ্মূল কৰাৰ বাবে ভৱিষ্যতেও চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰীয়ে সদনৰ প্ৰতি আহ্বান জনায়। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকৰ আজি সামৰণি পৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়াৰ সৈতে আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ দিশত মন্ত্ৰালয়ে গ্ৰহণ কৰা সামগ্ৰিক দৃষ্টিভংগীৰ শলাগ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত উপৰাষ্ট্ৰপতিয়ে উদ্ভাৱনক ত্বৰান্বিত কৰিবলৈ সময় সীমাবদ্ধ অনুমোদন ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ প্ৰতি একৰ কপাহৰ উৎপাদন উন্নত কৰাৰ বাবে স্পষ্ট আৰু জুখিব পৰা লক্ষ্যৰ বাবেও আহ্বান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ উৎপাদন অভিযানৰ বিষয়ে অধিক জনসচেতনতাত গুৰুত্ব আৰোপ কৰে আৰু গুণগত মানৰ কপাহৰ চাহিদা পূৰণৰ বাবে বজাৰ ব্যৱস্থাটো গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে 2,03,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে সুস্থ, সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰী একেলগে ওলাই অহা কাৰ্য অতি প্ৰশংসনীয়। তেওঁ সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহক মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰি থকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিবলৈ এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। শ্ৰীৰাধাকৃষ্ণনে লগতে দেশৰ আন শিক্ষা প্ৰতিষ্ঠানসমূহকো নিচামুক্ত ভাৰত অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। গৃহমন্ত্ৰী অমিত শ্বাহে আজি দিল্লীত
এক পীৰ মাকে নামৰ অভিযানৰ অধীনত 70 লাখ গছপুলি ৰোপণৰ অভিযান মুকলি কৰে। অনুষ্ঠানৰ

নলিনী চৌধুৰী কণ্ঠৰ গীতটি শুনিলে। আকৌ শুনো আহক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ এটি বাৰ্তা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। আমাৰ মোবাইল এপযোগে শুনিবলৈ পাব আকৌ শুনো আহক অনুষ্ঠানটিৰ পৰৱৰ্তী গীতটি। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে মিহিৰ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা হীৰেণ ভট্টাচাৰ্যৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

মিহিৰ বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। আকৌ শুনোৱা হওক, অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ। অনুষ্ঠানত আজি শুনাবলৈ লোৱা হৈছে চহীন চন্দ্ৰ ৰাভাৰ কণ্ঠৰ দুটি ৰাভা গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে সুহীন চন্দ্ৰ ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠৰ ৰাভা গীত কেটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু,
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আধুনিক গীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লোৱা হৈছে ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক অপূৰ্ব বেজবৰুৱাৰ ৰচনাৰে এই গীতটি।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে ৰঞ্জুমণি শইকীয়াৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছো অপূৰ্ব বেজবৰুৱাৰ কথাৰে আন এটি গীত।

0: ৰঞ্জুমণি শইকীয়াৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই ঘণ্টাৰ মুখ্য বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। ব্ৰিকছ সদস্য ৰাষ্ট্ৰসমূহে গুৱাহাটীত অনুষ্ঠিত মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ বৈঠকত গ্ৰহণ কৰা ঘোষণাপত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প লৈছে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা দুমাহলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। অহা 15 ছেপ্টেম্বৰত পুনৰ যাতায়াত আৰম্ভ হ'ব। ৰাজ্যৰ বন বিভাগে আজি বন সপ্তাহৰ সামৰণি উপলক্ষে প্ৰতিটো বিধানসভা সমষ্টিত জন্মদিন সেউজ শপত উদ্যান শীৰ্ষক 100খনকৈ উদ্যান নিৰ্মাণৰ শুভাৰম্ভ কৰিছে। অসম অৰুণাচল প্ৰদেশ সীমান্তৰ বিহালী অভয়াৰণ্যৰ ৰাধাচুত কালি হোৱা গুলীয়াগুলীৰ ঘটনাস্থলীত আজি বিশ্বনাথ জিলাৰ আৰক্ষী আয়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনীয় দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। জৈৱ বৈচিত্ৰ আইন 2002ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত চলিত বৰ্ষৰ ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল নিশা 10 বজাৰ পৰা নটিংহামত অনুষ্ঠিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটলাণ্টাত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ এখন খেলত আৰ্জেণ্টিনা ইজিপ্তৰ মুখামুখি হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

0: আকাশবাণী গুৱাহাটী খেল আৰু খেলুৱৈ সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব বিশ্বকাপ ফুটবল 2026 বিষয়ক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে জ্যেষ্ঠ ক্ৰীড়া ধাৰাভাষ্যকাৰ জিতেন শৰ্মা আৰু বিশিষ্ট ক্ৰীড়া সাংবাদিক সৌৰভ কুমাৰ বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিছে ক্ৰীড়া ধাৰাভাষ্যকাৰ নয়ন প্ৰসাদে।
1: তিনিখন দেশত চলি আছে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰু এই বিশ্বকাপ ফুটবলক লৈ এতিয়া সমগ্ৰ পৃথিৱীতে আমি এক উন্মাদনা লক্ষ্য কৰিছোঁ। আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানত আমি এই ফিফা বিশ্বকাপ ফুটবল সম্পৰ্কে আলোচনা কৰিবলৈ গোট খাইছোঁ। মোৰ সৈতে আছে আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া ধাৰাভাষ্যকাৰ জিতেন শৰ্মা ডাঙৰীয়া। জিতেন দা নমস্কাৰ।
2: নমস্কাৰ।
1: আৰু তাৰ লগতে আছে আমাৰ অসম কাকতৰ এগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সৌৰভ কুমাৰ বৰা। নমস্কাৰ।
3: নমস্কাৰ।
1: আমি অকণমান আগৰ কথাৰে আৰম্ভ কৰিব খুজিছোঁ, যিহেতু বিশ্বকাপ ফুটবল ইতিমধ্যেই ৰাউণ্ড অফ 16 শেষ হৈ পেলাই এতিয়া কোৱাৰ্টাৰ ফাইনেল আৰম্ভ হ'বলৈ গৈ আছে। তাৰ পূৰ্বে আজি মাত্ৰ আৰু দুখন খেলা বাকী আছে আৰু সেই দুখন খেলাৰ পিছতেই কোৱাৰ্টাৰ ফাইনেল খেলিবলগীয়া মুঠ 8টা দলৰ বিষয়ে আমি নিশ্চিত হ'ব পাৰিম যে এইকেইটা দলে ইতিমধ্যেই 6টা দলে কোৱালিফাই কৰিছে আৰু 2টা দল বাকী আছে। কিন্তু এই বিশ্বকাপ ফুটবলৰ যি ইতিহাস, আমি জানো যে ব্ৰাজিলে 5 বাৰ চেম্পিয়ন হৈছে, আৰ্জেণ্টিনা,
2: জাৰ্মানী 4 বাৰ,
1: জাৰ্মানী
2: 4 বাৰ
1: হয়। কিন্তু দুখৰ কথা যে ইটালী আজি যোৱা বাৰো কোৱালিফাই কৰিব পৰা নাই আৰু এইবাৰো কোৱালিফাই কৰিব
3: নোৱাৰে,
1: 3বাৰ। আৰু যি ইটালী এক মানে শক্তিশালী ফুটবল শক্তি বুলি আমি সকলোৱে জানিছিলোঁ, মই জানো। আপুনি কেনেকুৱাকৈ চাব খোজে এইবাৰ বিশ্বকাপ ফুটবলৰ পৰিপ্ৰেক্ষিত, আপোনাৰ ধাৰণা কেনেকুৱা?
2: বিশ্বকাপৰ আচলতে এতিয়া বৰ্তমান বিশ্বকাপৰ জ্বৰ বুলি আমি যাক জানো,
1: হয়,
2: আমি সৰু থাকোঁতেই তেতিয়া দৈনিক বাতৰি কাকত নাছিলে, তেতিয়া অসমবাণীখন আমাৰ ঘৰে ঘৰে আছিল। সেই অসমবাণী কাকতত আমি জুলে ৰিমে কাপ বুলি তাত ব্লেক এণ্ড হোৱাইটত মানে ফটোসহ জুলে ৰিমে কাপৰ শেষ পৃষ্ঠাটোত অসমবাণীৰ এই প্ৰথম বিশ্বকাপৰ কথাটো প্ৰকাশ পাইছিলে আৰু তেতিয়াই গম পাইছিলোঁ যে বিশ্বকাপ বুলি এটা এনেকুৱা এনেকুৱা প্ৰতিযোগিতা থাকে। আৰু তেতিয়া আমি ষষ্ঠ সপ্তম মান শ্ৰেণীৰ ছাত্ৰ, 1967 কথা
1: হয়।
2: তেতিয়াৰ পৰা আহি আহি তাৰপিছত যেতিয়া ফুটবলৰ বিষয়ে অলপ অহা কষ জনা হ'লোঁ বা নিজেও ফুটবল খেলিবলৈ ল'লোঁ, তাৰপিছততো আৰু ক'বই নালাগে, তেই আমি ৱৰ্ল্ড কাপলৈ ৰৈ থকা হ'লোঁ আৰু
1: 4 বছৰ মূৰে মূৰে।
2: আৰু পিছত যেতিয়া 85ৰ পিছত যেতিয়া ঘৰে ঘৰে টিভি আহিল ব্লেক এণ্ড হোৱাইটৰ দ্বাৰা হ'লেও, তাৰপিছততো আৰু ক'বই নালাগে। এইবাৰ যিটো উন্মাদনা, সেই উন্মাদনাটো সঁচা কথা ক'বলৈ গ'লে আমাৰ আৰম্ভণিতে যেন ক'ৰবাত কিবা এটা জটি পৰিল আমাৰ তেনেকুৱা লাগিল, কাৰণ ফুটবলৰ মহাশক্তিধৰ এটা ইটালীৰ দৰে দল, ইটালী দলটো প্ৰথমতে কোৱালিফাইং ৰাউণ্ডৰ কাৰণে তেওঁলোক মই ছিলেক্ট নহ'ল, অংশগ্ৰহণ কৰিছে, তাৰ 104 মেচ হৈছে, তাৰপিছতো ইটালী দল নাই। সেই অঘটনৰ পিছত এটাৰ পিছত এটাকৈ আমি বহুকেইটা অঘটন আমি প্ৰত্যক্ষ কৰিলোঁ। ফেভাৰেট দলৰ মাজত আছিলে স্পেইন, ফ্ৰান্স, ইংলেণ্ড, ব্ৰাজিল, পৰ্তুগাল, নেডাৰলেণ্ড, আটাইকেইটা দলৰ ভিতৰত দুৰ্ভাগ্যজনকভাৱে ব্ৰাজিল আউট হৈ গ'ল, পৰ্তুগাল আউট হ'ল, জাৰ্মানী আউট হ'ল, নেডাৰলেণ্ড আউট হ'ল। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং মই এটা কথা ক'ব বিচাৰিছোঁ, জাৰ্মানীৰ এগৰাকী সংখ্যাতত্ত্ববিদ, তেওঁ জোৱাকিম ক্লেমেণ্ট,

0: যোৱা তিনিটা বিশ্বকাপত একেৰাহে তেওঁ প্ৰেডিক্ট কৰা মতেই প্ৰত্যেকেই যিবিলাক ভৱিষ্যৎবাণী কৰিছিল তাৰ ভিতৰতে ক্লেমেণ্টে যিটো ভৱিষ্যৎবাণী কৰিছিল যে কোন চেম্পিয়ন হ'ব কোন ৰাণাৰ্ছ আপ হ'ব আখৰে আখৰে মিলি গৈছিল। তেওঁ এইবাৰ কৈছিল নেডাৰলেণ্ড চেম্পিয়ন হ'ব আৰু পৰ্তুগাল ৰাণাৰ্ছ আপ হ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে দুয়োটা দলেই
1: ইতিমধ্যে
0: ছিক্সটিনৰ পৰা বিদায় লৈছে। গতিকে এতিয়া কোনে কোৱাৰ্টাৰ ফাইনেললৈ উত্তীৰ্ণ হ'ল সেই কথাটো আমাৰ ইতিমধ্যেই নিশ্চিত হৈছে। আৰু মাত্ৰ দুখন খেলা বাকী আছে, ছুইজাৰলেণ্ড আৰু ভাৰ্চাছ কলম্বিয়া। আজি খেল আছে
1: আৰু আৰ্জেণ্টিনা,
0: আজি আৰ্জেণ্টিনা ভাৰ্চাছ ইজিপ্ত,
1: ইজিপ্ত
0: ইজিপ্ত আজি খেল আছে। এই দুটা দলৰ পিছত ফ্ৰান্স, মৰক্কো, বেলজিয়াম, স্পেইন, নৰৱে, ইংলেণ্ড, আৰ্জেণ্টিনা, ইজিপ্ত, ছুইজাৰলেণ্ড, কলম্বিয়া এই আঠটা দল, এই বাকী শেষৰ দুটা দল ধৰি পেলাই আঠটা দল কোৱাৰ্টাৰ ফাইনেললৈ আহিব। এই কোৱাৰ্টাৰ ফাইনেলৰ ভিতৰত কোনে কোনে প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ লিষ্টখনো ইতিমধ্যেই তৈয়াৰ হৈ গৈছে। আমি ভাবোঁ কোৱাৰ্টাৰ ফাইনেল পৰ্যন্ত আমি মোটামুটিকৈ এটা ধাৰণা কৰিব পৰা হৈছোঁ যে কোন চাৰিটা দল ছেমিফাইনেললৈ উন্নীত হ'ব, যদি আৰু কোনো বৃহৎ অঘটন ঘটে ইয়াৰ মাজত, কাৰণ এইবাৰ অঘটনেই অঘটন গোটেই ৱৰ্ল্ড কাপত। গতিকে এইখিনি নঘটিলে আমি আশা কৰা মতেই যদি হয় তেতিয়াহ'লে আমি ভাবোঁ যে বিশ্বকাপৰ আচল উন্মাদনা কোৱাৰ্টাৰ ফাইনেলৰ পৰা এবাৰ
1: আৰম্ভ হ'ব। আপুনি যিটো কথা ক'লে ভৱিষ্যতবাণীৰ কথা, ঠিক তেনেকুৱাকৈ যিসকল ফুটবল বিশেষজ্ঞ আছে তেওঁলোকে এইবাৰ পাঁচোটি দলক বিজয়ী বুলি, সম্ভাৱ্য বিজয়ী বুলি তেওঁলোকে চিহ্নিত কৰিছিল। তাৰে এই পাঁচোটি দল হ'ল স্পেইন, ইংলেণ্ড, ফ্ৰান্স, আৰ্জেণ্টিনা আৰু পৰ্তুগাল। ইয়াৰে আমি দেখিছোঁ যে পৰ্তুগাল ইতিমধ্যে বাহিৰ হৈ গ'ল, কিন্তু আৰ্জেণ্টিনা, ফ্ৰান্স, ইংলেণ্ড আৰু স্পেইন এই চাৰিটা দল এতিয়াও আছে। গতিকে এই চাৰিটা দলে এতিয়া কেনেকুৱা প্ৰদৰ্শন কৰে সেই বিষয়ে জানিবলৈ মই সৌৰভ বৰাৰ ওচৰলৈ আহিছোঁ। আপুনি কওকচোন যে এই যি শৈলীৰ ফুটবল এইবাৰ আমি ৱৰ্ল্ড কাপত দেখিবলৈ পাইছোঁ বিশ্বকাপত, সেই শৈলী সম্পৰ্কে আপোনাৰ ধাৰণা কি? ইউৰোপীয়ান শৈলী নে লেটিন আমেৰিকান শৈলীয়ে প্ৰাধান্য পাইছে বুলি আপুনি ক'ব খোজে?
2: একদম খুব ডিষ্টিংক্টলি ডিফাৰেণ্ট নহয়, মানে পাৰ্থক্যটো খুব ভালকৈ ধৰিব নোৱাৰি, কাৰণ লেটিন আমেৰিকান টীমৰ খেলুৱৈসকলৰ বেছিভাগে যিহেতু এতিয়া ইউৰোপতে
1: খেলে, ইউৰোপৰ
2: খেলবোৰ আগতে আমি যিটো ব্ৰাজিলৰ বা আৰ্জেণ্টিনাৰ খেল বা কলম্বিয়া বা লেটিন আমেৰিকান যিটো শৈলী বুলি কওঁ, মেক্সিকো আহি যায়, কিন্তু তেওঁলোকৰ কলম্বিয়া আছেগৈ এতিয়া, তেওঁলোকৰ খেলবোৰ একদম আগৰ দৰে ঠিক লেটিন আমেৰিকান বুলি এতিয়া ক'বলৈ টান, কিন্তু তেওঁলোকৰ যিহেতু ঐতিহ্য আছে সেই ঐতিহ্যটোৰ লগত ইউৰোপৰ বিজ্ঞানসন্মত খেলো মিলাই লৈ তেওঁলোকে খেলে। এতিয়ালৈকে আপুনি যিটো কথা ক'লে সেইমতে মই ভবাত একমাত্ৰ আৰ্জেণ্টিনাই তেনেকুৱা খেল খেলি আছে। আৰ্জেণ্টিনা খেলৰ অকণমান ধৰণটো বেলেগ ধৰণৰ, যিটো মেছিয়ে যিটো খেল খেলিছে এনেই সেইটো মেছিয়ে খেলি থকা পজিচনটো ফলচ নাইন বুলি কয়। আজিৰ পৰা 2009 চনত স্পেইনত সেই বস্তু ঠিক কৰিছিলে, নহ'লে সাধাৰণতে নাম্বাৰ নাইন বুলি এটা পজিচন আছে, যিটো হালাণ্ডৰ কথা, যদি পিছত আহে গলৰ কথা তেতিয়াহ'লে মই সেইটোলৈ আহিম। তেওঁ ফলচ নাইন বুলি এটা পজিচনত খেলিছিলে, যিটো নাম্বাৰ নাইন বুলি কয় সেইটো চেণ্ট্ৰেল ফৰৱাৰ্ড, তেওঁ চেণ্ট্ৰেল ফৰৱাৰ্ডৰ পৰা পিছত থাকি খেলিছিল। সেইটো এখন খেল ৰিয়েল মাদ্ৰিদক হৰুৱাবৰ কাৰণে তেওঁ কোচে ঠিক কৰিছিলে সেই ষ্টাইলটো,
1: শৈলীটো।
2: তেওঁ পিছলৈ নামি আহিব, ডিফেণ্ডাৰকো সহায় কৰিব, তেতিয়া অপজিচনৰ ডিফেণ্ডাৰকেইজন আগবাঢ়ি আহিব, জেগাটো যেতিয়া খালী হ'ব তেতিয়া হয় মেছি বা নহয় তেওঁলোকৰ কোনোবা আগবাঢ়ি যাব। এতিয়া কিন্তু তেওঁলোকে খেলি আছে লৰেটো মাৰ্টিনেজ আৰু আৰু এজন, মই নামটো ক'ম আপোনাক, তেওঁলোক দুজন আগত থাকে আৰু মেছি ফ্ৰী, মেছি কেনেকুৱাকৈ ফ্ৰী কৰি ৰাখিছে, তেওঁ ফ্ৰী ফ্ৰম, তেওঁ ডিফেন্সো কৰিব নালাগে, তেওঁ মুকলি জেগাত থাকে, দুজনতকৈ পিছত থাকে, পিছত থাকি তেওঁ এনেকৈ, তেতিয়া তেওঁ দুইটা ৰাস্তা ফ্ৰী পায়, মাজেদিও যাব পাৰে, তিনিটা
1: ৰাস্তা,
2: সোঁফালেও যাব পাৰে, বাওঁফালেও যাব পাৰে,
1: তেওঁ
2: ঠাই সলাব পাৰে, সেইকাৰণে তেওঁ কোনেও অকলে জনেল মাৰ্কিং কৰি ৰাখিব নোৱাৰে। তো সেইকাৰণে খেলটো খুব ধুনীয়া হৈ আছে দেখিবলৈ আৰ্জেণ্টিনাৰ, তেওঁলোকৰ সেই ধৰণটো
1: আৰু গ'লবিলাকো ঠিক তেনেকুৱা,
2: গ'লবিলাকো তেনেকৈ হৈছে, তেওঁ কিন্তু সঠিক সময়ত গ'লমুখত গৈ উপস্থিত হয়গৈ, তেওঁ যিহেতু মুক্ত হৈ থাকে, তেওঁ কোনো বেৰি নাথাকে, সেইকাৰণে সেই খেলটোত আমি আপুনি কোৱা যিটো কথা লেটিন আমেৰিকান খেলটোৰ ঠাঁচটো দেখিবলৈ পাইছোঁ, আৰু ইউৰোপৰ খেলবোৰটো সাধাৰণ

0: পৰীক্ষা চলাইছিল যে আমি ইউৰোপৰ এজন কোচ লৈ গৈ পেলাই
1: এইটো প্ৰথমবাৰৰ কাৰণে কাৰ্লো আনচেলত্তিক আনিছে, কিন্তু কাৰ্লো আনচেলত্তি তেওঁৰ কিন্তু এটা কথা, তেওঁ সময় পাইছে এবছৰ। যদি ব্ৰাজিলৰ কথালৈ আহে, ব্ৰাজিলক লৈ মই অবছেছ, মোৰ অবছেচন আছে। যেনেকে আপোনাৰ বা আপোনালোকে যেনেকে পেলেৰ নাম বা ব্ৰাজিলৰ নাম শুনি ফুটবল চিনি পাইছিল বিশ্ব ফুটবলটো, আমিও তেনেকে পোৱা পেলে, পেলেৰ পৰা ব্ৰাজিল, ব্ৰাজিলৰ পৰা ফুটবল, যে ৱৰ্ল্ড কাপ জাতীয় বা এনেকুৱা এটা বস্তু আছে বুলি আমি জানিছিলোঁ। ব্ৰাজিলৰ কথাটো এনেকুৱা, কাৰ্লো আনচেলত্তি কিন্তু 4 বছৰ কণ্ট্ৰেক্টত আনিছে আৰু যোৱা 4টা বছৰ 2022 চনত ব্ৰাজিল হাৰি যোৱাৰ পাছৰ পৰা, বোধহয় নেডাৰলেণ্ডছৰ লগত হাৰিছিল, যোৱা 4টা বছৰ ব্ৰাজিলৰ সংগ্ৰাম গৈছে। সংগ্ৰামটো এনেকুৱা, 5 জন প্ৰশিক্ষক সলনি হৈছে। কাৰ্লো আনচেলত্তিক যেতিয়া আনিছে, তেওঁক এবছৰ, এই ৱৰ্ল্ড কাপতে এবছৰ হৈছে, এবছৰৰ ভিতৰত এটা দল সম্পূৰ্ণভাৱে গঠন কৰাটো ইমান সহজ নহয়। ব্ৰাজিলৰ দৰে দল য'ত প্ৰত্যেকজন মানুহৰ মতামত আছে, তাত এনেকুৱাও হয়, ৰাষ্ট্ৰপতিয়ে সিদিনা ক'লে, ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে তেওঁ নেইমাৰক বহুৱাই থোৱাৰ কাৰণে, প্ৰশিক্ষককে কটাক্ষ কৰিছে নে নেইমাৰকে কটাক্ষ কৰিছে মই নাজানো, তেওঁ ক'লে নেইমাৰ হৈছে এতিয়া ৱৰ্ক ফ্ৰম হোম, বিশ্বৰ প্ৰথমজন ৱৰ্ক ফ্ৰম হোম
2: ফুটবলাৰ,
1: মানে
2: তেনেকুৱা ধৰণৰ মন্তব্য দিছে
1: ৰাষ্ট্ৰপতিয়ে, তেনেকুৱা কথা কয়।
2: হয়, গতিকে আমি সেইকাৰণে মই ভাবোঁ যে ব্ৰাজিলৰ এই বিপৰ্যয় আমি সেইকাৰণে এইবাৰ দেখিবলৈ পাইছো,
1: ব্ৰাজিলৰ বিপৰ্যয় একেৰাহে কিবা হৈ আছে তেওঁলোকে। আৰু মানে আনচেলত্তিৰ কথাটো মই একবাৰ আৰু এবাৰ অকণমান কৈ থওঁ, আনচেলত্তিয়ে ইউৰোপৰ প্ৰত্যেকটো লীগৰ খিতাপ জিকি থৈছে, প্ৰত্যেকখন দেশৰ, আৰু উৱেফা কাপ জিকিছে, পাঁচবাৰ গোটেইবোৰ জিকিছে। কিন্তু তেওঁ দলটো যদি তেওঁ থাকে বা তেওঁ যদি ৰেজিগনেশ্যন নিদিয়ে, তেতিয়া আশা কৰিব পাৰি তেওঁ ব্ৰাজিলৰ টীমটো 4 বছৰ
2: নতুনকৈ গঠন কৰিব,
1: ভালকৈ গঠন,
2: ভালকৈ গঠন কৰিব। আমাৰ সময় চমু চাপি আহিছে, গতিকে আমি আমাৰ এই যি বিশ্বকাপ ফুটবলৰ যি আলোচনা, আজি আমাৰ এই প্ৰথম খণ্ড আমি ইয়াতে সামৰিছোঁ, আৰু দ্বিতীয় খণ্ডত আমি আকৌ অন্যান্য বাকী বিষয়সমূহ আমি আলোচনা কৰিম সম্ভাব্য বিজয়ী সম্পৰ্কে। আপোনালোক দুয়োকে, সৌৰভ কুমাৰ বৰা আৰু জিতেন শৰ্মা ডাঙৰীয়া, আপোনালোক দুয়োকে ধন্যবাদ জনাই আমাৰ আলোচনা ইমানতে সামৰিছোঁ। নমস্কাৰ,
1: ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে বিশ্বকাপ ফুটবল 2026 বিষয়ক আলোচনাটি শুনিলে। আলোচনাটিত অংশগ্ৰহণ কৰিলে জ্যেষ্ঠ ক্ৰীড়া ধাৰাভাষ্যকাৰ জিতেন শৰ্মা আৰু বিশিষ্ট ক্ৰীড়া সাংবাদিক সৌৰভ কুমাৰ বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিলে ক্ৰীড়া ধাৰাভাষ্যকাৰ নয়ন প্ৰসাদে। প্ৰিয় শ্ৰোতা, আজিৰ খেল আৰু খেলুৱৈ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰা হৈছে সুৰৰ শৰাই অনুষ্ঠানত আজিৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী সুৰ সংৰচনা কিশোৰ দাসৰ প্ৰথমে শুনাবলৈ লোৱা হৈছে কিশোৰ দাসৰ ৰচনাৰে এই গীতটি

সুৰৰ শৰাই অনুষ্ঠানত শ্ৰোতাসকলে অপৰ্ণা দত্ত চৌধুৰী কণ্ঠৰ গীত শুনিছে। শিল্পী কণ্ঠত এইবাৰ শুনোৱা হওক নলিনীবালা দেৱীৰ গীতৰ কথাৰে আন এটি গীত।

সুৰৰ শৰাই অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ শিল্পী আছিল অপৰ্ণা দত্ত চৌধুৰী, সুৰ সংৰচনা কিশোৰ দাসৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আৰম্ভ কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুনো আহক আৰ্য নীলৰ কণ্ঠৰ এটি গীত।

মালবিকা বৰাৰ কণ্ঠত প্ৰথম ৰাগিনী ছবিৰ গীতটি শুনিলে। এইবাৰ শুনক জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে অন্য এক যাত্ৰা ছবিৰ পৰা।

জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠত অন্য এক যাত্ৰা ছবিৰ গীতটি শুনিলে। চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনক তৰালী শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিৰ এটি গীত, গীতৰ কথা বীৰিণ চিমেধীৰ।

0: তৰালি শৰ্মাৰ কণ্ঠত বসুন্ধৰা ছবিৰ গীতটিৰে সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অসম বিধানসভাৰ আজিৰ দিনটোৰ ক্ৰমণিকা।
1: প্ৰজন্মৰ পাছত প্ৰজন্ম নিঃশেষ কৰিব পৰা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব অভিযান। এই অভিযান এইবাৰ ইমানেই তীব্ৰ হ'ব যে কেন্দ্ৰীয় চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা সদনৰ মজিয়াত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 54 নম্বৰ নিয়মৰ অধীনত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে উত্থাপন কৰা ড্ৰাগছমুক্ত অসম শীৰ্ষক বিষয়ক লৈ চলা আলোচনাৰ অন্তত এই কথা সদৰি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ইতিবাচক দৃষ্টিভংগীৰে আজি সদনৰ মজিয়াত আলোচনা চলিছে। এই দৃষ্টিভংগী অনাগত দিনতো অটুট থাকিলে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত থকা অভিযান নিশ্চিতভাৱে আৰু অধিক কঠোৰ হ'ব। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰেও বিশেষভাৱে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলক চলোৱা জেৰাৰ অন্তত যিটো শৃংখল পোহৰলৈ আহে সেই শৃংখল এটা সময়ত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমান্তত ৰৈ যায়, বিশেষকৈ ম্যানমাৰৰ লগতে মণিপুৰ আৰু মিজোৰাম সীমান্তত ৰৈ যায়। সেইবাবে এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰেও নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখাও প্ৰস্তুত কৰিছে। লগতে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কঠোৰৰ পৰা কঠোৰতম কৰাৰ ক্ষেত্ৰত মণিপুৰ আৰু মিজোৰাম চৰকাৰেও পূৰ্ণ সহযোগ আগবঢ়াইছে। এই ক্ষেত্ৰত সদনৰো সহযোগিতা কামনা কৰি তেওঁ লগতে কয় যে যিটো স্পৰ্শকাতৰ বিষয়ক লৈ আজি ইয়াত আলোচনা চলিছে সেই আলোচনাৰ মাজতে দুই এগৰাকী সদস্যই উল্লেখ কৰিছে যে সংখ্যালঘু সমাজত নিষিদ্ধ ড্ৰাগছৰ প্ৰচলন দ্ৰুত হাৰত বৃদ্ধি পাইছে। কেৱল ধৰ্মীয় সংখ্যালঘু সমাজতে নহয় ধৰ্মীয় সংখ্যাগুৰু সমাজতো নিষিদ্ধ ড্ৰাগছৰ অবাধ প্ৰচলনৰ তথ্য ইতিমধ্যে উন্মোচিত হৈছে। গতিকে সামাজিক ব্যাধিস্বৰূপ নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান কঠোৰৰ পৰা কঠোৰতম কৰিবলৈ সদনৰ সহযোগিতা লাগিবই। ইয়াৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান কঠোৰ হলেই সদনৰ মজিয়াতে আৰক্ষীক কঠোৰভাৱে সমালোচনাও কৰা হয়। ইমানেই নহয়, এইধৰণৰ গোচৰৰ বাবে উচ্চতম ন্যায়ালয়লৈও যাবলগীয়া হৈছে। তৎসত্ত্বেও ৰাজ্যত থমকি ৰোৱা নাই আৰক্ষী। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে আৰক্ষীয়ে কেতিয়াবা গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ 1 কিলোগ্ৰাম হেৰইনৰ দাম 1 কোটি টকা পৰ্যন্ত। 10-12 কিলোগ্ৰাম হেৰইন সৰবৰাহ কৰা সৰবৰাহকাৰীয়ে লগত অস্ত্ৰ শস্ত্ৰও কঢ়িয়াই ফুৰে, যাৰ বাবে আত্মৰক্ষাৰ

বাবেও আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। সেয়ে এই ক্ষেত্ৰত সদনৰ সৰ্বতোপ্ৰকাৰে সহযোগিতাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। লগতে নিচামুক্তি কেন্দ্ৰ স্থাপনৰ বাবে আগ্ৰহী বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহক ৰাজ্য চৰকাৰে ৰাজসাহায্য প্ৰদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কিন্তু কোনো কাৰণতে নিচামুক্তি কেন্দ্ৰত নিষিদ্ধ ড্ৰাগছৰ বেহা চলাব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে। ইয়াৰ আগেয়ে বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰি কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে কয় যে 2021 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত 3,253 কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ হৈছে ৰাজ্যত। লগতে বিগত 5 বছৰত NDPS আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে 26,537 অভিযুক্ত। অসমৰ সমাজ জীৱনৰ বাবে এয়া ভয়াৱহ তথ্য। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাহিৰে অন্য কোনো বিকল্প নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সময় থাকোঁতেই যদি নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা নহয় তেন্তে ধবংস হৈ যাব অসম। এই ক্ষেত্ৰত সৰ্বস্তৰৰ ৰাইজৰ লগতে এই সদনো ঐক্যবদ্ধ হ'বই লাগিব। নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত প্ৰতিটো পুলি পোখা সম্পূৰ্ণৰূপে অসমৰ পৰা নিৰ্মূল কৰিব লাগিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ হ'ব বুলিও তেওঁ উল্লেখ কৰে। অনুৰূপ মন্তব্য AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলৰো। তেওঁ কয় যে নিষিদ্ধ ড্ৰাগছ অসমৰেই নহয়, ই সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ সমস্যা। মানৱ জাতিক বচাবলৈ হলে কঠোৰভাৱে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবই লাগিব। নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত কলা বেপাৰীক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ দিয়াৰো আহ্বান জনাই বিধায়ক আজমলে। শেহতীয়াভাৱে অনলাইন পদ্ধতিটো নিষিদ্ধ ড্ৰাগছ উপলব্ধ হোৱা বুলি সদনৰ দৃষ্টিগোচৰ কৰে বিজেপি বিধায়ক ভূপেন বৰাই। নিষিদ্ধ ড্ৰাগছৰ কবলৰ পৰা নৱপ্ৰজন্মক মুক্ত কৰি ৰখাৰ স্বাৰ্থত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ লগতে সাংস্কৃতিক বিভাগক শক্তিশালী কৰাৰো পোষকতা কৰে বিধায়কগৰাকীয়ে। এই আলোচনাত শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে অংশগ্ৰহণ কৰে। দীৰ্ঘ সময় ধৰি চলা আলোচনাৰ অন্তত সদনত উত্তৰ প্ৰদান কৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে পূৰ্বৰ তুলনাত ৰাজ্যত অধিক ত্বৰান্বিত কৰা হৈছে নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান। অনাগত দিনতো নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত থাকিব নিৰন্তৰ অভিযান। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত তেওঁ পুনৰ কয় যে 2011 চনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে 195টা গোচৰ ৰুজু কৰি 217জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। 2015 চনত ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল 206টা আৰু গ্ৰেপ্তাৰ হৈছিল 328জন অভিযুক্ত। একেদৰে 2021 চনত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল 2,254টা আৰু অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল 4,175জন। 2025 চনত গোচৰ ৰুজু হৈছিল 3,333টা আৰু অভিযুক্ত গ্ৰেপ্তাৰ হৈছিল 4,901জন। নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান জনমুখী কৰাৰ বাবে ড্ৰাগছমুক্ত অসম শীৰ্ষক এটা এপ মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে 16টা গোচৰ ৰুজু কৰি 2,90,00,000 টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে এই পৰ্যন্ত 30জন অভিযুক্ত গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ সদনক জনায়। পাছত ড্ৰাগছমুক্ত অসম গঢ়াৰ বাবে অসম বিধানসভাই ঐক্যবদ্ধভাৱে ৰাজ্য চৰকাৰক সহযোগ কৰিব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সদনত ৰুলিং দিয়ে। উল্লেখযোগ্য যে আজি পুৱা 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ শিতানেৰে সদনৰ কাম কাজ আৰম্ভ হয়। প্ৰয়োজনীয় পদ আবণ্টিত হৈ থকাৰ পাছতো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদন লাভ নকৰাৰ বাবে বৰ্তমানেও ৰাজ্যত 4টা উপ কোষাগাৰ কাৰ্যক্ষম কৰিব পৰা নাই বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক আমিনুল হক লস্কৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ কয় যে ৰাজ্যত নতুনকৈ 24টা উপ কোষাগাৰ স্থাপনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেই মৰ্মে প্ৰয়োজনীয় অনুমোদন বিচাৰি ভাৰতীয় ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰা হৈছিল। ইয়াৰে 20টা উপ কোষাগাৰ ইতিমধ্যে স্থাপন কৰা হৈছে, কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ নকৰাৰ বাবে এই পৰ্যন্ত সোণাই, পাটাচাৰকুচি, ভূৰবন্ধাকে ধৰি 4টা উপ কোষাগাৰ স্থাপন কৰিব পৰা নাই। ইয়াৰ বাবে পুনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকেৰে যোগাযোগ কৰিব বুলিও বিত্তমন্ত্ৰীয়ে সদনত উল্লেখ কৰে। অতি কম সময়ৰ ভিতৰতে ৰাজ্যত জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম আৰম্ভ হ'ব বুলি উল্লেখ কৰে জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী কৃষ্ণেন্দু পালে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি পালে লগতে কয় যে 2024 চনৰ পৰা ৰাজ্যত বন্ধ হৈ থকা জল জীৱন মিছনৰ প্ৰথম সংস্কৰণৰ বাকী থকা প্ৰকল্পসমূহৰ কাম চলিত বৰ্ষৰ 15 মাৰ্চৰ পৰা আৰম্ভ হৈছে। জল জীৱন মিছনৰ প্ৰথম সংস্কৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে ইতিমধ্যে 76% লক্ষ্য পূৰণত সফল হৈছে। সেই অনুসাৰে জল জীৱন মিছনৰ ঠিকাদাৰসকলক ইতিমধ্যে মোকলাই দিয়া হৈছে প্ৰায় 742 কোটি টকা। বকেয়া বিলসমূহো পৰ্যায়ক্ৰমে ঠিকাদাৰসকলক মোকলাই দিয়া হ'ব। অতি কম সময়ৰ ভিতৰতে ৰাজ্যত আৰম্ভ হ'ব জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণৰ কাম। ইয়াৰ জৰীপ কাৰ্য বৰ্তমানে অন্তিম পৰ্যায়ত আছে। জল জীৱন মিছনৰ দ্বিতীয় সংস্কৰণে ৰাজ্যৰ চৰাঞ্চলৰ লগতে পাৰ্বত্য এলেকাসমূহকো সামৰি ল'ব বুলি

মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। আনহাতে অহা 45 দিনৰ ভিতৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বালি আৰু শিলৰ মহলসমূহ অনলাইন পদ্ধতিৰে দাগ হ'ব বুলি সদনত উল্লেখ কৰে বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই কথা সদৰি কৰি তেওঁ লগতে কয়, ভৱিষ্যতে যাতে কোনো মহলদাৰে ফাঁকি দিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ব। সেই অনুসাৰে এতিয়াৰে পৰা শিল আৰু বালিৰ মহললৈ আহ যাহ কৰা প্ৰতিখন বাহনতে বাধ্যতামূলকভাৱে GPS ব্যৱস্থা সংলগ্ন কৰা হ'ব। আৰক্ষীৰ লগতে বন আৰু পৰিৱেশ বিভাগে সংশ্লিষ্ট যান বাহনসমূহ নিৰীক্ষণ কৰিব। এই ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ৰো কঠোৰ নিৰ্দেশনা আছে। লগতে প্ৰতিটো মহলত থাকিব লাগিব ৱে ব্ৰিজ আৰু নতুন নিয়ম অনুসৰি বালিৰ মহলত ঠিকাদাৰসকলেও প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ লাভ কৰিব বুলি তেওঁ সদনত উল্লেখ কৰে। সদনৰ শূন্যকালীন ঘণ্টাৰ লগতে অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নম্বৰ নিয়মৰ অধীনতো বিভিন্ন বিষয়ৰ ওপৰত সদনত আজি আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজালৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা শুনিলে যুগুতালে জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা 9:30 বজাত প্ৰশ্নোত্তৰ কালেৰে সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। এই 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 10 জুলাইত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যত অনিয়মীয়া বিদ্যুৎ যোগান, চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস, বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাকে ধৰি বিষয়সমূহক লৈ সভা স্থগিত প্ৰস্তাৱ উত্থাপনেৰে সদনত আলোচনা বিচাৰি ব্যৰ্থ হোৱাত আজি বিধানসভা অধিৱেশনৰ প্ৰথম দিনাই বিৰোধীয়ে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আজি অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সদনত কংগ্ৰেছে প্ৰচণ্ড গৰমৰ মাজত ৰাজ্যজুৰি সঘনাই বিদ্যুৎ কৰ্তন হোৱা বিষয়ত আলোচনা কৰাটো বিচাৰে। আনহাতে ৰাজ্যত ক্ৰমাগতভাৱে চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ বিষয়ত সদনত ৰাইজৰ দলে আলোচনা বিচাৰে। এ আই ডি এফেও বিদেশী চিনাক্তকৰণৰ নামত স্বদেশী লোকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে সৰব হয় আৰু এই বিষয়ত সদনত আলোচনা বিচাৰে। তিনিওটা দলে এইবোৰ বিষয়ত সভা স্থগিত প্ৰস্তাৱ আনিবলৈ বিচাৰে, কিন্তু অধ্যক্ষই এইকেইটা বিষয়ৰ আলোচনা পিছে পৰেও কৰা হ'ব বুলি উল্লেখ কৰি সভা স্থগিত প্ৰস্তাৱৰ অনুমতি নিদিয়াত তিনিওটা দলে সদন ত্যাগ কৰি ওলাই আহি বাহিৰত প্ৰতিবাদমুখৰ হৈ পৰে। আজি সদনত নৱগঠিত আমৰি সমষ্টিৰ বিধায়ক ডঃ হাবে তেৰণক উপাধ্যক্ষ হিচাপে নিৰ্বাচন কৰা হয়। বিজেপি, অসম গণ পৰিষদ আৰু বি পি এফ দলে ডঃ তেৰণক উপাধ্যক্ষ নিৰ্বাচনৰ বাবে 3খন মনোনয়ন দাখিল কৰিছিল। বিৰোধী পক্ষই মনোনয়ন দাখিল নকৰাত তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষাখণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন আৰু শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ চকু ৰাখিবলৈ আহ্বান জনায়। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। আজি হেঙেৰাবাৰী জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি

0: জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
1: 13 জুলাই 2026 অলমষ্ট 2 মান্থৰ কাৰণে মেজৰ ৰিপেয়াৰিং ৱৰ্ক আছে। অল্ড সৰাইঘাট ব্ৰিজটো ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে বন্ধ থাকে। সো ডিউৰিং দেট পিৰিয়ড যেতিয়া অল্ড সৰাইঘাট ব্ৰিজটো বন্ধ থাকিব, আমাৰ নিউ সৰাইঘাট ব্ৰিজত 2টা ফালৰ ট্ৰাফিক মুভমেণ্টে হ'ব। সো আজিৰ দিনত মেট্ৰৰ পৰা কামৰূপ যোৱা যিমান ভেহিকল আছে, এইটো নতুন ব্ৰিজ দি যায়, আৰু কামৰূপৰ পৰা মেট্ৰলৈকে অহা যিমান ভেহিকল আছে এইটো পুৰণা ব্ৰিজ দি আহে। সো অল্ড ব্ৰিজটো বন্ধ কৰি দিয়াৰ লগে লগে এই গোটেইখিনি ট্ৰাফিক এই নিউ ব্ৰিজ দিয়ে আহিব বোথ ৱেজ। সো তাৰ কাৰণে যিকেইটা কাম আছে আমি নেক্সট 6 ডেজ যিটো আমাৰ হাতত আছে এইটো আমি কমপ্লিট কৰিম নতুন পাৰ্কত।
0: ইউনিচেফ আৰু শিশু অধিকাৰ সংস্থা উৎসাহৰ সহযোগত অসম আৰক্ষীৰ নেতৃত্বত পৰিচালিত অসম আৰক্ষী শিশু মিত্ৰ কাৰ্যসূচীৰ অধীনত আজি অসম আৰক্ষী প্ৰতিষ্ঠানত অনুষ্ঠিত বক্তৃতানুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় চুৰানাই মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন 2012ৰ অধীনত শিশুকেন্দ্ৰিক ন্যায় ব্যৱস্থাৰ সমগ্ৰ ৰাজ্যখনৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শিশু ন্যায় সমিতিৰ অধ্যক্ষ ন্যায়াধীশ চুৰানাই নিজৰ ন্যায়িক অভিজ্ঞতা আধাৰত শিশু যৌন নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাটো অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত শিশু অনুকূল প্ৰক্ৰিয়া, ভুক্তভোগীক সহায় আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজত থকা সমন্বয়ৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:05 বজাত শুনিবলৈ পাব।

0: শ্রোতাসকল, সাধক সুন্দৰৰ এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছো। আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী বিউটি শর্মা বৰুৱাৰ সৈতে। বাইদেউ, আকৌ এবাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ।
0: আমি যোৱা খণ্ডত কৰ্ণাটিক সংগীতৰ কথা পাতি আছিলো, সেই কথাখিনিৰে আকৌ আৰম্ভ কৰো।
1: কৰ্ণাটিক সংগীতখিনি শিকিবলৈ পাইছিলো মিষ্টাৰ এণ্ড মিছেছ নাগৰাজন বুলি এটা ফেমিলি আছিলে, তেওঁলোকৰ সৰু ছোৱালী এজনী আছিলে, তেওঁ খুব ধুনীয়া গাইছিলে এইবিলাক। আৰু তেওঁৰ পৰাই মই ভজ গোবিন্দম নৱৰাগম শিকিছিলো তেওঁৰ পৰা, কৰ্ণাটিক সংগীত। আৰু সেইবিলাকে মই ৰিয়াজ কৰোঁ। মোৰ ৰিয়াজৰ মোৰ নিয়ম আছিলে, মই ফাৰ্ষ্টতে কৰিছিলো লতাৰ গীতা। লতাৰ গীতাখিনি মই এল পি ৰেকৰ্ডৰ পৰা শিকা, লং প্লেয়িং। কোন কোন অধ্যায় আছিলে, নৱম অধ্যায় আৰু চৈধ্য নম্বৰ যিটো 14th অধ্যায়টো, সেইটো এটা এনেকে পেলাই মই সেইখিনি এবাৰ গাওঁ, এটা অধ্যায় মই গাওঁ। সুৰতে আছিলে লতাৰ, এইবিলাক বহুত ধুনীয়া, বহুত ধুনীয়া, মানে কি ক'ম আৰু। তাৰপিছত মই কৰ্ণাটিক সংগীত যিখিনি মই শিকিছিলো, ভজ গোবিন্দম, নৱৰাগম, এইবিলাক। এই নৱৰাগম খুব ধুনীয়া শুনিবলৈ, জানা, এটা হেৰি ৰাগৰ আছে তোমাৰ, আমাৰ ৰাগৰ লগত মিলে কিন্তু নামবিলাক বেলেগ বেলেগ।

0: এনেকুৱা ধৰণৰ খুব কঠিন হয়,
1: হয়,
0: কিন্তু মই কঠিন বস্তুৱে তেতিয়া ভাল পাইছিলোঁ মই, আৰু সেইবিলাক উতুলিছিলোঁ, মই গাইছিলোঁ, আৰু মই তাৰপিছতহে অন্য বস্তুলৈ মই আহোঁ, ৰাগলৈ আহোঁ, আৰু ৰাগৰ পিছত তেনেকৈ ঠুমৰি গজল মোৰ বহুত লম্বা হৈ যায়গৈ প্ৰেক্টিচটো। আৰু দেউতা যোৰহাটলৈ আহিলে শনিবাৰে আহে, দেওবাৰে গুচি যায় এনেকুৱা, কিন্তু বাহিৰত বাৰাণ্ডাটোত মা দেউতা বহি থাকে আৰু শুনি থাকে, আৰু প্ৰত্যেক দিনাই মোক কমেণ্টটো কৰে যে আজি ভাল হৈছে বা আজি এইখিনি অকণমান হৈছে, আজি আৰুখিনি কৰিব লাগিব, এনেকুৱা ধৰণৰ। মুঠতে এই চৰ্চাটো আৰু পৰিৱেশটো মানে বহুত সহায় কৰিছিলে মোক। আৰু বিয়াৰ পিছতো তেনেকে ঘৰখনে আৰু ল'ৰা ছোৱালীকেইটাই, মোৰ ল'ৰা ছোৱালীয়ে বহুতখিনি সহায় কৰিছে, মোক লগ দিছে, সুৰ কৰোঁতে আমি এওঁ মই আটাইকেইটাই এওঁ ল'ৰা ছোৱালীকেইটাক বহাই লৈছিলে, সদায় গান এটা নতুন হ'লে শুনিবৰ কাৰণে মাতি আনে, আহাচোন শুনাহি তোমালোকে, আমি গানৰ ৰুম আছিলে মোৰ, সেইটো ৰুমত আমি বহোঁ, একেলগে আমি হেৰি কৰোঁ, ইহঁতি নিজেই এনজয় কৰে, বহুত এনজয় কৰে, আৰু সেইকাৰণে খুব ভাল লাগিছিলে। কেতিয়াবা মা আহিবহে, মামনি বহে, সি আহি পেলাই একেলগতে, বহুত বেলেগ ধৰণৰ পৰিৱেশবোৰ পাইছো, সেইকাৰণে ভাল লাগে আচলতে, খুব ভৰি উঠা এটা পৰিৱেশ এটা।
1: আৰু আপুনি কলেজীয়া শিক্ষাৰ কথা কৈছে, কোন মহাবিদ্যালয়ত পঢ়িছিল কওকচোন?
0: মই দেৱীচৰণ বৰুৱা গাৰ্লছ কলেজত পঢ়িছিলো,
1: হয়,
0: তাতে আৰু কলেজত জানাই নহয় আৰু মিউজিক ছেক্ৰেটৰী থকা আৰু বেষ্ট মানে হেৰি হোৱা,
1: শ্ৰেষ্ঠ কণ্ঠশিল্পী হৈছিল আপুনি,
0: শ্ৰেষ্ঠ কণ্ঠশিল্পী, এইবিলাক সেইবোৰ নৰ্মেল আৰু, সেইবোৰ চবৰে থাকে, মোৰো আছিলে সেইবিলাক, আৰু কলেজৰো সেই যিবিলাক উৎপাতবিলাক ফূৰ্তিবিলাক সেইবিলাকো বেলেগ বেলেগ আছিলে, তেনেকুৱা আগতে ধৰা কোনোবা ল'ৰা পিছে পিছে গৈ থাকিলে ধৰা সেইবিলাক, এতিয়া পিছত এওঁক যেতিয়া মই কৈছিলোঁ, এওঁতো গানেই লিখি দিলে ন, কলেজ যাওঁতে যেতিয়া মোৰ চুলি বহুত দীঘল আছিলে, একদম লম্বা বেনি থাকে, আৰু মানুহে বহুতহে পিছতহে কৈছে, এদিন বিজুদা মানে বিজু ফুকন যে আমাৰ অতি আদৰৰ আৰু
1: শ্ৰদ্ধাৰ,
0: বিজুদাই মানে এবাৰ সেই পিছত কৈছে, নিউ ইয়াৰ্ছ প্ৰগ্ৰেম এটা কৰিছিলোঁ, তাৰে মানে ষ্টাৰ্ট কৰি মই গাবলৈ গৈছোঁ আৰু চবৰে আগতে কৈ দিছে জানা, তেতিয়া কৈছে মই এবাৰতো মই বাছত গৈছোঁ আৰু ফ্ৰণ্টত বিউটি বৰুৱা, মই বোলে সৌন্দৰ্য চাই চাই গৈ আছো আৰু, বেনীডাল বোলে একদম তললৈকে আহিছে, চিটৰ তলত বোলে বেনী, আৰু কাণত ডাঙৰ ডাঙৰ কাণফুল, ইমান লাজ পাইছো মই, তাৰপিছত সেইবিলাক মানে আচলতে সেই সেইদিনৰ কথা, আৰু ল'ৰা পিছে পিছে গৈ থাকিলে আৰু তেতিয়া আমি গম, আমি ইমান মন নকৰিছিলোতো, আমাৰ কাৰবাৰবোৰ বেলেগ আছিলে অলপ, ক'ত বগৰী গছত ক'ত বগৰী পকিছে নেকি, হেৰিছে ঘৰত বগৰী খাব নিদিয়েতো, গলা বেয়া কৰিব।
1: আৰু আপুনি যে ক'লে যে সেই কথাটো আপোনাৰ যেতিয়া স্বামীক আপুনি ক'লে, এটা গীতৰ সৃষ্টি হ'ল, সেই গীতটি কোনটো আৰু?
0: এইটো গান যে তোমাৰ হেৰি

0: এইটো গান
1: খুব ভাল লাগিছে আৰু গীতটো শুনিলো
0: এইটো গান মানে তোমাৰ খুব ভাল লাগিছে নহয় এই গানটো মানে সেই সময়ত মই যেতিয়া কৈছিলো কলেজৰ এখন সোণালী জয়ন্তী আছিলে হা কোনোবা এখন কলেজৰ নামটো পাহৰিছো মই সেই কলেজখনত থাকোতে মই তেতিয়া এওঁক ক'লো যে এনেকুৱাটো হৈছিলে মোৰো হৈছিলে তুমি লিখাচোন কি আছিলে তাৰপিছত লিখিলে এওঁ সেই ফাংচনটোৰ কাৰণে মই গালো আৰু তাত মই কৈ লৈছো আগতে যে আপোনালোকৰ কাৰণে এই গীতটো মই লৈ আহিছো আজি ইয়াত মই প্ৰথম গাম মই বাণীবদ্ধ কৰা নাই মই ক'তোৱে গোৱা নাই পিছত মই দূৰদৰ্শন কৰিছো বাণীবদ্ধ কৰিছো বাৰু বেলেগ কথা কিন্তু মই ক'তো গোৱা নাই আপোনালোকে শুনিবচোন যে প্ৰথমতে গৈ আছে গানটো গৈ আছে বহাগ যায় মাঘ যায় চব যায় আৰু ল'ৰাটো মানে নকয়হে নকয় একো নকয় ছোৱালীজনীক তাৰপিছতে বহুত দিন তাৰ কোনো দেখা দেখি নাই দেই বহুত দিন দেখা দেখি নাই কি হ'ল মানে তাৰপিছত হঠাৎ এদিন দেখিলে দেখি পেলাই সুধিলে মানে একো নক'লা যে কি হ'ল মানে তেতিয়া মানে ল'ৰাটোৱে কৈছে তোমাক ক'বলৈ ভনী কথা এটি আছে মোৰ তুমি যেন খাই লাখ সৰু ভনীজনী মোৰ যোৱাবেলি বহাগত ঢুকাই থাকিল তাই সেয়েহে তোমাক দেখি চাই থাকো বাৰে বাৰে এনেকুৱা ধৰণৰ কথা

0: এইখিনিলে গোৱালে মানুহ একদম পিন ড্ৰপ চাইলেঞ্চ, মানুহ একদম স্তব্ধ হৈ গৈছে যে ইমান এনেকুৱা ধৰণৰ গান এটাৰ পৰা কলৈ আহি গল গানৰ পৰিৱেশটো।
1: আৰম্ভণিতে অৰ্থটো বেলেগ বুলি ধৰি লৈছিলে, কথাটো বেলেগ হৈ গল,
0: কথাটো বেলেগ হৈ গলগে, তাৰমানে কিমান গভীৰ হব পাৰে এটা ল'ৰাই পিছে পিছে আহিলেই যে ভাল পাবলৈ বা জোকাবলৈ আহে এনেকুৱা ধৰি ল'ব নালাগে, এনেকুৱা ল'ৰাবোৰক ছেফগাৰ্ড দিলে আৰু মুঠতে।
1: হয়, আমি আপোনাৰ সংগীত জীৱনৰ কথা পাতি আছো, শ্ৰোতাসকলে নিশ্চয় কথাবোৰ জানি ভাল পাইছে, বহুতো নজনা কথা তেওঁলোকে আজি শুনিছে, আৰু আপুনি ইতিমধ্যে কৈছে যে আকাশবাণী আপোনাৰ এটি পৰিয়ালৰ নিচিনাই। আকাশবাণীৰ সৈতে সম্পৰ্কটো নিশ্চয় গুৱাহাটীতে আৰম্ভ হৈছিল আপোনাৰ, সেই সম্পৰ্কৰ আৰম্ভণিৰ বিষয়ে কওকচোন।
0: সম্পৰ্কৰ আৰম্ভণি বুলি ক'লে, আকাশবাণী গুৱাহাটীৰ লগত সম্পৰ্ক বুলি ক'লে মই 1967 চনলৈ ঘূৰি যাব লাগিব, কিয়নো 1967 চনতে মই সংগীতৰ তিনিবিধ ক্ষেত্ৰৰ অসমীয়া আধুনিক গীত, ভজন আৰু গজলৰ স্বীকৃতি পাবৰ বাবে যি পৰীক্ষা দিব লাগে তাৰ বাবে অডিশ্যনৰ বাবে মই নিমন্ত্ৰণ পত্ৰ পাই পেলাই গৈছিলোঁ। মই সেইদিনাই প্ৰথম আকাশবাণী গুৱাহাটী নামৰ এই মন্দিৰত মই ভৰি দিছিলোঁ, মই প্ৰণাম জনাই শ্ৰদ্ধাৰে। আৰু এটা জীৱনৰ মোৰ মুহূৰ্ত আছিলে সেইদিনা মোৰ সদায় মনত থাকে, সেইটো হৈছে কি, মই সেইদিনা মোৰ বাইদেউ ভিনদেউহঁতৰ লগত শ্বিলঙলৈ যাম, জীৱনৰ প্ৰথম দিন শ্বিলং চামগৈ, কেনেকুৱা শ্বিলঙৰ কথা সদায় শুনি থাকোঁ ধুনীয়া ধুনীয়া বুলি। গতিকে মোৰ অডিশ্যনটো আছে যদিও বহুত ফূৰ্তি লাগি আছিলে, মনত আনন্দ হৈ আছিলে, মন শ্বিলং যাম শ্বিলং যাম। গতিকে আমি আগদিনা গৈছোঁ, পিছদিনা আগবেলাতে অডিশ্যনৰ বাবে গ'লোঁ। সেয়ে মই এটা আবেদন মানে জনাইছিলোঁ যে মোক সোনকালে আজৰি কৰি দিব নেকি পৰীক্ষাসমূহ লৈ। বেলেগে বহি আছে হয়তো তেওঁলোকে আচৰিতে হৈছে, ভয় খাই খাই বহি আছে চবেই, তো কিয় জানো মই নাজানো, মোৰ ভয় ইমান লগা নাছিলে কাৰণ মই প্ৰিপাৰেশ্যনটো খুব ভাল কৰি গৈছিলোঁ আৰু ভাবিছোঁ যিখিনি সোধে মই গাব পাৰিম। গতিকে সেইমতে মোক ল'লেও আকৌ জানা সোনকালে অকণমান অডিশ্যন লৈ পেলাই আজৰি কৰিও দিলে, তাৰপিছত শ্বিলঙলৈ গ'লোগৈ মই, অডিশ্যন ভালেই হৈছে মোৰ। তাৰপিছত ঘূৰি আহিলোঁ যোৰহাটলৈ, 4 দিনমান পিছত ঘূৰি আহিছোঁ মই, আহি পেলাই মই পাছ কৰাৰ পত্ৰ প্ৰমাণ পত্ৰখন পাইছোঁ, লগতে মোৰ প্ৰগ্ৰেমো আহিছে 3টা গীত এনেকৈ কৰিব লাগে বুলি।
1: হয়, প্ৰথম যিটো গীত বাণীবন্ধন কৰিলে আপুনি আকাশবাণী গুৱাহাটীত, সেই গীতটিৰ বিষয়ে কওকচোন।
0: প্ৰথম গীতটি আছিলে এটি খুব সুন্দৰ গীত, মোৰ জীৱনৰ প্ৰথম নাম কৰা গীত, মোক বিটু বৰুৱা নাম কৰি দিয়া গীত, সেইটো আছিলে

0: মই অতি শ্ৰদ্ধাৰ নুৰুল হক দেৱৰ লিখা আৰু অসমৰ এটি বিখ্যাত সংগীত জ্যোতি জিতু তপন তেখেতসকলে সুৰেৰে সজোৱা তোমালৈ মনত পৰে জোনাকে ধৰা খাবতি ধৰিলে স্বপ্নই দুচকুত জাল ধৰে। এই গীতটিয়ে মোক তেতিয়া অলৰেডি ফাংচনবিলাকত মই গাওঁ বিউটি বৰুৱা বুলি অলপ অলপকৈ জনাজাত মই হৈছোঁ। এই গীতটি মই যেতিয়া মই আকাশবাণী গুৱাহাটীত বাণীবদ্ধ কৰিলোঁ তাৰ যোগেদি প্ৰচাৰ হ'ল, তাৰপিছত মোৰ পুৰা স্বীকৃতি আহি গৈছিল,
1: সকলো শ্ৰোতাই আদৰি ল'লে আপোনাক।
0: হয়, আদৰি ল'লে। তাৰ বাবে মই সদায় আকাশবাণী গুৱাহাটীক মই স্মৰণ কৰোঁ, মোৰ অন্তৰত আছে, সশ্ৰদ্ধ প্ৰণিপাত কৰিছোঁ। আৰু এই গীতটিত লিখকজন নুৰুল দাক মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, যিটো দাতপণ্ডালৈ মই শ্ৰদ্ধা জনাইছোঁ, আৰু যিসকলে বজাইছিল সংগীতজ্ঞসকলক মই সোঁৱৰিছোঁ, বাণীবদ্ধ কৰাজনকো মই সোঁৱৰিছোঁ, জয় হৰিদাস, জয় হৰিদাদা, সকলোৰে পৰিচিত। আৰু আৰু বহুত কিবা কিবি হয়ো আমাৰ মাজত, সেই সময়ত গীত গালে ৰেডিঅ'ত, গতিকে এই গীতটো মোৰ বিশেষভাৱে মোৰ প্ৰিয় আৰু বিশেষভাৱে মোক নাম দিছিল এই গীতটোৱে।
1: আৰু এই গীতটোৰ জৰিয়তে বিউটি বৰুৱাক সকলো শ্ৰোতাই আদৰি লৈছিল,
0: আৰু
1: আজি যদি গীতটো আমি নুশুনো কথাখিনি আধৰুৱা হৈ থাকিব। আপুনি যদি গাই শুনাই ভাল লাগিব।
0: মই অকণমান গাই দিছোঁ বাৰু।

0: আপোনাৰ সংগীত জীৱনৰ বহু কথা আমি পাতিব লাগিব, কিন্তু এই খণ্ডটিৰ শেষত আপোনাৰ এটি ভাল লগা গীতৰ বিষয়ে আমি জানিব বিচাৰিছো, আৰু এই গীতটি যদি আপুনি গাই শুনাই সেই গীতটিৰেই আমি সামৰণি মাৰিম, আৰু পৰৱৰ্তী খণ্ডত আপুনি আকাশবাণী গুৱাহাটীত গোৱা আন বহুতো গীত, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত গোৱা গীত, দ্বিজেন্দ্ৰ মোহন শৰ্মাদেৱে কি ধৰণে আপোনাৰ সংগীত জীৱনক আৰু বেছি সমৃদ্ধ কৰিছে সেই বিষয়ে আমি নিশ্চয় পাতিম, কিন্তু এতিয়া আপোনাৰ ভাল লগা এটি গীতৰ বিষয়ে জানিব বিচাৰিছো।
1: আচলতে ভাল লগা গীত বুলিবলৈ হলে বাছি উলিওৱা বৰ টান, তথাপি সেই সময়ৰ বহুখিনি গীতৰ মাজত এটা বিশেষ গীত মোৰ খুব ভাল লাগিছিল। যিটো গীতৰ গীতিকাৰ আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিৰ্মল প্ৰভা বাইদেউ, নিৰ্মল প্ৰভা বৰদলৈ, আৰু আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ সুৰকাৰ সংগীতজ্ঞ মুকুল বৰুৱাদেৱ। মুকুল দা আৰু নিৰ্মল প্ৰভা বাইদেউক মই সশ্ৰদ্ধ প্ৰণাম যাচিছো, আৰু বৰ সুন্দৰ এটি মিঠা গীত মুকুল দাই সুৰেৰে সজাইছিল।
0: আমি গীতটি শুনিম, কিন্তু গীতটি বাণীবন্দনৰ সময়ৰ নিশ্চয় কিবা ভাল লগা কথা থাকিব যিটো আপুনি আমাক ক'লে আমাৰো ভাল লাগিব।
1: বাণীবন্ধনৰ সময়ত কিছু এনেকুৱা অঘটন কেতিয়াবা কেতিয়াবা ঘটিছিল, মানে এটা গভীৰ গীততো হাঁহিব লগা হৈ যায় কেতিয়াবা। তাৰমানে এই গীতটি যেনে বুকুৰ আপোনাই নদীৰ উপায় সম্পূৰ্ণ, মানে আইৰ মানে এটা বসুন্ধৰা মাৰ কথা গোটেই গীতত আছে। তাতে ৰেকৰ্ডিং আমাৰ ফাইনেল কাট হ'ব আৰু, এনেকুৱাতে আমাৰ লগত সংগত কৰিছিলে শ্ৰদ্ধাৰ প্ৰমোদ চক্ৰৱৰ্তী দাদা আছিলে তাবলাত, প্ৰভাত দা আছিলে বাঁহীত, আৰু আক্তাৰ খাঁ চাহ আছিলে চেতাৰত, এনেকে এনেকে গীটাৰত আছিলে জনি জোচেফদা, পিটাৰ জোচেফদা এনেকে আছিলে। তাৰপিছত এনেকে মানে মই গীতটো গাই আছো জাষ্ট শেষ হ'ব আৰু জহৰী দাই তেতিয়া আমাক ৰেকৰ্ডিং ৰুমৰ পৰা আমাক ইণ্ডিকেশ্যন দিয়ে, এটা আঙুলি দেখুৱায়, এটা আঙুলি দেখুৱালে গম পাওঁ এক মিনিট আছে, আৰু এটা আৰু এটা আঙুলি আধা এনেকে বেকা কৰি দিয়ে আঙুলিটো, সেইটোত গম পাওঁ ডেৰ মিনিট
0: আছে।
1: গানটো মানে ফাইনেল হ'ব আৰু সেইবাৰ আৰু, গোটেইটো গান গাই থাকিব লাগেতো নহ'লে। তাৰপিছত এটা আৰু আধা আঙুলি এনেকে জহৰী দাই দেখুৱাইছে আৰু দেই ৰেকৰ্ডিং ৰুমৰ পৰা, দেখিছো মই, চবেই আমি চাইছো দেখিছো। ঠিক তেনেকুৱাতে কি হ'ল, আখৰা খাঁ চাবে পাণ খাই আহিলে নহয় তেওঁ গাঁঠি খাই গ'ল, গোটেই কাহি কাহি মানুহজন ৰেকৰ্ডিং চেকৰ্ডিং চব বন্ধ হৈ গ'ল তেতিয়া আৰু,
0: গোটেই আপোনালোকৰ কষ্ট এনেই গ'ল।
1: এনেই গ'ল, কিন্তু বাকী চবে প্ৰমোদ চক্ৰৱৰ্তী দাদা আৰু প্ৰভাত দাদাই খুব হাঁহিছিলে দেই আগতে দুয়ো, আৰু দুইজনে মিলি কি কি যে নকৰিছিলে নহয়, আমি খুব এনজয় কৰোঁ আচলতে আগতে প্ৰগ্ৰেম কৰিবলৈ গ'লে। তেতিয়া সেই গাঁঠি খোৱাৰ পিছত অকণমান সময় কোনোবাই প্ৰমোদ চক্ৰৱৰ্তী দাদাই আকৌ ফ্লাস্ক এটা লৈ যায় দেই, গৰম পানী থাকে তাতে, অকণমান গৰম পানী ফ্লাস্কটোৰ পৰা পানী খাবলৈ দিলে, আৰু ৰমেন দাও আছিলে, ৰমেন দাটো চকু তেলেকা কৰিছে একদম, মানে হেৰি পাণ খায়, আৰু পাণ খাতে হ'ল না ইছলিয়ে হাম লোক চব চিজ নেই খাতে এনেকে কৈছে। তেতিয়া খা চাহ বিয়া খুব ঘৰুৱা আছিলেতো, কোনো গাঁও প্ৰসংকাৰ নাছিলে, খুব মিলি মিলি কাম হৈছিলে দেই, আৰু সেইকাৰণে তেওঁ গৰম পানী চানি খালে মিলিলে খাই বৈ আৰু তেনেকে পাঁচ মিনিটমান ব্ৰেক এটা হ'ল, হৈ পেলাই তাৰপিছত আকৌ আমি আৰম্ভ কৰি পেলাই যেনিবা হ'ল সেইদিনা সেই গাঁঠি কোৱাটো, মানে সেই ৰেকৰ্ডিংটো জহৰী দাই মানে শুনাইছে, তাৰপিছত মানে এইটো মিউজিক শুনক এতিয়া আপোনালোকে চবেই, যিখিনি কাঁহিছিলে মানে
0: সেইখিনি ৰেকৰ্ডিং শুনাই দিছে,
1: সেইখিনি শুনাইছে বোলে এইখিনি মিউজিকহে ভাল হৈছে এইখিনি শুনক, তেনেকুৱাও ধেমালিবিলাক হৈছিল তাৰমানে সেই সময়ত। খুব আন্তৰিকতা আছিল কাৰণেহে

0: কৰা হৈছিলে। গতিকে নিৰ্মল প্ৰভা বাইদেউ গান, কথা, মুকুলদাৰ সুৰৰ, এইটো মানে সঁচাকে খুব ভাল লগা আৰু মোৰ বৰ শ্ৰদ্ধা উপজিছিল গানটোৰ প্ৰতি। বুকুৰ আপোনাই নদী ৰূপা আই মই অকণমান গাই দিছো।
1: আৰু আপোনাৰ এই গীতটিৰে আমাৰ আজিৰ খণ্ডটি ইয়াতে সামৰিব বিচাৰিছো। অহা খণ্ডত আপোনাক পুনৰ লগ পাম। আমি এতিয়া গীতটো শুনো।
0: নিশ্চয়, বহুত ধন্যবাদ।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: ৰামধেনু অনুষ্ঠানটিলৈ শ্ৰোতাৰ কাষত আছো মই সংগীতা। প্ৰিয় শ্ৰোতা, কেতিয়াবা মনৰ নিজানত কিছুমান বিশেষ গীত বুকুৰ মাজত এটি মিঠা সুৰ হৈ বৈ যায়। গীতৰ কথাবোৰেও তেতিয়াই গুণগুণাই ভিৰ কৰেহি আকুল হৃদয়ত। কোনে জানে, সেই সময়তেই চাগে উঠেৰে স্বতঃস্ফূতভাৱে নিগৰি আহে মন চুই যোৱা সেই গীতৰ কলিবোৰ। এই মুহূৰ্তত মোৰ মনলৈ অহা তেনে এটি গীত শুনো আহক অন্য এক যাত্ৰা ছবিখনৰ পৰা, জুবিন গাৰ্গ আৰু তৰালি শৰ্মাৰ কণ্ঠত।
1: আরে আরে আরে বারে বারে

কামত বিলাসী মন এটা সদায় লগত লৈ ফুৰোঁ, সেয়েহে সুবিধা পালেই ফুৰিবলৈ যাওঁ। মনে মিলা বন্ধুবৰ্গৰ সৈতে কংক্ৰিটৰ মহানগৰীৰ পৰা ওলাই গৈ যেতিয়া মুকলি আকাশৰ তলত সেউজীয়াৰ মাজত ভৰি থওঁ, ক'ব নোৱাৰাকেই মুখেৰে ওলাই আহে, "অ জীৱন, বৰ ভাল পাওঁ তোক, সদায় এনেকৈয়ে ভৰি থাক।" প্ৰিয় শ্ৰোতা, উদিত নাৰায়ণ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠত ক্ৰিছ ছবিখনৰ এটি গীত এই মুহূৰ্তত আপোনালৈ বুলি।

শীতৰ আবেলিবোৰৰো নিজস্ব ভাজ আছে। কেতিয়াবা যদি বিষণ্ণ বিবৰ্ণ, কেতিয়াবা আকৌ মায়াময় উজ্জ্বল। জীৱনৰ এৰি অহা আৰু অনাগত সময়বোৰৰ ধূসৰিত ছবিখনে নিসংগ সন্ধিয়াবোৰত চকা মকাকৈ মনৰ মাজত ভুমুকি মাৰেহি, ঠিক যেন জুইৰ কুণ্ডলী পকোৱা ধোঁৱাবোৰৰ দৰে। স্মৃতিৰ মণিকোঠৰ পৰা এদেও দুদেওকৈ সযতনে জীপাল হৈ উঠিব খোজে সেই ভাল লগা সময়বোৰ, অনুভৱী মুহূৰ্তবোৰ। টুৱেলভ ফেইল ছবিখনৰ এটি গীত শুনোৱা হওক শ্ৰেয়া ঘোষাল, চান আৰু সংগীতবৃন্দৰ কণ্ঠত।

সময়ে দিয়া প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ সমষ্টিয়ে হৈছে আমাৰ জীৱন। এই যে কিবা এটা পোৱাৰ বাবে আমাৰ মনৰ মাজত অনবৰতে এটা আশা কঢ়িয়াই লৈ ফুৰোঁ, সেয়াই চাগে অপ্ৰাপ্তিৰ পিছতো জীৱন জীয়াই থকাৰ চালিকা শক্তি। এনেবোৰ হেঁপাহৰ কোলাতে জীৱনে ঘৰ সাজে, সপোন দেখে। মোৰ অন্যতম প্ৰিয় গীত এটি শুনো আহক, কাইটছ ছবিখনৰ পৰা কেকেৰ কণ্ঠত।

প্ৰিয় শ্ৰোতা, সিদিনা মোৰ সহপাঠী বন্ধুৰ অনুৰোধ নুই কৰিব নোৱাৰি তেওঁৰ চিনাকি এঘৰলৈ ফুৰিবলৈ গ'লো। মনত নানানটা উৎকণ্ঠা। এনেই প্ৰচণ্ড শীতৰ সন্ধিয়া, তাতে আকৌ মোৰ বাবে মানুহঘৰ একেবাৰেই অচিনাকি। মোক চৰাঘৰত বহিবলৈ দি বন্ধু ভিতৰ সোমালগৈ। আমনিদায়ক কেইটিমান মুহূৰ্ত, তাৰ পাছতে ৰিণি ৰিণিকৈ ভাহি আহিল পুৰুষ কণ্ঠৰ এটি গীত। অকণমান বেসুৰা কিন্তু আবেগ ভৰা, অন্তৰত নিগাজিকৈ ঘৰ সাজিব পৰা। শুনো আহক সেই বিশেষ গীতটি আজি আপোনাৰ সৈতে অংগৰাগ মহন্তৰ কণ্ঠত।

0: ৰামধেনু অনুষ্ঠানটি আগবঢ়ালে সংগীতা শৰ্মাই।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া সময় নিশা 10:30:14 লগে লগে অন্ত পৰিল আমাৰ আজিৰ অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। সমূহ শ্ৰোতালৈ শুভৰাত্ৰি জনাই আজিলৈ বিদায় মাগিলোঁ। নমস্কাৰ, জয় হিন্দ।

সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 23 দিন, 1948 শকাব্দৰ আহাৰ মাহৰ 17 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 8 তাৰিখ। এতিয়া সময় পুৱা 5:33:50 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে।